এয়া আকাশবাণী তেজপুৰ। আজি দেওবাৰ 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 30 তাৰিখ 2026 খ্ৰীষ্টাব্দৰ 16 আগষ্ট। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

জন মুৰে কৈছিল, গৰলৰ এটোপালে এজন মানুহক এবাৰ মৃত্যু ঘটাব পাৰে, কিন্তু এখন বেয়া কিতাপে এক দীঘলীয়া সময়ৰ বাবে মানুহৰ মনক বিষাক্ত কৰি তুলিব পাৰে।

0: 500 newly appointed personnel under the Rozgar Utsav. Vice President C.P. Radhakrishnan will be on a two-day visit to Tamil Nadu beginning today. During the visit, he will participate in a series of academic, commemorative and literary events in Chennai, Chengalpattu, Thiruvarur and Thanjavur. Today, Mr. Radhakrishnan will attend the 22nd convocation of the SRM Institute of Science and Technology in Chengalpattu. He will also attend the first death anniversary function of former Governor of Nagaland, Manipur and West Bengal in Chennai. National Testing Agency NTA will release the provisional answer keys for UGC NET June 2026, CSIR NET ICAR All India Entrance Examination for Admission and All India Competitive Examination for PhD programs today. In a social media post, NTA said the provisional answer keys will be published on its official website. It advised candidates to rely only on official communication from the NTA. Amrit Udyan will be open to the general public from today till the 15th of next month. Our correspondent reports the garden will remain open from 10 a.m. to 6 p.m. with the last entry at 5 p.m. It will remain closed on Mondays for maintenance. The Delhi government has extended the existing paper-based pink ticket facility for women passengers in Delhi Transport Corporation or DTC buses till the 31st of this month. A Transport Department order states that women eligible for free bus travel can continue to use paper-based pink tickets in DTC and Delhi cluster buses. In hockey, India defeated Wales 3-1 in a Group D match of the FIH Hockey World Cup in Amstelveen, Netherlands yesterday. And in men's cricket, India will resume their first innings at the overnight score of 288-2 against Sri Lanka on the second day of the first test at the Gala International Stadium today. Devdutt Padikkal remained unbeaten on 131, while Rishabh Pant was on 27 when the stumps were drawn yesterday evening. KL Rahul retired hurt on 77. The game was cut short to 73 overs due to two rain breaks yesterday. Earlier, India won the toss and opted to bat first. And that is the end of this news bulletin.
1: Medium wave or Sarikai Ghat of a pass meter, Hot Frontis kilohertz, FM and or Ekhoek Dahomi Soy megahertz, Logote, News on AIR mobile pot, Ea Akakmani Guahati Mohavaho, Mukutamala.
2: Dimbesor Neoge Kusil. ভয় যদি সঁচাকৈ কৰিবই লাগিব তেন্তে ভয়লৈ ভয় কৰা উচিত কিয়নো এবাৰ ভয় সুমুৱাই দিব পাৰিলে এচাৰি এডালেৰে দঁতাল হাতীটোকো বশ কৰিব পাৰি ভয় গুপ্ত সতৰু আন্ধাৰ বাটত জোপ লৈ থাকে তাৰ লগত যুঁজিবলৈ হ'লে তাক পোহৰলৈ চোঁচৰাই আনিব লাগে তাতেই শেষ আহাৰ নিদ্ৰা ভয় য'ত কৰা ততেই হয় ফুটবলটো মূৰত পৰে বুলি খেলৰ মাজত ভয় কৰি ৰৈ থাকিলেই সি মূৰত পৰিব আৰু দুখ পাবা কিন্তু হাঁহেৰে হেট কৰি তাক ওফৰাই পঠিয়ালেই মূৰত অলপো দুখ নেপায় সকলো বিপদ আপদ আৰু ভয়ৰ সম্পৰ্কে একেই কথা নিজত আৰু ঈশ্বৰত বিশ্বাস জীৱনৰ দুখ দুৰ্ভাগ্যৰ লগত যুঁজিবৰ সাহস এইবোৰহে নৈতিকতা বল আৰু আধ্যাত্মিক শক্তিৰ মূল সততাৰে জীয়াই থকাতনো নৈতিক কাৰ্য কি আছে জীৱনৰ দুখ দুৰ্ভাগ্য বুকুপাতি লোৱাতকৈনো আধ্যাত্মিক শক্তি আৰু কি হ'ব পাৰে জীৱনৰ বিপদ আপদৰ পৰা পলাই সাধু হোৱাতকৈ সেইবোৰৰ লগত যুঁজি সংসাৰী হোৱাটো নিশ্চয় শ্ৰেষ্ঠ বেশ্যাত পতিত হোৱা অজামিলে সেই বেশ্যা আৰু তাইৰ ল'ৰা ছোৱালীক প্ৰাণে পণে পোহপাল দি পাপ ক্ষয় নকৰা হ'লেই তেওঁৰ মুখত নাৰায়ণ নাম ওলাবলৈ পালেহেঁতেন কেনেকৈ গতিকে সন্যাসশ্ৰমতকৈ গৃহাশ্ৰম নিশ্চয় শ্ৰেষ্ঠ যুঁজ জীৱনৰ সহজাত বৃত্তি কিন্তু এই যুঁজ হ'ব লাগে সদায় অসৎ বৃত্তিৰ বিৰুদ্ধে লক্ষ্যস্থানতকৈ যাত্ৰাহে অধিক লাগতিয়াল কোৱা হয় বোলে লোকলৈ বুলি গছ ৰোৱা মানুহজনেই পোন প্ৰথমে জীৱনৰ উদ্দেশ্যৰ সঁহাৰি পাইছিল গতিকে যিয়ে যাত্ৰাপথ চিনি পায় তাৰ লক্ষ্যস্থানৰ চিন্তা নাই আৰু যি এবাৰ

0: লক্ষ্যস্থানৰ সন্ধান পাইছে, তাৰ জীৱনত কোনো পৰাজয়ৰ ভয় নাই, কিয়নো তেওঁক দেখি পৰাজয় নিজেই পৰাজিত হ'ব। বায়ুৰ বাধা নহ'লে চৰাই উৰিব নোৱাৰে, পানীৰ বাধা নহ'লে মাছে সাঁতুৰিব নোৱাৰে। এতেকে বাধা গতিৰ অন্তৰাই নহয়, বৰঞ্চ সহায়ক। তেনেকৈ কোনোবাই যদি সঁচাকৈ ঈৰ্ষা কৰে, সিও শুভ লক্ষণ। যিহেতুকে বিশেষ উচ্চ স্তৰলৈ নুঠিলেই কোনো ঈৰ্ষাৰ পাত্ৰ হ'ব নোৱাৰে। অৱশ্যে অনুপযুক্ত সমালোচনাক মনত ঠাই দিব নালাগে।
1: আজিৰ মুকুতামালাৰ কথাখিনি ডিম্বেশ্বৰ নেগুৰ ৰচনাৰ পৰা লোৱা হ'ল।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র

0: heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
0: 6900453528.
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো সমূহীয়া গীতৰ পাঠদান অনুষ্ঠান।
3: ভাইটি ভণ্টিহঁত, এই মাহৰ সমূহীয়া গীতৰ অনুষ্ঠানত লোৱা হৈছে এই গীতটি, হাম এক হে হাম এক থে হাম এক ৰেহেংগে। হিন্দী ভাষাত এই গীতটি লিখিছে সুৰেশ চন্দ্ৰ গুপ্তাই আৰু সংগীত ৰচনা কৰিছে ৰাকেশ পণ্ডিতে। তেনেহ'লে তোমালোকে কাগজ কলম লৈ গীতটি লিখিবলৈ সাজু হৈছা? তাৰ আগতে এবাৰ সম্পূৰ্ণ গীতটি শুনি লোৱাচোন।

এইবাৰ তোমালোকে স্থায়ী পিছত প্ৰথম অন্তৰাটো শিকি লোৱা। প্ৰথম অন্তৰাটো পঞ্চম স্বৰ, মানে যিটো আমাৰ চা ৰে গা মা পা স্বৰটোৰ পৰা আৰম্ভ হৈছে।

0: গীতটি তোমালোকৰ নিশ্চয় মনত থাকিব নহয় জানো? ভাইটি ভনীতিহঁত, আজিলৈ আমাৰ গীতটিৰ পাঠদান শেষ হ'ল। তোমালোকে ঘৰত ভালদৰে গীতটি অভ্যাস কৰিবা।
1: আজিৰ সমূহীয়া গীতৰ পাঠদান অনুষ্ঠানত এটি হিন্দী ভাষাৰ গীতৰ পাঠ আগবঢ়োৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু তাহানীৰ গীত। আজিৰ অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছোঁ ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা শিল্পীৰ নিজৰ।

তাহানিৰ গীত অনুষ্ঠানত সেয়া আছিল আৰতী শৰ্মা। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ ৰুদ্ৰ বৰুৱাৰ কণ্ঠৰ এটি গীত।

আজি নিশা 9:30 বজাত অখিল ভাৰতীয় নাট্যানুষ্ঠানত ৰাণী দুৰ্গাৱতী শীৰ্ষক এখনি নাট শুনিবলৈ পাব। যোগেশ ত্ৰিপাঠীৰ দ্বাৰা ৰচিত মূল হিন্দী নাটখনৰ অসমীয়া ভাষান্তৰ নিশাত মজুমদাৰৰ, নাটখনিৰ প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। সন্ধিয়া 5:25 বজাৰ চাহ গছৰ মাজে মাজে অনুষ্ঠানত স্বাধীনতা সংগ্ৰামী ৰতিৰাম মাহাতো সম্পৰ্কে আলোচনা কৰ্মীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ড শুনিবলৈ পাব। সাক্ষাৎগ্ৰহণ নিপা গোৱালাৰ। সন্ধিয়া 6:10 বজাৰ কৃষিজগত অনুষ্ঠানত জলবায়ু পৰিৱৰ্তনত কৃষি বনানীকৰণৰ ভূমিকা, এই বিষয়ে আলোচনা কৰিব ডক্টৰ কুসুম কুমাৰ ডেকা, ডক্টৰ কাবেৰী মহন্ত আৰু কৃতাঞ্জলি বৰ্মনে। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। 12:00 বজাত সোনু আৰু চাৰ্লিৰ কথা, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। সন্ধিয়া 7:00 বজাত তীৰ্থ ফুকনৰ কথিকা, কৃষ্ণকান্ত সন্দিকৈ আৰু প্ৰজ্ঞাৰ সাধনা।

দিনৰ 1:10 নাট্যানুষ্ঠানত তৰুণ শইকীয়া ৰচিত নাটক গোবৰ্ধন চৰিতৰ 5ম খণ্ড শুনিবলৈ পাব। নাটখনিৰ প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। দিনৰ 11:02 নাটশালাত এখনি নাট পূৰ্বদেশত স্বাধীনতাৰ ৰোল, সীমান্তৰাজ শৰ্মাকন্দলীৰ দ্বাৰা ৰচিত নাটখনিৰ প্ৰযোজনা ভাস্কৰ জ্যোতি গগৈৰ। দিনৰ 12:30 আইদৈ বুলনিত প্ৰফুল্ল বৰা ৰচিত নাট হৃদয়ৰ চিঞৰৰ 5ম খণ্ড, নাটখনিৰ প্ৰযোজনা নয়ন প্ৰসাদ আৰু অৱনী বৰাৰ।

পুৱা 9:15ৰ অকণিৰ মেলত আলহী শিশুৰ অৰিহণা আৰু সাধু শুনিবলৈ পাব। পুৱা 7:30 বজাৰ নিদান অনুষ্ঠানত উচ্চ ৰক্তচাপ আৰু ইয়াৰ প্ৰতিকাৰ, এই সম্পৰ্কে ডাক্তৰ ৰাজীৱ কুমাৰ বৰাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ সঞ্জয় গোস্বামীৰ। পুৱা 10:30 বজাৰ চেমনিয়াৰ চৰাত জানো আহা অভিজিত শৰ্মা বৰুৱাদেৱৰ ৰচিত এখনি এটি কথিকা, গান্ধীজীৰ মূল্যবোধৰ শিক্ষা আৰু চেমনিয়াৰ গীত মাত শুনিবলৈ পাব। পুৱা 8:30 বজাৰ গীতিমালিকাত ৰামকৃষ্ণ মুখাৰ্জী আৰু সংগীতা বৰঠাকুৰ, ৰাজেন গোহাঁই আৰু পাপৰি দাস, ৰূপম ভূঞা আৰু কুইন দাস, নীলোৎপল গায়ন আৰু ভাস্বতী ডেকা,

আৰু সংগীতা কাকতি আৰু জয়ন্ত শৰ্মাৰ কণ্ঠৰ গীত শুনিবলৈ পাব। পুৱা 6:55 জ্ঞান বিজ্ঞান, 7:00 নিয়োগ বাতৰি, 7:15 আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 9:45 একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। দিনৰ 12:15 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু, 1:50 আৰু সন্ধিয়া 5:55 বৃন্দগান, 6:40 ৰূপাঞ্জলী বৰ্মনৰ কণ্ঠৰ বৰগীত, 7:20 পুতুলিনাথ আৰু সংগীতবৃন্দৰ কণ্ঠৰ নাম, 7:35 পূবালীৰ সুৰত গোস্বামী ৰাভা আৰু সংগীতবৃন্দৰ কণ্ঠৰ ৰাভা গীত, দিনৰ 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 প্ৰাৰ্থনা চৌধুৰীৰ কণ্ঠৰ আধুনিক গীত, বিয়লি 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, 7:45 সংবাদ চলন্তিকা, নিশা 8:02 এই মাহৰ গীতৰ শিল্পী কল্পনা দত্ত পণ্ডিত, সুৰ সংৰচনা ৰমেন চৌধুৰীৰ, 8:10 গজলৰ অনুষ্ঠান, 7:30 আধুনিকৰ অনুষ্ঠান আৰু নিশা 9:00 চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.8 MHz।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

বিবিধ ভারতী গুৱাহাটীর বিভিন্ন অনুষ্ঠানত ভাগ লোবলৈ আপুনি আমালৈ হোৱাটছএপত মেসেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
2: অসমত গণিত চৰ্চাৰ ইতিহাস। শূন্যৰ আৱিষ্কাৰ আৰু দশমিক স্থানীয় মান পদ্ধতিৰ সহায়ত সংখ্যা লিখন পদ্ধতি অখ্যাত ভাৰতীয় গণিতজ্ঞৰ সুবিখ্যাত কীৰ্তি। স্থানীয় মানৰ সহায়ত সংখ্যা লিখা এই পদ্ধতি আজি বিশ্বৰ সৰ্বত্ৰ প্ৰচলিত। এই পদ্ধতি ইমান সহজ সৰল আৰু ইয়াৰ লগত সৰুৰে পৰা আমি ইমানেই অভ্যস্ত যে ইয়াৰ আৱিষ্কাৰৰ বাবে যি বিপুল শ্ৰম আৰু সাধনাৰ প্ৰয়োজন হৈছিল তাক আমি শতকাই ভাবিবলৈ টান পাওঁ। নাপোলেঅঁৰ সমসাময়িক ফ্ৰান্সৰ গণিতজ্ঞ দাৰ্শনিক পিয়েৰ চাইমো দা লাপ্লাছে এই সংখ্যা লিখন পদ্ধতিৰ বিষয়ে সোণসেৰীয়া মন্তব্য কৰিছে। তেওঁ কৈছে, আমি এই কৃতিত্বক তেতিয়া বেছিকৈ প্ৰশংসা কৰোঁ যেতিয়া আমাৰ মনত পৰে যে আৰ্কিমিডিছ আৰু এপলোনিয়াছৰ দৰে প্ৰতিভাধৰ ব্যক্তিৰো ই হাত সাৰি গ'ল। এয়া লাপ্লাছৰ বক্তব্য। সুলভ সূত্ৰসমূহত জ্যামিতিৰ চৰ্চা হৈছিল। সুলভ শব্দৰ অভিধানিক অৰ্থ হৈছে জৰি। জৰিৰ সহায়ত জ্যামিতীয় চিত্ৰসমূহ অংকন কৰা হৈছিল। বোধায়ন, কাত্যায়ন, আপস্তম্ভ, মানৱ আদি প্ৰখ্যাত সুলভ সূত্ৰাকাৰ। এওঁলোক আটাইয়ে খ্ৰীষ্টজন্মৰ বহু আগৰ। পাইথাগোৰাছৰ উপপাদ্য নামে জ্যামিতিৰ পাঠ্যপুথিত এটা উপপাদ্য আছে। পিছে পাইথাগোৰাছৰ বহু আগেয়ে সুলভ সূত্ৰাকাৰসকলে সেই সময়তো এই উপপাদ্য হৃদয়ংগম কৰিছিল। সেয়েহে ভাৰতীয় গণিতৰ ইতিহাস সম্পৰ্কে বহুল চৰ্চা কৰা ডক্টৰ বিভূতিভূষণ দত্তই এই উপপাদ্যটোক সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ সম্পৰ্কীয় উপপাদ্য বুলিহে কোৱাটো যুগুত বুলি মন্তব্য কৰিছে। বাকচালি গাঁৱত আৱিষ্কৃত হোৱা গণিত বিষয়ক পাণ্ডুলিপিয়ে, যিখন পাণ্ডুলিপি বাকচালি পাণ্ডুলিপি বুলি জনা যায়, এই পাণ্ডুলিপিয়ে অতীজৰ ভাৰতত হোৱা উচ্চস্তৰৰ গাণিতিক চিন্তাৰ পৰিচয় দিয়ে। পুৰণি গণিত সম্পৰ্কীয় বহুকেইখন পুথিৰ কথা বুৰঞ্জীৰ পাতত উল্লেখ আছে। তেনে এখন হ'ল জ্যোতিষ চূড়ামণি। জ্যোতিষ চূড়ামণি জনৈক চূড়ামণিৰ ৰচনা। ই পাটিগণিত আৰু মাটিকালি সম্পৰ্কীয় পুথি। এইখনৰ ৰচনাকাল জনা নাযায়। অৱশ্যে ইয়াত বকুলকায়স্থৰ উল্লেখ আছে। সেয়ে ইয়াৰ ৰচনাকাল 1356ৰ পাছত বুলি অনুমান কৰিব পাৰি। কবিৰত্ন দ্বিজৰ লীলাৱতী কথা পাটিগণিত সম্পৰ্কীয় পুথি। এইখনৰো ৰচনাকাল জনা নাযায়। লীলাৱতী সম্পৰ্কে বহু কাহিনী জড়িত আছে। ভাস্কৰাচাৰ্যৰ জীৱনৰ কীৰ্তিস্তম্ভ হ'ল সিদ্ধান্ত শিৰোমণি। ই চাৰিটা খণ্ডত বিভক্ত। লীলাৱতী, বীজগণিত, গোলাধ্যায় আৰু গ্ৰহগণিত। লীলাৱতীত মূলতঃ পাটিগণিতৰ বিষয়ে আলোচনা কৰা হৈছে আৰু ইয়ে প্ৰভূত জনপ্ৰিয়তা অৰ্জন কৰে। মোগল সম্ৰাট আকবৰৰ নিৰ্দেশক্ৰমে ফৌজীয়ে লীলাৱতী পাৰ্চীলৈ অনুবাদ কৰে 1587 খ্ৰীষ্টাব্দত। ইয়াতেই লীলাৱতীৰ আঁৰৰ বহু চৰ্চিত কাহিনী এটা আছে। কথিত আছে যে লীলাৱতী হ'ল ভাস্কৰাচাৰ্যৰ জীয়ৰী। লীলাৱতীয়ে অকালতে বৈধব্য ব্ৰত গ্ৰহণ কৰিবলগীয়া হোৱাত শোকাবিষ্ট পিতৃয়ে মনৰ বেজাৰ সহিব নোৱাৰি জীয়কৰ নাম চিৰস্মৰণীয় কৰি ৰাখিবলৈ সিদ্ধান্ত শিৰোমণিৰ পাটিগণিত অধ্যায়টোৰ নামকৰণ কৰিলে লীলাৱতী বুলি। লীলাৱতী লীলাৱতীৰ ৰচনা বুলিয়ে কোনো কোনোৱে ক'বলৈ বিচাৰে। হাৰুণ চন্দ্ৰ বেনাৰ্জীৰ টীকা সম্বলিত কলব্ৰুকৰ লীলাৱতীৰ ইংৰাজী অনুবাদত লীলাৱতীক ভাস্কৰাচাৰ্যৰ বিৰচিত হিন্দু গণিতৰ প্ৰামাণ্য গ্ৰন্থ বুলি স্পষ্টকৈ কোৱা হৈছে। লীলাৱতীৰ সৈতে কোচ ৰজা

0: দুর্গাচরণ বৰকাঠৰ নামটোও সাঙুৰ খাই আছে। উল্লেখযোগ্য যে কোঁচ ৰজা দুৰ্গাচৰণ বৰকাঠে আহোম ৰজা চুকাম্ফা খুৰাৰ ৰজালৈ পঠোৱা পত্ৰৰ আন্ধাৰত পাঠ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰু যাৰ বাবে তেওঁক মানিকচন্দ্ৰ উপাধি দিয়া হৈছিল। সেই দুৰ্গাচৰণে বংগৰ পৰা লীলাৱতী অসমলৈ আনিছিল। ভাস্বতী এখন জ্যোতিৰ্বিজ্ঞান সম্পৰ্কীয় সংস্কৃত পুথিৰ অনুবাদ। তাহানিতে আমেৰিকান বেপ্টিষ্ট মিছনাৰী নাথান ব্ৰাউনে বকুল কায়স্থৰ পুথিখন দুভাগত ভাগ কৰি প্ৰকাশ কৰিছিল। 1925 চনত অন্যান্য পুথিৰ লগতে কিতাপত মঞ্জুৰীৰ ইংৰাজী অনুবাদ উলিওৱাৰ কথা ভবা হৈছিল আৰু গুণগোবিন্দ দত্ত MA আৰু BL দেৱক এই দায়িত্ব দিয়া হৈছিল। মঠ কৰোঁ এই আঁচনি বাস্তৱত ৰূপায়িত নহয়। 20 শতিকাৰ শেষভাগত গণিত বিজ্ঞানৰ যি বিস্ফোৰণ হৈছে তাৰ পটভূমিত এই পুথিসমূহৰ গাণিতিক মূল্য বিশেষ নাই বুলিয়েই ধাৰণা হয়। কিন্তু ইয়াৰ ঐতিহাসিক মূল্য কোনো গুণে কম নহয়। সেয়েহে এই পুথিসমূহৰ টিক্কা টিপ্পনী ব্যাখ্যাসহ আধুনিক ৰীতিৰে সম্পাদনা কৰি ইয়াৰ মুদ্ৰিত ৰূপ উলিয়ালে গণিতৰ ইতিহাসৰ বহু কথা জানিব পৰা যাব।
1: জ্ঞান বিজ্ঞান শুনিলে যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালি হোৱা 399টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। আছাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35। ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত BE, BTech বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31। ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহা নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালি হোৱা 6,777টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ

জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়া প্ৰধান বাতৰিসমূহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদ আৰু বিধানসভাত মহিলাৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা ৰূপায়ণৰ বিষয়টো ৰাজনৈতিক যুদ্ধলৈ পৰ্যবসিত নকৰি এই ব্যৱস্থাৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ সকলো ৰাজনৈতিক দলৰ প্ৰতি আহ্বান জনাইছে। প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰা বিভিন্ন দেশৰ নেতাসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান আজিৰে পৰা জনসাধাৰণৰ বাবে মুকলি কৰা হ'ব। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি ৰাজস্থানৰ আলৱাৰত স্বৰাজ দুগ্ধ উৎপাদন চৌহদত নতুন দুগ্ধ উৎপাদন কেন্দ্ৰ মুকলি কৰিব। আৰু ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে গালে টেষ্টৰ আজি দ্বিতীয় দিনা 2 উইকেটৰ বিনিময়ত কালি সংগ্ৰহ কৰা 288 ৰাণৰ পৰা প্ৰথম ইনিংছৰ খেল পুনৰ আৰম্ভ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদ আৰু বিধানসভাত মহিলাৰ বাবে আসন সংৰক্ষণ ব্যৱস্থাৰ ৰূপায়ণৰ বিষয়টো ৰাজনৈতিক যুদ্ধলৈ পৰ্যবসিত নকৰি এই ব্যৱস্থাৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ সকলো ৰাজনৈতিক দলৰ প্ৰতি আহ্বান জনাইছে। স্বাধীনতা দিৱস উপলক্ষে কালি লালকিল্লাৰ প্ৰাচীৰৰ পৰা ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে সকলো ৰাজনৈতিক দলক মহিলাৰ সন্মানৰ বাবে এখোজ আগবাঢ়ি আহিবলৈ আৰু যথাশীঘ্ৰেই বিধানসভা আৰু লোকসভাত মহিলাৰ বাবে 33% আসন সংৰক্ষণ ব্যৱস্থাৰ ৰূপায়ণৰ বাবে একেলগে কাম কৰিবলৈ কয়। মহিলাসকলক নীতি প্ৰণয়নৰ ক্ষেত্ৰত সুযোগ দিয়া উচিত বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে।
2: জল্দ সে জল্দ হামাৰী মাতা আৰু বহনক 33% বিধানসভা আৰু লোকসভা মে উনকো প্ৰতিনিধিত্ব মিলে, ये भारत की नीति घड़तर के अंदर अपना योगदान दे, समय की मांग है। और मैं सभी राजनीतिक दलों से फिर से आग्रह करता हूँ, आइए महिला आरक्षण लागू करके महिला सम्मान में आप भी जुड़िए, लेकिन मेरी माता और बहनों को हक दीजिए।
1: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰা ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ' আৰু মালদ্বীপৰ ৰাষ্ট্ৰপতি ডঃ মহম্মদ মুইজকে ধৰি বিভিন্ন দেশৰ নেতাসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহৰ ধন্যবাদৰ শলাগ লৈ শ্ৰীমোদীয়ে কয় যে ভাৰত আৰু নেপালৰ মাজৰ বহুমুখী আৰু প্ৰাচীন সভ্যতাজনিত সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে একেলগে কাম কৰিবলৈ দুয়োখন দেশ প্ৰতিশ্ৰুতিবদ্ধ। ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে স্বাধীনতা দিৱসৰ শুভকামনাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি শ্ৰীমোদীয়ে কয় যে ভাৰতে ভূটানৰ সৈতে থকা বিশেষ আৰু শক্তিশালী সহযোগিতাত গুৰুত্ব প্ৰদান কৰি আহিছে। শ্লোভাকিয়াৰ ৰাষ্ট্ৰপতি পিটাৰ পেলিগ্ৰিনিৰ শুভেচ্ছা বাৰ্তাৰ শলাগ লৈ প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ ভাৰত আৰু শ্লোভাকিয়াৰ মাজৰ সৰ্বাত্মক সহযোগিতা অধিক সুদৃঢ় কৰিবলৈ আগ্ৰহী। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ভৱনত ৰাজকীয় অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী, কূটনীতিবিদ, সমাজৰ বিভিন্ন স্তৰৰ বিশিষ্ট ব্যক্তি আৰু বিভিন্ন চৰকাৰী কাৰ্যসূচীৰ একাংশ হিতাধিকাৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত ছত্তীশগড়, গোৱা, মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ চহকী তথা সমৃদ্ধিশালী সংস্কৃতি পৰম্পৰা প্ৰদৰ্শন কৰা হয়। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আজি দুদিনীয়া ভ্ৰমণসূচীৰে তামিলনাডুলৈ যাব। ভ্ৰমণকালত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে চেন্নাই, চেংগলপট্টু, তিৰুৱাৰুৰ আৰু তঞ্জাৱুৰত এলানি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। শ্ৰী ৰাধাকৃষ্ণনে আজি চেংগলপট্টুত এছ আৰ এম বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ 22 সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ভাগ ল'ব। তেওঁ লগতে চেন্নাইত নাগালেণ্ড, মণিপুৰ আৰু পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যপালৰ প্ৰথম মৃত্যুবাৰ্ষিকীত অংশ ল'ব। পাছত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে চেন্নাইত ইক'জ অৱ আ নেশ্যনেলিষ্ট মাইণ্ড নামৰ এখন গ্ৰন্থও উন্মোচন কৰিব। শ্ৰী ৰাধাকৃষ্ণন কাইলৈ তিৰুৱাৰ

0: ৰ তামিলনাডু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত একাদশ সমাৰোহত উপস্থিত থাকিব। তেওঁ লগতে তঞ্জাভুৰত বিশ্ববিদ্যালয়ৰ মৰ্যাদাপ্ৰাপ্ত শাস্ত্ৰ প্ৰতিষ্ঠানৰ 40 সংখ্যক বৰ্ষপূৰ্তি আৰু ৰূপালী জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত ভাগ ল'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান আজিৰে পৰা জনসাধাৰণৰ বাবে মুকলি কৰা হ'ব। ৰাষ্ট্ৰপতি ভৱনৰ বাৰ্ষিক গ্ৰীষ্মকালীন কাৰ্যসূচীৰ অংশ হিচাপে 15 ছেপ্টেম্বৰ পৰ্যন্ত এমাহৰ বাবে পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈ বিনামূলীয়াকৈ এই উদ্যান মুকলি ৰখা হ'ব। অৱশ্যে বিয়লি 5 বজাৰ পাছত উদ্যানখনত প্ৰৱেশ বন্ধ কৰি দিয়া হ'ব। এই সময়ছোৱাত প্ৰতি সোমবাৰে উদ্যান বন্ধ থকা হ'ব। ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰকাশিত বিবৃতি অনুসৰি 29 আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আৰু 5 ছেপ্টেম্বৰত শিক্ষক দিৱস উপলক্ষে এই দুটা দিনত ক্ৰমে ক্ৰীড়াবিদ আৰু শিক্ষকসকললৈ উদ্যানত বিশেষ প্ৰৱেশৰ সুবিধা প্ৰদান কৰা হ'ব। উদ্যানত প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে নৰ্থ এভিনিউ পথৰ সমীপত থকা 35 নম্বৰ দুৱাৰ ব্যৱহাৰ কৰিবলৈ জনসাধাৰণক বিবৃতিযোগে আহ্বান জনোৱা হৈছে। ৰাষ্ট্ৰপতি ভৱনৰ ৱেবছাইটৰ জৰিয়তে উদ্যান পৰিদৰ্শনৰ সময় আগতীয়াকৈ পঞ্জীয়ন কৰিবলৈ জনসাধাৰণক আহ্বান জনোৱা হৈছে। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি ৰাজস্থানৰ আলৱাৰ সৰজ দুগ্ধ উৎপাদন চৌহদত এটা নতুন দুগ্ধ উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে বিভিন্ন দুগ্ধ প্ৰসংস্কৰণ প্ৰকল্প আৰু গোখাদ্য প্ৰকল্পও ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰিব। অনুষ্ঠানত ভাৰ্চুৱেল ব্যৱস্থাৰে ৰাজস্থানৰ 17খন জিলাত 6,262 কোটি টকা ব্যয়সাপেক্ষ বিভিন্ন উন্নয়নমূলক কামৰ আধাৰশিলা আৰু উদ্বোধন কৰা হ'ব। ইয়াৰ লগতে ৰোজগাৰ উৎসৱৰ অধীনত 10,500তকৈ অধিক নৱনিযুক্ত প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। এই উপলক্ষে শ্ৰীশ্বাহে নতুন কেন্দ্ৰীয় সমবায় বেংক গঠন কৰাৰ কথা ঘোষণা কৰিব আৰু প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰ জৰিয়তে বিভিন্ন কল্যাণমূলক আঁচনিৰ হিতাধিকাৰীলৈ ধন হস্তান্তৰ কৰিব। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এইসকলৰ ভিতৰত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ অধীনৰ হিতাধিকাৰীসকলকো অন্তৰ্ভুক্ত কৰা হ'ব। কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদে ক্ষুদ্ৰ কৰদাতাৰ বৈদেশিক সম্পত্তি প্ৰকাশ আঁচনি নিয়মাৱলী 2026 সন্দৰ্ভত অধিসূচনা জাৰি কৰিছে। ইয়াৰ জৰিয়তে যোগ্য কৰদাতাসকলক নিৰ্দিষ্ট কৰ বা মাচুল পৰিশোধ কৰাৰ সময়ত অপ্ৰকাশিত বৈদেশিক সম্পত্তি আৰু বৈদেশিক আয়ৰ বিষয়ে প্ৰকাশ কৰাৰ সুবিধা প্ৰদান কৰিব। এই আঁচনিখন আজিৰে পৰা কাৰ্যকৰী হ'ব আৰু ইয়াৰ অধীনত সম্পত্তি আৰু আয়ৰ বিষয়ে প্ৰকাশ কৰাৰ অন্তিম সময় 31 ডিচেম্বৰ ধাৰ্য কৰা হৈছে। ক্ষুদ্ৰ কৰদাতাৰ বৈদেশিক সম্পত্তি প্ৰকাশ আঁচনি 2026 হ'ল বিত্তীয় আইন 2026ৰ 4ৰ্থ অধ্যায়ত অন্তৰ্ভুক্ত এককালীন স্বেচ্ছামূলক প্ৰকাশ আঁচনি। কৰদাতাসকলৰ সজাগতা বৃদ্ধি কৰা আৰু আঁচনিখনৰ অধিক প্ৰসাৰৰ বাবে কৰা নিৰন্তৰ প্ৰয়াসৰ অংশ হিচাপে আয়কৰ বিভাগে আঁচনি আৰু নিয়মাৱলীসমূহৰ এখন বিস্তৃত FAQ অৰ্থাৎ সঘনাই সোধা প্ৰশ্নসমূহৰ উত্তৰৰ নথি প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালৰ শিক্ষাৰ্থীসকলক বিনামূলীয়া অনলাইন প্ৰশিক্ষণ প্ৰদানৰ কথা ঘোষণা কৰিছে। স্বাধীনতা দিৱস উপলক্ষে কালি ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত শ্ৰীমোদীয়ে কয় যে এই পদক্ষেপে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলৰ বিত্তীয় বোজা লাঘৱ কৰিব। সকলোৰে বাবে গুণগত শিক্ষা সুলভ কৰি তোলাৰ দিশৰ পৰা আগশাৰীৰ শিক্ষক শিক্ষয়িত্ৰীসকলে গুৰি ধৰিবলগীয়া এই পদক্ষেপক বৈপ্লৱিক বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলত মধ্যবিত্ত শ্ৰেণীৰ পৰিয়ালসমূহত প্ৰশিক্ষণৰ নামত ব্যয় হোৱা লাখ লাখ টকা ৰাহি হ'ব।
1: विभिन्न परीक्षाओं की फ्री ऑनलाइन कोचिंग हमने करने का निर्णय किया है। डिजिटल पब्लिक इंफ्रास्ट्रक्चर है, हमारे पास उत्तम टैलेंट है, टीचर्स है, उन संसाधनों को जोड़ करके हम देश के नौजवानों को फ्री कोचिंग देने का एक पूरा नेटवर्क हम खड़ा करने वाले हैं।
0: প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে অহা এবছৰত 1 কোটি যুৱক যুৱতী কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰশিক্ষণ প্ৰদানৰ সিদ্ধান্ত লৈছে। এই প্ৰশিক্ষণে দেশৰ যুৱ প্ৰজন্মক গোলকীয় কৃত্ৰিম বুদ্ধিমত্তা খণ্ডৰ অগ্ৰণী হিচাপে গঢ়ি তুলিব বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে দেশে মূল্য, মান আৰু দক্ষতাত গুৰুত্ব আৰোপ কৰাৰ সময় আহি পৰিছে। ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে গালে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন টেষ্টত কালি 2 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 288 ৰাণৰ পৰা আজি দ্বিতীয় দিনা প্ৰথম ইনিংছৰ খেল পুনৰ আৰম্ভ কৰিব। প্ৰথম দিনৰ খেলৰ সমাপ্তিৰ পৰত কালি দেৱদত্ত পদ্দিকলে 131 আৰু ঋষভ পণ্টে 27 ৰাণ কৰি খেলি আছিল। ইয়াৰ পূৰ্বে কে এল ৰাহুলে 77 ৰাণ কৰা অৱস্থাত আঘাতৰ বাবে ইনিংছ আধৰুৱা ৰাখি স্বেচ্ছাই পেভিলিয়নলৈ উভতি যায়। ইয়াৰ আগেয়ে ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয়।

0: বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদ আৰু বিধানসভাত মহিলাৰ বাবে আসন সংৰক্ষণ ব্যৱস্থা ৰূপায়ণৰ বিষয়টোক ৰাজনৈতিক যুদ্ধলৈ পৰ্যবসিত নকৰি এই ব্যৱস্থাৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ সকলো ৰাজনৈতিক দলৰ প্ৰতি আহ্বান জনাইছে। প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰা বিভিন্ন দেশৰ নেতাসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান আজিৰে পৰা জনসাধাৰণৰ বাবে মুকলি কৰা হ'ব। কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী অমিত শ্বাহে আজি ৰাজস্থানৰ আলৱাৰত সৰস দুগ্ধ উৎপাদন চৌহদত এটা নতুন দুগ্ধ উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। আৰু ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে গালি টেষ্টৰ আজি দ্বিতীয় দিনা দুই উইকেটৰ বিনিময়ত কালি সংগ্ৰহ কৰা 288 ৰাণৰ পৰা প্ৰথম ইনিংছৰ খেল পুনৰ আৰম্ভ কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে ভাস্বতী দেৱী শৰ্মাই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

0: অকণ মিনিটত শুনিবলৈ পাব।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে ভাস্বতী দেৱী শৰ্মাই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

ডক্টৰ সৰ্বেপল্লী ৰাধাকৃষ্ণনে কৈছিল, আমি বিশেষ কোনো জাতি, ধৰ্ম বা আদৰ্শবাদৰ সপক্ষে নহওঁ। মানৱতাই আমাৰ লক্ষ্য, শান্তিয়ে আমাৰ কাম্য। প্ৰিয় শ্ৰোতা, আজি দি জুৰে হস্তান্তৰ দিৱস। ভাৰতৰ ঔপনিৱেশিক শাসনকালৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ স্মৃতি বিজড়িত এক বিশেষ দিৱস। বিশেষকৈ পুডুচেৰীৰ ইতিহাসৰ সৈতে জড়িত এই দিৱস প্ৰতিবছৰে 16 আগষ্ট তাৰিখে পালন কৰা হয়। 1962 চনৰ 16 আগষ্টত ফ্ৰান্সে পুডুচেৰী, কাৰাইকাল, মাহে আৰু য়ানামৰ ওপৰত থকা আইনী অধিকাৰ আনুষ্ঠানিকভাৱে ভাৰতৰ হাতত অৰ্পণ কৰিছিল। ইয়াৰ পাছতেই ভাৰতৰ সৈতে এই অঞ্চলসমূহৰ একত্ৰীকৰণ আইনগতভাৱে সম্পূৰ্ণ হয়। ইয়াৰ পূৰ্বে 1954 চনৰ 1 নৱেম্বৰত এই অঞ্চলসমূহৰ প্ৰশাসনিক ক্ষমতা ভাৰতৰ হাতলৈ আহিছিল। চুক্তি আৰু সাংবিধানিক প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত 1962 চনৰ 16 আগষ্টত আনুষ্ঠানিকভাৱে হস্তান্তৰ প্ৰক্ৰিয়া কাৰ্যকৰী হয়। সেয়েহে এই বিশেষ দি জুৰে হস্তান্তৰ দিৱস হিচাপে স্মৰণ কৰা হয়। দি জুৰে শব্দৰ অৰ্থ হৈছে আইনীভাৱে বা আইন অনুসৰি। এই দিৱস কেৱল এটা ঐতিহাসিক ঘটনাৰ স্মৃতি নহয়, ই ভাৰতৰ একতা, সাৰ্বভৌমত্ব আৰু ঔপনিৱেশিক শাসনৰ পৰা সম্পূৰ্ণ মুক্তিৰ এক গুৰুত্বপূৰ্ণ প্ৰতীক। দি জুৰে হস্তান্তৰ দিৱসে আমাক ভাৰতৰ স্বাধীনতা লাভৰ দীঘলীয়া যাত্ৰা, ৰাষ্ট্ৰীয় একতা আৰু ইতিহাসৰ গুৰুত্ব সোঁৱৰায়। 2004 চনৰ এটা পাহৰিব নোৱাৰা দিন। মানৱতাক ধূলিচ্ছাত কৰা এই দিনটোৰ কথা মনত পৰিলে আজিও সিঁয়ৰি উঠে ৰাজ্যবাসী। অসমৰ ইতিহাসৰ এটা কোলা দিন 2004 চনৰ 15 আগষ্ট। এই দিনটোতেই নিৰীহৰ তেজেৰে ৰাঙলী হৈছিল স্বাধীনতা দিৱসৰ পতাকা উত্তোলনস্থলী। সমগ্ৰ দেশ কঁপোৱা 2004 চনৰ স্বাধীনতা দিৱসৰ ধেমাজিৰ বোমা বিস্ফোৰণৰ কোলা অধ্যায়ৰ কাহিনী আজিও অন্ত পৰা নাই। এই বোমা বিস্ফোৰণত 10 গৰাকী শিশুৰ লগতে 3 গৰাকী মহিলা শ্বহীদ হৈছিল আৰু লগতে কেইবাগৰাকীও লোক আহত হৈছিল। ইয়াৰ পাছতেই সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এই ঘটনাক কঠোৰ গৰিহণা দি এই ঘটনাত নিহতসকলৰ স্মৃতিত 16 আগষ্টত শোক দিৱস পালন কৰাৰ কথা ঘোষণা কৰে। তেতিয়াৰে পৰাই প্ৰত্যেক বছৰে 16 আগষ্টৰ দিনটো শোক দিৱস হিচাপে পালন কৰি অহা হৈছে। আজি অসমৰ এগৰাকী সাহিত্যিক, ইতিহাস গৱেষক তথা সমাজকৰ্মী অম্বিকাচৰণ চৌধুৰীৰ উপজাদিন। তেখেতক কমতা সাহিত্যৰত্ন উপাধিৰে সন্মান জনোৱা হয়। অসমৰ জনসাধাৰণৰ মাজত কমতা ৰত্নৰূপে পৰিচিত আছিল অম্বিকাচৰণ চৌধুৰী। তেখেতে নিজৰ জীৱনকালত প্ৰায় 123টা গুৰুত্বপূৰ্ণ প্ৰবন্ধ আৰু প্ৰায় 29খন গ্ৰন্থ লিখি থৈ গৈছে। অম্বিকাচৰণ চৌধুৰীয়ে অসম সাহিত্য সভাৰ ধুবুৰী অধিৱেশনত অসমীয়াক অসমৰ ৰাজ্যভাষাৰ মৰ্যাদা দিব লাগে বুলি সৰ্বপ্ৰথমে প্ৰস্তাৱ উত্থাপন কৰিছিল। গুৱাহাটীৰ আমিনগাঁৱত স্থাপিত বীৰ চিলাৰায়ৰ মূৰ্তিৰ প্ৰতিষ্ঠাপনতো তেখেতৰ ভূমিকা আছিল অতি গুৰুত্বপূৰ্ণ। তেখেতে বঙাইগাঁও শিক্ষক প্ৰশিক্ষণ বিদ্যালয় স্থাপনকে ধৰি কেইবাখনো শিক্ষা সংস্থান আৰু কেইবাটাও সংগঠন স্থাপন কৰি থৈ গৈছে। অম্বিকাচৰণ চৌধুৰীৰ দ্বাৰা প্ৰকাশিত কেইখনমান গ্ৰন্থ আছিল ৰত্নপীঠত এভুমুকী, কমতাপুৰত শ্ৰীমন্ত শংকৰদেৱ, সংগ্ৰাম সিংহ চিলাৰায়, ইতিহাস অধ্যয়নৰ নৱদিগন্ত, কল্কী অৱতাৰ শ্ৰী শ্ৰী অনুকূল চন্দ্ৰ, শান্তিৰ দূত হজৰত মহম্মদ, কোচ ৰাজবংশী জনগোষ্ঠীৰ ইতিহাস আৰু সংস্কৃতি, কাছাৰ ৰাজ্যৰ খাচুচা আৰু ডিমাচাৰ কৰুণ ইতিহাস, কোচ ৰাজবংশী স্মৃতিত আপিপ ইনটু ৰাজবংশী লেংগুৱেজ ইত্যাদি। অসম চৰকাৰে বীৰ চিলাৰায়ৰ নামত প্ৰৱৰ্তন কৰা চিলাৰায় বঁটা 2009 চনত অম্বিকাচৰণ চৌধুৰী

ভাৰত চৰকাৰৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি যোৱা 9 আগষ্টৰ পৰা 17 আগষ্টলৈ আয়োজন কৰা বিশেষ অভিযান হৰ ঘৰ ত্ৰিৰংগৰ অংশ হিচাপে দেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্ততো উদযাপন কৰা হৈছে। দেশৰ স্বাধীন

0: সমূহ শ্ৰোতালে শুভেচ্ছা জনাই আৰম্ভ কৰিছো নিদান। আজি নিদান অনুষ্ঠানৰ অতিথি মেডিচিন বিশেষজ্ঞ ডাঃ ৰাজীৱ কুমাৰ বৰা। নমস্কাৰ ডক্টৰ বৰা।
1: নমস্কাৰ।
0: আৰু আমি লোৱা বিষয়টো হ'ল উচ্চ ৰক্তচাপ আৰু নিৰাময়। আমি দেখিবলৈ পাওঁ যে চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে মানুহৰ মাজত যথেষ্ট স্বাস্থ্য সজাগতা বাঢ়িছে, আৰু এই স্বাস্থ্য সজাগতা বঢ়াৰ লগে লগে কিছু ৰোগ আমি নিয়ন্ত্ৰণ কৰি ৰাখিব পৰা হৈছোঁ। বিশেষকৈ এইবোৰ ৰোগক আমি জীৱনশৈলী ৰোগ বা লাইফষ্টাইল ডিজিজ এনেকুৱা নামৰ নামাকৰণ কৰিছোঁ। কিন্তু এটা সময় আছিল যে উচ্চ ৰক্তচাপতো যথেষ্ট মানুহৰ মৃত্যু হৈছিল বা শাৰীৰিকভাৱে অসুস্থ হৈ বিশেষভাৱে জীৱন যাপন কৰিবলগীয়া হৈছিল। এতিয়া সংখ্যা কমিছে বুলি নকওঁ, কিন্তু মানুহৰ মাজত সজাগতা বাঢ়িছে, আৰু সজাগতা বঢ়াৰ কাৰণে কিছু প্ৰতিকাৰ বা প্ৰতিৰোধ কৰি ৰাখিব পাৰিছে।
1: আগতে ধৰি লওক বহুত মানুহে জানে মোৰ প্ৰেছাৰ আছে, হাই ব্লাড প্ৰেছাৰ আছে, তথাপিও ক'ব নাই। কিছুমানে ধৰি লওক গৰ্ব কৰিয়ে কয় যে নাই মোৰ দুখ আছে, ওপৰত তলত থাকে, এশ মই একো ফিলেই নকৰোঁ, গতিকে মোৰ সেইটোৱে গোটেই ঔষধটো পিছৰ কথা, নিমখ কমাই খোৱা সেইটো কামো নকৰিছিলে। কিন্তু নহয়, আজিকালি মানুহখিনি যথেষ্ট হেল্থ কনচিয়াছ, সজাগতা বহুত বেছি,
0: সজাগতা বাঢ়িছে। গতিকে এই সজাগতা আৰু ৰোগটোনো কি কাৰণে হয় আৰু ৰোগটো প্ৰতিৰোধ কেনেকৈ কৰি ৰাখিব পাৰি আৰু উচ্চ ৰক্ত ৰক্তচাপনো কি, প্ৰথমতে এই বিষয়ৰ পৰা আৰম্ভ কৰোঁ যে উচ্চ ৰক্তচাপ বুলি ক'লে বা ৰক্তচাপনো কিয় থাকিব লাগে, এই কথাখিনিৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ।
1: প্ৰথম ক'ব গ'লে চাওক, আমি যিটো ব্লাড প্ৰেচাৰ, প্ৰেচাৰটোতো থাকিবই লাগিব ব্লাডৰ, মানে তেতিয়াহে আল্টিমেটলি আপুনি যেতিয়া থিয় হৈ থাকে, প্ৰেচাৰ নাথাকিলে সেইটো ব্লাড গৈ পেলাইতো ব্ৰেইনত সোমাব নোৱাৰিব। সোমাব নোৱাৰিলে ব্লাডতে আপোনাৰ যি খোৱা বস্তু মানে গ্লুক'জখিনিয়ে কওক, অক্সিজেনে কওক, সেইটোতো ব্লাডে কেৰি কৰে। এতিয়া যেতিয়ালৈকে আপোনাৰ ব্লাড প্ৰেচাৰটো ছেটিছফেক্টৰী লেভেলত নাথাকিব যিখিনি দৰকাৰ হয়, তেতিয়ালৈকে আপোনাৰ ব্ৰেইনত নোসোমাব। গতিকে যিখিনি মানুহৰ, কিছুমান মানুহ থাকে সাধাৰণতে ল' প্ৰেচাৰ থাকে, বহুতৰ ধৰি লওক খোৱা বেয়া কাৰণে বা কিবা স্বাস্থ্যৰ কাৰণেই হ'ব পাৰে, সেই তেনেকুৱা মানুহক চাব। আপুনি যদি অলপ সময় থিয় হৈ থাকে বা দুই মিনিট চাৰি মিনিট থিয় হৈ থাকে, মূৰ ঘূৰা আৰম্ভ কৰে বা চকুৰ আগত আন্ধাৰ দেখে, সেইটো সাধাৰণতে কম ৰক্তচাপৰ ছাইন এটা। গতিকে সেইকাৰণে ক'ব গ'লে আমাৰ নৰ্মেল এটা ব্লাড প্ৰেচাৰ মিনিমাম এটা থাকিবই লাগিব। সাধাৰণতে আমি 120/80 বুলি কওঁ, সেইটো একদম আইডিয়েল, সেইটো আৰু কাটা কাটিয়ে 120/80 হ'ব লাগে বুলি কথা নাই। 110 বা আপোনাৰ 70 হ'লেও চলি যাব, আৰু ইপিনে 130/84/86 হ'লেও চলি যাব।
0: কিন্তু মানে আমি সহজ ভাষাত ক'বলৈ গ'লে ব্লাড প্ৰেচাৰ, এই প্ৰেচাৰটোৰ কাৰণে ৰক্ত চলাচল কৰাত সহায় কৰে।
1: মানে আপোনাৰ ধৰি লওক এতিয়া আপোনাৰ ক'ব গ'লে এটা পাম্পে যদি আপোনাৰ পানীটো ঠেলে, তেতিয়া আল্টিমেটলি পানীখিনি এটাতো প্ৰেচাৰ থাকিবই, ঠেলিলে প্ৰেচাৰটো ওলাবই। গতিকে সেই যেতিয়া হাৰ্টে ব্লাডটো ঠেলে, ঠেলিছে বুলিয়ে কৈছোঁ আৰু, তেতিয়া আপোনাৰ হৃদত প্ৰেচাৰটো আহিবই।
0: মানে সেই আচলতে সেই পানী ঠেলাৰ যিটো কথা, সেই একে
1: বস্তু, সেইটোত পাম্পে ঠেলে, ইয়াত আমাৰ হাৰ্টে ঠেলে। আৰু এটা কথা ঠিক, পানীটো নহ'লে হাৰ্টটো বাৰু বহুত বেছি কমপ্লিকেটেড বস্তু, কিন্তু যে নহওক সেইটো আল্টিমেটলি ফ্লুইডে হয়।
0: গতিকে সহজ ভাষাত ক'বলৈ গ'লে যে প্ৰেচাৰটো আচলতে তেনেধৰণে
1: থাকিবই,
0: থাকিবই লাগিব, তেনেধৰণে সৃষ্টি
1: হয়
0: হয় নহয় জানো। এতিয়া এই ৰক্তচাপৰ যিটো আপুনি সংখ্যা ক'লে, সেইটো তাৰতম্য বয়স অনুযায়ী কিবা বেলেগ
1: থাকে? ডেফিনেটলি থাকে। আপুনি যিটো কৈছে এতিয়া ধৰি লওক আমি যিটো ক'লো একদম আইডিয়েল, যিটো 120/80 বুলি কোৱা হয়, সেইটো সাধাৰণতে খুব কম মানুহৰে থাকে। কিছুমান 116, কিছুমান 124 থাকে, কিন্তু ছেটিছফেক্টৰী, এনেই ক'বলগীয়া একো নাই। কিন্তু এটা কথা ঠিক, মানে ধৰি লওক আপোনাৰ ইণ্টাৰনেশ্যনেল ক্লাছিফিকেশ্যন কিছুমান থাকেতো, তাত যদি আপুনি 140 ক্ৰছ কৰে ওপৰতো বা তলৰটো 90 ক্ৰছ কৰে, তেতিয়াহ'লে আপোনাৰ গ্ৰেড 1 মানে হাইপাৰটেনশ্যন বা উচ্চ ৰক্তচাপ বুলি কোৱা হয়। তেতিয়া ফাৰ্ষ্ট কথাটো হৈছে প্ৰথম 3 মাহত লাইফষ্টাইল মডিফিকেশ্যন কৰিব দিয়া হয়, যেনে ধৰি লওক নিমখ কমাই খাওক, ৰাতিপুৱা হওক বা আবেলি হওক, প্ৰিফাৰেবলি ৰাতিপুৱা অলপ এক্সাৰচাইজ কৰক, মানে ডায়েটটো কণ্ট্ৰল কৰি লাইফষ্টাইলটো মডিফাই কৰক, আৰু যদি শকত হয় ডেফিনেটলি ৱেইটটো কমাওক। সেইখিনি
0: সেইখিনি মানে মানুহজনৰ শৰীৰ চাই অকণমান তাৰতম্য থাকিব পাৰে,
1: অলপ আগা পিছা থাকিব পাৰে,
0: এতিয়া আমি

0: গোটেইখিনিলৈকে যাম। তাৰ আগতে আৰু দুটামান কথা পাই যাওঁ আমি, প্ৰত্যেকৰ ক্ষেত্ৰতে আপুনি যিটো কথা ক'লে সেই ধৰণে ৰক্তচাপটো থাকিব লাগে,
1: থাকিব লাগে
0: গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত।
1: মানে গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰতো আপোনাৰ প্ৰেচাৰটো বেছি থাকিব লাগে বুলি কথা নাই, প্ৰেচাৰ একেই থাকিব। কিন্তু কথাটো হৈছে আপোনাৰ যেতিয়া গৰ্ভৱতী মহিলা ধৰি লওক আপোনাৰ 8 মাহ হৈ গৈছে, 8 মাহ ক্ৰছ কৰিছে, সাধাৰণতে আপোনাৰ প্ৰেগনেঞ্চিৰ সময়ত বহুত হৰ্মনেল চেঞ্জ আহেতো, গতিকে সেই হৰ্মনেল চেঞ্জখিনিৰ কাৰণে আপোনাৰ সদায় ফ্লুইড ৰিটেনশ্যন হয়, মানে গাত পানী এক্সট্ৰা বডিটোৱে ৰাখি থয়, গতিকে ৰখাৰ লগে লগে সেইকাৰণে মানুহগৰাকী সাধাৰণতে ফুলে অলপ, শকতো হয়, এনেই খোৱাৰ কাৰণেও শকত হয়, আৰু দেখিব অলপ ভৰি ফুলিছে, যিটো হেঁচি দিলে ডবি যায়, আৰু তেওঁলোকৰ সাধাৰণতে অলপ সেইকাৰণে প্ৰেচাৰটো, ব্লাড প্ৰেচাৰটো বাঢ়ে, বাঢ়িলেও আমি তথাপিও এটলিষ্ট 140 ক্ৰছ কৰিবলৈ ইমান এটা দিয়া নহয়, যদি 140 ক্ৰছ কৰিছে এটা প্ৰেচাৰ ঔষধটো দিয়া হয় বা নিমখ এটলিষ্ট ইনিচিয়েলি নিমখটো কমাই চোৱা হয়, যদি নহৈছে তেতিয়াহ'লে কিবা এটা প্ৰেচাৰ ঔষধ দিয়া হয়, মানে কাট অফ লিমিট ইজ 140 বাই 90
0: তেখেতসকলৰ ক্ষেত্ৰতো একে
1: একে।
0: আৰু এনেকুৱা কিবা কথা আছে নেকি যে তেওঁ গৰ্ভ অৱস্থা পাৰ কৰি দিয়াৰ পিছত সেই আকৌ
1: মানে কথাটো হৈছে ধৰি লওক আপোনাৰ যদি প্ৰেগনেঞ্চিৰ সময়ত প্ৰেচাৰ ঔষধ কিবা খাই থাকিব লগা হৈছিলে, হয়তো আফটাৰ ডেলিভাৰী প্ৰেচাৰ ঔষধ মানে বন্ধ কৰিব লগা হ'ব পাৰে, কিন্তু আধা মহিলাসকলৰতো ঔষধ দিব লগা নহয়গৈ আফটাৰ ডেলিভাৰী,
0: গতিকে সেইটো বিষয়ত চিন্তা কৰিবলগীয়া
1: সেইটো ইমান নাই, প্ৰেচাৰ ঔষধ বহুত ধৰণৰ।
0: এতিয়া আমি সাধাৰণতে
1: হয়
0: যে উচ্চ ৰক্তচাপত ভুগিছে,
1: অকে হয়,
0: এই কথাটো কেনেধৰণে গম পাব?
1: এতিয়া ক'বলৈ এইটো খুব দিগদাৰ, মই যিটো অলপ আগতেও ক'লো যে বহুত মানুহ আছে ক'ব বোলে নাই মোৰতো 200 আছে তলত 100 থাকে মই তেওঁকো গমেই নাপাওঁ, ইয়াছ এইটো হয় যে আপোনাৰ ধৰি লওক 140 বা ক্ৰছ কৰি জাষ্ট গৈছে 150 আছে, হয়তো একো ফিল নকৰিবও পাৰে, গতিকে আইডিয়েলি আমি এইটোৱেই কওঁ যে আপুনি এটলিষ্ট বছৰটোত এবাৰকৈ হ'লেও প্ৰেচাৰটো জোখাটো ভাল, কাৰণ আজিকালি লাইফত বহুত ষ্ট্ৰেছ আছে, টেনশ্যন আছে, খোৱাৰো নিয়মটো ইমান নহয়, গতিকে বহুতৰে থাকে, আৰু সাধাৰণতে আপুনি চাব অবেচিটি মানে বহুতৰে বেছি থাকে, গতিকে বছৰত এবাৰ এটলিষ্ট ব্লাড প্ৰেচাৰটো জোখাওক, ইনেও 1 মিনিট সময় লাগে জুখিবলৈ, যদি অলপ বেছি ওলাইছে প্ৰথম আপুনি এক্সাৰচাইজ কৰি পেলাই ৱেইট কমাই চাওক, যদি নহয় তেতিয়া প্ৰেচাৰ ঔষধ হওক, মানে মই কোৱা কথাটো এইটোৱেই যে বছৰত এবাৰকৈ হ'লেও প্ৰেচাৰ জুখিব, PHC আছে গ'লেই হ'ল, এনেই চবেই চাই দিব, সাধাৰণ কথা, গতিকে চালেই হ'ল আৰু, মানে যদি আপোনাৰ ধৰি লওক ফেমিলি হিষ্ট্ৰী আছে, মাক দেউতাক দুইজনৰে আছে, তেতিয়া 30 বছৰমানৰ পৰা ইয়াৰলি চাওক, কিন্তু কথাটো হৈছে বোলে ল'ৰা বা ছোৱালী বা দুজনে হওক এই শকতো হয় আৰু মাক দেউতাকৰ প্ৰেচাৰ আছে, তেতিয়া আইডিয়েলি আপুনি 20 বছৰৰ পৰা কৰিব, সেইটো মানে আপুনি বয়স লৈ মেলি ইমান সাংঘাতিক কাট অফ নাই, তথাপিও আমি 30 বছৰ বুলি ক'লে 30 বছৰৰ পৰা এটলিষ্ট ডেইলি চোৱাটো
0: মানে মাক দেউতাকৰ ক্ষেত্ৰত যদি আছে দেউতাক মাকৰ ফেমিলি হিষ্ট্ৰী আছে তেওঁলোকে অকণমান আগৰ পৰা চোৱা ভাল, বাকীখিনিয়ে
1: এটলিষ্ট 30 বছৰ বয়সত বোলে ক্ষীণ মাক দেউতাকো ক্ষীণ প্ৰেচাৰৰ একো প্ৰব্লেম নাই, 30 বছৰ পিছৰ পৰা কৰিলে হ'ল,
0: আগতীয়াকৈ একো ধৰণৰ লক্ষণ তেওঁলোকে
1: নাপাবও পাৰে,
0: নাপাব,
1: বহুতে ক'ব মোৰ ডিঙিৰ পিছফালটো বিষাইছে বা প্ৰেচাৰৰ কাৰণে মূৰ ঘূৰাইছে, আচলতে বস্তুটো উল্টা হয়, প্ৰেচাৰৰ কাৰণে মূৰ ঘূৰাই যদি আপোনাৰ খুব বেছি প্ৰেচাৰ আছে ষ্ট্ৰক হ'ব ওলাইছে তাৰ আগে আগে হ'ব পাৰে, সেইটো বেলেগ কথা, কিন্তু বহুতৰ আপোনাৰ মূৰ ঘূৰোৱাৰ কাৰণে সেইখিনি সময়ত প্ৰেচাৰটো বাঢ়ে, মানে মূৰতকৈ মূৰ ঘূৰাইছে, ই কৈছে নাই প্ৰেচাৰ বাঢ়িছে দেখি মূৰ ঘূৰাইছে, গতিকে গৈ পেলাই প্ৰেচাৰটো জোখে বেছি ওলায়, চয়ে ভাবে নাই সেই মানে প্ৰেচাৰটো বাঢ়িছিল কাৰণে মূৰ ঘূৰাইছে, আচলতে বস্তুটো নহয়, মূৰ ঘূৰাইছিলে হয়তো কেতিয়াবা কাণৰ প্ৰব্লেমৰ কাৰণে হ'ব পাৰে বা স্পণ্ডেলাইটিছ থাকিলে হ'ব পাৰে, সেইটো কাৰণে মূৰ ঘূৰাইছিলে, আৰু মূৰ ঘূৰালে বা আপোনাৰ ধৰি লওক খং উঠিলে বা কিবা কাৰণে বমি চমি কৰি উঠিছে, সেইখিনি সময় যদি ইমিডিয়েটলি আফটাৰ মানে সেইটো হোৱাৰ পিছত চাই নহয় সদায় প্ৰেচাৰ বেছি পাব, সেইটো ষ্ট্ৰেছ ফেক্টৰৰ কাৰণে হয়, গতিকে প্ৰেচাৰৰ কাৰণে মূৰ ঘূৰাটো কম হয়, মূৰ ঘূৰোৱাৰ কাৰণে প্ৰেচাৰটো বেছি হয়, বস্তুটো উল্টা হয়,
0: এতিয়া ধৰি লোৱা হ'ল এজন নিৰোগী মানুহ
1: হয়
0: তেওঁৰ ক্ষেত্ৰত আপুনি ইতিমধ্যে উল্লেখ কৰিলে যে নিয়মীয়াকৈ
1: এবছৰ
0: যিহেতু আমি এইটো লাইফষ্টাইল ডিজিজ বা জীৱনশৈলী ৰোগ বুলি কোৱা যায়, আজিকালি আৰ্জিত বুলিও বহুত ক্ষেত্ৰত ক'ব পাৰি,
1: আৰ্জিত হয়
0: কিছু কিছু ক্ষেত্ৰত নহয় জানো, গতিকে সেইসকল ব্যক্তিৰ ক্ষেত্ৰত কিছু সজাগতাটো বেলেগ হ'ব, যেনেকৈ ডায়েবেটিছ বা মধুমেহ ৰোগত ভুগি আছে,
1: এটা কথা মই কৈছো ডায়েবেটিছ বা মধুমেহ যদি আছে তেওঁতো এটলিষ্ট আমি কওঁ যে এভৰি 15 ডেজত চুগাৰটো চেক কৰিব, গতিকে আৰু কৰিলে সদায় ফাষ্টিং বিপি দুইটা কৰিব লাগে, গতিকে এভৰি 15 ডেজ চেক কৰা, আজিকালি সেই গ্লুক'মিটাৰ আছে মানে ঘৰতে চাব পৰা মেচিনটো আছে, চুগাৰটো চেক কৰি থাকক, নৰ্মেল আছে অ'কে ভাল কথা, যদি গণ্ডগোল হৈছে ডক্টৰৰ ওচৰত আহক, তেওঁলোকে এডজাষ্ট কৰিব লগা হ'ব পাৰে ঔষধ, আৰু তেওঁলোকে প্ৰিফাৰেবলি মাহে মাহে চোৱাটো বেষ্ট, আৰু যদি প্ৰেচাৰ আছে ধৰি লওক আপোনাৰ প্ৰেচাৰ ঔষধটো সলাইছে বা বঢ়াইছে পাৱাৰটো, তেতিয়াহ'লে এটলিষ্ট এই নতুন ঔষধটো আৰম্ভ কৰা এসপ্তাহ পিছত আকৌ চেক কৰক, যদি এই প্ৰেচাৰটো নৰ্মেল হৈ গৈছে তেতিয়াহ'লে সেইটো ঔষধ চলি থাকক মাহে মাহে, আৰু যদি মিলা নাই বোলে আকৌ বঢ়াব লগা হ'ল, যেতিয়ালৈকে বঢ়াই থাকে এভৰি 7 ডে মানে এসপ্তাহৰ মূৰে মূৰে চেক কৰক, যেতিয়ালৈকে কণ্ট্ৰল হ'ল, কণ্ট্ৰল হ'ল মাহে মাহে চেক কৰক, ডায়েবেটিছ থাকিলে মাহে মাহে কৰাটো বেষ্ট
0: হয়, উপকৃত হ'ব বা তেওঁ নিয়মেই যিটো সেইটো তেওঁ বান্ধি লোৱা নিয়ম এইটো কৰিবই লাগিব,
1: আৰু আজিকালি ক'ব গ'লে চাওক বহুতে ধৰি লওক আমি এতিয়া ক'লোঁ যে PHCত গৈ পেলাই কৰিব লাগে, আজিকালি মেচিনো আছে,

0: গতিকে আপুনি ঘৰত বহি পেলাইও কৰিব পাৰে, গতিকে যেনেকৈ কৰক কিন্তু প্ৰেচাৰটো এটলিষ্ট মাহত, এনেই ডায়েবেটিছ বা ধৰি লওক বেলেগ কিবা কমপ্লিকেশ্যন, কিডনী কিবা প্ৰব্লেম আছে, মাহে মাহে চেক কৰাটো বেটাৰ, আৰু যদি একো নাই বছৰত এবাৰকৈ কৰক।
1: হয়, এতিয়া ডায়েবেটিছৰ কথা আমি জানিব পাৰিলোঁ, ডায়েবেটিছ যিসকল ৰোগী তেওঁলোকে এই উচ্চ ৰক্তচাপৰ ক্ষেত্ৰত এনেধৰণে নিয়মীয়াকৈ চোৱাটো প্ৰয়োজন। তাৰ বাহিৰে আৰু কোনকেইটা ৰোগৰ ক্ষেত্ৰত সদায় সাৱধান হ'ব লাগে?
0: মানে আচল কথা ক'ব গ'লে চাওক, আপোনাৰ যিখিনি ডিজিজ, বিশেষকৈ হৰ্মনেল ডিজিজ, এটাতো আপুনি ডায়েবেটিছ বাৰু হ'ল, ছেকেণ্ড আপোনাৰ থাইৰয়ডৰ প্ৰব্লেম থাকিলে, থাইৰয়ডৰ প্ৰব্লেম যদি আপোনাৰ থাইৰয়ডে কম কাম কৰিছে, হাইপ'থাইৰয়ডিজম বুলি যিটো কয়, তেওঁলোকে সাধাৰণতে প্ৰেচাৰ থাকিবই, সাধাৰণতেই থাকে, গতিকে তেওঁলোকৰ যেতিয়ালৈকে কণ্ট্ৰল নহয় তেতিয়ালৈকে আপোনাৰ সপ্তাহে সপ্তাহে চাব লাগিব ড'জ এডজাষ্ট কৰালৈকে। তেওঁলোকে হয়তো দুমাহ বা তিনিমাহৰ মূৰে মূৰে চাই থাকিব পাৰে, কিন্তু তথাপিও মানে বেষ্ট হৈছে মাহে মাহে কৰাটো, কাৰণ মই এইকাৰণেই জোৰ দিছোঁ, বাকীবিলাক ঠিক আছে, আপুনি বেলেগ হৈছে ব্লাড ড্ৰ কৰি বেজী ভৰাই পেলাই ব্লাড ওলাই পৰীক্ষা কৰিব লাগে, এইটোতো একো নাই, সাধাৰণ জাষ্ট আপুনি সেই কাফটো ৰেপ কৰি পেলাই চাবহে লাগে, গতিকে মাহত এবাৰ চাওঁ কি আপত্তি আছে, তেওঁৰ কাৰণে ভাল, চবৰ কাৰণে ভাল ক'ব গ'লে সেইটো কাৰণে, গতিকে সেইটোৱে কম, যদি কিবা আপোনাৰ ৰোগ আছে তাৰ কাৰণে প্ৰেচাৰো আছে, ছেকেণ্ডেৰী হাইপাৰটেনশ্যন বুলি কয়, এটলিষ্ট মাহত এবাৰকৈ চেক কৰক, নৰ্মেল থাকিলে,
1: নৰ্মেল থাকিলে। এইবোৰ হ'ল ৰোগৰ ক্ষেত্ৰত,
0: হয়
1: নহয় জানো?
0: হয়।
1: এতিয়া খোৱা বোৱা, যিসকলৰ উচ্চ ৰক্তচাপ আছে তেওঁলোকে খোৱা বোৱাৰ ওপৰত যথেষ্ট গুৰুত্ব দিবলগীয়া হয়, আৰু লগে লগে আমি অকণমান নিম্ন চাপৰ কথাও পাতি যোৱা ভাল হ'ব,
0: নহয়
1: জানো? গতিকে উচ্চ ৰক্তচাপৰ সৈতে
0: নিম্ন
1: ৰক্তচাপটো কি হয় আচলতে?
0: হয়, ঠিকে। এতিয়া চাওক, এনেই আমাৰ মেডিকেল চায়েন্সত একজেক্টলি আপোনাৰ যেনেকৈ আমি কওঁ 140/90 ক্ৰছ কৰিলে মানে প্ৰেচাৰ বেছি থাকে, সেনেকৈ ল' প্ৰেচাৰৰ কোনো মানে মাত্ৰা নাই। কিছুমান ৰোগী দেখিব আপোনাৰ 100/60 আছে, ফটকে থিয় হৈ দিলে মূৰ ঘূৰাই বা চকুৰ আগত আন্ধাৰ দেখে, সেইটো তেওঁৰ কাৰণে ল' প্ৰেচাৰ, মানে ধৰি লওক 3 মিনিট কিবা লাইনত থিয় হৈ আছে, মূৰটো পাতল লাগিছে, মূৰ ঘূৰাই পৰিলে, সেইটো ল' প্ৰেচাৰ। কিছুমান এনেকুৱা মানুহ আছে আপুনি 80/60 দেখিব প্ৰেচাৰ, তেওঁ গৈ পেলাই লাইনত এঘণ্টাও থিয় হৈছে, থিয় হৈ লৈ একো প্ৰব্লেম নাই, গতিকে তেওঁৰ কাৰণে এইটো ল' প্ৰেচাৰ নহয়। কিছুমান মানুহৰ ইনেও নৰ্মেলিও প্ৰেচাৰ কমেই থাকে, গতিকে ইনেও যদি সেইটো প্ৰেচাৰত তেওঁৰ একো প্ৰব্লেম হোৱা নাই, ট্ৰিটমেণ্ট কৰিব লগা একো নাই, কিন্তু যদি য়েছ মূৰ ঘূৰাইছে সাধাৰণতে, আৰু এটা কথা ক'ব লাগিব যে ল' প্ৰেচাৰ মানুহে ইনেই নহয় কিন্তু, কাৰণ যদি অলপ প্ৰেচাৰটো কমে সেইটো গাটোৱে নিজে এডজাষ্ট কৰে, হয়তো তেওঁ কিবা হৰ্মনেল প্ৰব্লেম আছে, নহ'লে আৰু বহুত মানুহৰ গাত একদম ব্লাড কম, এনিমিয়া বুলি যিটো কয়, সেই এনিমিয়াত হয়, সেইটো কম থাকিলে সাধাৰণতে প্ৰেচাৰ কম খুব ওলায়, প্ৰেগনেঞ্চিত বিৰাট কমন এই বস্তুটো, আৰু এনিমিয়া, গতিকে ছেকেণ্ড কজ মানে যিহৰ কাৰণে প্ৰেচাৰটো কমিছে কজটো ট্ৰিট কৰক, প্ৰেচাৰ নিজে আহি যাব, চিন্তাই কৰিব নালাগে, আৰু তথাপিও যদি ভাবিছে মানে ট্ৰিটমেণ্টটো কৰি থাকিবলৈ সময় লাগিব, তেতিয়া এটলিষ্ট এই কেইদিনমান যদি কিডনী চিনি একো প্ৰব্লেম নাই, অকণমান নিমখটো বেছিকৈ খাব দিয়ক, শ্লাইটলি মানে ORS দিয়ক, ORS আমি যিটো ডায়েৰিয়াত দিওঁ, ডেইলি 1 লিটাৰকৈ ORS দিয়ক, যদি আপোনাৰ ছডিয়াম বাহিনী কম আছিলে নিজে নিজে উঠিয়ে যাওক, প্ৰেচাৰটো উঠিয়েই আহিব, গতিকে সেইটোৱে, কিন্তু মেইন কথাটো হৈছে ল' প্ৰেচাৰ কিয় হৈছে সেইটোৱে মেইন কাৰণ।
1: কেতিয়াবা কেতিয়াবা ডায়েবেটিছ বা মধুমেহৰ ৰোগৰ ৰোগীৰ ক্ষেত্ৰত আমি দেখোঁ যে তেওঁলোকে বহুদিন ধৰি ধৰি লওক মিঠাই বা সেইবিলাক বস্তু বাছি বাছি খোৱাৰ ফলত তেওঁৰো নিম্ন ৰক্তচাপত ভোগা।
0: ডায়েবেটিছত সাধাৰণতে আপুনি যিটো কৈছে হয় এই ল' প্ৰেচাৰ থাকে, খুব কমৰ থাকে, কিন্তু সাধাৰণতে প্ৰেচাৰ বেছিহে
1: ওলায়,
0: বেছিহে ওলায়। এক নম্বৰ কাৰণ হৈছে সাধাৰণতে ডায়েবেটিছ মানুহখিনি খাব, আপুনি 10 জনৰ যদি 5 জনৰ এটলিষ্ট 4 জনে শকত হ'ব, মানে অভাৰৱেইট থাকিব, হাৰ্ডলি এজনমান ক্ষীণ ওলাব, সেই ক্ষীণ মানুহজন যদি আপুনি ভালকৈ সুধি পেলাই চাই গম পাব যে তেওঁ ডায়েবেটিছ বহুত বছৰ হ'ল, এতিয়া হয়তো অকণমান কিডনী প্ৰব্লেম বা কিবা আৰম্ভ হৈছে, কাৰণ লাহে লাহে ক্ষীণাই আহিছে, সাধাৰণতে আমাৰ এটলিষ্ট এছিয়ান চেটআপ বা এটলিষ্ট ইণ্ডিয়াৰ চেটআপত ডায়েবেটিছৰ আপোনাৰ মোৰ দেন 80% মানুহ শকতে হয়, আৰু যেতিয়া মানে আপোনাৰ ৱেইট বেছি থাকিব আপোনাৰ প্ৰেচাৰ বেছিয়ে থাকিব, ইয়েছ আপোনাৰ ক্ষীণ মানুহ থাকে, সেইখিনি কাৰণে যদি চাই আপুনি তেতিয়াহ'লে অকণমান লাইফষ্টাইল মডিফাই কৰিব লাগিব, আৰু যেনেকৈ ধৰি লওক অলপ নিমখটো বেছি খাব দিব লাগিব, আৰু ধৰি লওক আপুনি বহুত সময় থিয় হৈ থাকিব নালাগে, সেইটো ডায়েবেটিছৰ কমপ্লিকেশ্যনো হয় দেই, বহুত বছৰ ডায়েবেটিছ থাকিলে ফটকে যদি থিয় হৈ দিয়ে নাৰ্ভখিনি অলপ উইকনেছৰ কাৰণে কৈছোঁ, মানে এলাবৰেটলি নাযাওঁ আৰু, কিন্তু সেই থিয় হৈ দিলে আপোনাৰ টেষ্টখিনি কেতিয়া ভৰিৰ পৰা ঘূৰি আহিব নোৱাৰে, একদম সহজ ভাষাত কৈছোঁ আৰু, তেতিয়া আপোনাৰ মূৰটো পাতল লাগিব, কাৰণ ব্ৰেইনে টেষ্ট নাপালেতো কোনো লাগিব, গতিকে সেইখিনি মানুহক সাধাৰণতে এইটোৱে বুজোৱা হয় যে আপোনালোকে যদি ইনকেছ থিয় হ'ব লগা হয়ো তেতিয়াহ'লে অকণমান লাহে লাহে কৰিব, একদম মাটিৰ পৰা ডাইৰেক্ট থিয় নিদিব, লাগিলে চকীত 1 মিনিট বা 2 মিনিট বহিব, তাৰপিছত থিয় হ'ব, আৰু প্ৰিফাৰেবলি থিয় হ'লেও ৱালৰ ওচৰত থিয় হ'ব এটলিষ্ট প্ৰথমে, যাতে মূৰ ঘূৰালে এটলিষ্ট ধৰিব পাৰে, কিন্তু এওঁলোকো পেচেণ্টৰ সাধাৰণতে এইটো ডায়েবেটিছৰ কমপ্লিকেশ্যন হয়, আৰু গতিকে এইবোৰ দীঘলীয়া ডায়েবেটিছত হয়,
1: গতিকে সেইখিনি কথা চিকিৎসকৰ পৰামৰ্শ মতে
0: যিহেতু পৰামৰ্শ মতে
1: কৰিব লাগিব, গতিকে আৰু তেওঁ নিশ্চয় চিকিৎসকৰ ওচৰলৈ মধুমেহ থাকিব লাগিব। আমি দেখা পাওঁ উচ্চ ৰক্তচাপৰ কাৰণে বহুত ব্যক্তি হাৰ্ট এটেক সন্মুখীন হ'বলগীয়া হয়, আৰু তেতিয়া কি কৰিব পাৰে বা তেওঁ নিয়ন্ত্ৰণ কৰি ৰাখোঁতে সেই অৱস্থালৈ নাযাবৰ কাৰণে কি কথা মনত ৰাখিব লাগে?
0: খালি মই এতিয়া এটা প্ৰথম কথা ক'ব খুজিছোঁ, আপুনি ধৰি লওক এই হাই প্ৰেচাৰৰ কাৰণে যিটো

0: যে হার্ট অ্যাটাক বলি, হার্ট অ্যাটাক হয় নোহা নয়, কিন্তু তাতকে আপনার বেশি কমন এই ব্রেন স্ট্রোকটো হয়।
1: ষ্ট্ৰোক হয়,
0: ওটা ব্রেইন অ্যাটাকও কয়, কিন্তু মোটামুটি স্ট্রোক যেটো আৰু আৰু সাধাৰণতে আপোনাৰ সেই স্ট্রোক হওয়া পেশেন্ট খিনি যদি চাই নহয়, আপুনি এটলিষ্ট 10ৰ ভিতৰত ন নকলো 8 জনৰতো আপোনাৰ প্ৰেচাৰ বেছি থাকে। গতিকে তেওঁ হয়তো যদি সেই প্ৰেচাৰটো আগৰ পৰা কণ্ট্ৰল কৰি ৰাখিলে, বিশেষকৈ সিৰ ফাটা ষ্ট্ৰোকটো, দেই এটা আছে সিৰ ব্লক হয়, ব্লাড ব্লক হয়, সেইটো এটা ষ্ট্ৰোক, আৰু এটা আছে সি মানে ফাটি গৈ পেলাই ব্লিডিং হৈ পেলাই ষ্ট্ৰোক হয়। এই সাধাৰণতে সি ফাটা ষ্ট্ৰোকটো আপুনি 10ৰ ভিতৰত ন নহ'লেও 8 জনৰতো আপুনি হাই প্ৰেচাৰ পাবই, 2জনৰ নৰ্মেল প্ৰেচাৰটো হয় বাৰু, এইটো বেলেগ কথা। কিন্তু সেই তেখেতসকলৰ কাৰণে এইটোৱে ক'ব খোজে যে তেওঁলোকে হয়তো যদি আপুনি সদায় প্ৰেচাৰটো কণ্ট্ৰল কৰি ৰাখিলেহেঁতেন এইটো ষ্টেজ কেতিয়াও নাপালে।
1: হ'বলগীয়া নহয়, গতিকে সেই নিয়ন্ত্ৰণ কৰি ৰাখিবৰ কাৰণে তেওঁ খাদ্যাভ্যাস বা তেওঁৰ চলন ফুৰণ কি হ'ব লাগে সেই সম্পৰ্কে জনাব।
0: প্ৰথম কথা হৈছে চাওক, আপুনি যি কয় যদি প্ৰেচাৰ আছে, প্ৰথম নিমখটোতো ডেফিনেটলি কমাই খাব লাগিব। এক্সট্ৰা নিমখ যাতেতো কেতিয়াও নলয়, বহুতে কেঁচা নিমখ যে খায় সেইটো যাতে কোনো পধ্যেই নহয় প্ৰথম কথা। আৰু ছেকেণ্ড কথা, আপোনাৰ যিমানে এই স্নেক্স ভুজিয়াই কওক বা চানা, সেইবোৰত বহুত নিমখ থাকে, তেলো থাকে, চানাচুৰ জাতীয় বস্তু, সেইখিনি বস্তু যিমান পাৰে ট্ৰাইটো এভইড, আৰু মানে এইবোৰ বাদ দিয়াই ভাল। আৰু ছেকেণ্ড মষ্ট ইম্পৰ্টেণ্ট কথা হৈছে আপোনালোকে এক্সাৰচাইজ কৰক। এক্সাৰচাইজ মানে এইটো নহয় যে আপুনি সদায় একদম দৌৰিবই লাগিব, আপুনি ভালকে আসন কৰক, কপাল ভাতি আছে, এনেকুৱা বহুত আছে, ধৰি লওক আপুনি ৰেগুলাৰলি আসন কৰক, বা ৰাতিপুৱা যদি আপুনি 1.5 কিলোমিটাৰ খোজকাঢ়ে আপ আৰু 1.5 কিলোমিটাৰ ডাউন, মানে 3 কিলোমিটাৰ টোটেল খোজকাঢ়ে, খোজকাঢ়িলে খালি এটাই কথা ক'ব গৈছে, ফুৰিব যোৱা টাইপ খোজকাঢ়িলে নহ'ব, বোলে গৈছোঁ আমুকৰ ঘৰত কি লাগিছে সেইবোৰ চাই চাই গৈ থাকিলে নহ'ব। আৰু মানে জোৰত খোজকাঢ়ক যাতে আপোনাৰ চাৰ্টটো ঘামত তিতে, সেনেকৈ যদি আপুনি 3 কিলোমিটাৰ খোজকাঢ়ে হাৰ্ডলি 15 মিনিট বা 20 মিনিট সময় লাগিব, বা সপ্তাহত 5 দিনকৈ কৰক যথেষ্ট, কিন্তু ৰেগুলাৰ কৰিবলৈ হাফ ডে আপুনি এটলিষ্ট 5 দিনকৈ কৰক। অলপ যদি খুব ষ্ট্ৰেছফুল লাইফ আছে, আপুনি ৰিলেক্সেশ্যনৰ কাৰণে গানে শুনে য়োগা কৰে, আপোনাৰ কথা সেইটো কৰিলেই হ'ল। আৰু নিমখ কমাই খাওক, কিন্তু ৰেগুলাৰলি ব্লাড প্ৰেচাৰো চেক কৰিব। আৰু মষ্ট ইম্পৰ্টেণ্ট কথা হৈছে এলকহল চিগাৰেট, সেইটোতো বুজিছে আৰু, সেইটো মানে
1: সেইখিনিতো
0: কথাটো হৈছে আমি একো নাই, প্ৰেচাৰ টেচাৰ নাথাকিলেই মানা কৰোঁ। গতিকে এনেকুৱা প্ৰেচাৰ থাকিলে বা চুগাৰ থাকিলেতো আৰু দেখা দেখি বন্ধ কৰিব লাগিব মানে তেওঁলোকৰ কাৰণে ভাল,
1: গতিকে পৰিয়ালৰ কাৰণে,
0: পৰিয়ালৰ কাৰণে, তেওঁৰ কাৰণে, সমাজৰ কাৰণেও ভাল, গতিকে সেইখিনি বস্তু বন্ধ কৰিব লাগে, সেইটো সেইটোৱে কথা।
1: মাছ মাংসৰ ক্ষেত্ৰত,
0: মাছ মাংস একজেক্টলি বহুতে কয়, বিশেষকৈ মাছততো ইমান একো প্ৰব্লেম নাই, মাছত ইনেও আচলতে আপোনাৰ কিছুমান অমেগা 3 ফেটি এচিড থাকে বুলি কয়, সেইটো আচলতে হাৰ্টৰ কাৰণে ভাল হয়, বেয়াটো পিছৰ কথা। যদি বোলে ইউৰিক এচিডৰ প্ৰব্লেম আছে, কলেষ্ট্ৰল বহুত বেছি আছে, মাংস যিমান পাৰে কমাই খাব পাৰিলে বেছি ভাল। আৰু তথাপিও যদি খায়ো মানে ধৰি লওক মুৰ্গীটো খালে ইমান অপকাৰ নহয়, যদি আপুনি ছাগলী খায় বেছি অপকাৰ হ'ব, কম খালে সপ্তাহত আপুনি এদিন খালে আমি একো নকওঁ, আৰু মাছ খাব পাৰে, কিন্তু ইম্পৰ্টেণ্ট কথা হৈছে যদি যিমান পাৰে ডিমটো, এগটো ট্ৰাই টু এভইড,
1: খাদ্যাভ্যাসৰ সলনিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিব লাগিব, নিয়মীয়াভাৱে প্ৰেচাৰ চেক কৰিব লাগিব, ঔষধ যেনেধৰণে দিয়ে সেইধৰণে খাব লাগিব, আৰু ঔষধৰ তাৰতম্য হ'ব পাৰে, চিকিৎসকৰ পৰামৰ্শ মতে তাৰতম্যখিনি গ্ৰহণ কৰিব লাগিব, এইখিনি যদি কৰি থাকে তেতিয়াহ'লে উচ্চ ৰক্তচাপ এটা ডাঙৰ সমস্যা
0: নহয়।
1: কিন্তু উচ্চ ৰক্তচাপৰ কাৰণে কিছু জটিলতা আহিব, যদিহে তেওঁ যিখিনি আপুনি পৰামৰ্শ দিলে নকৰে সেইখিনিয়ে জটিলতা আনিব পাৰে। ডক্টৰ বৰা, আপোনালৈ ধন্যবাদ থাকিল, নমস্কাৰ।
0: নমস্কাৰ, ধন্যবাদ।
2: স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান নিদান শুনিলে।

0: স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান নিদানত ইমান পৰে। উচ্চ ৰক্তচাপ আৰু ইয়াৰ প্ৰতিকাৰৰ বিষয়ে ডাক্তৰ ৰাজীৱ কুমাৰ বৰাৰ সৈতে সঞ্জয় গোস্বামীৰ সাক্ষাৎকাৰটি শুনিলে।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
4: সলাওক সলাওক অভ্যাস সলাওক। এতিয়াই ওচৰৰ বেংকলৈ গৈ পতা

0: পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
1: আজি দিনৰ 10 বজাত পথৰ কুকুৰৰ বন্ধ্যাকৰণৰ গুৰুত্ব, আশ্ৰয়স্থল নিৰ্মাণ তথা পৃথিৱীখন যে কেৱল মানুহৰ বাবেই নহয় পথৰ জীৱ জন্তুৰ প্ৰতিও মানুহ সদয় হ'ব লাগে সেই বিষয়ে বিশেষ সজাগতা সৃষ্টিৰ বাবে চাৰ্লিৰ সৈতে এখন চাইকেলেৰে ভাৰতৰ বিভিন্ন ঠাই ভ্ৰমণ কৰি থকা নালন্দা বিহাৰৰ যুৱক সোনু ৰাজৰ সৈতে ইন্দ্ৰজিৎ দাসৰ অন্তৰংগ আলাপ শুনিবলৈ নাপাহৰিব আজি দিনৰ 10 বজাত।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ এই গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই আঞ্চলিক বাতৰি 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মিনিটত মৰ্ণিং নিউজ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী পাঁচ বছৰত ৰাজ্যৰ আন্তঃগাঁথনি খণ্ডত 1.5 লাখ কোটি টকাৰ বৃহৎ বিনিয়োগ কৰা হ'ব বুলি ঘোষণা কৰিছে। দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কালি গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ডঃ শৰ্মাই কয় যে 5 বছৰত ৰাজহুৱা পথ আন্তঃগাঁথনি উন্নীতকৰণ, চৰকাৰী বিদ্যালয়, নগৰীয়া কেন্দ্ৰ আৰু গ্ৰাম্য আন্তঃগাঁথনি উন্নীত কৰাৰ লক্ষ্য লোৱা হৈছে। বিগত দশকটোত ৰাজ্যৰ অৰ্থনীতি 3 গুণ বৃদ্ধি হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। জাগীৰোডৰ ছেমিকণ্ডাক্টৰ উদ্যোগে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশত নতুন দিগন্তৰ সূচনা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। তেওঁ শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰভাৱিত প্ৰতিগৰাকী লোকৰ পুনৰ সংস্থাপন আৰু জিলা 4খনৰ হেৰুৱা স্বাভাৱিক ছন্দ উভতাই অনাৰ বাবে চৰকাৰে চেষ্টাৰ অকণো ক্ৰুটি নকৰে বুলি প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে বান বিধ্বস্ত প্ৰতিটো পৰিয়ালক চৰকাৰে আগবঢ়াই নিব। তেওঁ বান প্ৰভাৱিত লোকসকলক গৃহ ঋণ, শিক্ষা ঋণ, যান বাহন ঋণৰ কিস্তি পৰিশোধৰ ক্ষেত্ৰত ছমাহলৈ সকাহ দিয়াৰ কথাও উল্লেখ কৰে। বান ক্ষতিগ্ৰস্ত লোকসকলে এবছৰলৈ মাটিৰ খাজনা দিব নালাগে বুলিও তেওঁ কয়। ৰাজ্যত বাল্যবিবাহ সম্পৰ্কীয় 12,194টা গোচৰ ৰুজু হোৱা বুলি উল্লেখ কৰি ডঃ শৰ্মাই 1 নৱেম্বৰৰ পৰা এমাহৰ বাবে বাল্যবিবাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আপোচবিহীন অভিযান চলাব বুলি জানিবলৈ দিয়ে। তেওঁ কমলপুৰ, বৰহমপুৰ, ৰঙানদী, চিচিবৰগাঁও, খুমটাই, বৰখলা, চাবুৱা আৰু লাহোৱাল এই 8খন নতুন সমজিলা গঠনৰ কথা ঘোষণা কৰে। ৰাজ্যত যোৱা 2 আগষ্টৰ পৰা চলি থকা লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ স্বগণনা প্ৰক্ৰিয়া আজি সামৰণি পৰিব। কাইলৈৰ পৰা এই লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ প্ৰক্ৰিয়াত চৰকাৰীভাৱে নিয়োগ কৰা গণনাকাৰীসকলে স্বগণনাৰ তথ্যসমূহ পৰীক্ষাৰ বাবে প্ৰতিটো বাসগৃহত উপস্থিত হ'ব। জনসাধাৰণে আজি মাজনিশা পৰ্যন্ত se.census.gov.in পৰ্টেলত নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰিব পাৰিব। আজি মাজনিশা পৰ্যন্ত খোলা থকা এই পৰ্টেলত অসমীয়া আৰু ইংৰাজীকে ধৰি 14টা ভাষাত নাগৰিকসকলে তথ্য পূৰণ কৰিব পাৰিব। ইয়াৰ বাবে ডিজিটেল মানচিত্ৰত নিজৰ গৃহৰ অৱস্থান চিহ্নিত কৰিব পাৰিব। এই তথ্য দাখিলৰ পাছত লাভ কৰা স্বগণনা পৰিচয় পৰৱৰ্তী সময়ত অৰ্থাৎ কাইলৈৰ পৰা গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব লাগিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই লোকপিয়ল প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ জনসাধাৰণক আহ্বান জনায়।
1: লোকপিয়ল আৰম্ভ হৈছে। লোকপিয়লৰ জৰিয়তে দেশৰ ভৱিষ্যতৰ পৰিকল্পনা প্ৰস্তুত কৰা হয়। এই লোকপিয়লত ভাগ লোৱা আৰু এই লোকপিয়লক সফল কৰা অসমবাসী ৰাইজৰ দায়িত্ব আৰু কৰ্তব্য। ইতিমধ্যে ছেল্ফ এনুমাৰেশ্যন পৰ্টেল আৰু আমাৰ গণনা প্ৰক্ৰিয়া 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ চলি থাকিব। মই ৰাজ্যৰ জনতাক এই লোকপিয়লত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিবলৈ সিদ্ধান্ত ল'বলৈ মই আহ্বান জনাইছো। বহিঃৰাজ্যৰ পৰা আহি অসমক মাতৃভূমি বুলি গণ্য কৰা প্ৰতিজন লোক একোজন গৌৰৱী অসমীয়া। ৰাইজৰ নিজৰ চেতনাৰে নিজৰ নিজৰ মাতৃভাষা লোকপিয়লত প্ৰকাশ কৰিব। বড়ো, মিচিং, ৰাভা, তিৱাসকলেও নিজৰ নিজৰ ভাষা নিশ্চিতভাৱে প্ৰকাশ কৰিব।
0: কেন্দ্ৰীয় চৰকাৰে এইবাৰ লোকপিয়লৰ বাবে 40টা প্ৰশ্ন নিৰ্ধাৰণ কৰিছে। এই প্ৰশ্নসমূহৰ ভিতৰত অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ মৰ্যাদাকে ধৰি জাতি সম্পৰ্কীয় প্ৰশ্নও অন্তৰ্ভুক্ত কৰা হৈছে। উল্লেখযোগ্য যে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা আছিল প্ৰায় 3 কোটি 12 লাখ। চৰকাৰী সূত্ৰ অনুসৰি জনসংখ্যাৰ 1 কোটি 59 লাখৰো অধিক পুৰুষ আৰু 1 কোটি 52 লাখৰো অধিক মহিলা। 135 সংখ্যক ইণ্ডিয়ান অইল দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত আজি ৰাঁচীৰ বিৰচা মুণ্ডা ফুটবল ষ্টেডিয়ামত হ'বলগীয়া প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত এফ চি দিল্লী মণিপুৰৰ এফ চি ৰেংদাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 4 বজাত আৰম্ভ হ'ব। কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত আজি সন্ধিয়া 7 বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত আই এছ এলৰ চেম্পিয়ন ইষ্ট বেংগল এফ চি সেনাবাহিনীৰ ফুটবল দলৰ সন্মুখীন হ'ব। কাইলৈ হ'বলগীয়া তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত মোহনবাগান জামছেদপুৰ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদিনাই সন্ধিয়া 7 বজাত শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ'বলগীয়া চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড এফ চি শ্বিলং লাজং এফ চিৰ সন্মুখীন হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ।

সুগম সংগীতৰ অনুষ্ঠানটি শ্ৰোতাসকলক আজি প্ৰথমে শুনাবলৈ লৈছোঁ ৰামকৃষ্ণ মুখাৰ্জী আৰু সংগীতা বৰঠাকুৰৰ দ্বৈতকণ্ঠৰ এটি গীত। গীতৰ কথা লক্ষ্মীনাথ বেজবৰুৱাৰ।

ৰামকৃষ্ণ মুখাৰ্জী আৰু সংগীতা বৰঠাকুৰৰ দ্বৈতকণ্ঠত লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত গীতটি শুনিলে। এইবাৰীয়া ৰাজেন গোহাঁই আৰু পাপৰি দাস, গীতিকাৰ মনোৰমা বৰগোহাঁই, প্ৰযোজনা হীৰেণ গোহাঁইৰ।

মনোরমা বৰগোহাঁইৰ কথা আৰু হীৰেণ গোহাঁইৰ প্ৰযোজনাত ৰাজেন গোহাঁই আৰু পাপৰি দাসৰ দ্বৈতকণ্ঠৰ গীতটি শুনিলে। গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ ৰূপম ভূঞা আৰু কুইন দাসৰ দ্বৈতকণ্ঠৰ এটি গীত। গীতৰ কথা কৌস্তুভমণি শইকীয়াৰ, প্ৰযোজনা নিকেতন দাসৰ।

0: ৰূপম ভূঞা আৰু কুইন দাসৰ দ্বৈতকণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল কৌস্তুভ মণি শইকীয়া, প্ৰযোজনা নিকেতন দাসৰ।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: শ্ৰোতাসকলে গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এবাৰ এয়া নীলোৎপল গায়ন আৰু ভাস্বতী ডেকা, গীতিকাৰ যতীনাথ বৰদলৈ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

নীলোৎপল গায়ন আৰু ভাস্বৰী ডেকাৰ কণ্ঠত জ্যোতিনাথ বৰদলৈ ৰচিত আৰু ৰমেন চৌধুৰী সুৰাৰোপিত গীতটি শুনিলে। আজিৰ গীতিমালিকা অনুষ্ঠানৰ শেষত শুনক সংগীতা কাকতি আৰু জয়ন্ত শৰ্মাৰ দ্বৈতকণ্ঠৰেদি গীত। গীতৰ কথা গুণমণি বৰাৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

সংগীতা কাকতি আৰু জয়ন্ত শৰ্মাৰ দ্বৈত কণ্ঠত গুণমণি বৰা ৰচিত আৰু অনুপম চৌধুৰী প্ৰযোজিত গীতটি শুনিলে, আৰু এই গীতটিৰে সামৰা হ'ল গীতিমালিকা অনুষ্ঠানটি।

আজি দিনৰ 10 বজাত পথৰ কুকুৰৰ বন্ধ্যাকৰণৰ গুৰুত্ব, আশ্ৰয়স্থল নিৰ্মাণ তথা পৃথিৱীখন যে কেৱল মানুহৰ বাবেই নহয় পথৰ জীৱ জন্তুৰ প্ৰতিও মানুহ সদয় হ'ব লাগে সেই বিষয়ে বিশেষ সজাগতা সৃষ্টিৰ বাবে চাৰ্লিৰ সৈতে এখন চাইকেলেৰে ভাৰতৰ বিভিন্ন ঠাই ভ্ৰমণ কৰি থকা নালন্দা বিহাৰৰ যুৱক সোনুৰাজৰ সৈতে ইন্দ্ৰজিৎ দাসৰ অন্তৰংগ আলাপ শুনিবলৈ নাপাহৰিব আজি দিনৰ 10 বজাত সোনু আৰু চাৰ্লিৰ কথা।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই ভিতৰত আছে বাতৰি ভিতৰত আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কেইবাটাও নতুন প্ৰকল্প স্থাপন কৰা হ'ব বুলি মুখ্য

0: মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। বিগত দশকটোত ৰাজ্যৰ অৰ্থনীতি তিনিগুণ বৃদ্ধি হোৱা বুলি মুখ্যমন্ত্ৰীৰ দাবী। ৰাজ্যত লোকপিয়লৰ স্বগণনা প্ৰক্ৰিয়াৰ আজি সামৰণি, কাইলৈ লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ প্ৰক্ৰিয়া আৰম্ভ। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকীত আজি দেশজুৰি নেতাগৰাকীক স্মৰণ। আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত আজি এছ চি দিল্লী, মণিপুৰৰ এফ চি ৰেংদাই আৰু ইষ্ট বেংগল এফ চি সেনাবাহিনীৰ ফুটবল দলৰ সন্মুখীন। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদত কেইবাটাও নতুন প্ৰকল্প স্থাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। চিকিৎসা মহাবিদ্যালয়খনত 2500 কোটি টকাৰ এটা নতুন প্ৰকল্পৰ কাম ইতিমধ্যে আৰম্ভ হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। নৰকাসুৰ পাহাৰৰ পৰা চিকিৎসা মহাবিদ্যালয়খন নামনি অংশত থকা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহৰ ওচৰলৈ স্থানান্তৰিত কৰাৰ নতুন পৰিকল্পনা কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে মহাবিদ্যালয়খনত চিকিৎসাধীন হৈ থকা বৰ্ষীয়ান ৰাজনীতিবিদ হেমেন দাসৰ স্বাস্থ্যৰ বুজ লৈ তেওঁৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ মহাবিদ্যালয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।
1: জি এম চি এইচত কেইবাটাও নতুন প্ৰজেক্ট আহি আছে আৰু এতিয়া আমাৰ জি এম চি এইচত প্ৰায় 2500 কোটিৰ ডাঙৰ প্ৰকল্প এটা কাম আৰম্ভ হৈছে। এক প্ৰকাৰ জি এম চি এইচৰ ওপৰৰ পৰা অডিটৰিয়ামলৈকে আমাৰ কলেজখন নমাই অনাৰো পৰিকল্পনা আছে। মই ভাবোঁ যে মাটি লাগিলে আমি উঠাই দিব পাৰিম। আপোনালোকে জানেই যে এভিকশ্যনৰ কথা ক'লে বহুতে ভাল পায়, বহুতে বেয়া পায়, গতিকে মিলা মিছা কৰি থাকিব লাগিব। বৰ্ষীয়ান কমিউনিষ্ট নেতা হেমেন দাস ডাঙৰীয়া অসুস্থ হৈ গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে। বাথৰুমত যাওঁতে পৰি পেলাই ভৰিখনত আঘাত পাইছিলে। গুৱাহাটী মেডিকেল কলেজত তেখেতৰ অস্ত্ৰোপচাৰ সম্পন্ন হয় আৰু এতিয়া খুব ৰিকভাৰীও কৰি আছে। 3-4 দিনত তেখেতক ৰিলিজো দিব। মই চৰকাৰৰ ফালৰ পৰা এগৰাকী নাৰ্ছ তেখেতক অন্ততঃ অহা ছমাহ তেখেতক চাই থাকিবৰ কাৰণে, লগতে ফিজিঅ'থেৰাপিও লাগিব। প্ৰতিটো দিনে গৈ তেওঁৰ ফিজিঅ'থেৰাপি কৰিব পাৰে, তাৰো মই ব্যৱস্থা কৰিব কৈছোঁ।
0: ৰাজ্যৰ আন্তঃগাঁথনি খণ্ডত পৰৱৰ্তী 5 বছৰত 1.5 লাখ কোটি টকাৰ বৃহৎ বিনিয়োগ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কালি গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ডক্টৰ শৰ্মাই কয় যে অহা 5 বছৰত ৰাজহুৱা পথ আন্তঃগাঁথনি উন্নীতকৰণ, চৰকাৰী বিদ্যালয়, নগৰীয়া কেন্দ্ৰ আৰু গ্ৰাম্য আন্তঃগাঁথনি উন্নীত কৰাৰ লক্ষ্য লোৱা হৈছে। বিগত দশকটোত ৰাজ্যৰ অৰ্থনীতি তিনিগুণ বৃদ্ধি হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। জাগিৰোডৰ ছেমি কণ্ডাক্টৰ উদ্যোগে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশত নতুন দিগন্তৰ সূচনা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। তেওঁ শেহতীয়ামানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰভাৱিত প্ৰতিগৰাকী লোকৰ পুনৰ সংস্থাপন আৰু জিলা 4খনৰ হেৰুৱা স্বাভাৱিক ছন্দ উভতাই অনাৰ বাবে চৰকাৰে চেষ্টাৰ অকণো ত্ৰুটি নকৰে বুলি প্ৰকাশ কৰে। ডক্টৰ শৰ্মাই কয় যে বান বিধ্বস্ত প্ৰতিটো পৰিয়ালক চৰকাৰে আগবঢ়াই নিব। তেওঁ বান প্ৰভাৱিত লোকসকলক গৃহ ঋণ, শিক্ষা ঋণ, যান বাহন ঋণৰ কিস্তি পৰিশোধৰ ক্ষেত্ৰত ছমাহলৈ সকাহ দিয়াৰ কথাও উল্লেখ কৰে। বান ক্ষতিগ্ৰস্ত লোকসকলে এবছৰলৈ মাটিৰ খাজনা দিব নালাগে বুলিও তেওঁ কয়। ৰাজ্যত বাল্য বিবাহ সম্পৰ্কীয় 12,194টা গোচৰ ৰুজু হোৱা বুলি উল্লেখ কৰি ডক্টৰ শৰ্মাই 1 নৱেম্বৰৰ পৰা এমাহৰ বাবে বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আপোচবিহীন অভিযান চলাব বুলি জানিবলৈ দিয়ে। তেওঁ কমলপুৰ, ব্ৰহ্মপুৰ, ৰঙানদী, চিচিবৰগাঁও, খুমটাই, বৰখলা, চাবুৱা আৰু লাহোৱাল এই 8খন নতুন সমজিলা গঠনৰ কথা ঘোষণা কৰে। ডক্টৰ শৰ্মাই কয় যে চৰকাৰে পৰৱৰ্তী 5 বছৰত 3.5 লাখ চাহ শ্ৰমিকৰ পৰিয়াললৈ আইনী মালিকীস্বত্বৰ অধিকাৰ প্ৰদানৰ বাবে কাম কৰিব। ৰাজ্যৰ 40টা ৰাজহ চক্ৰত 3 প্ৰজন্ম ধৰি বাস কৰা লোকেহে ভূমি কিনা বেচা কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই ব্যৱস্থাই থলুৱা লোকৰ অধিকাৰ সুদৃঢ় আৰু ভূমি অধিকাৰ সুৰক্ষিত কৰিব। ডিচেম্বৰত মিছন বসুন্ধৰা 4ৰ্থ পৰ্যায় আৰম্ভ হ'ব বুলিও তেওঁ সদৰি কৰে। উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে কালি দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হয়। নাগালেণ্ডৰ কোহিমাত থকা ৰাজ্যখনৰ সচিবালয়ত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী নে ফিউৰিঅ'ই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে স্বাধীনতা যুঁজৰ সেনানীসকললৈ শ্ৰদ্ধা জ্ঞাপন কৰে। ভাৰতে গণতান্ত্ৰিক, শক্তিশালী, সমৃদ্ধিশালী আৰু প্ৰগতিশীল ৰাষ্ট্ৰ হিচাপে গঢ় লোৱাৰ দিশত সমন্বিত প্ৰচেষ্টা গ্ৰহণৰ বাবে তেওঁ জনসাধাৰণক আহ্বান জনায়। সাম্প্ৰতিক সময়ত বাৰিষাত অহা ভূমিস্খলন আৰু মন জিলাত আকস্মিক বানৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বানত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়াললৈ সমবেদনা

0: জ্ঞাপন কৰে। তেওঁ কয় যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এটা আন্তঃ মন্ত্ৰালয় দলে সাহায্য আৰু পুনৰ সংস্থাপনৰ প্ৰক্ৰিয়াৰ বুজ ল'বলৈ ৰাজ্যখন ভ্ৰমণ কৰিছে। মিজোৰামতো কালি স্বাধীনতা দিৱসৰ কাৰ্যসূচী উলহ মালহেৰে আয়োজন কৰা হয়। আইজলত আয়োজিত কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী লাল ডুবোমাই এখন আত্মনিৰ্ভৰ আৰু উন্নত মিজোৰাম গঢ়াৰ বাবে প্ৰয়াস চলাবলৈ সকলোকে আহ্বান জনায়। ত্ৰিপুৰাতো কালি দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই উপলক্ষে ৰাজ্যপাল ইন্দ্ৰসেনা ৰেড্ডি নালুৱে দেশৰ স্বাধীনতা যুঁজৰ সেনানীসকলক শ্ৰদ্ধাৰে স্মৰণ কৰে। তেওঁ আজি পুৱাৰ ভাগত আগৰতলাৰ এলবাৰ্ট এক্কা স্মাৰক উদ্যান, গান্ধীঘাট আৰু আৱৰ্ত ভৱনত শ্বহীদৰ স্মৃতিত পুষ্পাৰ্ঘ তৰ্পণ কৰে। তদুপৰি ৰাজ্যখনৰ মহাৰাজা বীৰ বিক্ৰম মহাবিদ্যালয়ত স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি আয়োজিত সংগীতানুষ্ঠানত 1300 গৰাকী ছাত্ৰ ছাত্ৰীয়ে বন্দে মাতৰম পৰিৱেশন কৰে। মণিপুৰৰ পশ্চিম ইম্ফলৰ প্ৰথম মণিপুৰ ৰাইফলছৰ পেৰেড গ্ৰাউণ্ডত আয়োজিত দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিঙে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ভাষণ দিয়ে। তেওঁ বিকশিত ভাৰত দৃষ্টিভংগীৰ অধীনত ৰাজ্যখনে গ্ৰহণ কৰা উন্নয়নমূলক প্ৰকল্পসমূহৰ বিষয়ে প্ৰকাশ কৰে। মেঘালয়ৰ ৰাজ্যপাল চি এইচ বিজয়শংকৰে আজি লোকভৱনত আয়োজিত স্বাধীনতা দিৱসৰ চৰকাৰী অভ্যৰ্থনা কাৰ্যসূচীৰ আতিথ্য কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি কালি গুৱাহাটীৰ লোকভৱনত এট হোম শীৰ্ষ বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। অসম আৰক্ষীৰ বেণ্ড, 58 জি টি চি, শ্বিলঙৰ পাইপাৰ্ছ বেণ্ড আৰু গুৱাহাটীৰ ছেইণ্ট মেৰিজ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে মনোমোহা পৰিৱেশনেৰে এই অনুষ্ঠান মুখৰ কৰি তোলে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই স্বাধীনতাৰ 80 বছৰত গৌৰৱময় ক্ষণত ঐক্য, দেশপ্ৰেম আৰু ভাৰতৰ চিৰন্তন চেতনাৰে উদ্ভাসিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
1: ৰাজ্যত যোৱা 2 আগষ্টৰ পৰা চলি থকা লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ স্বগণনা প্ৰক্ৰিয়া আজি সামৰণি পৰিব। কাইলৈ লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ প্ৰক্ৰিয়াত চৰকাৰীভাৱে নিয়োগ কৰা গণনাকাৰীসকলে স্বগণনাৰ তথ্যসমূহ পৰীক্ষাৰ বাবে প্ৰতিটো বাসগৃহত উপস্থিত হ'ব। জনসাধাৰণে আজি মাজনিশা পৰ্যন্ত sc.census.gov.in পৰ্টেলত নিজৰ মোবাইল নম্বৰেৰে লগ ইন কৰি অসমীয়া, ইংৰাজীকে ধৰি 14টা ভাষাত তথ্য পূৰণ কৰিব পাৰিব। জনসাধাৰণে ডিজিটেল মানচিত্ৰত নিজৰ গৃহৰ অৱস্থানো চিহ্নিত কৰিব পাৰিব। এই তথ্য দাখিলৰ পাছত লাভ কৰা স্বগণনা পৰিচয় পৰৱৰ্তী সময়ত অৰ্থাৎ কাইলৈৰ পৰা গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব লাগিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি লোকপিয়লৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ জনসাধাৰণক আহ্বান জনায়।
2: লোকপিয়ল আৰম্ভ হৈছে। লোকপিয়লৰ জৰিয়তে দেশৰ ভৱিষ্যতৰ পৰিকল্পনা প্ৰস্তুত কৰা হয়। এই লোকপিয়লত ভাগ লোৱা আৰু এই লোকপিয়লক সফল কৰা অসমবাসী ৰাইজৰ দায়িত্ব আৰু কৰ্তব্য। ইতিমধ্যে ছেল্ফ এনুমাৰেশ্যন পৰ্টেল আৰু আমাৰ গণনা প্ৰক্ৰিয়া 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ চলি থাকিব। মই ৰাজ্যৰ জনতাক এই লোকপিয়লত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিবলৈ সিদ্ধান্ত ল'বলৈ মই আহ্বান জনাইছো। বহি ৰাজ্যৰ পৰা আহি অসমক মাতৃভূমি বুলি গণ্য কৰা প্ৰতিজন লোক একোজন গৌৰৱী অসমীয়া। ৰাইজৰ নিজৰ চেতনাৰে নিজৰ নিজৰ মাতৃভাষা লোকপিয়লত প্ৰকাশ কৰিব। বড়ো, মিচিং, ৰাভা, তিৱাসকলেও নিজৰ নিজৰ ভাষা নিশ্চিতভাৱে প্ৰকাশ কৰিব।
1: কেন্দ্ৰীয় চৰকাৰে এইবাৰৰ লোকপিয়লৰ বাবে 40টা প্ৰশ্ন নিৰ্ধাৰণ কৰিছে। এই প্ৰশ্নসমূহৰ ভিতৰত অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ মৰ্যাদাকে ধৰি জাতি সম্পৰ্কীয় প্ৰশ্নও অন্তৰ্ভুক্ত কৰা হৈছে। উল্লেখযোগ্য যে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা আছিল প্ৰায় 3,12,00,000। চৰকাৰী সূত্ৰ অনুসৰি জনসংখ্যাৰ 1,59,00,000ৰো অধিক পুৰুষ আৰু 1,52,00,000ৰো অধিক মহিলা। ঐতিহাসিক অসম চুক্তি সম্পাদিত হোৱাৰ 41 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে সদৌ অসম ছাত্ৰ সন্থাই কালি লতাশিল খেলপথাৰত আয়োজিত এটা কাৰ্যসূচীত অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জনাই বন্তি প্ৰজ্বলন কৰে। কাৰ্যসূচীত ভাগ লৈ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে পালন কৰিবলৈ কেন্দ্ৰীয় ৰাজ্য চৰকাৰক আহ্বান জনায়।
3: 41 বছৰ হৈ গ'ল, কিন্তু অসম চুক্তিৰ সম্পূৰ্ণ ৰূপায়ণ নহ'ল। আমি মনত খুব খং আৰু বেদনাৰে জাতীয় শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আনফালে

0: में किसानों को मिले हैं।
1: मोर नाम अनिता रानी दास, थाना बागबर, डिस्ट्रिक्ट बरपेटा। तो हमारे धान खेती भालू खेती नष्ट है, नष्ट होले এইটো যদি পয়সা দেয় তেনহলে আমার লাভ হয়, বাকিবোৰ খেতিয়কে করলে তেওঁলোকেও লাভটো পাব। সেইকাৰণে আমি যেন পালো তেওঁলোকে যাতে পায়।
2: খরিফ ফসল বীমার বাবে শীঘ্রে পঞ্জীকরণ করাও।
3: ব্যাংক শাখা, বীমা কোম্পানি, কৃষি ঋণ সমিতি, জনসেবা কেন্দ্রের সঙ্গে যোগাযোগ করক।
2: ফসল বীমা সম্বন্ধে তথ্য পাতির বাবে হেল্পলাইন নম্বর 144-47 লৈ কল করক।
4: ফসল বীমা করাওক, সুরক্ষা কবচ পাওক।
5: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজ, লগতে নিউজ অন AIR মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
6: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ রক্তচাপ, হৃদরোগ, ডায়াবেটিস, থাইরয়েড।

0: শিল্পীজন এ আই আৰ মোবাইল এপত, এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: নমস্কাৰ কনিহত, তোমালোক আটাইলৈ বহুত বহুত মৰম আৰু চেনেহ জনাই মই মামনি বাইদেউ আজিৰ মেল মুকলি কৰিছো। আহা তোমালোকৰ গীত মাত শুনো। অকমানি ভাইটি, কি নাম তোমাৰ?
1: ময়ূক দাস।
0: ময়ূক ক'ৰ পৰা আহিছা?
1: গুৱাহাটী।
0: আজি আমাক মেলত কি শুনাবা?
1: গান
0: গোৱা।
1: তাৰা নাম

0: আৰু
1: ওহৰ পিয়াৰ আমাৰে মন জাউতি।
0: বাৰু ময়ূখে গীতটি অকণ পাহৰি গৈছে, অহাবাৰ আহিলে আৰু সুন্দৰকৈ শিকি আহিবা দেই। আৰু আমাৰ মেলত সদায় অসমীয়া শিশু গীত কবিতাহে গোৱা হয় আৰু আবৃত্তি কৰা হয়। সকলোৱে অসমীয়াতে শিকি আহিবা দেই। এতিয়া আমি ময়ূখৰ কাৰণে হাত চাপৰি বজাই দিম। এইবাৰ অকণমানি ভণ্টি, কি নাম তোমাৰ?
2: নমস্কাৰ, মোৰ নাম আৰাধ্যা বৰা।
0: আৰাধ্যা ক'ৰ পৰা আহিছা?
2: মই বামুণী বৈদাম জ্যোতি নগৰৰ পৰা।
0: আজি আমাক মেলত কি শুনাবা?
2: আজি মই জ্যোতি সংগীত শুনাম আপোনাক।

0: নমস্কাৰ, মোৰ নাম নভন্যা শইকীয়া।
1: নভন্যা, ক'ৰ পৰা আহিছা?
0: মই বামুণী মৈদাম জ্যোতিনগৰৰ পৰা আহিছো।
1: নভন্যা পিছে আমাৰ মেললৈ আহিয়ে থাকে আৰু সুন্দৰ সুন্দৰ আমাক গীত শুনাই থাকে, নহয়নে? আজি নভন্যা আমাক কি শুনাব?
0: মই বিষ্ণুৰ ৰাভা গীত গাম।
1: গোৱা।
0: নিচনা।

0: ধন্যবাদ।
1: সুন্দৰ হৈছিল ৰবীন নৱনাৰিকা ডাঙৰ কৈ হাত চাপৰি বজাই দিম। চোলাটোত কি লিখা আছে তোমাৰ? বেটমেন। বেটমেন ভাল পোৱা? বাৰু এতিয়া তোমাৰ নামটো কোৱাচোন।
2: ভিভান বৈশ্য।
1: ভিভান ক'ৰ পৰা আহিছা?
2: মালিগাঁও।
1: মালিগাঁৱৰ পৰা আহিছা? কোনে লৈ আহিছে তোমাক?
2: মা।
1: মায়ে লৈ আহিছে। বাৰু আজি আমাক মেলত কি শুনাবা?
2: বিলতে হালিছে।
1: বিলতে হালিছে গাবা, গোৱা।
2: বিলতে হালিছে ধুনীয়া পদুমি, ফুলনি ফুলিছে ফুল, সেই ফুলে ফুলে পখিলা উৰিছে, হানিছে।

0: Tunia bodumi hulonin hulisefu, hulonin hulisefu, hulonin hulisefu.
1: বৰ সুন্দৰ হৈছে। বিভানৰ গানটো কোনে শিকাই দিলে?
0: মা।
1: মায়ে শিকাই দিছে। বিভানে বন্ধৰ কেইদিন কি কৰিলা?
0: হাফলঙত গৈছিলো
1: আৰু
0: মোৰ ফ্ৰেণ্ডৰ ঘৰত গৈছিলো
1: আৰু
0: মই পাৰ্কত গৈছিলো আৰু ঘৰত কেইদিনমান কেইদিনমান থাকিছিলো।
1: অঁ, ঘৰটো কেইদিনমান কেইদিনমান থাকিছিলা? ঘৰটো থাকিবই লাগিব নহয় জানো? ফুৰি ভাল লাগিল নে?
0: ভাল লাগিল।
1: ফুৰিবলৈ ভাল লাগে নহয়নে? আৰু পঢ়া শুনা কৰিলে নে অকণমান?
0: কৰিলো।
1: পঢ়িলা? স্কুলতো পঢ়িব লাগিব, অকলতো ফুৰি থাকিলে নহ'ব, হয়নে? এতিয়া অকণমানি বিভানৰ কাৰণে কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। এতিয়া বিভানৰ বন্ধু হয়নে, তেওঁলোকে একেলগে থাকা। বিভানৰ বন্ধুৰ নাম কি, কি নাম তোমাৰ?
2: মই নাম জয়শ্ৰীধা কুসুম।
1: জয়শ্ৰীধা কুসুম, জয়শ্ৰীধা ক'ৰ পৰা আহিছা?
2: মই কামাখ্যা পৰা আহিছো।
1: এতিয়া আমাক মেলত কি শুনাবা?
2: একে একে দুই হলে।
1: গীত গাবা, গোৱা।
2: একে একে দুই হলে দুয়ে দুয়ে কি চাৰি, অৰ পাছত আ হলে আৰ পাছত কি ই চৰাই, তো সেউজীয়ে ঠোঁটটো ৰঙা শিকালে কথা কয় নামটো কি কোৱা, ফাট ফুলে ফুলে খুমুৰাই কি খাই জানা মু মৌ পুৱাতে হালধীয়া কি ফুলে জানা।

থাকই কি কি আছে বাৰু বগলি তুলৈ মিছা মাছৰ হিংসুতি মিছা কথা কয় কি কি আছে বাৰু বগলি তুলৈ বগলিয়ে হবা হলে নুগুলি কিয় গৈছিলো বাততে বৰষুণে পালে এঘৰৰ ঘৰতে সোমাব খোজোতে চেংদুৰ কুকুৰে খালে সেই কুকুৰ সেই নাহিবি জপনাই দেই।

0: কুজি বুড়ি।
1: সুন্দৰ হৈছে। জয়শ্ৰীৰ গানটো কোনে শিকাই দিলে?
0: মোৰ মাই।
1: মায়ে শিকাই দিছে, খুব ভাল হৈছে। তোমালোকে মেলত যেতিয়া আহা, এনেধৰণৰ শিশুৰ গানবিলাক, সৰু ল'ৰা ছোৱালী গানবোৰ শিকি আহিলে আৰু আমাক শুনালে খুব ভাল লাগে, হয়নে? এতিয়া জয়শ্ৰীদাই কি কৰি ভাল পোৱা?
0: মই খেলি ভাল পাওঁ, ফুৰিবলৈ ভাল পাওঁ আৰু ড্ৰয়িং কৰি ভাল পাওঁ।
1: ছবি আঁকি ভাল পোৱা? বাৰু এতিয়া আমি জয়শ্ৰীদাৰ কাৰণে কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। অকণমানি ভাইটি, কি নাম তোমাৰ?
2: ধানিষ ভৰালী।
1: ধানিষে ক'ৰ পৰা আহিছা?
2: কুমৰীয়া গাঁৱৰ পৰা।
1: তুমি কাৰ লগত আহিলা?
2: মা দেউতাৰ লগত।
1: মা দেউতাৰ লগত আহিলা? ধানিষে আজি মেলত আমাক কি শুনাব?
2: মই কবিতা আবৃত্তি কৰিম।
1: কৰা।
2: কবিতাটোৰ নাম দয়াময়। দয়াময়, আমি সৰু অতি নাজানো ভকতি, ৰঙতে সদায় মতি, সকলোৱে কয় তুমি দয়াময়, তুমিহে আমাৰ গতি। দিয়া দেখা দিয়া হেৰা দয়াময়, মন যায় চাবলৈ তোমাৰ, তোমাৰ কোলাত তুলি লোৱা দে, নকৰানে মৰম আমাৰ।
1: হৈ গ'ল, তুমি ধুনীয়াকে কবিতাটো আবৃত্তি কৰিলা। নমো সেয়া প্ৰাৰ্থনা হয়, নহয়নে? ভগৱানলৈ আমাৰ প্ৰাৰ্থনা। ধানিছৰ কাৰণে আমি কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। তোমাৰ নামটো কোৱা।
3: নমস্কাৰ, মোৰ নাম শ্ৰী দিব্যাংকা বুঢ়া।
1: দিব্যাংকা, ক'ৰ পৰা আহিছা?
3: খৈৰাবাৰী।
1: খৈৰাবাৰীৰ পৰা? বাৰু আজি আমাক মেলত কি শুনাবা?
3: জুবিন মামাৰ গীত।
1: জুবিন মামাৰ গীত গাবা? জুবিন গাৰ্গৰ গীত গোৱা।
3: পাৰাম পাম পাৰাম পাম পাম পাম পাম পাম পাৰাম পাম পাৰাম পাম পাম।

0: পাম পাম পাম
1: হৈ গ'ল, খুব সুন্দৰ হৈছে। বাৰু এতিয়া আমি কি কৰিম, ডাঙৰকৈ হাত চাপৰি। তোমাৰ নামটো কোৱা?
2: বিন্দা কাশ্যপ।
1: বিন্দা ক'ৰ পৰা আহিছা?
2: মঙলদৈৰ পৰা।
1: কাৰ লগত আহিলা?
2: মাৰ লগত।
1: খুব ভাল কথা। আমাৰ মেল শুনানে?
2: শুনো।
1: শুনা, ভাল লাগে?
2: ভাল লাগে।
1: বাৰু আজি আমাক মেলত কি শুনাবা?
2: গীত শুনাম।
1: গোৱা।
2: উলি তামোলৰ পুলি তুলি আনি ৰুলি কত তুল তুলি।

উলি তামোলৰ পুলি তুলি আনি ৰুলি কত তুল তুলি।

Rati.

0: খুব সুন্দৰ হৈছে, কোনে শিকালে তোমাক গীতটি?
1: মই নিজে শুনি শুনি শিকিছোঁ।
0: নিজে শুনি শুনি শিকিছা, বা বৰ সুন্দৰ হৈছে। বিন্দাই কি কৰি ভাল পোৱা?
1: মই জইন কৰি ভাল পাওঁ, পঢ়ি ভাল পাওঁ আৰু ফুৰি ভাল পাওঁ।
0: খুব সুন্দৰ। বাৰু এতিয়া আমি কি কৰিম, ডাঙৰকৈ বিন্দাৰ কাৰণে হাত চাপৰি বজাই দিম। অকনিহঁত আহা, এইখিনিতে এটি সাধু শুনি লওঁ। আজি মই ক'বলৈ লোৱা সাধুটিৰ নাম হৈছে ঘোঁৰা ডাঙৰীয়া আৰু শিয়াল ককাই। সহাৰ দুষ্টালি দেখি দেখি শিয়াল ককাইৰ বৰ খং উঠিল। এদিন সি ঢল পোৱাতে সহা ককাইক এশিকনি দি আহোঁ বুলি ওলাই গ'ল। শিয়ালে নিজকে ক'লে, সদায় ধুৰতালি কৰি ফুৰা পেণ্ডুকনা সহাকাইক এটা ভাল শিক্ষা দিব নোৱাৰিলে মোৰ নাম শিয়াল পণ্ডিতেই নহয়। নোম টেঙৰ সহাকায়ে কিন্তু শিয়াল ককাইৰ মনত কি পাঙিছে সেইটো আগতীয়াকৈ অনুমান কৰিব পাৰিছিল। সেইদিনা সহাকায়ে আনদিনাখনতকৈ আগতে উঠিছিল। সি চাপৰিত ঘোঁৰা এটা মৰাৰ দৰে পৰি থকা দেখিলে। সি সেইটো মৰা ঘোঁৰা বুলিহে ভাবিছিল, কিন্তু খন্তেক পিছতে ঘোঁৰাটোৱে নেজডাল লৰোৱাত সহা ককায়ে সেইটো জিৰাই থকা ঘোঁৰা বুলি বুজিলে। সহা ককায়ে আলিবাটত উঠোঁতেই শিয়ালকাইৰ লগত ফেটাফেটি হ'ল। সি পুনতে ক'লে, শিয়াল ককাই আহা, আমি পুৰণা কথাবোৰ পাহৰি যাওঁ, দুয়ো মিলা প্ৰীতিৰেই থাকোঁ। মই তোমাৰ হক চিন্তা কৰিয়েই ভাল খবৰ এটা দিবলৈ ৰাতিপুৱাই আহিছোঁ। তুমি গৰমৰ দিনবোৰ পাৰ কৰি দিব পৰাকৈ তাজা মঙহ খাবলৈ পাবা। মঙহ ক'ত আছে মই দেখুৱাই দিম, মোৰ লগত আহা। সহাকায়ে শিয়ালকাইক নি শুই থকা ঘোঁৰাটো দেখুৱাই দি ক'লে, তুমি ঘোঁৰাটো যাব নোৱাৰাকৈ বান্ধা, তাৰপিছত চিন্তা কৰিব লগা একো কথা নাথাকিব। কিন্তু সেই কামটো কেনেকৈ কৰিম? শিয়ালকায়ে ক'লে। তেতিয়া সহাকায়ে ক'লে, হেৰা, মই তোমাৰ দৰে ডাঙৰ জন্তু হোৱা হ'লে এই কাম ফেৰা নিমিষতে কৰিলোহেঁতেন। মই নিজকে তাৰ নেজত বান্ধি ল'লোহেঁতেন আৰু সি উঠিবলৈ চেষ্টা কৰা মাত্ৰকে তাক সহজে মাটিত হেঁচা মাৰি ধৰিলোহেঁতেন। শিয়ালকায়ে সহাকায়ে

0: কথা শুনি ভাল নাপালেও নিজকে তাৰ আগত সৰু দেখুৱাব খোজা নাছিল। সি হহাকাৰ আগত নিজক ঘোঁৰাটোৰ সমানে ডাঙৰ জন্তু বুলি দেখুৱাব খুজিছিল। সেয়ে সি হহাকাইক তাক ঘোঁৰাটোৰ নেজত বান্ধিবলৈ দিলে। তেনেতে ঘোঁৰাটোৱে সাৰ পাই শিয়ালকাইক এৰুৱাবলৈ জঁপিয়াই জঁপিয়াই লগতে নেজডালো ঘূৰাবলৈ ধৰিলে। তেনেকুৱা কৰাত শিয়ালকাই শূন্যত বতাহত কাগজৰ টুকুৰা উৰাৰ দৰে দুলিবলৈ ধৰিলে। দুষ্ট বুঢ়া হহাটোৱে চিঞৰিলে, বন্ধু, তাক ভালকৈ ধৰি থাকা আৰু মাজে মাজে থাটা মাটিত মুখ ঠেকেচা খোৱা। শিয়ালকাই পিঠিৰ পৰা নেৰুৱাত ঘোঁৰা ডাঙৰীয়াৰ ভীষণ খং উঠিল। সি শিয়ালকাইক কেইবাৰমান মাটিত মুখ ঠেকেচা খুৱাই পাঁচ ঠেঙেৰে লুঠিয়াবলৈ ধৰিলে। তেনেকৈ লুঠিয়াই থাকোঁতে এবাৰত শিয়ালকাই এৰাই কাঁইটীয়া জোপা এটাত পৰিলগৈ। দুখে অপমানে ঘৰলৈ খুৰাই খুৰাই যাওঁতে শিয়ালকাই কৈ গ'ল, তেতুন সহা, ভাবিছ চাগৈ কেতিয়াও তোক পুতক তুলিব নোৱাৰিম। এইবুলি শিয়ালটো হাবিলৈ সোমাই গ'ল। ভাল লাগিল নিশ্চয় সাধুটি। আহা এতিয়া পুনৰ তোমালোকৰ গীত মাত শুনো। তোমাৰ নামটো কোৱা।
1: মোৰ নামটো নিৰ্বিক ভূঞা।
0: নিৰ্বিক ক'ৰ পৰা আহিছা?
1: মই কাইলৈ পৰা আহিছো।
0: এতিয়া আমাক কি শুনাবা?
1: মই এতিয়া আমাক শ্লোক শুনাম।
0: শ্লোক শুনাবা?
1: ওম কৃষ্ণায় বাসুদেবায় হরে পরমাত্মনে প্রণত ক্লেশনাশায় গোবিন্দায় নমো নমঃ। গদাহি ধর্মস্য গ্লানির্ভবতি ভারত অভ্যুত্থানম অধর্মস্য তদাত্মানম সৃজামহ। ন রাজহাজ ন ভাতি ভাজ ন ভারকারি ৱৈ কৃতে ভৰ্তা বিদ্যাধনম সৰ্বধনম প্ৰদানম। ন ৰাজহাজ ন ভাতি ভাজ ন ভাৰকাৰী ৱৈ কৃতে ভৰ্তা বিদ্যাধনম সৰ্বধনম প্ৰদানম। ধন্যবাদ।
0: হৈ গ'ল, তোমাৰ কোনে শিকালে শ্লোকবোৰ?
1: মায়ে শিকালে।
0: খুব সুন্দৰ হৈছে। আমাৰ মেলত আহি ভাল লাগিছেনে?
1: লাগিছে।
0: আগলৈ আহিবানে?
1: আহিম।
0: আহিবা? বাৰু, আমি এতিয়া কি কৰিম? ডাঙৰকৈ হাত চাপৰি বজাই দিম। তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰতিশ্ৰুতি গোস্বামী।
0: প্ৰতিশ্ৰুতি, ক'ৰ পৰা আহিছা?
2: মই ডিমু পালাৰাৰ পৰা আহিছো।
0: আজি আমাক মেলত কি শুনাবা?
2: মই এটি ভূপেন্দ্ৰ সংগীত শুনাম।
0: ভূপেন হাজৰিকাৰ গীত গাবা, গোৱা।
2: কহুৱা বন মোৰ শান্ত মন।

পুৰণি ইতিহাস দোহাৰিলে, ফুল জানো নহব কোৱা সমনীয়া, মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া।

0: দানব কাহিনীও নহয় মানু, যদি দানব কাহিনী বা হয় মানু, লাজ পাব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে, যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে, ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে।
1: এতিয়া আমি ইমানৰ কাৰণে কি কৰিম ডাঙৰকৈ? তোমাৰ নামটো কোৱা?
2: ধৃতিস্মান গাঁৱতে।
1: ধৃতিস্মান ক'ৰ পৰা আহিছা?
2: কামাখ্যা।
1: আমাক মেলত কি শুনাবা?
2: আহিনমহীয়া।
1: আহিনমহীয়া গীত গাবা, গোৱা।

0: লেমন। ধন্যবাদ।
1: তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী জ্যোতিষৰাজ হাজৰিকা।
1: জ্যোতিষৰাজ ক'ৰ পৰা আহিছা?
2: মঙলদৈ।
1: মঙলদৈৰ পৰা যে আমাক মেলত কি শুনাবা?
2: কবিতা।
1: কবিতা বৃত্তি কৰিবা, কৰা।
2: কবিতাটিৰ শিৰোনাম অসম সংগীত, কবি লক্ষ্মীনাথ বেজবৰুৱা। আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ'ম? সকলো আছিল সকলো আছে নুবুজো নলগম। শংকৰে দিলে বিশুদ্ধ ধৰম, লাচিতে বাহুত বল, সতী জয়মতীৰ সতীত্ব তেজেৰে অসমীয়াই প্ৰবল। বাজক দবা বাজক শংখ বাজক মৃদংখোল, অসম আকৌ উন্নতি পথত জয়াই অসম বল।
1: সুন্দৰ হৈছে, কিন্তু কবিতা আবৃত্তি কৰিলে অকণ লাহে লাহে ক'ব লাগে, নহয়নে? আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ'ম? তেনেদৰে ক'লে আৰু ভাল লাগিব শুনিবলৈ, নহয়নে? জ্যোতিষৰাজৰ কাৰণে কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। আজি পিছে আমাৰ মেল সামৰিবৰ সময় হ'ল। তোমালোকক আটাইলৈ মৰম আৰু শুভেচ্ছা জনাই মই মামণি বাইদেৱে আজি মেলৰ পৰা বিদায় লৈছোঁ। তোমালোকক পুনৰ লগ পাম অহা দেওবাৰৰ মেলত এই একে সময়তে। আজিলৈ আহোঁ।

অকণিৰ মেল শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এতিয়া শুনাবলৈ লৈছোঁ পৰদেশী বাবু ছবিৰ কেইটিমান গীত। গীতকেইটিৰ কথা আৰু সংগীত আনন্দৰাজ আনন্দৰ। প্ৰথমে এয়া উদিত নাৰায়ণ আৰু কবিতা কৃষ্ণমূৰ্তি।

পৰদেশী বাবু ছবিত সেয়া আছিল আনন্দৰাজ আনন্দ আৰু সংগীতবৃন্দ একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো এটি অন্তৰংগ আলাপৰ অনুষ্ঠান, সোণু আৰু চাৰ্লিৰ কথা।

0: নমস্কাৰ শ্ৰোতাসকল, আজি আপোনাক এনেকুৱা এগৰাকী যুৱকৰ সৈতে আমি চিনাকি কৰাই দিব বিচাৰিছোঁ যিগৰাকী বিহাৰৰ নালন্দাৰ যুৱক সোনু। আৰু সোনুৱে 2024 চনৰ মাৰ্চ মাহৰ পৰা তেখেতে এটা যাত্ৰা আৰম্ভ কৰিছিল এখন চাইকেলেৰে। আৰু সেই চাইকেল যাত্ৰাৰ তেখেতৰ সংগী হৈছিলে এটা কুকুৰ, নাম হৈছে চাৰ্লি। চাৰ্লিক সোনুৱে কেনেকৈ পালে এই কথাখিনি পাতিম। এই যাত্ৰা কেনেদৰে আৰম্ভ হৈছিল সোনুৰ পৰা আমি পোনে পোনে শুনিবলৈ যত্ন কৰিম।
1: मैं अपना जर्नी 3rd मार्च 2024 को स्टार्ट किया था अकेले एक नॉर्मल साइकिल से।

0: बात करना, वो कैसे वो लाइफ जी रहे हैं वो सब सीखता हूँ। एंड बहुत कुछ ये जर्नी में बुरा भी हुआ मेरे साथ, लेकिन मैं अच्छे लोगों को ध्यान में रखता हूँ, अच्छे लोगों को याद रखता हूँ। एंड बहुत ही अच्छा लगता है ये जर्नी ना हम लोग को, मतलब मैं निकला था अकेले लेकिन इतने लोगों को जोड़ चुका है ये जर्नी, तो बहुत ही स्पेशल है ये मेरे लिए, तो ये लाइफ टाइम के लिए एकदम सीख जैसा है। कि
1: সোনু, অসমৰ বিভিন্ন জিলালৈ ভ্ৰমণৰ সময়ত যোৱা হৈছে নহয় জানো, আৰু এই সময়ছোৱাত আমি দেখিবলৈ পাইছো শিৱসাগৰ, চৰাইদেউ, গোলাঘাট, যোৰহাট বানৰ কবলত বহু লোক ক্ষতিগ্ৰস্ত হৈছে। এইখিনি সময়ত আমি গম পোৱা মতে বিভিন্ন ব্যক্তিৰ পৰা অসমৰ বিভিন্ন জিলা ভ্ৰমণ কৰাৰ সময়ত পথৰ কুকুৰৰ বাবে আশ্ৰয়স্থল নিৰ্মাণ কৰিবলৈ যি এক সপোন লৈ এই যাত্ৰা আৰম্ভ কৰা হৈছিল, এই যাত্ৰাত সহায় হোৱাকৈ যিখিনি ধনৰাশি অসমৰ বিভিন্ন ব্যক্তিয়ে দিছে তাৰ এক বুজন অংশ নিজে গৈ শিৱসাগৰত বান পীড়িত সকলক সহায় কৰা বুলিও আমি গম পাইছো। সেই বিষয়ে যদি শ্ৰোতাসকলক জনাই ভাল লাগিব।
0: মই তো বহুত আমিৰ নহয় হওঁ, মেৰে পাছ বহুত জ্যাদা পইচা নহয় হে, লেকিন মই জব অসম মে গয়া এণ্ড ও দেখা কি এক টাইম মতলব উনকে পাছ খানে কে লিয়ে ভি কুছ নহীঁ থে, মই বহুত অন্দৰ অন্দৰ তক গয়া, আপনা স্কুটি সে ভি থোড়া গয়া অন্দৰ, ফিৰ বোট এ সবসে অন্দৰ গয়া। এণ্ড জব মই অসম মে ট্ৰাভেল কিয়া তো বহুত লোক मुझे प्यार दिए, बहुत अच्छा लगा यहाँ पे रुक के। मैं शिव सागर में रुका था, जो शिव सागर के आसपास गांव है मैं उधर भी रुका था जब फ्लड नहीं था, तो बहुत लोग फैमिली मुझे जानते थे। नेपाली खुती से आसपास के जगह जैसे नाजीरा ये सब जगह पे मैं रुका था, एंड मैं वो सब देख के इतना हैरान था कि ऐसे कैसे लोगों का घर चला गया, खाना नहीं है। तो मेरे पास बहुत ज़्यादा नहीं था, लेकिन मुझे कम से कम 70 से 80 हज़ार रुपया असम में फंड रेज में मिला था, लोग छोटा छोटा कंट्रीब्यूशन करके 1.5 महीने में उन्होंने दिया था। तो बहुत तो नहीं, कम से कम मैंने उसका 50% मैं कुछ कुछ सामान लेके, खाना जैसे बहुत लोग मेरे से जुड़ गए थे तो उनको मैं दे दिया, दाल चावल और कुछ कुछ जैसे धूप बत्ती कैंडल्स ये सब जो कि इम्पोर्टेंट सामान है जो अब भी जरूरी है उनको, उनके लिए मैं अपना 50% दिया। एंड वो कहीं ना कहीं छोटा छोटा ना कहीं काम आया होगा, तो मैं इसीलिए, क्योंकि ये दिन वापस नहीं आने वाला है, मुझे रिग्रेट नहीं होना चाहिए कि मेरे पास था उस टाइम मैं नहीं कुछ कर पाया, तो ये सोच के मैं उनको थोड़ा हेल्प किया। एंड मुझे अच्छा लग रहा है कि ये फंड रेज तो हो जाएगा, मैं ये जर्नी करते करते पूरा एफर्ट मार के लोगों से कनेक्ट करके कर लूंगा ये फंड रेज वाला कंप्लीट, लेकिन ये उनके लिए जरूरी था अभी, तो इसलिए मैं किया इंसानियत के नाते वैसा।
1: 11 আগষ্টৰ দিনা গুৱাহাটীত আমি সোনু আৰু চাৰ্লিক লগ পাইছিলো। গুৱাহাটীত থকাৰ সময়ৰ যি অভিজ্ঞতা সেই সম্পৰ্কে জানিব বিচৰাত সোনুৱে কয়,
0: গুৱাহাটী মে হ্যাঁ জো মুজে এক দিদি ফলো কৰতে থে 2 মহিনে সে, এণ্ড ও মিলনা চাহতে থে মেৰে পাছ, তো উনসে মিলনে আয়া এণ্ড বহুত হি আচ্ছা লগা উনকে পাছ, তো মই অভি চন্দ্ৰানী দি কে পাছ হু, এণ্ড বহুত হি আচ্ছা লগা ইনসে মিলকে, এণ্ড বহুত লোগো সে ইয়ে কানেক্ট কৰৱায়ে মুজে, এণ্ড আগে ফিউচাৰ মে ভি ইয়ে মেৰে সে আচ্ছা হে, মতলব ফিউচাৰ কে লিয়ে ভি কাম আয়েঙ্গে বোল সকতে হে, কি মেৰা জো এনিমলস সে প্যার কৰতে হে ও রিলেট কর পাতা হ্যাঁ কি হ্যাঁ এনিমলস কে লিয়ে করনা চাহতা হ্যায় কুছ, এন্ড ইনকা হেল্প করকে মুঝে দিল কা সুকুন মিলেগা, তো ও উনকা থট হ্যায়, এন্ড বহুত হি আচ্ছা লাগা মুঝে উনসে মিলকে, আগর নাই মিল পাতা তো মুঝে হি কহিন না কহিন রিগ্রেট হোতা কি কাশ মিল লেতা, তো ভগবান সবকো মিলাতে হ্যায়, এন্ড উনকে থ্রু হি বহুত লোগো সে মেন মিল পায়া,
1: বহুত আচ্ছা মিলে অভয় মিলে
0: দি জো কি অভয় ভাইয়া ভি মিলে মুঝে জো কি ইয়াহাঁ পে রেস্কিউ কা কাম করতে হ্যায় ডগস কে সাথ আচ্ছা, তো মুঝে এসে এসে লোগ সে মিলনে সে না বহুত হি আচ্ছা লাগতা কি জেনুইনলি লোক ডগ কে লিয়ে কাম কর রে, বহুত আচ্ছা লাগতা মুঝে, কুছ সিখনে কো মিলতা কি হ্যাঁ মুঝে কোই গাইড করনে ওয়ালা মুঝে, মতলব মে ইয়াহাঁ জার্নি তক আয়া হুঁ খুদ সে সিখতে হুয়ে, গিরতে হুয়ে, পড়তে হুয়ে, উঠতে হুয়ে এসে হি আয়া হুঁ, কোই গাইড করনে ওয়ালা নেই থা আবি, লেকিন ইতনা লোক জুড় চুকে হ্যায় এনিমল শেল্টার কে লিয়ে গাইড করনে ওয়ালে হ্যায়, এনিমলস কো কেসে আপ আচ্ছে সে ট্রিট কর পাওগে, আচ্ছে সে রখ পাওগে, রেস্কিউ কর পাওগে, ইয়ে সব গাইড করনে ওয়ালে, তো আচ্ছা লাগতা হ্যায় লোগো সে মিলকে বাত করকে, বহুত সহি।
1: গুয়াহাটির পাছত এতিয়া সোনু আৰু চাৰ্লি কলৈ যাব?
0: গুৱাহাটী সে মই পুৰা মেঘালয় এক্সপ্ল'ৰ কৰোঁগা, উচকে বাদ ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ ট্ৰাভেল কৰোঁগা থোড়া, এণ্ড ফিৰ উচকে বাদ অৰুণাচল, এণ্ড দেন ফিৰ মেৰা ইয়ে জাৰ্নি ফিনিশ হ'গা, এণ্ড মই এনিমেল শেল্টাৰ বনানে কে লিয়ে যাওঁগা ফিৰ উচকে।
1: সোনু, বিহাৰলৈ উভতি গৈ পথৰ কুকুৰৰ বাবে আশ্ৰয়স্থল নিৰ্মাণৰ যি সপোন আছে, এই সপোন পূৰণৰ ক্ষেত্ৰত এই যাত্ৰাৰ সময়ত বিভিন্নজনে নিশ্চয়কৈ সহায় সহযোগ আগবঢ়াইছে, সেই সম্পৰ্কে অলপ জানিব বিচাৰিছো।
0: ফণ্ড ৰেজ মে অভি মেৰা লগভগ মুঝে টাৰ্গেট হে কি মই 20 লাখ তক ৰেজ কৰোঁ ফণ্ড, অভি 6 লাখ কম্প্লিট হো গে, লেকিন অভি জিতনা ভি য়ে জৰ্নি কৰতে তক কম্প্লিট কৰতে কৰতে জিতনা ভি ফণ্ড ৰেজ

চনু আৰু চাৰ্লিৰ কথা অন্তৰংগ আলাপৰ অনুষ্ঠানে শুনিলে। চনুৰাজৰ সৈতে আলাপত ভাগ ল'লে ইন্দ্ৰজিৎ দাসে। সম্পাদনা সহযোগী আছিল মধদেৱ মহন্ত। আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজত পোনপটীয়া প্ৰচাৰ দায়িত্বত আছিল দীপাকৰ চক্ৰৱৰ্তী আৰু ডিম্পুল বৰগোহাঁই। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
0: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছোঁ আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

চেমনীয়া ভাইটি ভণ্টিহঁত, তোমালোক আটাইলৈ মৰম চেনেহ যাচি মই নিভা বাইদেৱে আজিৰ চোৰা মুকলি কৰিছোঁ। আশা কৰোঁ তোমালোক আটায়ে কুশলে আছা। ভাইটি ভণ্টিহঁত, চোৰাৰ প্ৰথমেই আগবঢ়াইছোঁ জানো আহা হিতান্তী।

জানো আহা শিতানত আজি পুনৰ তোমালোকক অসমৰ এবিধ থলুৱা চৰাইৰ বিষয়ে ক'বলৈ লৈছোঁ। বৰবগ, এই চৰাইটো তোমালোকে দেখিছানে? বৰবগৰ বৈজ্ঞানিক নাম হৈছে আৰ্ডিয়া এলবা, ইংৰাজী নাম গ্ৰেট ইগ্ৰেট। বৰবগ হৈছে অসমৰ জলাশয় আৰু সেমেকা ঠাইসমূহত সচৰাচৰ দেখা পোৱা এবিধ থলুৱা ডাঙৰ আকাৰৰ বগলীৰ প্ৰজাতি। ইয়াৰ সমগ্ৰ দেহটো ঢকঢকীয়া বগা, উচ্চতা প্ৰায় 1 মিটাৰ আৰু দৈৰ্ঘ্য প্ৰায় 80 পৰা 104 চেণ্টিমিটাৰ।

আৰ ইয়াৰ দেহৰ ওজন 700-1500 গ্ৰাম পৰ্যন্ত হ'ব পাৰে। দেখাত একেধৰণৰ বগলীৰ আনবোৰ প্ৰজাতিৰ পৰা ইয়াক ইয়াৰ হালধীয়া ঠোঁট, ক'লা ঠেং আদিৰ দ্বাৰা পৃথক কৰিব পৰা যায়। মতা মাইকী উভয়ৰে বাহ্যিক গঠন প্ৰায় একেই হয়। উড়ন্ত অৱস্থাত ইয়াৰ দীঘল ডিঙিটো কোচ খুৱাই থয়। ই সাধাৰণতে নিমাতে থাকে, কেতিয়াবাহে কুক কুক বুলি মতা শুনা যায়। বৰবগে সাধাৰণতে অগভীৰ পানীত খাদ্যৰ সন্ধান কৰে। ই প্ৰধানকৈ মাছ, ভেকুলী, সৰু মেৰুদণ্ডী প্ৰাণী, সৰীসৃপ, পোক পতংগ আদি খাই জীয়াই থাকে। ই চিকাৰৰ সময়ত বহু সময় লৰচৰ নকৰাকৈ চোপ লৈ থাকি অৱশেষত চিকাৰক ইয়াৰ দীঘল ঠোঁটেৰে টান মাৰি উঠাই আনে। বৰবগ আংশিকভাৱে পৰিভ্ৰমণকাৰী চৰাই। ই শীতকালত উত্তৰ গোলাৰ্ধৰ পৰা দক্ষিণলৈ প্ৰব্ৰজন কৰে বুলি জনা যায়। ই সাধাৰণতে বৃহৎ গোটত বাস কৰে। বৰবগে বাঁহ সাজিবৰ বাবে জলাশয়ৰ পাৰৰ ওখ গছৰ ডাল বাছি লয়। গছৰ ডালত গছৰ পাত, ঠাল ঠেঙুলি আদিৰে বাঁহ সাজে। ভাইটি ভণ্টিহঁত, জানো আহা শিতানত আজি তোমালোকে অসমৰ এবিধ থলুৱা চৰাই বৰবগৰ বিষয়ে কিছু কথা জানিলা। আজিৰ জানো আহা ইমানেই।

0: ভাইটি ভণ্টিহঁত, চোৰাত এইবাৰ আগবঢ়াইছোঁ এটি কথিকা, গান্ধীজীৰ মূল্যবোধৰ শিক্ষা। এই শীৰ্ষক কথিকাটি তোমালোকলৈ বুলি লিখি পঠিয়াইছে অভিজিৎ শৰ্মা বৰুৱাই।
1: বিশ্বৰ অগণন সাধাৰণ লোক আৰু এমুঠিমান মানুহৰ মাজৰ মূল পাৰ্থক্য এয়াই যে মহান লোকসকলৰ জীৱনত লক্ষ্য আৰু আদৰ্শ থাকে, আৰু সৰ্বোপৰি তেওঁলোকৰ সকলো কামতে এক শক্তিশালী মূল্যবোধ থাকে। আন লোকসকলৰ সেয়া নাথাকে, বা থাকিলেও সেয়া প্ৰবল নহয়। আমাৰ মহাত্মা গান্ধী আছিল এনে এজন মহান ব্যক্তি যি নিজৰ জীৱনৰ যোগেদিয়েই সকলোকে মূল্যবোধৰ শিক্ষা দি গৈছে। ইতিহাসত এনে বহুত উদাহৰণ আছে য'ত যুদ্ধৰ যোগেদি ৰক্তপাতৰ মাজেৰে ক্ষমতা দখল কৰা হৈছে। পাছে কেৱল মহাত্মা গান্ধীয়েহে দেখুৱালে যে শান্তিপূৰ্ণ আৰু অহিংস উপায়েৰেও যুদ্ধ জিকিব পাৰি আৰু ক্ষমতাও দখল কৰিব পাৰি। ভাৰতীয় সংস্কৃতিত অহিংসা, নিষ্ক্ৰিয় প্ৰতিৰোধ আদি ধাৰণা আগতেও আছিল, কিন্তু মহাত্মা গান্ধী আছিল প্ৰথমজন ব্যক্তি যি এই অহিংসা নীতিক ৰাজনীতিৰ ক্ষেত্ৰত প্ৰয়োগ কৰিছিল। গান্ধীজীৰ মতে ঈশ্বৰ হ'ল সত্য আৰু সত্যৰ ৰাস্তা হ'ল অহিংসা। গান্ধীজীৰ আচল নাম মোহনদাস কৰমচান্দ গান্ধী। তেওঁৰ জন্ম হৈছিল 1869 চনৰ 2 অক্টোবৰত। শৈশৱকালত পঢ়া শ্ৰৱণ কুমাৰৰ কাহিনীয়ে তেওঁৰ ওপৰত বেছ প্ৰভাৱ বিস্তাৰ কৰিছিল। এই শ্ৰৱণ কুমাৰে অন্ধ পিতৃ মাতৃক ভাৰ বান্ধি লৈ তীৰ্থ ভ্ৰমণ কৰাই ফুৰিছিল। সৰুতে মোহনদাস খুব ভয়াতুৰ আছিল। তেওঁলোকৰ ঘৰত ৰম্ভা নামৰ এগৰাকী বনকৰা তিৰোতা আছিল। কাক কওঁ কাক নকওঁ বুলি মোহনদাসে এদিন ৰম্ভাকে তেওঁৰ মনৰ ভয়ৰ কথা ক'লে। ৰম্ভাই নিজৰ জ্ঞানেৰে তেওঁক উপদেশ দিলে যে ৰামৰ নাম ল'লে ভয় কৰবালৈ দূৰ মাৰে। মোহনদাসেও ৰামৰ নাম লোৱা আৰম্ভ কৰিলে। মৃত্যুৰ সময়ত হে ৰাম বুলি কোৱালৈকে তেওঁ সেয়া নেৰিলে। আৰু আচৰিত কথা, এই ৰাম নামে তেওঁৰ শিশু মনৰ পৰা সকলো ভয় দূৰ কৰিবলৈ সক্ষম হ'ল। মোহনদাসে তেওঁৰ শিশুকালত বহুত ভুল কৰিছিল, 2 এবাৰ হ'লেও মিছা কথাও কৈছিল। তেওঁলোকৰ সমাজৰ বাবে নিষিদ্ধ মাংস খাইছিল, ধপা থুপিছিল। সেই সময়ৰ প্ৰায়বোৰ ল'ৰাই এনেকৈ লুকাই চুৰকৈ কিবা কাম কৰিছিল আৰু সেইটো বিশেষ ডাঙৰ কথা নাছিল। কিন্তু মোহনদাসৰ ক্ষেত্ৰত এনে ঘটনাৰ প্ৰতিক্ৰিয়া বেলেগ ধৰণৰ হৈছিল। তেওঁৰ ভুল আনে আঙুলিয়াই দিবলগীয়া হোৱা নাছিল। তেওঁৰ এটা অন্য বিশেষত্ব আছিল যে তেওঁ সদায় আত্মসমালোচনা কৰিছিল আৰু কিছুদিনৰ পাছত হ'লেও নিজেই নিজৰ ভুলবোৰ উপলব্ধি কৰিছিল। তেনে উপলব্ধিৰ পাছত তেওঁৰ অনুশোচনা হৈছিল, আৰু প্ৰতিবাৰ অনুশোচনা হোৱাৰ পাছত তেওঁ প্ৰতিজ্ঞা কৰিছিল যে এনে কাম তেওঁ পাছত আৰু কেতিয়াও নকৰে।

এই প্ৰতিজ্ঞাবোধ তেওঁ আখৰে আখৰে পালন কৰিছিল। মেট্ৰিক পাছ কৰি তেওঁ কলেজত পঢ়ি থাকোঁতেই 1888 চনৰ 4 ছেপ্টেম্বৰত ইংলেণ্ডলৈ গৈছিল। তালৈ গৈ প্ৰথমে গান্ধীজীয়ে পোচাকে পাতিয়ে আৰু ইংৰাজ গান নাচ শিকি ইংৰাজ ভদ্ৰলোক হ'বলৈ চেষ্টা কৰিলে। তাৰ বাবে যদিও তেওঁৰ যথেষ্ট সময় আৰু অৰ্থ খৰচ হ'ল, তেওঁ কিন্তু একো চিন্তা নকৰিলে। কিন্তু ইমানখিনিৰ পাছতো গান্ধীৰ আত্মবিশ্লেষণ আৰু নিজেই নিজক শুধৰোৱাৰ স্বভাৱ বাদ পৰা নাছিল। 3 মাহ এনেকৈ চলাৰ পাছত হঠাতে তেওঁৰ উপলব্ধি হ'ল। তেওঁ চিন্তা কৰিলে যে তেওঁতো চিৰদিনৰ বাবে ইংলেণ্ডলৈ অহা নাই, গতিকে এনেকৈ মৌৰা পাখি গুজি ইংৰাজ ভদ্ৰলোক হোৱাৰ কি প্ৰয়োজন। তেওঁ এই সকলোবোৰ বাদ দিলে আৰু পুনৰ তেওঁৰ স্বকীয় সত্তালৈ ঘূৰি আহিল। আইন ব্যৱসায়ৰ কামত দক্ষিণ আফ্ৰিকাত থকা সময়ত ডাৰবানৰ পৰা প্ৰিটোৰিয়ালৈ ট্ৰেইনত যাওঁতে বাটতে মেৰিটছবাৰ্গ ষ্টেচনত গান্ধীজীক এবাৰ বলপূৰ্বকভাৱে নমাই দিয়া হৈছিল। গান্ধীৰ দোষ আছিল যে তেওঁ প্ৰথম শ্ৰেণীৰ টিকট কিনি ইউৰোপীয়সকলৰ লগত একেলগে প্ৰথম শ্ৰেণীত বহি আহিছিল। মেৰিটছবাৰ্গ ষ্টেচনৰ ৱেটিং ৰুমত অকলে বহি থাকোঁতে তেওঁৰ মনত বহুবোৰভাৱে খেলা কৰিলে। হঠাতে গান্ধীৰ ভিতৰৰ পৰা যেনে শক্তি জাগি উঠিল। মেৰিটছবাৰ্গ ষ্টেচনৰ সেই অকলশৰীয়া কোঠাটোত দৃঢ় লৌহ মনোবলৰ এজন নতুন মোহনদাস গান্ধীৰ জন্ম হ'ল। তেওঁ সিদ্ধান্ত ল'লে যে এতিয়াৰ পৰা তেওঁ প্ৰতিটো অন্যায় কাৰ্যৰ প্ৰতিবাদ কৰি যাব। তাৰ বাবে তেওঁ কোনো হিংসাত্মক পদ্ধতিৰ সহায় নলয়। নিজকে কষ্ট হ'লেও তেওঁ শত্ৰুপক্ষৰ মনোভাৱ সলনি কৰাৰ চেষ্টা কৰিব। মহাত্মা গান্ধীয়ে নিজৰ কাম নিজে কৰিছিল। আশ্ৰমত থাকোঁতে তেওঁ নিজৰ দৈনন্দিন সকলো কামটো কৰিছিলেই, তদুপৰি নিজৰ পায়খানাঘৰো নিজে চাফা কৰিছিল। পত্নী কস্তুৰবাই এবাৰ এনে কাম কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে তেওঁ নিজ পত্নীৰ ওপৰত অসন্তুষ্ট হৈছিল। সত্য আৰু অহিংসাৰ ভক্ত মহাত্মা গান্ধীয়ে নিজৰ ব্যক্তিগত আৰু ৰাজহুৱা কামত নীতিৰ পৰা বিচ্যুত হোৱা নাছিল। তেওঁ যেনেকৈ ব্ৰিটিছে চলোৱা হিংসাত্মক ঘটনা, অত্যাচাৰ আদিৰ বিৰোধ কৰিছিল, তেনেকৈ ভাৰতীয়সকলে হিংসাৰ পথ লৈ ব্ৰিটিছক কৰা আক্ৰমণৰো বিৰোধ কৰিছিল। তাৰ বাবে তেওঁ যদি কাৰোবাৰ অপ্ৰিয় হ'বলগা হৈছিল বা জনসমৰ্থনো হেৰুৱাইছিল, তালৈ গান্ধীজীয়ে কেৰেপ কৰা নাছিল। অসহযোগ আন্দোলনৰ সময়ছোৱাত ভাৰতীয়সকলে চৌৰিচাৰাত সংঘটিত কৰা হিংসাত্মক ঘটনাৰ বাবে তেওঁ এই বিশাল আন্দোলনেই স্থগিত ৰাখিছিল। গান্ধীজীয়ে আনকি ভগৎ সিং, সুখদেৱ, উধাম সিং আৰু ৰাজগুৰুৰ ফাঁচীৰ দণ্ডৰো প্ৰতিবাদ কৰা নাছিল, কাৰণ তেওঁৰ হিচাপত সেইসকলে হিংসাত্মক উপায় গ্ৰহণ কৰি প্ৰতিশোধ লৈছিল বা দেশমাতৃৰ সেৱা কৰিব বিচাৰিছিল। গান্ধীজীয়ে এবাৰ এক তৎপাৰ্যপূৰ্ণ মন্তব্য কৰি কৈছিল, এটা চকুৰ সলনি আন এটা চকুৰ নীতিয়ে সমগ্ৰ পৃথিৱীকে অন্ধ কৰি তুলিব। তেওঁ নিজৰ সত্য অহিংসাৰ আদৰ্শৰ বিষয়ে কৈছিল, এনেকুৱা বহুত আদৰ্শ আছে যাৰ বাবে মই মৰিবলৈ প্ৰস্তুত, কিন্তু কোনো আদৰ্শৰ বাবেই মই মাৰিবলৈ প্ৰস্তুত নহয়। গান্ধীজীয়ে এই অহিংসাক সকলো স্তৰতে প্ৰয়োগ কৰাৰ কথা চিন্তা কৰিছিল। তেওঁ এনে এখন অহিংস ৰাষ্ট্ৰৰ কথা চিন্তা কৰিছিল য'ত প্ৰায়বোৰ মানুহ অহিংস মন্ত্ৰৰে দীক্ষিত হোৱাৰ বাবে কোনো সামাজিক অশান্তি বা সাম্প্ৰদায়িক সংঘৰ্ষ নহ'ব আৰু শান্তিপূৰ্ণ আলোচনাৰেই সকলো সমস্যাৰ সমাধান হ'ব। গান্ধীজীৰ অহিংসা নীতিয়ে বহুতকে অতি আকৃষ্ট কৰিছিল আৰু পাছৰ পৰ্যায়ত বিশ্বৰ কেইবাগৰাকী সংগ্ৰামী নেতাই তেওঁলোকৰ আন্দোলন চলাই যাবৰ বাবে গান্ধীজীৰ এই অহিংস সত্যাগ্ৰহ নীতি গ্ৰহণ কৰিছিল। গান্ধীজী হিন্দু ধৰ্মাৱলম্বী আছিল যদিও তেওঁ সকলো ধৰ্মকে শ্ৰদ্ধা কৰিছিল। হিন্দু ধৰ্মৰ উপৰিও খ্ৰীষ্টিয়ান আৰু ইছলাম ধৰ্মৰ বিষয়ে তেওঁ যিমান পঢ়া শুনা কৰিছিল, বহুতো খ্ৰীষ্টিয়ান আৰু মুছলিম লোকেও কিজানি সিমান অধ্যয়ন কৰা নাছিল। জিন্নাৰ নেতৃত্বাধীন মুছলিম লীগে যেতিয়া ধৰ্মৰ প্ৰসংগৰে জাতি তথা দ্বিজাতি তত্বৰ কথা উল্লেখ কৰিছিল, মহাত্মা গান্ধীয়ে ইছলাম ধৰ্মৰ নীতিৰ কথা উল্লেখ কৰিয়েই সেই যুক্তি খণ্ডন কৰিছিল। মহাত্মা গান্ধীৰ জীৱন যাপন অতি সৰল আছিল। আঁঠুৰ মূৰত চুৰিয়া, গাত এখন চাদৰেৰে তেওঁ ভাৰতৰ যিকোনো

কোনো এজন অতি দুখীয়া লোকৰ দৰে জীৱন যাপন কৰিছিল। সম্পত্তি, উপহাৰ আদিৰ প্ৰতি তেওঁৰ বিন্দুমাত্ৰ লোভ নাছিল আৰু তেওঁ সেইবোৰ প্ৰায়ে আনক বিলাই দিছিল। তেওঁ নিজৰ আশ্ৰমত কুষ্ঠ ৰোগীক নিজ হাতে শুশ্ৰূষা কৰিছিল। তেওঁৰ আচৰণো আছিল সৰল আৰু বিনয়ী। সৰু ল'ৰা ছোৱালীৰ পৰা ভাইচৰয়লৈকে সকলোৰে লগত তেওঁ একেই সহজ সৰলভাৱে কথা পাতিছিল। ভাৰতীয়সকলৰ প্ৰতি তেওঁৰ ভাতৃত্ববোধ আছিল অতুলনীয়। গান্ধীজীয়ে চোলা নিপিন্ধাৰ বাবে এবাৰ এটা সৰু ল'ৰাই তেওঁক এটা চোলা উপহাৰ দিব খুজিলে। মহাত্মা গান্ধীয়ে ক'লে যে তেওঁৰ ভাতৃসকলৰ চোলা নাই বাবেই তেওঁ চোলা নিপিন্ধে, আৰু সেই ভাতৃসকলে চোলা পিন্ধিলেহে তেওঁ চোলা পিন্ধিব। নাচুৰবন্দা ল'ৰাজনে তেওঁৰ ভাতৃসকলকো একোটাকৈ চোলা দিবলৈ ইচ্ছা কৰি কিমান ভাতৃ আছে সোধাত গান্ধীজীয়ে উত্তৰ দিলে 300 নিযুত। সেয়া আছিল ভাৰতৰ তেতিয়াৰ জনসংখ্যা। ভাৰতীয় সমাজৰ বয়োজ্যেষ্ঠ জ্ঞানজ্যেষ্ঠ লোকসকলকো গান্ধীজীয়ে শ্ৰদ্ধা কৰিছিল। বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ লগত তেওঁৰ গুৰু শিষ্যৰ সম্বন্ধ আছিল। গান্ধীজীৰ সময়ত তেওঁতকৈ বিখ্যাত আৰু জনসমৰ্থন থকা নেতা ভাৰতত কোনো নাছিল। বাকী সকলোবোৰ তেওঁতকৈ বহুত পিছত আছিল, কিন্তু তথাপিও তেওঁৰ কোনো অহংভাৱ নাছিল, কোনো সিদ্ধান্তও তেওঁ কাৰো ওপৰত জোৰকৈ জাপি দিব খোজা নাছিল। গান্ধীজীৰ জীৱনৰ পৰা আমি অন্ততঃ 10টা শিক্ষা ল'ব পাৰোঁ। 1, আমি গান্ধীজীৰ দৰে এক সৰল আৰু ফলপ্ৰসূ জীৱন যাপন কৰিবলৈ চেষ্টা কৰিব পাৰোঁ। এনে সৰল আৰু মিতব্যয়ী জীৱনশৈলীয়ে আমাক আত্ম উন্নয়নৰ বাবে বেছি সময় আৰু বেছি সম্পদ খৰচ কৰিবলৈ সুবিধা দিয়ে। 2, আমি আত্মকেন্দ্ৰিক নহৈ নিস্বাৰ্থভাৱে কাম কৰিব পাৰোঁ। যিসকল মানুহ বহুত প্ৰাথমিক সুবিধাৰ পৰা বঞ্চিত হৈ আছে, আমি সেইসকলক সহায় কৰিব পাৰোঁ। 3, আমি সকলো সময়তে আমাৰ স্বকীয় বৈশিষ্ট্য বজাই ৰাখিব লাগে। গান্ধীজীয়ে নিজৰ পোচাকত মানে আঁঠুৰ মূৰত চুৰিয়া পিন্ধিয়েই লণ্ডনৰ বাকিংহাম প্ৰাসাদলৈ গৈছিল। 4, গান্ধীজীয়ে কৈছিল যে বিশ্বখন সলনি কৰিবলৈ হ'লে প্ৰথমে আমি নিজকে সলনি কৰিব লাগিব। আমিও সেই কাম কৰা উচিত। 5, গান্ধীজীয়ে কৈছিল যে দেহতকৈ মনটো সদায় বেছি শক্তিশালী। গান্ধী আৰু তেওঁৰ অহিংস অনুগামীসকলে প্ৰচণ্ড মানসিক শক্তিৰ জৰিয়তেই ইচ্ছা কৰি শাৰীৰিক কষ্ট বৰণ কৰিছিল। 6, গান্ধীজীৰ মতে ক্ষমা বৰ মহান গুণ আৰু শক্তিশালী কৰ্ম। মানসিকভাৱে যথেষ্ট শক্তিশালী লোকেহে আনক ক্ষমা কৰিব পাৰে। আমিও ক্ষমা কৰাৰ এই শিক্ষা ল'ব পাৰোঁ। 7, যদিও এই বিশ্বখন ঈশ্বৰেই চলাই ৰাখিছে, তথাপিও আমি কোন মানুহ বা ঘটনাৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিম সেয়া আমাৰ নিয়ন্ত্ৰণত থকা উচিত। 8, আমি নিজকে নিৰৱিচ্ছিন্নভাৱে বিকাশ কৰিবলৈ চেষ্টা কৰিব লাগে। গান্ধীজীয়ে সকলো সময়তে নিজক বিকাশ কৰাৰ চেষ্টা কৰিছিল। 9, গান্ধীজীৰ মতে লক্ষ্যতকৈ লক্ষ্যত উপনীত হ'বলৈ গ্ৰহণ কৰা পথটোহে বেছি গুৰুত্বপূৰ্ণ। আমিও সেই কথাত গুৰুত্ব দিয়া উচিত। 10, গান্ধীজীয়ে লগে লগেই উল্লেখযোগ্য সফলতা লাভ কৰা নাছিল। তেওঁ যথেষ্ট ধৈৰ্য আৰু সহ্যৰ মাজেদিহে লক্ষ্যত উপনীত হৈছিল। ধৈৰ্য সহ্যৰ সেই শিক্ষা আমি গান্ধীজীৰ পৰা ল'ব পাৰোঁ। দেশ বিভাজনৰ সময়ত আৰু তাৰ আগতেও যেতিয়া ভাৰতত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল, তেতিয়া গান্ধীজীয়ে অন্বেষণ কৰি নিজকে কষ্ট দি সেই সংঘৰ্ষৰ লগত জড়িতসকলৰ মন জয় কৰিবলৈ সক্ষম হৈছিল আৰু এনেকৈ এই সংঘৰ্ষবোৰ অন্ত পেলাবলৈ সক্ষম হৈছিল। তেওঁ সেইসকলক হিংসাৰ পথ ত্যাগ কৰি সত্য আৰু অহিংসাৰ পথেৰে যাবলৈ উদ্বুদ্ধ কৰিছিল। কোনো অস্ত্ৰ অবিহনেই গান্ধীজীয়ে ভাৰতৰ কোটি কোটি লোকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল। তেওঁ অপৰাধক ঘৃণা কৰিছিল, কিন্তু অপৰাধীক নহয়। গান্ধীজীয়ে প্ৰায়ে কৈছিল যে মানৱতা হ'ল এখন সাগৰৰ দৰে। এই বিশাল সাগৰৰ কেইটামান টোপাল হয়তো লেতেৰা হ'ব পাৰে, কিন্তু ই এই কথা নুবুজায় যে গোটেই সাগৰখনেই লেতেৰা। মানুহ মাত্ৰেই ভুল কৰে বুলি কৈ তেওঁ সেইসকলক ক্ষমা কৰিবলৈ আৰু তেওঁলোকক বেয়া আচৰণ নকৰিবলৈ শিকাইছিল। গান্ধীজী যিকোনো হত্যাৰ বিৰোধী আছিল। আনকি খাদ্যৰ কাৰণে জন্তু হত্যা কৰাৰো তেওঁ ঘোৰ বিৰোধী।

0: সুখী আছিল। সত্যক কেনেকৈ এক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব পৰা যায় তেওঁ তাৰ শিক্ষা দিছিল। গান্ধীজীয়ে 7টা কামক পাপ বুলি গণ্য কৰিছিল। সেইকেইটা হ'ল কাম নকৰাকৈ সম্পদ, বিবেক জ্ঞান নোহোৱাকৈ আনন্দ, মানৱতাবিহীন বিজ্ঞান, চৰিত্ৰ নোহোৱাকৈ জ্ঞান, নীতি নোহোৱাকৈ ৰাজনীতি, নৈতিকতাবিহীন বাণিজ্য। মহাত্মা গান্ধী সঁচাকৈ এজন অসাধাৰণ মানুহ আছিল। তেওঁ আছিল যথাৰ্থত মহামানৱ, যাৰ প্ৰকৃত মূল্যায়ন আমি হয়তো কৰিবই পৰা নাই। আইনষ্টাইনে এনেয়ে কোৱা নাছিল যে পৃথিৱীৰ ভৱিষ্যত প্ৰজন্মই বিশ্বাস কৰিবলৈকে টান পাব যে এনে এজন মানুহে সশৰীৰে এই পৃথিৱীত চলা ফুৰা কৰি ফুৰিছিল। গান্ধীজীৰ আদৰ্শৰ এতিয়াও প্ৰাসংগিকতা আছে, কাৰণ দেখা গৈছে যে আন কোনো আদৰ্শই মানুহক বা ৰাষ্ট্ৰক প্ৰকৃত পথ দেখুৱাব পৰা নাই। আন আধুনিক আদৰ্শ গ্ৰহণ কৰাৰ পাছতো দেশত বা সমাজত অন্যায়, অবিচাৰ, অস্থিৰতা কমা নাই, আনকি মানুহৰ মনতো এতিয়া অশান্তি, অস্থিৰতা বাঢ়ি আহিছে। সেইবাবেই আমি গান্ধীজীৰ আদৰ্শ এতিয়াও ত্যাগ কৰিব নালাগে আৰু গান্ধীজীৰ জীৱনত প্ৰকাশ পোৱা মূল্যবোধৰ শিক্ষা গ্ৰহণ কৰিব লাগে।
1: গান্ধীজীৰ মূল্যবোধৰ শিক্ষা, এই শীৰ্ষক কথিকাটি শুনিলা। কথিকাটি তোমালোকলৈ বুলি লিখি পঠিয়াইছিল অভিজিৎ শৰ্মা বৰুৱাই। চোৰাত এইবাৰ আগবঢ়াইছোঁ গুৱাহাটীৰ স্বদীপ সংগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে সমবেত কণ্ঠত পৰিৱেশন কৰা কেইটিমান গীত। প্ৰথমে এয়া পাৰ্বতী প্ৰসাদ বৰুৱাৰ ৰচিত এটি গীত।

ইমান পৰে গুৱাহাটীৰ হাতগাঁৱৰ স্বদীপ সংগীত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে সমবেত কণ্ঠত পৰিৱেশন কৰা কেইটিমান গীত শুনিলা। পৰিৱেশন কৰিলে তৃষা দাস, কবিতা হাজৰিকা, বৰষা দেৱী, খুচি নাথ আৰু আনোৱাৰা বেগমে। ভাইটি ভণ্টিহঁত, আমাৰ আজিৰ চোৰা সামৰিবৰ সময়ো হৈ আহিল। তোমালোক আটাইলৈ পুনৰ মৰম চেনেহ যাচি মই নিভা বাইদেৱে আজিৰ চোৰা সামৰি বিদায় লৈছোঁ। তোমালোকক পুনৰ লগ পাম অহাবাৰৰ চোৰাত এই একে সময়তে।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ দিনৰ 11:00 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদত কেইবাটাও নতুন প্ৰকল্প স্থাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই পৰৱৰ্তী 5 বছৰত ৰাজ্যৰ আন্তঃগাঁথনি খণ্ডত 1.5 লাখ কোটি টকাৰ বিনিয়োগ কৰা হ'ব বুলি ঘোষণা কৰিছে। ৰাজ্যত বাল্য বিবাহ সম্পৰ্কীয় 12,194টা গোচৰ ৰুজু হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে 1 নৱেম্বৰৰ পৰা এমাহৰ বাবে বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আপোচবিহীন অভিযান চলাব বুলি জানিবলৈ দিয়ে। ৰাজ্যত যোৱা 2 আগষ্টৰ পৰা চলি থকা লোকপিয়লৰ স্বগণনা প্ৰক্ৰিয়া আজি সামৰণি পৰিব। কাইলৈ লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালৰ শিক্ষাৰ্থীসকলক বিনামূলীয়া অনলাইন প্ৰশিক্ষণ প্ৰদানৰ কথা ঘোষণা কৰিছে। অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাই চুক্তিখনৰ অসম্পূৰ্ণ দফাসমূহ তৎপৰতাৰে ৰূপায়ণ কৰাৰ বাবে ৰাজ্য চৰকাৰে আন্তৰিকতা আৰু দায়বদ্ধতাৰে কাম কৰি যাব বুলি মন্তব্য কৰিছে। সমগ্ৰ ৰাষ্ট্ৰ আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নেতাগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান আজিৰে পৰা জনসাধাৰণৰ বাবে মুকলি কৰা হৈছে আৰু দুৱান কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত আজি এছচি দিল্লী মণিপুৰৰ এফ চি ৰেংদাই আৰু ইষ্ট বেংগল এফ চি সেনাবাহিনীৰ ফুটবল দলৰ সন্মুখীন হ'ব। আমাৰ এতিয়া মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন এআইআৰ মোবাইল এপত। এতিয়াৰ বিভিন্ন দায়িত্বত ডিউটি ৰুমত আছে চয়নিকা ডেকা, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, পম্বা চন্দ, আনোৱাৰ আলী, এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, অজয় আনন্দ আৰু ষ্টুডিঅ'ত মই লীনা বৰা। নিবেদন কৰা হৈছে নাটশালা।

নাটশালাৰ এইবাৰৰ নিবেদন পূৰ্ব দেশত স্বাধীনতাৰ ৰোল, ৰচনা সীমান্তৰাজ শৰ্মাকণ্ডলীৰ, প্ৰযোজনা ভাস্কৰ জ্যোতি গগৈৰ। এয়া শুনক পূৰ্ব দেশত স্বাধীনতাৰ ৰোল।

0: 1942 চন। এফালে দ্বিতীয় বিশ্বযুদ্ধৰ বিভীষিকা, আনফালে দেশজুৰি ভাৰত ত্যাগ আন্দোলন। এনে এক জটিল সন্ধিক্ষণতে 24 নৱেম্বৰৰ নিশা ব্ৰিটিছ আৰু আমেৰিকান সৈন্য কঢ়িয়াই নিয়া এখন ৰেলগাড়ী চন্দ্ৰপুৰৰ সমীপৰ নলঘুলিত বাগৰিল। এই ঘটনাই ব্ৰিটিছ প্ৰশাসনত তোলপাৰ লগালে। ঘটনাৰ পিছদিনাই মৃত্যুবাহিনীৰ দুজন সদস্য পুলিচৰ হাতত ধৰা পৰিল।
1: ঐ,

0: সোমাই আহক গোস্বামী, বহক।
1: হ'ব,
0: মই আপোনাৰ বাবে অপেক্ষা কৰি আছোঁ। কিবা নতুন খবৰ?
2: অগ্নিগৰ্ভা অসমত এতিয়া খবৰৰ অভাৱ নাই। আজি কটন কলেজৰ ছাত্ৰসকলে শোভাযাত্ৰা কৰি যুদ্ধ বিৰতি ধনে দিয়াত পল্টন বজাৰ থানাৰ ওচৰৰ কুলিদীপুৰ সন্মুখত পুলিচে লাঠিচালনা কৰে।
0: তাৰপাছত?
2: তাৰপিছত আৰু কি হ'ব, বহুতো ছাত্ৰ গুৰুতৰভাৱে আহত হৈছে।
0: সেইটো DC মিষ্টাৰ হামফ্ৰেৰ কাম হ'ব।
2: হয়, লগত অত্যাচাৰী ADC মিষ্টাৰ ডাম্ব্ৰিক আছে, এওঁলোকেই লাঠিচালনাৰ আদেশ দিছিল। মই ইহঁতক
0: লাহে লাহে কওক গোস্বামী, আপোনাৰ খংটো ঘপকৈ উঠে। ধৈৰ্য ধৰকচোন, চোৰাংচোৱা ঘূৰি আছে, আমাৰ জানো শত্ৰু কম।
2: অসমত পুলিচ মিলিটেৰী উৎপাত বৰকৈ বাঢ়িছে, ইহঁতক এটা উচিত শিক্ষা দিব লাগিব।
0: আপুনি নগাঁও জিলাৰ শান্তিসেনাৰ মুখ্য অধিনায়ক,

0: নগাঁও জিলাৰ কংগ্ৰেছৰ সভাপতি। আমাৰ বহুতো দায়িত্ব আছে, এই সময়ত আমি ধৈৰ্য ধৰিব লাগিব, আমাৰ প্ৰতিটো সিদ্ধান্তই শুদ্ধ হ'ব লাগিব।
1: মইতো এতিয়ালৈকে কোনো ভুল সিদ্ধান্ত লোৱা নাই, মাথো ইংৰাজৰ যুদ্ধ প্ৰচেষ্টাত বাধাৰ সৃষ্টি কৰিছোঁ মই আৰু আমাৰ শান্তি সেনা বাহিনী। তথাপি কিন্তু মহাত্মা গান্ধীৰ আদৰ্শমতেই কাম কৰি আছোঁ। সত্যাগ্ৰহৰ বাণী প্ৰচাৰ কৰাৰ বাবে বিনোৱাভাৱেৰ দ্বাৰা মানুহক 3 মাহৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছিল, সেই কথা পাহৰি গ'ল নেকি?
0: হ'ব হ'ব, তথাপি আমি মহাত্মা গান্ধীৰ আদৰ্শমতেই চলিব লাগিব।
1: আমি সৰ্বশক্তিৰে ইংৰাজৰ যুদ্ধ প্ৰচেষ্টাত বাধা দিব লাগিব।
0: ৰাইট, আমি যুদ্ধ প্ৰচেষ্টাত বাধা দিব লাগিব, বিঘিনি ঘটাব লাগিব। মহাত্মা গান্ধীয়ে ৰচনা কৰা সত্যাগ্ৰহৰ বাণীক আমি প্ৰতিজন অসমীয়াই, প্ৰতিজন ভাৰতীয়ই মনত ৰাখিব লাগিব। মহাত্মাৰ বাণী, ইট ইজ ৰং টু হেল্প দ্য ব্ৰিটিছ ৱাৰ এফৰ্টছ উইথ মেন অৰ মানি, দ্য ৱৰ্ডি এফৰ্ট ইজ টু ৰেচিষ্ট অল ৱাৰ্ছ উইথ নন ভায়লেণ্ট ৰেজিষ্টেন্স।
2: গোসাঁই কোনফালে বা গ'ল, এতিয়াও আহি পোৱাহি নাই।
3: গোসাঁই জানো এটাই চিন্তা, তেওঁ মায়ং শাখা কংগ্ৰেছৰ সভাপতি, তদুপৰি কত যে দায়িত্ব তেওঁৰ, 101 চিন্তা মূৰত লৈ গোসাঁই ঘূৰি ফুৰে। তই মই কি তত ধৰিব পাৰিম, ভুতুংকৈ ওলাব ভুতুংকৈ নোহোৱা হ'ব।
4: আমলুং পাহাৰৰ আশ্ৰমলৈ যোৱাৰ কথা আছে, খুব সম্ভৱ আমলুং পাহাৰৰ আশ্ৰমলৈকে গৈছে।
5: আমি চিনি নোপোৱা বহুতো কংগ্ৰেছী নেতা সেই আশ্ৰমখনলৈ আহে।
6: অৱশ্যে নিৰাপত্তাৰ দিশৰ পৰাই শান্তিপুৰ আশ্ৰমখনেই অতি নিৰাপদ স্থান আমাৰ সকলোৰে বাবে। অ, গোসাঁই আহি পাইছেহি।
7: গোসাঁই সেৱা ল'ব দেই।
8: হ'ব হ'ব হ'ব, ভগৱানে মংগল কৰক। ভোগৰাম ডেকা, দধিৰাম শইকীয়া, কাম কাজবোৰ চলি আছেনে?
7: হয় হয়, চলি আছে
3: চলি আছে চলি আছে।
6: আপুনি গাঁওবোৰত সভাপতি অহাৰ পিছৰে পৰা আমাৰ এই পশ্চিম অঞ্চলত জনসাধাৰণৰ সজাগতা বৃদ্ধি পাইছে। গাঁও সংৰক্ষণ ব্যৱস্থাত গাঁৱৰ ডেকা গাভৰু স্বেচ্ছাসেৱকসকলে নিজ নিজ দায়িত্ব পালন কৰিছে, কিন্তু এটা সমস্যাই দেখা দিছে।
8: কি সমস্যা?
3: অধিক ধনৰ লোভত কেইখনমান গাঁৱৰ কিছুমান মানুহে ফালেঙিক, কুকুৰা চৰাই, পাৰ, হাঁহ, গৰু, ছাগলী সকলোবোৰ বিক্ৰী কৰিছে।
8: খবৰটো মই পাইছোঁ। গাঁৱৰ মানুহবোৰক পুনৰ সাৱধান আৰু সজাগ কৰি দিয়া হওক, ইংৰাজৰ যুদ্ধ প্ৰচেষ্টাক সকলো ফালৰ পৰাই বাধা দিব লাগিব। আপোনালোকে ফালেঙিবোৰক শাস্তি বিহিব লাগিব, ইয়াৰ বাহিৰে কোনো পথ নাই।
9: গোসাঁই
8: কওক মেধি,
9: ফালেঙ্গিবোৰে মিলিটেৰীক যোগান দিবৰ বাবে খেৰ, ইকৰা, বাঁহ, কাঠ, কলং, কপিলী আৰু ব্ৰহ্মপুত্ৰ এদি নিব ধৰিছে।
8: আপোনালোকে কি কৰিলে?
9: আমি বাঁহ, কাঠ, ইকৰা, সনখেৰ নিয়া ভোৰবিলাকক ধ্বংস কৰিলোঁ।
8: বেছ বেছ, বৰ ভাল কাম কৰিলে।
4: ঠিকাদাৰ কেইটামানে লাখ লাখ মুঠা খেৰ দম কৰি ৰাখিছিল, সেইখিনিও জ্বলাই শেষ কৰি দিলোঁ।
8: আপোনালোকে উচিত কামেই কৰিছে, কোনো পাপ কাম কৰা নাই। যিবোৰ গাঁও ভূঁইৰ মানুহে এতিয়াও আমাৰ আদেশ পালন নকৰি অবাধ্য হৈ আছে, সেইবোৰক অতি সোনকালে যিকোনো প্ৰকাৰে আমাৰ বশলৈ আনিব লাগিব। উপায় নহ'লে সিহঁতক
6: শাস্তি দিব লাগিব।
8: তাকে কথা হওক।
4: গোসাঁই, যুদ্ধ কেতিয়া শেষ হ'ব?
8: যুদ্ধ যিদৰে আৰম্ভ হয় সেইদৰে সমাপ্তিও ঘটে, ধ্বংস হ'বৰ বাবেই যুদ্ধ আৰম্ভ হয়।
3: আমাৰ মায়ং আৰু কাষৰীয়া গাঁওবোৰত বগা বঙালৰ অত্যাচাৰ বৰ বাঢ়িছে।
8: অকল আমাৰ এই অঞ্চলতে নহয়, সমগ্ৰ অসম তথা ভাৰতবৰ্ষত ব্ৰিটিছৰ অত্যাচাৰ তুংগত উঠিছে। ভাৰতবৰ্ষত ব্ৰিটিছৰ পতন অনিবাৰ্য, এই দ্বিতীয় বিশ্বযুদ্ধই ব্ৰিটিছৰ বিপদ চপাই আনিছে। আমি এই যুদ্ধৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিব লাগিব।

0: মোৰ অলপ পলম হ'ল, বেয়া নাপাব।
1: নাই নাই নাই, আমিও আহি পোৱা বেছি সময় হোৱা নাই।
0: ইয়াতেই কথাখিনি পাতোঁ তেতিয়াহ'লে।
2: কংগ্ৰেছৰ কাৰ্যালয়ত কথা পতাৰ দিন গ'ল। এতিয়া কাৰোবাক লগ পাবলৈ হ'লে লুকাই চুৰকৈহে লগ ধৰিব লাগে।
3: যিকোনো সময়তে কংগ্ৰেছৰ কাৰ্যালয়ত বগা বঙালৰ চিপাহী সোপা সোমাই আহে, যাকে পায় তাকে ধৰি নি চিধা কাৰাগাৰলৈ প্ৰেৰণ কৰে। দেশখনত আইন কানুন নোহোৱা হ'ল।
0: দ্বিতীয় বিশ্বযুদ্ধৰ এই সময়ত আপুনি আইন কানুনৰ কথা কৈছে। আহোমৰ ৰাজত্বৰ শেষৰ পৰাই দেখোন এই ব্ৰিটিছসকলৰে আইন কানুন চলিছে।
2: কিন্তু এতিয়া আমি সিহঁতৰ আইন কানুন ভংগ কৰিম। নামানো আৰু সিহঁতৰ আইন। সিহঁতক অসমৰ পৰা অতি সোনকালে খেদাৰ ব্যৱস্থা কৰিব লাগিব। প্ৰয়োজনত মই মানিক বৰাই প্ৰাণ দিবলৈও সাজু।

0: আপোনালোকে কামপুৰত কংগ্ৰেছৰ কাম কাজসমূহ ভালদৰে চলাই নিব। মহেন্দ্ৰ হাজৰিকাই বৰ চিন্তা কৰি থাকে, মোৰ সময়ৰ বৰ অভাৱ, আৰু নগাঁও জিলাখনতো একেবাৰে সৰু জিলা নহয়।
1: এই বিষয়ে আপুনি অকণো চিন্তা নকৰিব।
0: মই নগাঁও জিলাৰ শান্তিসেনাৰ মুখ্য অধিনায়ক হিচাপে আৰু এটা কথা কৈ থওঁ, শান্তিসেনাৰ প্ৰশিক্ষণ লোৱা যুৱকসকলক আপোনালোকে লগ ধৰিব, তেওঁলোকক লগত লৈ টেলিগ্ৰাফ লাইনৰ ইনচুলেটৰবিলাক ভাঙি লাইনৰ বিজুতি ঘটাব লাগিব, ঠাই ঠাই দলংবোৰ জ্বলাই দিব যাতে মিলিটেৰী ট্ৰাক গাড়ীবোৰ যাতায়ত ব্যৱস্থাত অসুবিধা হয়। ব্ৰিটিছৰ হৈ চোৰাংচাগিৰি কৰা কেইটাকো হত্যা কৰিব লাগিব। চৰকাৰী কাৰ্যালয়বোৰো জ্বলাব লাগিব। মনত ৰাখিব, আপোনালোক শান্তিসেনাৰ সদস্য বুলি যাতে কোনেও গম নাপায়। আৰু এটা কথা কৈ থওঁ, অতি সোনকালে অসমত মৃত্যুবাহিনীৰ জন্ম হ'ব, এই কথা গুপুতে ৰাখিব।
2: আমি তিনিও মৃত্যুবাহিনীৰ সদস্য হ'ম নে কি কোৱা বিভিৰাম ককাইদেউ?
1: এই মুহূৰ্তৰ পৰাই মনে প্ৰাণে সাজু হ'ম মৃত্যুবাহিনীৰ বাবে।
3: ঠিক কৈছা, মৃত্যুবাহিনীৰ প্ৰয়োজন এতিয়া।
0: জন্ম হ'ব মৃত্যুবাহিনী।

0: খবৰটো পাইছে হাজৰিকা?
1: এইমাত্ৰ পাইছোঁ। আজি পুৱতি নিশাতে মহাত্মা গান্ধী, আব্দুল কালাম আজাদ, বল্লভভাই পেটেল, নেহৰু আদি সকলোকে গ্ৰেপ্তাৰ কৰিলে।
0: আৰু অসমত? অসমত আজি পুৱাই বিষ্ণুৰাম মেধি, ফকৰুদ্দিন আলী আহমেদ, হৰিকৃষ্ণ দাস, মহম্মদ তৈবুল্লাক নিজ নিজ বাসভৱনৰ পৰা গ্ৰেপ্তাৰ কৰি জেললৈ লৈ গ'ল।
1: হলধৰ ভূঞা মহাশয়ক খবৰটো দিব লাগিব। গোস্বামী,
0: হয়,
1: কি হ'ব এতিয়া? আমি এতিয়া কি কৰা উচিত?
0: কংগ্ৰেছ অফিচ শূন্য হৈ পৰিব। কংগ্ৰেছীসকলে লুকাই লুকাই বিপ্লৱ কৰিব লাগিব। আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিব। কুৰিয়াল নোহোৱা নাৱৰ দৰে অৱস্থা হ'ব কংগ্ৰেছৰ। ভাৰতবৰ্ষৰ কথা নাজানো, অসম দেশত জুই জ্বলিব। গাঁৱৰ সহজ সৰল মৰমীয়াল মানুহবোৰ উন্মাদ হিংস্ৰ হৈ উঠিব।
1: এনেহ'লেতো সৰ্বনাশ কথা হ'ব। মহাত্মা গান্ধীৰ অহিংস আন্দোলনৰ গতি কি হ'ব?
0: আপুনিহে জানিব অহিংস আন্দোলনৰ বিষয়ে। আপুনিও এদিন হিংসাৰ পথকেই ল'বলৈ বাধ্য হ'ব। সময় বাধ্য কৰিব আপোনাক।
1: গোস্বামী, আপুনি?
0: হয়, মই ঠিক কথাই কৈছোঁ। মই কংগ্ৰেছৰ হৈ কাম কৰিলেও মোৰ চিন্তাধাৰা অলপ পৃথক। আপুনি আপোনাৰ মতে কাম কৰক আৰু মই মোৰ মতে কাম কৰোঁ।
1: কথাবোৰ এনেদৰে নক'ব গোস্বামী। আমি সুস্থ চিন্তাৰে আগবাঢ়িব লাগিব।
2: নমস্কাৰ।
1: আপোনালোক খবৰটো পাইছেনে?
2: পাইছোঁ, তথাপি নিশ্চিত হ'বলৈকে আহিলোঁ। বাতৰিটো সত্য হয়নে? মহাত্মা গান্ধী আৰু?
1: হয়, আপোনালোকে শুনাটোৱে সত্য।
3: তাৰমানে অসমৰ বাতৰিটো সত্য?
1: হয়।
3: ব্ৰিটিছ চৰকাৰে কামটো ভাল নকৰিলে এতিয়া সাধাৰণ জনতাও হাত সাবটি বহি নাথাকে।
4: এতিয়া অসম জ্বলিব। নগাঁও জিলাখন যিকোনো সময়তে জ্বলি উঠিব।
5: জ্বলাই দিম, নগাঁও জিলা জ্বলাই দিম, ডাঙৰ অঘটন ঘটাম আমি।
6: কাৰো কথালৈ বাট নাচাওঁ এতিয়া। যি মন যায় তাকে কৰিম। হয় স্বাধীনতা, নহয় মৃত্যু।
1: আপোনালোকে বৰ সাৱধানে খোজ দিব। মই শুনামতে এতিয়া সন্দেহ হ'লে গুলী কৰি মাৰিব। যাকে পাইছে তাকে আটক কৰি কাৰাগাৰলৈ চালান দিছে। থানাৰ লকআপ আৰু কাৰাগাৰত

0: তথাপি নিশ্চিত হ'বলৈকে আহিলোঁ। বাতৰিটো সত্য হয়নে? মহাত্মা গান্ধী আৰু
1: হয় আপোনালোকে শুনাটোৱেই সত্য।
2: তাৰমানে অসমৰ বাতৰিটো সত্য?
1: হয়।
2: ব্ৰিটিছ চৰকাৰে কামটো ভাল নকৰিলে এতিয়া সাধাৰণ জনতাও হাত সাবতি বহি নাথাকে।
3: এতিয়া অসম জ্বলিব, নগাঁও জিলাখন যিকোনো সময়তে জ্বলি উঠিব।
0: জ্বলাই দিম, নগাঁও জিলা জ্বলাই দিম, ডাঙৰ অঘটন ঘটাম আমি।
4: কাৰো কথালৈ বাট নাচাওঁ এতিয়া, যি মন যায় তাকে কৰিম, হয় স্বাধীনতা নহয় মৃত্যু।
1: আপোনালোকে বৰ সাৱধানে খোজ দিব, মই শুনামতে এতিয়া সন্দেহ হ'লে গুলি কৰি মাৰিব। যাকে পাইছে তাকে আটক কৰি কাৰাগাৰলৈ চালান দিছে। থানাৰ লকআপ আৰু কাৰাগাৰত বন্দী ৰাখিবলৈও ঠাই নোহোৱা হৈছে।
2: সেইবুলি মুক্তি সংগ্ৰামক স্থবিৰ কৰিবতো নোৱাৰোঁ। মহাত্মা গান্ধীৰ ভাৰত ত্যাগ আন্দোলনক পূৰ্ণ শক্তিৰে আগবঢ়াই নিব লাগিব।
0: অঁ, ব্ৰিটিছে ভাৰত ত্যাগ নকৰালৈকে আমি শান্ত নহওঁ।
3: আমি নিজৰ কৰ্তব্য কৰিবই লাগিব। মহাত্মা গান্ধীৰ অহিংস পন্থাৰে স্বাধীনতা কিমান দূৰ সম্ভৱ মই নাজানো, কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ সুযোগ আমি গ্ৰহণ কৰিব লাগিব, ব্ৰিটিছ চৰকাৰক অশান্তি কৰিব লাগিব।
5: ৰূপৰাম ফুট, আপুনি ঠিক কথাই কৈছে, আপোনালোকে আপোনালোকৰ কামবোৰ কৰি যাওক।
2: আমি আমাৰ কামবোৰ কৰি আছোঁ।
0: অঁ, টেলিগ্ৰাফ লাইনৰ ইনচুলেটৰবিলাক ভাঙি লাইনৰ বিজুতি ঘটাইছোঁ, দলংবোৰ জ্বলাই দিছোঁ, ফালেংগীবোৰক শাস্তি বিহিছোঁ, কিন্তু কৰিব লগা কাম আৰু বহু আছে।
3: এনেদৰেই ব্ৰিটিছৰ বিৰুদ্ধে শেষ যুদ্ধত দিব লাগিব।
5: মনত ৰাখিব, মহাত্মা গান্ধী এতিয়া কাৰাগাৰত, এতিয়া শান্তি সেনাই মোৰ আশা, মোৰ অস্ত্ৰ, মোৰ শক্তি।
2: আপুনি অকণো চিন্তা নকৰিব, আমি পৰুৱাৰ দৰে দিনে ৰাতিয়ে কাম কৰিম, ৰাং কুকুৰৰ দৰে আক্ৰমণ কৰিম আৰু বৰলৰ দৰে বিন্ধি সিহঁতক অশান্তি কৰিম। কিন্তু তাৰ আগতে ব্ৰিটিছৰ ভৰি চেলেকা চোৰাংচোৱা কেইটাকে পৃথিৱীৰ পৰা বিদায় দিব লাগিব।

0: গোস্বামী,
1: হয়,
0: অকলে অকলে বহি আমনি পাইছে নিশ্চয়।
1: অভ্যাস আছে আৰু আপোনাৰ এই আশ্ৰমত অকলে থাকিও পৰম শান্তি লাভ কৰিব পাৰি।
0: এই কথা বহুত মানুহে কয়। এতিয়া আপোনাৰ খবৰ কওক, মন আৰু শৰীৰ দুয়োটাই শান্তিত আছেনে?
1: আত্মগোপনকাৰীৰ মন জানো শান্তিত থাকে, মোক বিচাৰি ফুৰে ব্ৰিটিছৰ চোৰাংচোৱাবোৰে। মই আজি ইয়াত, কাইলৈ তাত, চুং সলাই সলাই মই মোৰ কৰ্তব্য দায়িত্বসমূহ পালন কৰি আছোঁ। আৰু শৰীৰৰ খবৰনো কি ক'ম, খোৱা বোৱাৰ অভাৱ নাই যদিও শান্তিৰে শুব নোৱাৰোঁ, শৰীৰ ক'ত ভালে থাকিব। পিছে আপোনাৰ?
0: ময়ো মোৰ কাম কৰি আছোঁ। ব্ৰিটিছৰ চোৰাংচোৱাই মোৰ ওপৰত নজৰ দি আছে। ধুই পৰা সত্ৰৰ সত্ৰাধিকাৰৰ সন্তান বুলি আৰু এই শান্তিপুৰ আশ্ৰমৰ বাবাজী গোসাঁই বুলি মোক ব্ৰিটিছ চৰকাৰে কাৰাগাৰলৈ প্ৰেৰণ কৰিবলৈ সুযোগ সুবিধা আৰু প্ৰমাণ পোৱা নাই।
1: আপুনিও কম মানুহ নহয় দেই গোসাঁই, আপোনাৰ কত যে নাম! বাবাজী গোসাঁই, বুঢ়া বাবা, গোসাঁই বাবা, মহদা গোসাঁই, বাবাজী প্ৰভু, কিমান যে নাম আপোনাৰ!
0: হ'ব হ'ব, মোৰ কথা এৰক, আপুনি কি কাম লৈ আহিছে কওক।
1: মই আপোনালোকৰ এই অঞ্চলত শান্তি সেনা বাহিনীৰ প্ৰশিক্ষণৰ কথা চিন্তা কৰিছোঁ। মোক আপোনাৰ মতামত আৰু সহায়ৰ প্ৰয়োজন।
0: ভাল কথা, বিষয়টো ময়ো চিন্তা কৰি আছোঁ।
1: সঁচা?
0: সঁচা কথা।
1: অতি সোনকালে এসপ্তাহজোৰা কাৰ্যসূচীৰে প্ৰশিক্ষণৰ ব্যৱস্থা কৰে যেন, হাতত সময় খুবেই কম, সকলো দায়িত্ব আপোনাৰ।
0: আপুনি চিন্তা নকৰিব, মই দায়িত্ব লৈছোঁ।
1: আৰু এটা কথা
0: কওক,
1: প্ৰথম প্ৰশিক্ষণৰ পিছত পুনৰ দ্বিতীয় এটা প্ৰশিক্ষণৰ ব্যৱস্থা কৰে যেন, এয়া আপোনালৈ মোৰ অনুৰোধ।
0: অনুৰোধ কিয়? এইটো মোৰ কৰ্তব্য বুলি ভাবোঁ। প্ৰশিক্ষণ কোনে দিব?
1: প্ৰশিক্ষণ নগাঁও জিলাৰ শান্তি সেনা বাহিনীৰ অধিনায়ক বেণুধৰ ডেকাই দিব, লগতে আহিব উমেশ লাহন, দুয়োজনে সাহসী আৰু কামৰ মানুহ। আপুনি সময় দিয়াৰ লগে লগে মই তেওঁলোকক পঠিয়াই দিম।
0: বাৰু, বেণুধৰ ডেকাক মই লগ পাইছোঁ, এবাৰ তেওঁ মোক লগ ধৰিবলৈ ইয়ালৈ আহিছিল, খামিদাঠ মানুহ।
1: তেতিয়াহ'লেতো ভালেই হ'ল। গোসাঁই,
0: হয় কওক,
1: আপোনাক কথা এটা ক'ব খুজিছোঁ।
0: নিশ্চিতভাৱে ক'ব পাৰে।
1: গোসাঁই, এটা ডাঙৰ ঘটনা ঘটাব খুজিছোঁ, এইটোৱে উপযুক্ত সময়।
0: ঘটনা মুকলিকৈ কওক।
1: চাওক, আমেৰিকান আৰু ব্ৰিটিছ মিলিটেৰীয়ে অহা যোৱা কৰা ৰেল এখন বগৰাব পাৰিলে বৰ ভাল হয়।
0: এই কথাটো ময়ো চিন্তা কৰিছোঁ।
1: গোসাঁই, আপুনিও?
0: হয়, ময়ো, কিন্তু এতিয়া নহয়। বেণুধৰ ডেকায়ো ৰেল বগৰোৱাৰ বিষয়টো চিন্তা কৰিছে বুলি মোক কৈছে।
1: তেতিয়াহ'লে সময় নষ্ট কৰি লাভ নাই।
0: আপুনি অধৈৰ্য হৈ পৰিছে গোস্বামী, সময় আহিবলৈ দিয়ক, হয়তো সেই সময়লৈ আৰু বেছিদিন অপেক্ষা কৰাৰ প্ৰয়োজন নহ'ব।

0: সময়মতে আহিলে। আপোনালোকে কথাখিনি বুজি পাইছেই নহয়?
1: হয় বুজিছোঁ।
0: এই চিঠিখন দৈপাৰাৰ মিছামাৰী সত্ৰৰ গোঁসাই শান্তিপুৰ আশ্ৰমৰ শ্ৰী মহদানন্দ দেৱগোস্বামীৰ হাতত দিব। মায়ং আৰু কাষৰীয়া অঞ্চলবোৰত তেওঁ সকলোৱে বাবাজী গোঁসাই বুলিয়ে জানে।
1: আপুনি চিন্তা নকৰিব, চিঠিখন মই তেওঁক দিমগৈ।
0: এই ৰেঞ্চ পাত লওক।
1: হয় দিয়ক।
0: বৰ সাৱধানে লুকুৱাই নিব, বাটত বগা বঙাল আৰু নিগ্ৰু চিপাহীয়ে পালে নিজকে বচাব।
2: হ'ব।
0: ধনপুৰ লস্কৰ, ৰেলখন বগৰাইহে আহিব।
3: মই কথা দিলোঁ, আমি ৰেল বগৰাম।
0: সাৱধানে যাব। আৰু এটা কথা, আপোনালোকে চাইকেল চলাই গ'লেহে সুবিধা হ'ব। একেবাৰে ভিতৰৰ গাঁও, ঠায়ে ঠায়ে খোজকাঢ়িবও লাগিব, হাবি জংঘলৰে ভৰা ঠাই।
2: সেয়ে হ'ব।
0: ঘটনাটো কেনেকৈ ঘটাব তাত গৈহে গম পাব। মহদা গোঁসাই বাকীখিনি কৰিব। কাইলৈ যাত্ৰাৰ বাবে আপোনালোক সাজু হওক, মই শুভেচ্ছা জনালোঁ। বন্দে মাতৰম।
4: বন্দে।

0: নমস্কাৰ।
1: হ্যাঁ নমস্কাৰ নমস্কাৰ, আপোনালোক আহিলে, এটা বিশেষ কামৰ কাৰণে আপোনালোকক মাতিলোঁ। বেণুধৰ ডেকা,
2: হয়,
1: মায়ঙৰ শান্তি সেনাৰ প্ৰশিক্ষণ কেন্দ্ৰত সহৰা আৰু কমাৰকুচিৰ কেইবাজনো ডেকা ল'ৰাই প্ৰশিক্ষণ লৈছিল। সেই প্ৰশিক্ষণ দিছিল আপুনি আৰু উমেশ লাহনে।
2: হয়,
1: যদি সম্ভৱ হয় সহৰা কমাৰকুচিৰ সেই ডেকাকেইজনৰ সহায় লৈ ৰেল এখন বগৰাব লাগে।
2: ৰেল বগৰাব লাগে? এই কি কৈছে আপুনি? আপুনি মহাত্মা গান্ধীৰ আদৰ্শত অটল এজন কংগ্ৰেছী নেতা, আপুনি এনে কথা ক'লে? মোৰ বিশ্বাস হোৱা নাই। মই মোৰ কাণ দুখনকো বিশ্বাস কৰিব পৰা নাই।
1: উপায় নাই, হুলেৰে হুল কাঢ়িব লাগে, মাৰিলে মাৰিব লাগে, যিদৰে মৰম দিলে মৰম দিব লাগে। এতিয়া প্ৰতিশোধৰ সময়।
3: আপোনাৰ কথামতেই কাম হ'ব। পৰহিলৈ হাতীচুঙত সভা এখন আছে, সভাখন শেষ কৰি আমি হহৰা কমাৰকুচিলৈ যাম।
0: মই এই দিনটোলৈকে বাট চাই আছিলোঁ ইংৰাজৰ যুদ্ধ প্ৰচেষ্টাত এনেদৰেই বাধা দিব লাগিব। আপুনি নিশ্চিত থাকক।
1: মই প্ৰায় গৃহবন্দীৰ দৰে হৈ পৰিছোঁ। যিকোনো সময়তে মোক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ পঠিয়াব যেন পাওঁ। কোনোমতে সেইখিনি পালোহি। কামটো ভালদৰে কৰি আহিব, খুব সাৱধানে। বন্দে মাতৰম।
0: বন্দে মাতৰম।

0: আহক আহক আহক, বহকচোন। ৰ'ব ৰ'ব, মই ভিতৰৰ পৰা চকী কেইখন উলিয়াই আনো, ৰ'ব ৰ'ব।
1: হ'ব হ'ব, মূৰাত বহিয়ে বেছি ভাল লাগে। আমি লগ ধৰিবলৈ আহিছোঁ দৈপৰাৰ মিছামাৰী সত্ৰৰ আৰু শান্তিপুৰ আশ্ৰমৰ গোঁসাই মহদানন্দ দেৱগোস্বামীক। তেওঁক লগ পালেহে শান্তি পাম।
2: মই মহদানন্দ দেৱগোস্বামী।
1: নমস্কাৰ।
2: নমস্কাৰ, ভগৱানে মংগল কৰক।
1: মই ভিবিৰাম বৰা, মোৰ ঘৰ কামপুৰৰ নদেউৰী গাঁৱত। আমাক নগাঁও জিলাৰ শান্তিসেনা আৰু মিত্ৰবাহিনীৰ মুখ্য অধিনায়ক ডিষ্ট্ৰিক্ট অফিচৰ কমাণ্ডেণ্ট লক্ষ্মীপ্ৰসাদ গোস্বামীদেৱে পঠিয়াইছে। এওঁ মানিক বৰা, এওঁৰ ঘৰ কামপুৰৰ পুৰণি দেউৰী গাঁৱত। আৰু এওঁ
3: মোৰ নাম ধনপুৰ লস্কৰ, মোৰ ঘৰ কামপুৰৰ নদেউৰী গাঁৱত।
1: লক্ষ্মীপ্ৰসাদ গোস্বামীয়ে আপোনালৈ এখন চিঠি পঠিয়াইছে, এইখন
2: দিয়ক।
3: লক্ষ্মীপ্ৰসাদ গোস্বামীয়ে এই শ্লাইড ডেন্স পাত দি পঠাইছে, এতিয়া কি কৰে কৰক, আপুনিহে জানিব সকলো।
2: চমুক দিয়ক দেখা, এই ৰেঞ্জ পাত পিছফালৰ বাহনীত লুকুৱাই থওক, সময় হ'লে উলিয়াব।
1: হ'ব।
4: গোসাঁই, পত্ৰবাহক আৰু লগতে দুজন পঠালোঁ, সুবিধা হ'লে ৰেলগাড়ী বগৰোৱা কামটো কৰিব। ইতি
2: আপোনালোকৰ নিশ্চয় ভাগৰ লাগিছে, চাহ টোপা খাই গৰম পানীৰে গাটো ধুলে আৰাম পাব।
5: ভাগৰ নলগা নহয়, মাজে মাজে চাইকেল চলাওঁ, চাইকেল চলাব নোৱাৰা ঠাইত খোজ কাঢ়ো।
3: পুলিচ মিলিটেৰী দেখিলে হাবিত চাইকেল আৰু মানুহ লুকাই পৰোঁ।
1: বগা বঙাল আৰু চোৰাংচোৱাৰ মাজেৰে কেনেকৈ এইখিনি আহি পালোহি, সেইটোহে ডাঙৰ কথা।
2: অঁ ৰ'ব, আপোনালোকে মোৰ ঘৰত ৰাতিৰ ভাতসাজ খাই কোঁৱৰ গাঁৱৰ দধিৰাম বৰদলৈ আৰু ভোগৰাম ডেকাৰ ঘৰত ভাগে ভাগে ৰাতিটো কটাব লাগিব। আপোনালোকে বেয়া নাপায় নহয়?

0: হ'ব হ'ব গোহাঁই, কিয় বেয়া পাম?
1: এওঁ দধিৰাম বৰদলৈ, এওঁ ভোগৰাম ডেকা আৰু এওঁ মধু কেওঁ, তিনিওজনেই মৃত্যু বাহিনীৰ সদস্য।
2: বৰ ভাল কথা, আমি তিনিজনো মৃত্যু বাহিনীৰে সদস্য।
1: কেওঁ, জুইশলাৰ বাকচটো দিয়কচোন, এই চিঠিখন জ্বলাই পেলোৱাই মংগল।
3: মহদা, গোসাঁই মহদানন্দ, তইতো ধৰ্ম শিক্ষা দিয়, জ্ঞান দিয়, তয়ো ৰেল বগৰাব পাৰিবিনে? এই কাৰ্য জানো অপৰাধ নহয়।
4: হয় হয়, মই ধৰ্মৰ শিক্ষা দিওঁ। অসম মোৰ জন্মভূমি, ভাৰতবৰ্ষ মোৰ আই মাতৃ, ভাৰত মাতৃক স্বাধীন কৰাটো মোৰ কৰ্তব্য, স্বাধীনতা মোৰ জন্ম সত্য।
3: সৈন্যক হত্যা কৰি দেশ স্বাধীন কৰিবি?
4: ব্ৰিটিছৰ পুলিচ মিলিটেৰীয়ে মোৰ দেশৰ মোৰ মানুহবোৰক জানো হত্যা কৰা নাই, মোৰ দেশৰ নাৰীৰ দেহত জানো হাত দিয়া নাই। এই মাটি, এই দেশ আমাৰ। ব্ৰিটিছে ভাৰতবৰ্ষ এৰি যাবই লাগিব, আমি ভাৰতবাসীয়ে কাৰো গোলাম হৈ থাকিব নোখোজো।
3: তই সত্ৰাধিকাৰৰ সন্তান, তই গোসাঁই, এনে বৰ্বৰ কাৰ্য তই কৰিবিনে?
4: হয় হয় হয়, মই গোসাঁই পৰিয়ালত জন্ম হৈছো, কিন্তু ময়ো মানুহ, স্বাধীনতাৰ সোৱাদ ময়ো বিচাৰোঁ, মোক স্বাধীন ভাৰতবৰ্ষখন লাগে। কনকলতা, মুকুন্দ কাকতিয়ে কি অপৰাধ কৰিছিল, তিলক ডেকাই কি দোষ কৰিছিল, ভোগেশ্বৰী ফুকনদী, ঠগীৰাম সুত, বলৰাম সুত, লক্ষ্মী হাজৰিকা, গুণাভিৰাম বৰদলৈ, হেমৰাম পাতৰে কি দোষ কৰিছিল, কি দোষ কৰিছিল ঢেকীয়াজুলিৰ তিলেশ্বৰী বৰুৱা, খহুলী দেৱীয়ে, খহুলী দেৱীটো গৰ্ভৱতী আছিল, হাবলী কুচনীয়ে কি দোষ কৰিছিল, এওঁলোকৰ মৃত্যুক মই সহজভাৱে ল'ব নোৱাৰোঁ, মই মোৰ পথতে থাকিম, মোক কোনেও বিচলিত কৰিব নোৱাৰে। এইখন ধৰ্মযুদ্ধ, মহাভাৰতৰ যুদ্ধ, ধৰ্মযুদ্ধ। মহাভাৰতৰ যুদ্ধত অৰ্জুনক ধনু ধৰিবলৈ কৈছিল স্বয়ং শ্ৰীকৃষ্ণই, এইখন ন্যায় আৰু অন্যায়ৰ যুঁজ।
5: গোসাঁয়ে কথাটো কৈছে যেতিয়া এইবাৰ ঘটনাটো ঘটিব।
6: ঠাই টুকুৰাৰ বিষয়ে জানিবলৈ মন গৈ আছে।
7: বৰা লস্কৰ, মোৰ ইয়াত অসুবিধা পোৱা নাইতো?
0: নাই নাই, একো অসুবিধা পোৱা নাই।
8: আমি আহি পোৱাৰ পিছত আপুনি মানুহজন হঠাৎ নোহোৱা হৈ গ'ল।
7: সেয়া বহুত কথা, পৰহি ৰাতিপুৱাই মই চাইকেলখন লৈ বাঘজাপলৈ গৈছিলোঁ। বাঘজাপত মোৰ বৰমামা ধৰ্মনাথ বৰঠাকুৰৰ ঘৰ। বৰমামাক ৰেল বগৰোৱাৰ বিষয়টো অৱগত কৰিলোঁ। প্ৰথমতে কথাটো সমৰ্থন কৰা নাছিল, শেষত সাৱধানে গা বচাই কৰিবলৈ ক'লে।
0: তাৰপাছত?
7: তাৰপাছত মই চাইকেল চলাই জাগীৰোডলৈ গ'লোঁ। জাগীৰোড ৰেল ষ্টেচনৰ পিছফালে মোৰ সৰু মামা ধৰণীধৰ বৰঠাকুৰৰ ঘৰ। সৰু মামাক আমাৰ সংকল্পৰ কথাটো ক'লোঁ। প্ৰথমতে ভাল পোৱা নাছিল যদিও শেষত মোৰ যুক্তি মানি ল'লে। মোৰ অনুৰোধ পেলাব নোৱাৰি মামাই ৰেল কাৰখানাৰ হেড মিস্ত্ৰী ৰামবৰ মিস্ত্ৰীৰ পৰা ৰেঞ্চ এপাত আনি দিম বুলি কথা দিলে। মামাৰ ঘৰত মই মোৰ চাইকেলখন থৈ ৰেলেৰে গুৱাহাটীলৈ গ'লোঁ।
0: গুৱাহাটীলৈ?
7: হয়, গুৱাহাটীলৈ। মই গুৱাহাটীৰ ৰেল ষ্টেচনলৈ গ'লোঁ। ভগৱানে যেন মোক সহায়হে কৰিলে। গুৱাহাটীৰ ষ্টেচনৰ প্লেটফৰ্মত মই এজন অসমীয়া পইণ্টছমেন লগ পালোঁ। তেওঁৰ লগত কথা পাতি মই জানিব পাৰিলোঁ যে আমেৰিকান মিলিটেৰীবোৰক তিনিখন স্পেচিয়েল ৰেলগাড়ীৰে ডিমাপুৰলৈ নিয়ে। কেতিয়াবা কোনোখন ৰেলত আমেৰিকান মিলিটেৰীৰ লগত ব্ৰিটিছ মিলিটেৰীকো নিয়া হয়।
0: ৰেলগাড়ীৰ সময়বোৰ জানিব পাৰিলেনে?
7: পইণ্টছমেনে কোৱা মতে ৰেলগাড়ী এৰাৰ সময় দিনৰ 1 বজাত এখন, আবেলি 6:30 বজাত নামনি মোৱা যাত্ৰীবাহী মেইল গাড়ীখন গুৱাহাটী আহি পোৱাৰ পিছত 7 বজাত এখন, আৰু মাজৰাতি 2 বজাত এখন যায়। এই 3খন ৰেলগাড়ীত মিলিটেৰীবোৰ যায়। কোনো অসমীয়া মানুহ এই

0: ৰেলগাড়ীত যাব নোৱাৰে।
1: তাৰমানে আপুনি আচল কামকেইটাই কৰি আহিলে?
0: তাৰপিছত উজান বজাৰলৈ গৈ মোৰ খুৰাদেউ নগেন কটকীৰ ঘৰতে ৰাতিটো পাৰ কৰিলোঁ। পিছদিনা পুৱা ৰেলত উঠি জাগীৰোড পাইছিলোঁ। সৰু মামাৰ হাতৰ পৰা ৰেঞ্চ পাত লৈ মোনাত ভৰাই চাইকেলেৰে নিজা ঘৰ পালোহি। বাঘজাপত সোমাই গম পালোঁ বৰমামা ধৰ্মনাথ বৰঠাকুৰক আগদিনা আবেলি গ্ৰেফতাৰ কৰি নিলে।
2: এতিয়া ঠাইখিনিহে ঠিক নহ'লগৈ।
0: আগতে এবাৰ ঠাই বাছনি কৰিবলৈ মানুহ গৈছিল, কিন্তু উপযুক্ত ঠাই উলিয়াব নোৱাৰাত তেওঁলোক ঘূৰি আহিছিল। সেইটো দলত মই নাছিলোঁ, কিন্তু এইবাৰ মই ঠাইটুকুৰা দেখিছোঁ। আপোনালোকে উপযুক্ত বুলি ভাবিলে সেই ঠাইতে ঘটনাটো ঘটিব।
3: ঠাইখিনি ক'ত?
0: কালি মই গুৱাহাটীৰ পৰা ৰেলেৰে আহি থাকোঁতেই পানীখাইটি আৰু পাণবাৰীৰ মাজৰ ভাঁজকেইটাৰ ওচৰৰ টেলিফোনৰ খুঁটাবোৰৰ নম্বৰবোৰ মনতে টুকি ল'লোঁ। মোৰ মনেৰে ঠাইখিনি নলখুলি, এই নলখুলিতেই আমি ৰেলখন বগৰাম।
3: আপুনি উপযুক্ত ঠাই বাছনি কৰিছে। দক্ষিণে পাহাৰ আৰু উত্তৰে দিগাৰু নৈৰ মাজতেই ই নলগুলি। নল খাগৰিৰে ঠাইখিনি ভৰি থাকে কাৰণে ঠাইটুকুৰাৰ নাম হ'ল নলগুলি। ৰেলৰ লাইনটো বহুত ওপৰত, ওপৰৰ ৰেল লাইনৰ পৰা তলৰ একোকে নেদেখি। ৰেল লাইনৰ কাষতে তলত বহু দূৰলৈকে দ খাৱৈ আৰু কাষতে এখন বিল, পানীৰে খাৱৈটো চপচপীয়া হৈ থাকে। ঠাইখিনি বৰ জয়াল, এই খাৱৈত পৰি হাতীও মৰিছে, বৰ দ খাৱৈ। মই সেই ঠাইলৈ কেইবাবাৰো চিকাৰ কৰিবলৈ আৰু মাছ ধৰিবলৈকো গৈছোঁ। চাৰিওফালে ঘন জংঘল, বাঁহনি, মাজে মাজে ডাঙৰ ডাঙৰ শিল।
0: সেইখিনিতে ৰেল লাইনটো দুই তিনিটা ঠাইত ভাঁজ লৈছে। কেঁকুৰিকেইটাৰ আগলৈ ৰেল লাইনটো অলপ তললৈ নামি গৈছে। বেছি ভাঁজ লোৱা কেঁকুৰিটোতে ৰেলখন বগৰাবলৈ বেছি সুবিধাজনক হ'ব বুলি মই ভাবোঁ। আপোনালোকে কি মতামত দিয়ে? সকলোৱে মুকলিকৈ ক'লে মই ভাল পাম।
4: আপুনি কোৱা মতে যদি হয় সেই ঠাইখিনি উত্তম ঠাই হ'ব, মোৰ কোনো আপত্তি নাই।
2: তেতিয়াহ'লে আমি সকলোৱে এই মুহূৰ্তৰ পৰাই মানসিকভাৱে সাজু হ'ব লাগিব।
5: শীতল মস্তিষ্কৰে অকণো ভুল নকৰাকৈ ৰেলখন বগৰাব লাগিব। মায়া মমতা সকলো ত্যাগ কৰিব লাগিব। পাহৰিলে নহ'ব, ব্ৰিটিছৰ চিপাহী মিলিটেৰীবোৰে আমাৰ দেশৰ মানুহক কেনেকৈ কিমান নৃশংসভাৱে হত্যা কৰিছে।
6: ঠিক কথাই কৈছে ভিবিৰাম বৰাই, একেবাৰে সত্য কথা। শত্ৰুকো এটা উচিত শিক্ষা দিব লাগিব। মই সম্পূৰ্ণ সাজু।
0: সকলোৱে একমত হয়নে?
7: হয়, আমাৰ সকলোৰে মত এটাই।
0: শুনি সন্তোষ পালোঁ। বাকীখিনি কথা পাছত পাতিম। বেলি পৰাৰ লগে লগে আমি সকলো সহৰা কমাৰকুচিৰ কাষত থকা আমলুং পাহাৰৰ মোৰ পুৰণি আশ্ৰমখনলৈ যাম। সকলোৱে ভাত পানী খাই সাজু হওক। ৰেঞ্চ দুপাত আৰু প্ৰয়োজনীয় হাতিয়াৰবোৰ এটা ডাঙৰ মোনাত ভৰাই ল'ব। এভাৰ ওলোৱাৰ পাছত ঘূৰি অহাৰ প্ৰশ্নই নুঠে।
3: কিন্তু মধুকেও যে এতিয়াও আহি পোৱাহি নাই, তেওঁৰ একো বিপদ হোৱা নাইতো?
0: মধুকেওটক তেওঁৰ দেউতাকৰ বন্দুকটো আনিবলৈ কৈছোঁ। বন্দুকৰ সৈতে মিলিটেৰী হাতত নপৰিলেই ৰক্ষা।
5: গোসাঁই
0: কওক বৰা,
5: বন্দুক তিনিটামান হ'লে ভাল হয়। পৰিস্থিতিয়ে কি ৰূপ লয় সেই বিষয়ে আমিতো একো নাজানো।
0: কেওট আহিছে, আপোনাৰ কথা কৈ থাকোঁতে আপুনি আহি পালে। বন্দুকটো আনিছেনে?
5: হয় আনিছোঁ।
0: দিয়ক। গুলী সৰহকৈ আনিছেনে?
5: আনিছোঁ আনিছোঁ। এই বন্দুক দুটা বা তিনিটা হ'লে সুবিধা হয়।
8: উপায়তো নাই,
2: এতিয়া এটা বন্দুকেৰে কাম চলাব লাগিব।
9: কোনেও চিন্তা কৰিব নালাগে, মই মৰিলে মৰিম, কথা দিলোঁ ৰেল বগৰাম।
10: স্বাধীনতা ধন্য তোবা মৰণ লোহাৰ শিলেৰে।

0: ভগীৰথ কোঁৱৰ অহা নাই নেকি?
1: বহুত বিচাৰি তেওঁক লগ নাপালোঁ। শেষত ভুৱন মেধিকে খবৰটো দিবলৈ ক'লোঁ। বোলো ভগীৰথ কোঁৱৰক আমলঙৰ আশ্ৰমলৈ পঠিয়াই দিবা।
0: হ'ব হ'ব, এতিয়া মই মূল কথালৈ আহোঁ। মৃত্যু বাহিনীৰ বন্ধুসকল, আমি বৰ্তমান কামৰূপ জিলাতে আছোঁ। আমাৰ লক্ষ্যস্থান এই ঠাইৰ পৰা বেছি দূৰত নহয়, কিন্তু পোনে পোনে লক্ষ্যস্থানলৈ যোৱাৰ

0: আমি অতি বেছি সাৱধান হ'ব লাগিব। কালি সন্ধিয়া সময়ত কলং পাৰ হওঁতে অমৰা কলং ঘাটৰ ঘাটুৱৈ দুৰ্লভ ডেকা খনিকৰে মোক চিনি পাইছে। অৱশ্যে তেওঁৰ মুখৰ পৰা কোনো কথা নোলায়, তেওঁক মৃত্যুৰ ভাবুকি দিয়া হৈছে।
1: কলং পাৰ হৈ নেপালীবিলাকৰ বৰভিলা ৰিজাৰ্ভখন পামগৈ, কিন্তু নেপালী বস্তিৰ বহু দূৰেদি হাবি জংঘল কাটি কাটি বাট উলিয়াই যাব লাগিব। বৰবিলা ৰিজাৰ্ভৰ পৰা এমাইলমান বাট খোজকাঢ়ি গ'লেহে আমি দিগাৰু নৈখন পামগৈ। এইখন পাহাৰী নদী, পানীবোৰ চেঁচা, নদীখন আমি সাঁতুৰিয়ে পাৰ হ'ব লাগিব। যিকেইজনে সাঁতুৰিব নাজানে কিবা প্ৰকাৰে পাৰ কৰাব লাগিব।
0: হ'ব, সময় খৰচ কৰি লাভ নাই, এতিয়া আমি যাত্ৰা আৰম্ভ কৰোঁ।

ব্ৰহ্মা পোৱাতে মই কলঙৰ পাৰত বামতে এখন নাও দেখা পাইছোঁ। গতিকে দিনৰ ভাগত গোবৰ্ধন ঘাট পাৰ হোৱাতকৈ বামত তুলি থোৱা নাওখনেৰে পুনৰ কলং পাৰ হোৱাটোৱেই মংগলজনক।

0: ঠাইখিনি পালোহি, এইটো এইটো পানী ৰুওঁ। সৌখন কাষতে গাৰো গাঁও। গাৰো গাঁৱৰ মানুহবোৰে এই উঁহটোৰ পানী খায়। এই বাটটোৰে গ'লে আমি ৰেল আলিটো পামগৈ।
1: ঠিকেই, এতিয়া এই ঠাইতে দুপৰীয়াৰ ভাতমুঠি ৰান্ধিবহে লাগে। সকলোৱে নিশ্চয় ভোক পিয়া দুয়োটাই লাগিছে।
2: অঁ, তাকে, পুৱাৰ পৰা একো মুখত দিয়াই নাই, বৰ ভোক লাগিছে।
1: ভাতমুঠি সোনকালে খাই আমি আমাৰ কামত লাগিব লাগিব।
0: ভাত কেনেকৈ খাম এতিয়া? টিপুজি পামতে নিমখৰ টোপোলাটো এৰি থৈ আহিলোঁ নহয়।
1: হ'ব হ'ব, নিমখ নোহোৱাকৈ ভাত খাব লাগিব।
2: নিমখ নোহোৱাকৈ মই ভাত খাব নোৱাৰোঁ। মেধি ককাইদেউ, বলক গাৰো গাঁৱলৈ যাওঁ নিমখ আনিবলৈ। অঁ, গাঁওখনৰ মানুহবোৰ ক'লৈ গ'ল? এটা নৰমনিছো দেখোন চকুত পৰা নাই।
0: এই গাঁওখনৰ জনবসতি বৰ সেৰেঙা,
3: মানুহবোৰ খেতি পথাৰত কাম কৰিবলৈ গ'ল যেন পাওঁ।
0: মাছ ধৰিবলৈ গ'লেও সকলোবোৰ মানুহ একেলগে যায়। সেই প্ৰকাণ্ড কঁঠাল গছজোপাত বাঁহৰ চাংখন দেখিছনে?
2: হয় দেখিছোঁ, তাত কোনোবা মাইকী মানুহ থকা যেন লাগিছে। এইফালে আহিবচোন, বোলো শুনিছেনে?
4: কি লাগে তহঁতক?
2: অলপ নিমখ লাগে, নিমখ।
4: তাতে থাক, আমি গৈছোঁ, ৰবি।
2: বৰ ভাল লাগিছে এই গাঁওখন। চাৰিওফালে পাহাৰ, বিল, নদী, যিফালে চকু যায় মাথো সেউজীয়া সেউজীয়া আৰু সেউজীয়া। ইয়াত একেবাৰে থাকি যাওঁ লাগিছে।
4: ঐ, তহঁত ক'ৰ পৰা আহিছ?
2: বহু দূৰৰ গাঁৱৰ পৰা আহিছোঁ। গাঁৱৰ নাম ক'লে তহঁতে চিনিয়ে নাপাবি।
4: আমাৰ গাঁৱলৈ কিয় আহিছ?
2: তহঁতৰ গাঁওবোৰ চাবলৈ, ফুৰিবলৈ আহিছোঁ।
0: নিমখ আনিছনে?
4: আনিছোঁ আনিছোঁ।
0: এই নিমখখিনিলৈ আমি যাওঁগৈ বল, নহ'লে পলম হৈ যাব।
2: অঁ, হেৰি, আপোনালোক গৈ থাকক, মই ইহঁতৰ লগত অলপ কথাকে পাতোঁ।
4: সঁচা কথা কচোন, তহঁত ক'ৰ পৰা আহিছ?
2: সঁচা কথাকে কৈছোঁ, বহু দূৰৰ গাঁৱৰ পৰা আহিছোঁ। তোৰ নাম কি?
4: ছি ছি, তোৰ লাজ নালাগে? অচিনাকি ছোৱালীৰ নাম সুধিবলৈ গাঁওবুঢ়াই গম পালে ঢুকিয়াতে কাটি টুটুকুৰা কৰিব।
2: এইজনী তোৰ ভনী নেকি?
4: অঁ, মোৰে ভনী হয়।
2: এইৰ নাম কি?
4: উই, আকৌ সুধিছ ছোৱালীৰ নাম?
2: বেয়া নাপাবি।
4: তোৰ নামটো কি কচোন?
2: ছি, লাজ নালাগে তোৰ মতা মানুহৰ নাম সুধিবলৈ। মোৰ নাম নাই
5: বাইদেউ। ইয়াৰ কথাবোৰ ভাল লগা নাই, যাওঁ বল, গাঁৱৰ মতাবোৰে দেখিলেও বেয়া পাব।
4: মুন্সী, তই চাঙলৈ যা, মই ইয়াতে আছো।
2: তই মোৰ নামটো সুধিছিলি, মোৰ নাম মানুহ।
4: এইটো কি নাম হয় নেকি? মইতো মানুহ, তয়ো মানুহ।
2: সেইকাৰণেইতো ক'লো, আমি সকলোবোৰ মানুহ। আমি নামত মানুহ, জাতিত মানুহ, ধৰ্মটো মানুহ। আন আন নামবোৰ আমাক কিয় লাগে? মই অসমীয়া, তই গাৰো, সি খাচীয়া, সি বড়ো, কিয় ইমান ভেদাভেদ? জাত পাত ধৰ্ম আমাক কিয় লাগে?
4: হয় দে, তই কিন্তু বহুত ভাল কথা কৈছ। ঐ, তোক লগ পাই মই বৰ ভাল পাইছোঁ। এতিয়া মই যাওঁ দে, তই আহিবি কেতিয়াবা?

0: গোহাই, আপুনি কোৱা মতে হয় কেঁকুৰি দুটাৰ ওচৰত ৰেলখন খোৰ খাই গৈছিল। মই ভাবোঁ এই কেঁকুৰিটোতেই ফিচ প্লেট খোলাটো ভাল হ'ব। তলত দ খাৱৈ, এই ঠাইতে ৰেলখন বাগৰিলে সকলোবোৰ ডবা সৰু সৰুকৈ নামি গৈ খাৱৈৰ পানীত সোমাবগৈ। মিলিটেৰী এটাও নেবাচিব।
1: এতিয়া সময় নষ্ট নকৰি আগতে কথা পাতি থোৱা মতে কামত লাগিবহে লাগে।
2: মই আকৌ কৈছোঁ, টৰ্চ লাইট ব্যৱহাৰ নকৰিবা, মমৰ পোহৰতে ফিচ প্লেট খুলিব লাগিব।

0: গোসাই, সৌৱা টৰ্চৰ পোহৰ দেখিছোঁ। আঁতৰৰ পৰা কোনোবা অহা যেন লাগিছে।
1: ৰূপৰাম, গোসাই, সেইকেইটা মিলিটেৰী পহৰাদাৰ ৰেল লাইন চাবলৈ আহিছে। মনে মনে মনে মনে পেট পেলাই হৈ থাকা।
0: এই 25 মিনিটমান পাৰ হৈ গ'ল আৰু 5-10 মিনিটৰ ভিতৰত কামটো শেষ কৰিব লাগিব।
2: খুলি গ'ল, মোৰ কাম হৈ গ'ল। খুলিছে, হৈ গ'ল। এতিয়া লাইনটো ঠেলক, দেহৰ সমস্ত শক্তি ঠেলক।
3: আৰু জোৰ দিয়ক, এতিয়া শক্তিৰ খেল।
1: গোসাই, অলপমান ফাক হৈছে, ছাইড হৈছে, চাওক।
2: বঢ়িয়া, এতিয়া 2 ইঞ্চি ফাক কৰি ৰেলৰ চিডাল খাৱে ফেলে মুখ কৰি পতা কৈ থাকক, বাছ মিলিটাৰী মৰি যাব।
1: বন্দে মাতৰম।
4: আগতে যোৱা মিলিটাৰী পহৰাদাৰ কেইটা ঘূৰি আহিলে সৰ্বনাশ হ'ব।
1: দিয়ক, সুন্দৰ সুন্দৰ সুন্দৰ সুন্দৰ। এতিয়া নিজৰ নিজৰ হাতিয়াৰ পাতি লৈ নামি আহক।

0: কামটো ভালদৰে হ'লনে?
1: হ'ল, ভালদৰে হৈ গ'ল। বলক যাওঁ এতিয়া।
2: বলক, এই গোহাঁই, ৰেল বাগৰা খেলখন চাই যাওঁ নেকি?
1: ৰেলখন কিদৰে বাগৰে মোৰ চাবলৈ মন গৈছে।
3: নিজেতো মৰিব মৰিবই, সকলোকে মাৰিব। বলক বলক, আমি এতিয়া দৌৰি দৌৰি যাব লাগিব।

0: এই নতুন খবৰটো পাইছা নহয়?
1: পাইছো, ধনপুৰ লস্কৰ আৰু মানিক বৰাক পুলিচে ধৰিলে।
2: বৰ্তমান নগাঁও সদৰ থানাত আছে হেনো। বৰকৈ অত্যাচাৰ কৰিছে তেওঁলোকক। শুনামতে ধুতিখনৰ বাদে শৰীৰত একো কাপোৰ পিন্ধিব দিয়া নাই। সেই ঠাণ্ডাত উদং দেহাত লাঠিৰে কোবাইছে। বৰ বেয়া লাগিল কথাখিনি শুনি।
0: নিমখ দিয়া গাৰু ছোৱালী দুজনীকো হেনো পুলিচে ধৰি নিছে।
2: সৰ্বনাশ হ'ল, সিহঁতে যদি ধনপুৰ লস্কৰক সিহঁতৰ গাৰু গাঁৱত লগ পাইছে বুলি কৈ দিয়ে, সেই আমাৰ সকলোৰে ফাঁচি হ'ব দেখোন।
3: যি হ'ব লগা আছে হ'ব, এতিয়া আৰু চিন্তা কৰি লাভ নাই। ৰেল বাগৰিল, মিলিটেৰী মৰিল, এতিয়া কাম শেষ।
1: ঠিকেই কৈছা, যি হ'ব লগা আছে হ'ব, মিলিটেৰী কিমান মৰিল সেইটোহে জানিবলৈ মন গৈছে।
3: ৰেলখন বাগৰোতে যিটো ভয়ংকৰ শব্দ হৈছে, সেই শব্দৰ পৰাই অনুমান কৰিব পাৰি কিমান জোৰত ৰেলখন বাগৰিছে। মিলিটেৰী আটাইসোপা মৰিল যেনহে লাগে। যদি কোনোবা কেইটামান বাচিও আছে, সিহঁতৰ অৱস্থা কি হৈছে ভগৱানেহে জানিব। এতিয়া এইবোৰ চিন্তা কৰি লাভ নাই, আমি এই দৰং জিলাৰ ফালে যোৱাটোহে উচিত হ'ব। সেইফালে মোৰ চিনাকি মানুহ আছে। ৰাতি ব্ৰহ্মপুত্ৰ পাৰ হ'ব লাগিব।
0: মই অন্য এটা চিন্তাহে কৰি আছোঁ।
2: কি চিন্তা?
0: মায়ং অঞ্চল আৰু ইয়াৰ কাষৰীয়া অঞ্চলত নগাঁও জিলাৰ মৰিগাঁও থানাৰ অ'চি লতিফ মিয়াই আৰু পুলিচৰ দলবোৰে অত্যাচাৰ আৰম্ভ কৰি দিছে। হাজাৰ হাজাৰ মানুহক স্কুলৰ খেলপথাৰত গোটাই লৈ মানুহবোৰক ৰেলগাড়ী বগৰোৱা দলটোৰ বিষয়ে কি জানে সোধা পোছা কৰি আছে। অঞ্চলবোৰৰ বন্দুকবোৰ জব্দ কৰিছে। পুলিচ মিলিটেৰীয়ে অসমীয়া গাভৰু মহিলাসকলৰ দেহত হাত দিছে। শুনামতে বৃদ্ধাগৰাকীও বাচি যোৱা নাই। গাঁৱৰ মতা মানুহবোৰক পথাৰত আঁঠু কঢ়াই লৈ বেতেৰে কোবাইছে। এনে স্থলত মই তই আমি সকলোৱে কা পুৰুষৰ দৰে পলাই থকাটো জানো উচিত হ'ব।
1: উপায় নাই, দেশ এখন স্বাধীন কৰিবলৈ হ'লে দেশৰ সকলো নাগৰিকেই দুখ কষ্ট যন্ত্ৰণা আৰু অত্যাচাৰ সহ্য কৰিবই লাগিব। ব্ৰিটিছক আমি প্ৰতিশোধ ল'লোঁ, আমাৰ মানুহক হত্যা কৰিছিল, আমিও সিহঁতৰ মানুহক হত্যা কৰিলোঁ, বছ কথা শেষ।
0: মহদা গোঁসাই এতিয়া ক'ত আছে? তেওঁৰ কিবা খবৰ পাইছা নেকি?
2: ঘটনা সংঘটিত কৰি তেওঁৰ ঘৰলৈ যোৱা বুলিহে জানো। তাৰপাছত মানুহজন ক'ত গ'ল কোনেও গম নাপায়। মানুহজনে আত্মগোপন কৰি আছে। বৰ্তমান মহদা গোঁসাই নগাঁও জিলাতেই নাই।
3: গোঁসাইয়ে গোঁসাই পথ বাছি ল'ব, পিছে সেই দুজনীৰ বাবেহে বেয়া লাগে। সিহঁত দুজনীৰ কি বা অৱস্থা হয়?
1: একেবাৰে নিৰীহ জনজাতীয় ছোৱালী, ভগৱানে ছোৱালী দুজনীক ৰক্ষা কৰিলেই হয়।
4: আসামী দুটাক ইয়ালৈ লৈ আনিব লাগে। ঐ তহঁত দুটা খাৰ হৈ থাক। ঐ ছোৱালী, তহঁতৰ আচল নাম মানে সঁচা নাম কি ক?
5: মোৰ নাম মেমে মাৰাক।
6: মোৰ নাম মানসী মাৰাক।
4: এই নগাঁও থানাতে একেকেইটা নাম কৈছিল নে? এই ইহঁত দুটা মুখলৈ চা চা। মই জানো তহঁতে ইহঁতক ভালকৈ চিনি পাবি। ক হয় নে নহয় ক, সঁচা ক, সঁচা কথা ক।
5: কি যে কয়, এই দুটা মতাক আমি চিনি নাপাওঁ, নাজানো ইহঁতক, ইহঁতক আমি কেতিয়াও লগ পোৱা
4: নাই। এই তই মিছা কথা কৈছ।
5: মই কি মিছা কথা
4: কৈছো? সঁচা ক, সঁচা ক।
5: এই নাই অ, মই মিছা কথা কোৱা নাই। আমি মাইকী মানুহ আৰু ইহঁত মতা মানুহ, কেনেকৈ লগ পাম? আমি গাৰো মানুহ, ইহঁতো গাৰো মানুহ নহয়। আমাৰ গাৰো গাঁৱলৈ বেলেগ জাতিৰ মানুহ নাহে।
4: এই তই মিছা কথা কৈছ।
5: মই মিছা কথা কোৱা নাই অ, কাৰ ওপৰত খালি বিশ্বাস কৰিবি?
4: মই তোক।
5: আইঔ

0: तू लाज ना लगे माइकी मन वर्गात हात दिसो.
1: ओय तोय मने मने असो क्यो मुखन खुल. তই ইহঁত দুটাৰ মুখলৈ চাই থাক. ইহঁতক চাই থাক, মই যি প্ৰশ্ন কৰো উত্তৰ দি যাবি. ইহঁতক তহঁতে কেতিয়াৰ পৰা চিনি পাৱ ক?
0: চিনি নাপাওঁ, আমি চিনি নাপাওঁ.
1: ৰেল বগৰাবলৈ কিমানজন মানুহ আহিছিল আৰু সিহঁতৰ নামবোৰ এফালৰ পৰা এটা এটাকৈ কৈ যা ক।
0: আমি কাকো লগে পোৱা নাই।
2: আমি আমি সঁচা কথা কৈ আছো, এটা কথা বাৰে বাৰে সুধি আছো কিয়?
1: এই ইহঁত দুজনী বাই ভনীক জেলত সুমুৱাই থব লাগে।
2: তেনেহলে আমাক জেলতে বৰাই ত।
3: নন্দ দেৱগোস্বামী, কপিল বৰা,
4: ধনপুৰ লস্কৰ আৰু মানিক বৰাৰ ফাঁচীৰ হুকুম হ'ল। কিন্তু নগাঁৱৰ কংগ্ৰেছ নেতা তথা উকিল মতিৰাম বৰাই কাৰাবন্দী হৈ থাকিও উকিল কণপাই দাসৰ জৰিয়তে ৰেল আৰক্ষীৰ দাৰোগা যুৱৰাজ মেধিৰ লগত যোগাযোগ ৰাখিলে আৰু তদন্তৰ প্ৰতিবেদন আসামীৰ অনুকূলে দিয়ালে। ফলত ধনপুৰ আৰু মানিক ফাঁচীকাঠৰ পৰা ৰক্ষা পৰিল। ধনপুৰে দীৰ্ঘকাল কাৰাবাস খাটিব লগা হ'ল।
5: লুইতর পাররে আমি দেখালোরা মরিবলই ভয় নাই।

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্য চৰকাৰৰ 2047 চনৰ ভিতৰত উন্নত অসম গঢ়াৰ লক্ষ্যৰে মূলধনী ব্যয় শিতানত 50,000 কোটি টকা বিনিয়োগৰ সিদ্ধান্ত। ৰাজ্যত লোকপিয়লৰ স্বগণনা প্ৰক্ৰিয়াৰ আজি সামৰণি, কাইলৈ লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ প্ৰক্ৰিয়া আৰম্ভ। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী দেশজুৰি স্মৰণ। আৰু দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত আজি এছ চি দিল্লী, মণিপুৰ এফ চি ৰেংদাই আৰু ইষ্ট বেংগল এফ চি সেনাবাহিনীৰ ফুটবল দলৰ সন্মুখীন। ৰাজ্য চৰকাৰে 2047 চনৰ ভিতৰত উন্নত অসম গঢ়াৰ লক্ষ্যৰে মূলধনী ব্যয় শিতানত 50,000 কোটি টকা বিনিয়োগ কৰিব। দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে পৰৱৰ্তী 4 বছৰত নিজস্ব উৎসৰ পৰা পথ, বিদ্যালয়, নগৰীকৰণ, গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে ধন বিনিয়োগ কৰিব। ৰাজ্য চৰকাৰে পৰৱৰ্তী 5 বছৰত কেন্দ্ৰীয় চৰকাৰৰ পৰা 1,00,000 কোটি টকা অনাৰ প্ৰয়াস কৰিব বুলি তেওঁ মন্তব্য কৰে। ডঃ শৰ্মাই কয় যে যোৱা দশকত ৰাজ্যত অৰ্থব্যৱস্থাৰ পৰিধি 3 গুণ সম্প্ৰসাৰিত হৈছে আৰু ৰাজ্যখন এতিয়া চাহৰ পৰা চিপলৈকে জনজাত হৈ পৰিছে। ডঃ শৰ্মাই কয় যে চৰকাৰে পৰৱৰ্তী 5 বছৰত 3.5 লাখ চাহ শ্ৰমিকক পৰিয়াললৈ আইনী মালিকীস্বত্বৰ অধিকাৰ প্ৰদানৰ বাবে কাম কৰিব। ৰাজ্যৰ 40টা ৰাজহচক্ৰত 3 প্ৰজন্ম ধৰি বাস কৰা লোকেহে ভূমি কিনা বেচা কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই ব্যৱস্থাই থলুৱা লোকৰ অধিকাৰ সুদৃঢ় আৰু ভূমি অধিকাৰ সুৰক্ষিত কৰিব। ডিচেম্বৰত মিছন বসুন্ধৰাৰ 4th পৰ্যায় আৰম্ভ হ'ব বুলিও তেওঁ সদৰি কৰে। ৰাজ্যত যোৱা 2 আগষ্টৰ পৰা চলি থকা লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ স্বগণনা প্ৰক্ৰিয়াৰ আজি সামৰণি পৰিব। কাইলৈ লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। এই প্ৰক্ৰিয়া 15

ছেপ্টেম্বৰ পৰ্যন্ত চলিব। লোকপিয়লৰ দ্বিতীয় পৰ্যায়ত চৰকাৰীভাৱে নিয়োগ কৰা গণনাকাৰীসকলে স্বগণনাৰ তথ্যসমূহ পৰীক্ষাৰ বাবে ঘৰে ঘৰে যাব। জনসাধাৰণে sc.census.gov.in পৰ্টেলত নিজৰ মোবাইল নম্বৰেৰে লগ ইন কৰি আজি মাজনিশা পৰ্যন্ত অসমীয়া, ইংৰাজীকে ধৰি 14টা ভাষাত তথ্য পূৰণ কৰিব পাৰিব। জনসাধাৰণে ডিজিটেল মানচিত্ৰত নিজৰ গৃহৰ অৱস্থানো চিহ্নিত কৰিব পাৰিব। তেওঁলোকে তথ্য দাখিলৰ পাছত লাভ কৰা স্বগণনা পৰিচয় দ্বিতীয় পৰ্যায়ত গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব লাগিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে এইবাৰৰ লোকপিয়লৰ বাবে 40টা প্ৰশ্ন নিৰ্ধাৰণ কৰিছে। এই প্ৰশ্নসমূহৰ ভিতৰত অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ মৰ্যাদাকে ধৰি জাতি সম্পৰ্কীয় প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হৈছে। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা আছিল প্ৰায় 3,12,00,000। ইয়াৰ ভিতৰত 1,59,00,000ৰো অধিক পুৰুষ আৰু 1,52,00,000ৰো অধিক মহিলা আছিল। সমগ্ৰ ৰাষ্ট্ৰই আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নেতাগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। তিনিবাৰ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰা অটল বিহাৰী বাজপেয়ীয়ে 2018 চনৰ আজিৰ দিনটোতে শেষ নিশ্বাস ত্যাগ কৰিছিল। মৃত্যুবাৰ্ষিকী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ সমাধি সদৈৱ অটলত পুষ্পাৰ্ঘ্য নিবেদন কৰে। প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনেও প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো পুণ্যতিথি উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰে। ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ৰাষ্ট্ৰসেৱাৰ প্ৰতি তেওঁৰ অটল নিষ্ঠা, একাগ্ৰতা, দূৰদৰ্শী নেতৃত্ব আৰু গণতান্ত্ৰিক মূল্যবোধে ভাৰতীয় ৰাজনীতিৰ ইতিহাসত অনন্য অধ্যায়ৰ সৃষ্টি কৰিছিল। মহান নেতাগৰাকীৰ চিন্তা, আদৰ্শ আৰু দেশপ্ৰেমে জনসাধাৰণক সদায় ৰাষ্ট্ৰৰ স্বাৰ্থত নিষ্ঠাৰে কাম কৰি যাবলৈ অনুপ্ৰাণিত কৰি যাব বুলি তেওঁ মন্তব্য কৰে। দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি কালি দিব্যাংগসকলৰ সুৰক্ষিত আৰু স্বাৱলম্বী ভৱিষ্যতৰ লক্ষ্যৰে তিতাবৰ সমজিলাৰ প্ৰশাসনৰ উদ্যোগত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক আৰু সমন্বিত শিশু বিকাশ সেৱা আঁচনিৰ প্ৰজেক্ট ডেউকাৰ শুভাৰম্ভণি কৰা হয়। তিতাবৰৰ বিধায়ক ধীৰাজ গোৱালাই এই আঁচনি মুকলি কৰে। এই আঁচনিৰ অধীনত তিতাবৰ সমষ্টিৰ প্ৰায় 35 গৰাকী দিব্যাংগৰ মাজত হুইল চেয়াৰ আৰু ট্ৰাইচাইকেল বিতৰণ কৰা হয়। এই কাৰ্যসূচীত সমজিলা আয়ুক্ত, তিতাবৰ মহকুমাৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক, চক্ৰ বিষয়া, শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৰাজ্য চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলক সকাহ দিয়াৰ উদ্দেশ্যে কৃষি আয় কৰ ৰেহাইৰ সীমা 10,00,000 টকালৈ বৃদ্ধি কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয় যে কল্যাণমূলক আৰু উন্নয়নমূলক ব্যৱস্থাৰে চাহ খণ্ডৰ সুদৃঢ়কৰণৰ বাবে চৰকাৰে চলোৱা প্ৰচেষ্টাৰ অংশ হিচাপে এই সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ ফলত এতিয়া 10,00,000 টকালৈকে উপাৰ্জন কৰা ক্ষুদ্ৰ চাহ খেতিয়কসকলে কৃষি আয় কৰ আদায় দিয়াৰ পৰা সকাহ লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে 2026-27 চনৰ বাজেটত কৃষি আয় কৰ ৰেহাইৰ সীমা 2,50,000 টকাৰ পৰা 10,00,000 টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান আজিৰে পৰা জনসাধাৰণৰ বাবে মুকলি কৰা হ'ব। ৰাষ্ট্ৰপতি ভৱনৰ বাৰ্ষিক গ্ৰীষ্মকালীন কাৰ্যসূচীৰ অংশ হিচাপে 15 ছেপ্টেম্বৰ পৰ্যন্ত এমাহৰ বাবে পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈ বিনামূলীয়াকৈ এই উদ্যান মুকলি ৰখা হ'ব। অৱশ্যে বিয়লি 5 বজাৰ পাছত উদ্যানখনত প্ৰৱেশ বন্ধ কৰি দিয়া হ'ব। এই সময়ছোৱাত প্ৰতি সোমবাৰে উদ্যান বন্ধ ৰখা হ'ব। ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰকাশিত বিবৃতি অনুসৰি 29 আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আৰু 5 ছেপ্টেম্বৰত শিক্ষক দিৱস উপলক্ষে এই দুটা দিনত ক্ৰীড়াবিদ আৰু শিক্ষকসকললৈ উদ্যানত বিশেষ প্ৰৱেশৰ সুবিধা প্ৰদান কৰা হ'ব। উদ্যানত প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে নৰ্থ এভিনিউ পথৰ সমীপত থকা 35 নম্বৰ দুৱাৰ ব্যৱহাৰ কৰিবলৈ জনসাধাৰণক বিবৃতিযোগে আহ্বান জনোৱা হৈছে। ৰাষ্ট্ৰপতি ভৱনৰ ৱেবছাইটৰ জৰিয়তে উদ্যান পৰিদৰ্শনৰ সময় আগতীয়াভাৱে পঞ্জীয়ন কৰিবলৈ জনসাধাৰণক আহ্বান জনোৱা হৈছে। যোৰহাটত ৰাজ্যৰ প্ৰথমটো এক্স বেণ্ড ডপলাৰ বতৰ ৰাডাৰ প্ৰণালী স্থাপন কৰা হৈছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলত অনাগত সময়ত এনে 8টা প্ৰণালী স্থাপন কৰা হ'ব। এই প্ৰণালীসমূহৰ জৰিয়তে কেইঘণ্টামানৰ বতৰৰ তাৎক্ষণিক পূৰ্বানুমান নিখুঁতভাৱে লাভ কৰিব পৰা যাব। ডিব্ৰুগড় পৌৰ নিগমৰ অন্তৰ্গত বিভিন্ন বজাৰ তথা ৰাজহুৱা স্থানত মুকলিকৈ ঘূৰি ফুৰা ঘৰচীয়া জীৱ জন্তু, বিশেষকৈ গৰুৰ অবাধ বিচৰণক লৈ পৌৰ নিগম কৰ্তৃপক্ষই কঠোৰ স্থিতি গ্ৰহণ কৰিছে। চহৰৰ বজাৰ এলেকাসমূহত গৰুৰ মুকলি বিচৰণৰ বাবে জনসাধাৰণ সন্মুখীন হোৱা অসুবিধা আৰু চহৰখনৰ সৌন্দৰ্য তথা স্বাস্থ্যসন্মত পৰিৱেশ বিনষ্ট হোৱালৈ চাই পৌৰ নিগমে

0: শেষ ৰাজহুৱা জাননী জাৰি কৰি গৰাকীসকলক সতৰ্ক হ'বলৈ নিৰ্দেশ দিছে। জীৱ জন্তুৰ গৰাকীয়ে এই নিৰ্দেশ অমান্য কৰিলে শাস্তিৰ সন্মুখীন হ'ব বুলিও জাননীত স্পষ্টকৈ উল্লেখ কৰা হৈছে। অসম চুক্তিৰ অসম্পূৰ্ণ দফাসমূহ তৎপৰতাৰে ৰূপায়ণ কৰাৰ বাবে ৰাজ্য চৰকাৰে আন্তৰিকতা আৰু দায়বদ্ধতাৰে কাম কৰি যাব বুলি অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাই মন্তব্য কৰিছে। অসম চুক্তিৰ 41 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কালি সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ জাতীয় স্বাৰ্থ, সাংস্কৃতিক স্বকীয়তা আৰু জনগণৰ ন্যায্য অধিকাৰ সুৰক্ষিত কৰাৰ বাবে চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত থাকিব। তেওঁ লগতে অসম চুক্তিৰ চেতনাক অধিক শক্তিশালী কৰি সুৰক্ষিত, সমৃদ্ধিশালী আৰু উন্নত অসম গঢ়াৰ সংকল্প গ্ৰহণ কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত আজি ৰাঁচীৰ বিৰচা মুণ্ডা ফুটবল ষ্টেডিয়ামত হ'বলগীয়া প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত এছ চি দিল্লী মণিপুৰৰ এফ চি ৰেংদাইৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 4 বজাত আৰম্ভ হ'ব। কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত আজি সন্ধিয়া 7 বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত আই এছ এলৰ চেম্পিয়ন ইষ্ট বেংগল এফ চি সেনাবাহিনী ফুটবল দলৰ সন্মুখীন হ'ব। কাইলৈ হ'বলগীয়া তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত মোহনবাগান জামছেদপুৰ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদিনাই সন্ধিয়া 7 বজাত শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ'বলগীয়া চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড এফ চি শ্বিলং লাজং এফ চিৰ সন্মুখীন হ'ব। ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত ৰতনপুৰত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত এগৰাকী মহিলাই প্ৰাণ হেৰুৱায় আৰু শিশুসহ আন দুগৰাকী লোক গুৰুতৰভাৱে আহত হয়। নিশা প্ৰায় 8:30 বজাত পানেৰী দিশৰ পৰা টংলা অভিমুখে আহি থকা এখন 4-চকীয়া বাহনে ৰতনপুৰৰ দফলাপোটা কেকুৰীৰ পকী দলঙত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত মৃত্যু হোৱা মহিলাগৰাকী নীলাক্ষী দেৱী বুলি স্থানীয় লোকে চিনাক্ত কৰে। আহত শিশুসহ আন দুগৰাকী লোকক স্থানীয় ৰাইজে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্য চৰকাৰৰ 2047 চনৰ ভিতৰত উন্নত অসম গঢ়াৰ লক্ষ্যৰে মূলধনী ব্যয় শিতানত 50,000 কোটি টকা বিনিয়োগৰ সিদ্ধান্ত। ৰাজ্যত লোকপিয়লৰ স্বগণনা প্ৰক্ৰিয়াৰ আজি সামৰণি, কাইলৈ লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ প্ৰক্ৰিয়া আৰম্ভ। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকীত দেশজুৰি স্মৰণ। আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত আজি এফ চি দিল্লী মণিপুৰৰ এফ চি ৰেংদাই আৰু ইষ্ট বেংগল এফ চি সেনাবাহিনীৰ ফুটবল দলৰ সন্মুখীন। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।
1: শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজন AIR মোবাইল এপত। আগবঢ়াবলৈ লোৱা হৈছে অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। আজিৰ অনুষ্ঠানত পুনতেই শুনাবলৈ লোৱা হৈছে চিকমিক বিজুলী ছবিখনৰ এটি গীত। গীতটি শুনাবৰ বাবে অনুৰোধ কৰি আমালৈ লিখিছে নলবাৰীৰ হাওৰাৰ পৰা ইৰাণী, পুলক, ৰাকেশ, মুকেশ, ডাঙৰধন, সৰুধন আৰু কমলায়।

0: মই এন্ধাৰৰ ৰজা, এন্ধাৰ লাগে মজা,
1: যা ৰজা খা গজা পাবি মজা।
0: মই জ্যোতি কৰি দিওঁ নষ্ট, ভাল মন ভাল কাম দেখি পাওঁ কষ্ট। সুন্দৰ কোঁৱৰ আৰু ৰূপৰ কুঁৱৰীৰ মিলন নহয় মোৰ পচন্দ, দুয়োটাকে কাটি কুটি কৰি দিম লণ্ড ভণ্ড।
1: খবৰ খবৰ খবৰদাৰ,
0: কলা কলা বজাৰতো এন্ধাৰ দিওঁ অনবৰত, এন্ধাৰ যোগান ধৰি যাওঁ, তাৰ বাবে কিছু কমিছন পাওঁ। দে যুদ্ধ
1: খবৰদাৰ
0: খবৰদাৰ
1: খবৰ।

শ্ৰোতাসকলে ভূপেন হাজৰিকা, কিশোৰ কুমাৰ আৰু আশা ভোচলেৰ কণ্ঠত চিকমিক বিজুলী ছবিখনৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো চিলচিলা ছবিখনৰ এটি গীত, লতা মংগেশকাৰ আৰু কিশোৰ কুমাৰৰ কণ্ঠত। এই গীতটিৰ বাবে অনুৰোধ কৰি আমালৈ লিখিছে চিপাঝাৰ কলেজ চকৰ পৰা পাৰ্থ, প্ৰিয়াংশু আৰু তেওঁলোকৰ মা দেউতাই।

শ্ৰোতাসকলে কল্পতৰু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লোৱা হৈছে জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত। এই গীতটিৰ বাবে অনুৰোধ কৰি আমালৈ লিখিছে দক্ষিণ কামৰূপৰ ওপৰশালিৰ পৰা জ্যোতিৰ্ময় আৰু ৰবিয়াংকীয়ে।

কল্পতৰু শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, নিবেদন কৰা হৈছে আইডিঅ'ৰ বুলনি।

আইদেউ বুলনি সমূহ শ্ৰোতালৈ সম্ভাষণ জনাই এয়া দেওবাৰৰ বুলনি মুকলি কৰিছোঁ। আপোনালোক চাগে ৰৈয়ে আছে প্ৰফুল্ল বৰা ৰচিত ধাৰাবাহিক নাটক হৃদয়ৰ চিঞৰ শুনিবলৈ, প্ৰযোজনা অৱনী নয়নৰ। স্বামী শাহু শহুৰ সকলোকে ত্যাগ কৰি পূবালীয়ে আকৌ এটি নতুন সপোন দেখিবলৈ আৰম্ভ কৰিলে নিৰুপমা সন্তান মঞ্জুৰীৰ মাজেদি। কিন্তু জীৱন যুঁজত পূবালী আকৌ এবাৰ এক ৰূঢ় বাস্তৱ আৰু কঠিন সত্যৰ মুখামুখি হ'ব লগা হ'ল। কিয়, কেনেকৈ, আহকচোন শুনো হৃদয়ৰ চিঞৰৰ পঞ্চম খণ্ড।

0: ৰব নৰা চা শুনাচোন
1: কি হ'ল
0: আমি গুৱাহাটীৰ পৰা ইয়ালৈ গুচি আহি ভালেই কৰিলোঁ বুজিছা
1: কিডাল ভাল কৰিলোঁ আপুনি অনুপমৰ পৰা পোৱা 4,00,000 টকাটো বহি বহি খাওঁতে শেষ খবৰ হ'ল কিমান দিন ক'লোঁ বোলো 2,00,000 টকাৰে কিবা এটা ব্যৱসায়কে আৰম্ভ কৰক
0: হ'ব ৰ'বা ভগৱানে কৰিলে এনেধৰণৰ 1,00,000 টকা আৰু পাম এতিয়া শুনা ইয়ালৈ আহি প্ৰথম ভাল কাম হ'ল টকা ধাৰ লোৱা মানুহবিলাকৰ তাগিদাৰ পৰা মুক্তি পালোঁ দ্বিতীয় কথা হ'ল সেই ঘৰৰ পৰা ওলাই অহা বোৱাৰী পূবালীৰ ছোৱালীজনী ডাক্তৰী পঢ়িবলৈ গৈ 2 এদিনতে পাছ ফেইল কৰি কিবা এটা ডিগ্ৰী লৈ ঘৰলৈ আহিব
1: আহিলে তাই ডাক্তৰনী হ'ব আমাৰ কি হ'ব

0: আপুনি তাইৰ লগত কম্পাউণ্ডৰ হৈ থাকিব নেকি?
1: নহয়হে, তাইৰতো এদিন নহয় এদিন বিয়াৰ কথা আহিব। তাইৰ মাকৰ অৰ্থাৎ পূবালীৰ পূৰ্বৰ ঘটনাটো ইয়াত মোৰ বাহিৰে আন কোনেও নাজানে। ময়ো বৰ্তমানলৈকে কাকো কোৱা নাই।
0: নকলে কি হ'ব?
1: নকলে তোমাৰ মূৰটোত একো নাইহে। ইমান দিন মুৰ্গী পোৱালি ঠেংবোৰ এনেয়ে খালা। শুনা, বিয়াৰ কথা আহিলেই মই যদি পূবালীক পূৰ্বৰ ঘটনাৰ কথাটো প্ৰকাশ কৰি দিম বুলি কওঁ, তেতিয়াহ'লে বিয়াখন ভাঙি যোৱাৰ প্ৰশ্নত আকৌ লাখ টকাৰ কথা। কথাটো বুজা নাই?

0: ডক্টৰ আপুনি যায় নেকি?
1: হয়, মই এতিয়া যাওঁ। ৰাতি মই আকৌ এবাৰ আহি যাম।
2: তাৰনো হঠাতে কি হ'ল ডক্টৰ?
1: হাৰ্ট এটেক।
2: হাৰ্ট এটেক?
1: নাই নাই, চিন্তা কৰিবলগীয়া একো নাই, মাইল্ড এটেক, দুই এদিনতে সুস্থ হৈ উঠিব। মই এটা স্লিপিং ইনজেকশ্যন দিছোঁ, তেওঁক এতিয়া নজগাব আৰু পৰাপক্ষত যিকোনো চিন্তাৰ পৰা আঁতৰাই ৰাখিব। এনে ৰোগীৰ প্ৰধান ঔষধ এইটোৱেই। মই এতিয়া আহোঁ, তেতিয়াহ'লে ৰাতি আকৌ এবাৰ আহি যাম।
2: ভাল ডক্টৰ। চিন্তা নকৰাকৈ সি কেনেকৈ থাকিব? চিন্তাৰ সাগৰত উটিবুৰি সি চিন্তাৰ পৰা মুক্তি পাব কেনেকৈ?
0: পাব। মনোৰম অহাৰ পিছত সি চিন্তাৰ পৰা বহুতখিনি মুক্তি পাব। আৰু তেওঁ ডাক্তৰ হৈ আহিব যেতিয়া, চিকিৎসাৰ ক্ষেত্ৰতো বহুতখিনি সুবিধা পাব। আৰু মই জানো অনুপম ঘূৰি আহিব আৰু অতি সোনকালে আহিব।
2: সেয়াই যেন হয়, ভগৱানক সদায় তাকেই খাটি আছোঁ।

0: নিরুপম, কেনে আছা?
1: খুড়া, বহক, কেনে আর থাকিম? হার্টর রোগী, জীবনের যার নিশ্চয়তা নাই।
0: তেনেকৈ নকবা, তুমি বহুদিন জিয়াই থাকিবা, ডাক্তরে মোক কইছে নহয়।
1: ডাক্তরে কলেও ডাক্তরে নোখোৱা কথাবোৰ মই জানো খুড়া। এটা এটেক হৈ গৈছে, তাৰপিছত দ্বিতীয়, তাৰপিছত তৃতীয়, তাৰপিছত জানো জানো খুড়া, মই সকলো জানো আৰু সকলো বুজো। মুঠৰ ওপৰত আজি মৃত্যুক দুৱাৰ মুখত থৈ হিয়াত মই বহি আছো। মই ক'ব নোৱাৰাকৈয়ে মুক্তিৰ কাৰণে মৃত্যুকে পূজা কৰি আছো।
0: তোমাক আৰু মই কি বুজাম নিৰূপম? যা হওক, মনোৰমৰ কিবা খবৰ?
1: কালি ৰাতি সি ফোন কৰিছিল, দুই এদিনতে পাবহি।
0: এই মনোৰমক তোমাৰ অসুখৰ বিষয়ে?
1: নাই নাই, একো জনোৱা নাই,
0: জনোৱা নাই।
1: ঘৰলৈ আহি সি নিজেই সকলো কথা জানিব। খুড়া, সি ডাক্তৰী পঢ়ি আহিব যদিও ডাক্তৰী সি কৰিব নালাগে। মই ভাবিছোঁ ফেক্টৰীটোৰে দায়িত্ব লওক সি। এই ফেক্টৰী দেউতাই বৰ কষ্টেৰে প্ৰতিষ্ঠা কৰি গৈছে। এটা অনিশ্চয়তাৰ জীৱন লৈ মই সেই ফেক্টৰী চলাব নোৱাৰিম, আৰু ফেক্টৰীটোতো বন্ধ হৈ যোৱাটো মই নিবিচাৰোঁ, মায়েও নিবিচাৰে। ফেক্টৰীটো সেইখন ঘৰৰ এটা ঐতিহ্য, এটা ইতিহাস। ঘৰখনৰ পৰা আজি বহুত কিবা কিবি হেৰাই গৈছে, তাৰপিছত অন্তত এই ঐতিহ্যখিনি থাকক খুড়া।
2: আৰু মই তাৰ বিয়াখনো অতি সোনকালে পাতিম বুলি ভাবিছোঁ।
0: আহক আহক, আপুনি ঠিক কথাকেই ভাবিছে। ফেক্টৰীৰ দায়িত্ব লোৱাৰ পিছতেই তাৰ বিয়াখন হৈ যাওক।
2: আপুনি ছোৱালী এজনী চাওক।
0: ছোৱালী?

0: মঞ্জুৰী আৰু কিবা খাবা?
1: নাই আৰু নাখাওঁ।
0: দীপক
2: হ'ব হ'ব, মনোৰমে দেখিছো আজি আমাক পাহৰি যাব নোৱাৰাকৈ খোৱাম বুলি ৰেষ্টুৰেণ্টলৈ আনিছে।
0: ঠিকেই, কাৰণ কালিলৈ মই যামগৈ, তহঁতো যাবিগৈ, কেতিয়া আকৌ ক'ত লগ পাওঁ কোনে জানে, হয়তো আমি আমাক পাহৰি যাব পাৰোঁ।
1: মই হ'লে নাপাহৰো দেই, আপোনাৰ লগত মোৰ বন্ধুত্ব চিৰদিন অমৰ হৈ থাকিব।
0: হয় নেকি, ধন্যবাদ। জীৱন্ত স্মৃতিবোৰ ফুলি থকা এজোপা ফুল গছৰ দৰে, ফুলৰ দৰে গোন্ধবোৰে স্মৃতিত পৰশ দিয়ে।
2: অঁ, তোক এটা কথা কোৱাই নাই, মায়ে আজি কিছুদিনৰ আগতে এখন চিঠি দিছিল, কোনোবা এখন নামী নাৰ্ছিং হোমত মোৰ কাৰণে চাকৰি এটা ঠিক হৈ আছে, চাকৰিত জইন কৰাৰ পিছতে মোৰ হেনো বিয়া পাতিব। ছোৱালী ক'ৰবাত মই নিজে ঠিক কৰিছো নেকি সুধিছে, নাই কৰা যদি তেওঁলোকে হেনো ছোৱালী চাব।
0: তোৰটো ছোৱালী ওচৰতে বহি আছে।

0: মঞ্জুরি মাজনী চাও শুনা চাও শুনা আহা
1: কি হল ককা দেউতা
2: পাছটো কৰি আহিলা এতিয়া চাকৰি মোৰ নাৰ্ছিং হোমতে কৰিবা নে বেলেগত কৰিবা
1: আপোনাৰ নাৰ্ছিং হোমত কাম কৰিম বুলিয়েইতো মই ডাক্তৰী পঢ়িবলৈ
2: হয় নেকি বৰ ভাল কথা পিছে মোৰ নাৰ্ছিং হোমত কাম কৰিলে তুমিতো দৰমহা নাপাবা
1: মঞ্জুৰি তোৰ ব্ৰেকফাষ্ট ডাইনিং টেবুলতে থৈ আহিছোঁ খা গৈ যা হ'ব বাৰু মা
2: যোৱা যোৱা
1: এটা কথা হ'ল দেউতা
2: কি কথা
1: কথাটো ক'বলৈ মোৰ ভয় লাগিছে
2: ভয় তুমি মোলৈ ভয় কৰিছা তোমাক পোৱাৰ পৰা তোমাক মই সদায় অভয়ে দি আহিছোঁ আজি আৰু তুমি মোলৈ ভয় কৰিছা কিয় কোৱা কোৱা কোৱা কি কথা
1: তেতিয়াহ'লে কথাটো কওঁ দেউতা
2: ৱা কিয় নক'বা ক'বলৈ ইচ্ছা কৰা কথা সময়ত নক'লে পিছত সেই কথাৰ কোনো মূল্য নাথাকে কোৱা কি কথা কোৱা
1: কথাটো মানে কালি ৰাতি মঞ্জুৰীয়ে কথাটো ক'লে পঢ়ি থাকোঁতেই তাইৰ লগৰে এজন ল'ৰাৰ লগত ভাল পোৱা আৰম্ভ হ'ল
2: লগৰে এজন ল'ৰা মানে তেওঁ নিশ্চয় ডাক্তৰী পাছ কৰি আহিছে
1: একেলগে ওলাইছে
2: বৰ সুন্দৰ কথা ইমান এটা ভাল খবৰ তুমি ইমান পৰে মোক দিয়া নাছিলা কিয় মোৰ নাতিনী ডাক্তৰ আৰু মোৰ নাতি জোঁৱাইও ডাক্তৰ কি আনন্দৰ কথা তোমাৰ ইমান দিনৰ দুখবোৰ এতিয়াৰ পৰা আৰু নাথাকে সকলো দুখ আঁতৰি যাব তোমাৰ ছোৱালীৰ বিয়া হ'ব তুমি এজন জোঁৱাই পাবা নাতিনীৰ মুখ দেখিবা আনন্দ মোৰ যে আজি কি আনন্দ লাগিছে তুমি কান্দিছা কিয় নাকান্দিবা আনন্দ কৰা পোৱালি আনন্দ কৰা
1: এয়া দুখৰ কান্দো নহয় দেউতা এয়া যে মোৰ হৃদয়ৰ আনন্দৰ কান্দো
2: আনন্দ আনন্দ কৰা

0: মোক মাতিছিলা দেউতা?
1: কালি ৰাতি মাৰে মোক সকলো কথা কৈছে। তই ভালপোৱা ছোৱালীজনী এইখন ঘৰৰ বোৱাৰী কৰি আনিবলৈ আমাৰ কাৰো আপত্তি নাই। তাত মোৰ এজন পুৰণি বন্ধু থাকে। মই তেওঁৰ ঘৰতে থাকি ছোৱালীজনীৰ ঘৰলৈ গৈ বিয়াৰ সকলো কথা বতৰা ঠিক কৰি আহিমগৈ।
0: দেউতা,
2: কোন আপুনি?
3: মোৰ নাম হেমন্ত শইকীয়া।
2: হয়,
3: মই আপোনালোকৰ ওচৰতে থাকোঁ। ইয়ালৈ অহা অৱশ্যে বেছিদিন হোৱা নাই। ওচৰ চুবুৰীয়াৰ লগত তেনেকৈ চাহ চিনাকি?
2: বহকচোন বহক।
3: হয়,
2: এনেই আহিলে নে কিবা সকামত?
3: কথা এটাৰ কাৰণে আহিলোঁ। কথাটো হ'ল, বৰ্তমান মই যিটো ঘৰত আছোঁ তাত পানীৰ বৰ সমস্যা।
2: পানীৰ সমস্যা হ'লে অসুবিধাটো হ'বই আৰু।
3: হয়, কোনোবা এজনে ক'লে আপোনাৰ এটা ভাড়া ঘৰ খালী হৈ আছে, যদি আপুনি সেইটো ঘৰ মোকে ভাড়ালৈ দিয়ে।
2: আপুনি ঘৰটো চাইছেনে নাই?
3: নাই চোৱা, ভাবিলোঁ প্ৰথমে আপোনাৰ পৰা অনুমতি লৈ।
2: শুনক, আপুনি ঘৰটো আগতে চাই লওকচোন।
3: বাৰু হ'ব।
1: মনোৰঞ্জন, অ মনোৰঞ্জন, আছনে নাই?
2: অ গোপীনাথ, আহ আহ আহ। এই ক'ৰ পৰা ওলালিহি?
1: ঘৰৰ পৰা। ল'ৰাৰ বিয়াৰ কাৰণে ছোৱালী ঠিক কৰিবলৈ আহিলোঁ। আজি ৰাতি মই তোৰ ঘৰতে অতিথি।

0: ঘৰৰ বাকীবিলাক মানুহ আছেনে নাই?
1: বৰ্তমান নাই, এই নাতি এটা অন্নপ্ৰাশন খাবলৈ গৈছে, এতিয়াই আহিব। পিছে কচোন, ইয়াত কাৰ ঘৰৰ ছোৱালী চাবলৈ আহিছ?
0: দীননাথ কাকতিৰ নাতি, ডাক্তৰী পাছ কৰা ছোৱালী, ঘৰ কৃষ্ণনগৰত, চিনি পাওঁনে?
1: অঁ, এই আমাৰ ঘৰৰ পৰা দূৰ আছে কিছু, ডাক্তৰজনৰ নামটোও শুনিছোঁ, বাকী ঘৰত কোন আছে কোন নাই একো নাজানো।
2: মই জানো, মই সকলোকে চিনি পাওঁ।
0: তেতিয়াহ'লে কওকচোন, পৰিয়ালটোৰ বিষয়ে কি ক'ত জানে?
2: হেৰি, আপুনি ছোৱালী ঠিক কৰিবলৈ কাইলৈ যাওক, মই ৰাতি আহি সকলো ক'মহি।
1: শুনক, আপুনিতো ৰাতি আহিবই,
2: হয়
1: ঘৰটো তেতিয়াই আপোনাক দেখুৱাই দিম।
2: ভাল বাৰু, ভাল।
3: মনোৰম, আহ আকৌ, তোলে ভাত বাঢ়ি তেতিয়াৰে পৰা ৰৈ আছো।
4: দেউতাৰ ভাত আইতা?
3: দেউতাৰে ৰাতি ভাত নাখায়, ৰুটি খাব, অলপ পিছতে ৰজনীয়ে লৈ আহিব, তই খাচোন বাৰু।
4: দেউতাৰ ইমান এটা ডাঙৰ অসুখ হৈ গ'ল, অথচ তোমালোকে মোলৈ কোনো খবৰ নিদিলা।
3: এৰা, তোৰ পঢ়া শুনাত ক্ষতি হ'ব বুলিয়েই দেউতাৰে তোলৈ খবৰ দিবলৈ মানা কৰিলে। এতিয়া অৱশ্যে কেইবাজনো নামী ডাক্তৰে দেউতাৰক চোৱা চিতা কৰি আছে,
4: তথাপিও আইতা।
5: মনোৰম, তই ভাত খাইছ? কা, মোৰ কাৰণে চিন্তা কৰি খোৱা বোৱা নকৰাকৈ নাথাকিবি। আৰু এটা কথা, তই এতিয়া কি কৰিম বুলি ভাবিছ?
4: মই বহুত কথাই ভাবিছিলোঁ দেউতা। গাঁৱত গৈ গাঁৱৰ দৰিদ্ৰ, চিকিৎসাৰ সুবিধা নোপোৱা মানুহলৈ চিকিৎসা সেৱা আগবঢ়াম।
5: তই ভাল কথাই ভাবিছ,
4: কিন্তু এতিয়া আৰু সেই আশা মই বাদ দিছোঁ।
5: কিয়?
4: তোমাৰ এই সুখীয়া অৱস্থাত তোমাক এৰি মই যাব নোৱাৰিম দেউতা।
5: তেতিয়াহ'লে তই সেই ফেক্টৰীৰ দায়িত্বটোকে ল।
4: ফেক্টৰী দায়িত্ব?
5: ফেক্টৰীটো জীয়াই ৰাখিব লাগিব মনোৰম।
3: তাৰ পিছতে আমি তোৰ বিয়াৰ কথাও ভাবিছোঁ।
4: মোৰ বিয়া?
5: তোৰ বিয়াখন?
4: মোৰ বিয়াৰ কথা এতিয়া ভাবিব নালাগে দেউতা, সময়ত মোৰ বিয়াৰ কথা মই নিজেই ক'ম।
5: হয় নেকি?

0: মা, অ মা,
1: অ মই ইয়াতে আছোঁ।
0: মা, দীপকে এইমাত্ৰ ফোন কৰি ক'লে তেওঁৰ দেউতাক হেনো ইতিমধ্যে ইয়ালৈ আহি এজন বন্ধুৰ ঘৰত আছেহি, কাইলৈ পুৱাই আমাৰ ঘৰলৈ আহিব।
1: তেতিয়াহ'লেতো কাইলৈ জোঁৱাই দেউতাক আহিব, শৰাই গামোচা এইবিলাক বা ঠিক ঠাক কৰা আছেনে নাই?
0: মা, কি ক'ত কৰিব লাগে তেনেহ'লে ময়ে কৰোঁগৈ।
1: কৰগৈ যা। আপুনি আপুনি ক'ৰ পৰা? বৰ আচৰিত কথা,
2: মইতো আজিকালি ইয়াতে থাকোঁ, আৰু তুমিও যে ইয়াতে থাকা সেই কথাও মই জানো।
1: আৰু মোৰ কি সৰ্বনাশ কৰিবলৈ আপুনি ইয়ালৈ আহিল?
2: সৰ্বনাশ কৰিবলৈ নহয়, আশীৰ্বাদ দিবলৈ আহিলোঁ।
1: আশীৰ্বাদ?
2: তোমাৰ ছোৱালীৰ বিয়াৰ কাৰণে আশীৰ্বাদ দিবলৈ আহিলোঁ।
1: মোৰ ছোৱালীৰ বিয়া, এই কথা আপুনি ক'ত শুনিলে?
2: শুভ কামৰ খবৰবোৰ নিজে বিচাৰি ফুৰিব নালাগে, এইবিলাক খবৰ পচোৱা বতাহত উৰি ফুৰে।
1: এতিয়া আপুনি ইয়াত কি বিচাৰি আহিল?
2: ক'লো নহয়, কইনাক আশীৰ্বাদ দিবলৈ আহিলোঁ। বিয়াখন যেন কোনো অপায় অমংগল নোহোৱাকৈ ভালে কুশলে সমাধা হয়, সেইকাৰণে তোমাক সহায় কৰিবলৈ আহিলোঁ।
1: সহায়? মোক কি সহায় কৰিব? মইতো কোনো বিপদত পৰা নাই।
2: পৰা নাই, কিন্তু পৰিবা, বিপদ আহি আছে। আৰু বিপদৰ পৰা এই মুহূৰ্তত মুক্তি মোৰ বাহিৰে কোনেও দিব নোৱাৰে।
1: কি বিপদ মোৰ আহি আছে?
2: বিপদ, তোমাৰ বিষয়েতো দৰা ঘৰে এতিয়ালৈকে একো নাজানে। তোমাৰ অতীত কাহিনী জনাৰ পিছত তেওঁলোকে জানো তোমাৰ ছোৱালীক বিয়া কৰাব।
1: এইখন সিহঁতৰ ভালপোৱা বিয়া।
2: ভালপোৱা বেয়া হবলৈ বেছি সময় নালাগে। শুনা, যদি আজি জানে তুমি ধৰ্ষিতা হৈ ঘৰৰ পৰা ওলাই আহিছা, তোমাৰ ছোৱালী এজনী ধৰ্ষিতাৰ ছোৱালী, তেতিয়া জানো দৰা মান্তি হলো, দৰাৰ পৰিয়ালে এই বিয়াত মত দিব।

0: ধৰ্ষিতা মই হৈছো, মোৰ ছোৱালী ধৰ্ষিতা হোৱা নাই।
1: বুজিছো, কিন্তু যেতিয়া দেউতাকৰ প্ৰশ্ন আহিব, ধৰ্ষিতা হোৱাৰ পিছত তাইৰ দেউতাকটো আৰু এজন হৈ নাথাকিল, ইয়াৰ উত্তৰ তুমি কি দিবা? পিতৃ নিৰুপম চৌধুৰী নে ধৰ্ষণ কৰা সেই দুৰ্বৃত্তকেইটা, কাৰ নাম কবা? কোৱা, কাৰ নাম কবা? তোমাৰ ছোৱালী ভাল পাই বিয়া হ'বলৈ ওলাইছে, গতিকে বিয়াখন যদি নহয়, তাইৰ লগতে তাইক ভালপোৱাজনৰো জীৱন শেষ হৈ নাযাবনে? যদি ইয়াৰ পিছত তোমাৰ ছোৱালীয়ে তোমাক ধৰ্ষিতা বুলি জানি ঘীণ কৰে, লাঞ্চনা গঞ্জনাত অপমানিত হৈ যদি আত্মহত্যা কৰে?
0: নক'ব, সেই কথা আৰু নক'ব। মই এতিয়া কি কৰিম? আপুনি আপুনি মোক মোৰ ছোৱালীজনীক বচাওক।
1: বচাম, বচাম। বিপদত পৰা মানুহক বচোৱাটোৱেই মোৰ ধৰ্ম। শুনা, এই কথা ইয়াত মোৰ বাহিৰে আন কোনেও নাজানে, গতিকে মই নকলেই এই বিয়া সুকলমে হৈ যাব।
0: তেতিয়াহ'লে আপুনি এই কথা প্ৰকাশ নকৰিব, অন্তত মোৰ ছোৱালীজনীৰ মুখলৈ চাই?
1: নকৰোঁ, নকৰোঁ, প্ৰকাশ মই নকৰোঁ।
0: নকৰে? আপুনি আপুনি সঁচাই প্ৰকাশ নকৰে?
1: নকৰোঁ, কিন্তু তাৰ বিনিময়ত মই কি পাম?
0: বিনিময় মানে?
1: বিনিময় মানে বিনিময়, বিনিময়ত মোক লাগিব 5 লাখ টকা।
0: 5 লাখ টকা?
1: অঁ, মাত্ৰ 5 লাখ। তুমি ডাক্তৰৰ লগত আলোচনা কৰি মোক জনাবা, এয়া মোৰ ফোন নাম্বাৰ। আজিৰ ভিতৰতে মই টকাটো পাব লাগিব, নহ'লে মই আহিছোঁ।
0: শুনকচোন,

0: সি ব্লেক মেইল কৰি পেলাইছিল। তুই মোক লগে লগে ফোন কৰি নিদিলা কিয়? মই আহি পোৱা হলে তাক মই গুলি কৰি মাৰিলো হেঁতেন।
1: এতিয়া এতিয়া কি হ'ব দেউতা, বিয়াখন যদি ভাঙি যায়?
0: নাভাঙে, এই বিয়া কেতিয়াও নাভাঙে। সিহঁতে পৰস্পৰে পৰস্পৰক ভাল পাই বিয়া কৰাবলৈ ওলাইছে। হেমন্ত শইকীয়াৰ কথাত দেউতাকে বিয়া নকৰা বুলি ক'লেও পুতেক দীপক এই কথাত কেতিয়াও মান্তি নহয়। তেওঁ যদি সঁচাকৈ আমাৰ মঞ্জুৰীক ভাল পাইছে, তেওঁক কেতিয়াও কাৰো কথা নামানিব। সিহঁতৰ ভালপোৱাৰ মাজত বাধাৰ সৃষ্টি কোনেও কৰিব নোৱাৰে। আৰু মই এতিয়া হঠাতে 500,000 টকা পাওঁ ক'ৰ পৰা?
1: তথাপিও মোৰ ভয় লাগিছে দেউতা, দীপকে যদি ঘৰৰ পৰিয়ালৰ অমতত বিয়া নকৰাওঁ বুলি কয়,
0: তেতিয়া ভাবিম তেওঁৰ এই প্ৰেম ভালপোৱা মিছা। এজন নতুন ল'ৰা চাম মই। দীপক অমত হ'লে মই ভাবোঁ মঞ্জুৰীয়েও আনৰ লগত বিয়া হ'বলৈ আপত্তি নকৰিব। মই বৰ সৰ্বস্ব দি মঞ্জুৰী বিয়া মই পাতিম পাতিম পাতিমেই। হেল্ল' হেল্ল' কোন? হা অ, আপুনি হেমন্ত শইকীয়া? ষ্টুপিড,
2: মোৰ কথাটো মানে টকাৰ কথাটো কি হ'ল? বেছি নহয়, মাত্ৰ 500,000। ধৰি লওক আপুনি এইখিনি টকা ছোৱালীৰ লগত যৌতুকত দিছে।
0: যৌতুক ছোৱালীৰ লগত নহয়, যৌতুক মই আপোনাক দিম। আৰু কিহেৰে দিম জানে? পিষ্টলৰ গুলিৰে।
2: হয় নেকি? তেন্তে শুনক, গুলি ময়ো কৰিব জানো, কিন্তু পিষ্টলৰে নহয়, কিহেৰে কৰোঁ চাই থাকক।
0: ইউ ষ্টেণ্ড আপ ননচেন্স! গুলি কৰে, গুলি কৰে মোক।
1: দেউতা, বিয়াখন যদি সঁচাকৈ নহয়,
0: হ'ব, বিয়া হ'ব, আগতে তেওঁলোকক আহিবলৈ দিয়া।
3: এই মনোৰঞ্জন, অথনি মানুহজনে সকলো খবৰ বাতৰি লৈ ৰাতি আহিম বুলি কৈছিল নহয়, নাহিল দেখোনে?
4: এই আহিব আহিব, ভাড়াঘৰৰ কথাও আছে নহয়। আৰু নাহিলেও কথা নাই, আমি ৰাতিপুৱা যামেই যেতিয়া। আৰু তদুপৰি তোৰ ল'ৰাই নিজেই ছোৱালী ভাল পাই পচন্দ কৰিছে যেতিয়া, তোৰ মোৰ আৰু ইয়াত ভাবিবলগীয়া কথা কি থাকিব পাৰে? হ'ল
3: এহ, তথাপিও বিয়াৰ কথা দেচোন, বোৱাৰী এজনী চিৰদিনৰ কাৰণে এখন ঘৰলৈ আদৰি লোৱাৰ কথা, অকল ল'ৰাৰ কথাতে নিৰ্ভৰ কৰি বিয়াখন পাতিব নোৱাৰি দেচোন। অহ, আপুনি আহি! মই আকৌ ভাবিছিলোঁ আহিম বোলা মানুহজন নাহি কলৈ গ'ল। পিছে কওকচোন খবৰ বাতৰি।
5: খবৰ বাতৰি মানে আপোনালোকে সেইখন ঘৰৰ ছোৱালী বিয়া কৰাব জানো?
3: তাৰমানে
5: ছোৱালীজনী ডাক্তৰ দীননাথ কাকতি নিজা নাতিনী নহয়, ডাক্তৰৰ এই

0: সংসারত নিজৰ বুলি কোনো নাই। বহুত বছৰ আগে এটা কার এক্সিডেণ্টত ডাক্তৰৰ বাদে ডাক্তৰ গোটেই পৰিয়াল ঢুকাল। এইজনী তলনীয়া নাতিহে।
1: তলনীয়া? কেনেধৰণৰ তলনীয়া হে?
0: ছোৱালীৰ মাক আহি ঘটনাক্ৰমে ডাক্তৰৰ ঘৰতে আশ্ৰয় লৈ আছিলহি। তাতেই ছোৱালীজনীৰ জন্ম হ'ল আৰু ডাক্তৰেই সিহঁতক পোহপাল দি ছোৱালীজনকো নিজৰ খৰচতেই ডাক্তৰী পঢ়ুৱাই আনিলে।
1: কিন্তু মাকজনী ক'ৰ আৰু ডাক্তৰৰ ঘৰত আশ্ৰয় ল'বলগীয়া কিয় হ'ল?
0: কাৰণ আছে। বিনা কাৰণত ডাক্তৰৰ ঘৰত আহি আশ্ৰয় লোৱাহি নাই। শুনক, এয়া বহু বছৰ আগৰ কথা। পূবালী মানে ছোৱালীৰ মাক আছিল এটা ফেক্টৰীৰ মালিক নিৰুপম চৌধুৰীৰ ৱাইফ। বিয়াৰ কেইমাহমানৰ পিছতেই কিছুমান দুৰ্বৃত্তৰ হাতত পূবালী ধৰ্ষিতা হ'ল আৰু শহুৰেকৰ ঘৰৰ মান সন্মান ৰক্ষা কৰিবৰ কাৰণে ঘৰৰ পৰা এদিন ওলাই আহিল। অৱশেষত আশ্ৰয় পালে ডাক্তৰৰ ঘৰত।
1: ছোৱালীৰ মাক ধৰ্ষিতা হৈছিল?
0: ধৰ্ষিতা হোৱাৰ পিছত ছোৱালীৰ প্ৰকৃত দেউতাক কোন এটা প্ৰশ্ন আহি পৰে।
1: নাই নাই নাই, এই কথা মই বিশ্বাস নকৰোঁ। নাই, এনে কথা হ'লে মোৰ ল'ৰাই সেইজনী ছোৱালীক ভাল পাবলৈ কেতিয়াও নাযায় আৰু মোকো বিয়া ঠিক কৰিবলৈ নপঠায়।
0: শুনক, মই জনা কথাখিনি ক'লোঁ, সঁচা মিছা আপোনালোকে নিজেই তেওঁলোকক সোধক।
2: ঠিকেই, আমি নিজেই সোধা ভাল হ'ব আৰু ওচৰ চুবুৰীয়াক সুধিলে ওচৰ চুবুৰীয়াইতো ক'বই।
0: আশ্ৰয় লোৱাৰ কাৰণটো নাজানিলেও তেওঁলোক যে ডাক্তৰৰ আশ্ৰিতা অন্ততঃ সেই কথা জানিব পাৰিব।
1: কি কাৰণে আশ্ৰিতা হ'ল তাৰ কাৰণেও মাকে মোক ক'ব লাগিব।

হৃদয়ৰ চিঞৰ ধাৰাবাহিক নাটখনি আজি আপোনালোকে পঞ্চম খণ্ড শুনিলে। নাটখনিৰ ৰচনা প্ৰফুল্ল বৰাৰ আৰু প্ৰযোজনা অৱনী বৰা আৰু নয়ন প্ৰসাদৰ। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে হৰি ডেকা, উপকূল বৰদলৈ, তপন দাস, কপিল বৰা, দীপজ্যোতি কাকতি, প্ৰণতি বৰুৱা, মণি বৰদলৈ, নীলাক্ষী দেৱী, পূৰবী শৰ্মা আৰু নীলু চক্ৰৱৰ্তীয়ে। এই নাটখনিৰ ষষ্ঠ তথা অন্তিম খণ্ড শুনিবলৈ পাব অহা দেওবাৰৰ বোলনিত। এইখিনিতে আমাৰ হাতত অলপ সময় আছে, আহকচোন দলি ঘোষৰ কণ্ঠত এতিয়া আধুনিক গীত শুনো।

দলিঘোষৰ কণ্ঠৰ আধুনিক গীতটি শুনিলে। ইয়াৰ লগে লগে আজিলৈ আমাৰ বোলনি সামৰিবৰ সময় হ'ল। আপোনালোকক পুনৰ লগ পাম অহা মঙলবাৰৰ বোলনিত। আজিলৈ আহোঁ।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 1 বজাত হিন্দীত আৰু 1:05 ইংৰাজীত বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: examination along with a CBI probe into alleged irregularities. Here's a report.
1: The JPSC-JSSC reform munch has given the state government an ultimatum to take positive action by August 18th. The protesters have also, for the first time, demanded the resignation of Chief Minister Hemant Soren. They have announced a major protest outside the Chief Minister's residence on August 20th and said they would continue their agitation there if their demands are not addressed. The reform munch has said the agitation will be intensified in the coming days and will draw inspiration from the ideas and spirit of Bhagat Singh. Mahvish Rahman, Akashwani News, Raj.
0: Keralam is getting into the festive spirit as the state's biggest annual festival, Thiruvonam, will be celebrated on August 26th. The Onam festivities begin today with Atham. Onam is not just a one-day festival. The formal celebrations begin on Atham Day, being observed across the state from this morning. The India Meteorological Department has forecast very heavy rainfall today at places over Arunachal Pradesh, Gangetic, West Bengal, Odisha, Uttar Pradesh and Uttarakhand. Parts of Northeast India, Chhattisgarh, Gujarat, Himachal Pradesh, Jammu and Kashmir, Ladakh, Gilgit-Baltistan, Jharkhand, Konkan and Goa, Madhya Maharashtra, Madhya Pradesh are also likely to receive moderate to heavy rainfall during the day. In cricket, Bangladesh secured a historic 9-wicket victory over Australia in the first test match in Darwin, Australia today. It was Bangladesh's first test win over on Australian soil and only its second victory over Australia. India is set to host the BWF World Championship starting from tomorrow till August 23rd at the Indira Gandhi Stadium in New Delhi. PV Sindhu will lead India's challenge in women's singles. In men's singles, Lakshya Sen will look to make a deep run, while Ayush Shetty faces defending champion and top seed China's Shi Yuqi in the opening round. And that is the end of this news bulletin.
2: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমাৰ অনুষ্ঠান নিউজ অন এয়াৰ মোবাইল এপতো শুনিব পাৰে।
3: গোবর্ধন শইকীয়াৰ পঞ্চম খণ্ড ৰচনা তৰুণ শইকীয়া। গোবর্ধন চৰি
4: ইমান তুমি কোনো ভাবিছা?
5: নাই, একো ভবা নাই। মই আজিকালি বুঢ়ী সময় না, কিনো ভাবিম তাকেই ভাবিবলৈ পাহৰি গলো।
4: কিন্তু কিবা এটাতো কৰিব লাগিব, ঘৰৰ চাল বুলিবলৈ নাই, জমি তেমি পানী পৰে, কিবা এটা ভাবচোন।
5: গুৱাহাটীত এটা কথা লিখিলো বুজিছ, সেইটো কৰিব পাৰিলে অৱশ্যে বৰ ফাওঁতে পেট দুটা চলাই থাকিব পৰা হয়।
4: সেইটোকে ভাবচোন নকৰ, কিয় কচোন বাৰু? কি
5: ফকী ফকীয়নী বনিব লাগিব বুজিছ, ঘৰ দুৱাৰো নালাগে, গৰু গাড়ীও নালাগে, গুৱাহাটীতো যেনিয়ে যাওঁ গছৰ তলে নৈৰ পাৰে সেই দলঙৰ তলে দেখিবি সেয়াই।
4: মই হলে ফকিৰণী হ'ব নোৱাৰো দেই, আৰু ফকিৰণীটো সেইবোৰ ফাকি ফুকা মই পচন্দ নকৰোঁ।
5: পেটৰ কাৰণে?
4: পেটৰ কাৰণে উপায় বহুত আছে নহয়।
5: আছে যদি দে, মইতো সহজ উপায়টোকেই কৈছো, কচোন ক। মাইকী মানুহৰ পেটত আকৌ কেতবোৰ ভাল বুদ্ধিও ওলাই নহয় কেতিয়াবা।
4: এই তই এদিন কৈছিলি নহয় সৰুতে নাঙল ধৰিছিলো বুলি।
5: ধৰাত কাহানিবাই ধৰিছিলো কেঁকুৰা নাঙলত, পাছে
4: পাছে পৰে বুলি আৰু কোনো কথা নাই বুজিছ, খেতি কৰিব লাগিব। হ
5: তই কথাটো এবাৰ দকৈ ভাবচোন, অইন কিবা বুদ্ধি টুদি ওলায় বা খেতিৰ কথাটো তোৰ ফচং কৰি কৈ দিয়া কাম নহয়। নহয় মাটি হ'ল ছবিঘা, তাকো কৰিবলৈ লাগিলে তোৰ এহাল গৰু, টকা ক'ত পাবি? আৰু মহাজনক দিবলৈ যে আছে কত গাল টকা, টকা সোনকালে পৰিশোধ নকৰিলে মানুহটোৰ ওচৰত কেতিয়াবা দুখে আপদে হাত পাতিবি কি মুখেৰে?
4: কিন্তু একোকে নকৰি হুমুনিয়া কাঢ়ি কাঢ়ি বহি থাকিলে মহাজনৰ ধন পৰিশোধ কৰিবি কাৰ মূৰটোহে? হয় বোলে মানুহটো কোঙা, সেইপিনে হ'লেও এটা কথা, গছ গছ কৰে ডেকা মানুহটো থাকোঁতে।
5: ঠিক আছে, মই পথাৰত নামিম দে, গৰু নাঙল দে, মই তোক ক'লো নহয় কাইলৈকে পথাৰত।

0: কম ভিক্ষা নাই বুলিছে
1: খেপাম গৰু নাঙল হৈ যাব বুঝিছ পিতাই ওচৰলৈ গৈ কান্দি কাটি কলে পিতাই চাগে কেতিয়াও
0: এইষাৰ কলি আৰু দেই বাপেৰক অমান কৰি পলাই আহি এতিয়া বাপেৰৰ ওচৰত গৈ কান্দি হিয়ালি জিয়ালি দি নাঙল গৰু বিচাৰগৈ সেইকাৰণে লোকে কয় তিৰি বুদ্ধি পলায়ংকাৰী তই যাৱ যা ভঙুৱা বাপেৰৰ ওচৰলৈ মই কিন্তু যাব নোৱাৰো বাপেৰে বোলে ভাং টানি থাকোঁতেই মোৰ নাম কোনোবাই ক'লে ভাঙৰ চিলিম পেলাই দিয়ে
1: পিতাইতো বেছিকৈ নাজানো বুজিছ পিতাই যিমান টান তিমান কোমল প্ৰথমে গৈ মই বৌক খাটনি ধৰিম নহয়
0: মই তোক ক'লো নহয় ভঙুৱা গছমূৰাটোৰ ভৰিত পৰি মই নাঙল গৰু খুজিব নোৱাৰো তাতকৈ ভিক্ষা মাগিম ঘৰে ঘৰে
1: এয়া পুৰুষৰ কথা নে ঘৰে ঘৰে ভিক্ষা কৰি খাবলৈতো চৰম নেলাগে অথচ নিজৰ শহুৰৰ ওচৰলৈ যাবলৈতো খৰা নাকটো কাটে
0: বুঢ়া সজ হোৱা হলে যেন তেন যিটো উগ্ৰ মূৰ্তি তম্ভিব পাৰিবি যোৱা বুলি বাৰচৰীয়া ভাওনাত মোক এমাইল আঁতৰতে দেখি তিনিবাৰ থোৱালে শহু সেইটোহে আৰু এটা কথা নহয় অ মইনা
1: কি
0: তোৰ বাপেৰৰ ঘৰৰ চোতালত হোম পুৰিটো তোক মই বিয়া কৰি অনা নাই তেন্তে তোৰ বাপেৰ মোৰ শহুৰ আৰু মই তোৰ বাপেৰৰ জোঁৱাই হলো কোনখন শাস্ত্ৰৰ মতে নে
1: যিখন শাস্ত্ৰৰ মতে মই তোৰ ঘৈণীয়েক আৰু তই মোৰ স্বামী হলো এইবোৰ আজে বাজে কথা বাদ দে খেতি তই কৰিব লাগিব যদি পিতাইৰ পৰা নাঙল গৰু খুজিবলৈ লাজ পাৱ তেনেহ'লে ধাৰ ল'লিবি হা ভাবি চাচোন তই হাল বাবি মই ৰুম দাম উপজি পুৱাতে উঠি তই গৰুহাল কান্ধত নাঙল জুৱেলি লগাবি মই চাহ পানী কৰি দিম দুপৰীয়া ৰুবলৈ যাওঁতে ভীম কল কৰাই লৈ যাম আলিত বহি তই খাবি
0: খুব মজা লাগিব কিন্তু দেই ধান দোৱাৰ দিনতো ৰবাব টেঙা
1: তেনেহলে কাইলৈকে পিতাৰ ওচৰলৈ ওলা
0: তইতো মইনা দেখিছই মোৰ শৰীৰ খেৰাপ গুৱাহাটীত এপৰাল পৰি আহিছো আকৌ এই ছমাইল বা দহাৰ
1: গুৱাহাটীত যদি নমৰিলি পিতাৰ ওচৰলৈ গ'লেও নমৰ দে
0: কথা নহয় মইনা
1: কি
0: অভাৱত পৰি বাপেৰৰ ভৰিত পৰাটো সৰু হোৱা যেন নহ'বনে কথাটো তই অকণমান দকৈ ভাবি উত্তৰ দিবি দেই
1: কি অবা হ'ব আমি পিতাৰ ওচৰলৈহে যাম পৰৰ ভৰিত পৰিবলৈ যাম নে কিবা
0: বুঢ়াৰ মূৰ্তিহে যিটো
1: কাইদাক কিটিপ কৰিব লাগিব বুজিছ পিতা এটা ডাঙৰ বস্তু আছে হেজাৰ খঙত থাকক কান্দি কাটি ভৰি পৰিলে পিতাই নহয় খং পানীকৃত হৈ যায়
0: হয়নে
1: মই তেনেকুৱা পৰাত পিতাই নিজে চকু পানী টোকা দেখিছো নহয়
0: কিন্তু সেই যে ভৰিত দীঘল দি পৰা সেইখিনিলৈকে সাহ কৰিব পৰাটোহে কথা
1: হ'ব হ'ব পাপ পুণ্যৰ কথা এটাও আছে নহয় হেজাৰ হলেও আৰু পৃথিৱীত আমাৰ নিজৰ বুলিবলৈ সিহঁতেই আছে সিহঁতৰ আশীৰ্বাদ নোলোৱাটো জানো ভাল কথা
2: বাপেৰৰ ঘৰ চাওঁতে চাওঁতে পালোহি ভৰিত দাম বৰকৈ কঁপিছে দেখোন হয় এই এই টোপলা দুটা ধৰ টোপলা দুটা ধৰ হয় বাপেৰ ঘৰটো নহয়নে অ' বাৰীত মৰিলোঁ মৰিলোঁ
1: নাথাকিবি ওচৰলৈ
2: আহিছোঁ ক সৌটো ভিতৰলৈ গৈছে
1: তই পোন কোবে পিতাই সেৱা কৰিবি মই বৌক বুজাই মেলি ঠিক কৰিম
3: নহয়
0: পাতলৈ শুনিছনে নাই বচন কি মাতিছে থব দুইটাকে মই তাইক কিমান বাৰ কলো বোলো ভঙুৱাটোৰ মেজাজ ইমান ঠিক নহয়
1: মোৰ পিতাই তই কি ভঙা ভঙা কৈ
4: অ'

0: পদাঘাত কৰিবলৈ
1: পিতায়ক

0: চিনোহা নিতৰুৱা মানুহ ঘূৰাই দিলে তাতো মাৰি থৈ বিধৱা জীয়েকক চাই হাঁহি থাকক।
1: মাউনত জাতি, ইহঁত ইমান দূৰৰ পৰা বাট খুলি পাই আহিছে, দেখা নাই মুখ কেইখন শুকাই আহিছে, সেই দুখন মুখ কৰি আহিছে, লৈ যায় ইহঁতক ভিতৰলৈ।

0: গৰু হলনে? কিন্তু দেখিবি গৰুৰ কিবা হব লাগিলে মই মানুহকো সুধাই নেৰো। নিজক যেনেকে চাও গৰু হলকো চাবি।
1: মই দেৱতা ৰখা দি ৰাখিম নহয় দেউতা।
0: ঐ হাঁহ মাহত গাড়ী এখন লৈ আহিবি, লৈ যাবিহি, ঘৰটোৰ অৱস্থা নাই তুমি।
1: দেউতা সৰব
0: কথা কাণ কথা নিধক হলি আমাক পঠিয়াই মই চব খবৰ লৈ গৈ আছো নহয়, তহঁতৰ দৰে মই স্বাৰ্থ পাইছ নেকি? ঐ মা, মা ঐ এই বলা, ঐ এই মাউৰত পৰাটোক অলপ প্ৰতিপাল কৰিবিচোন। অঁ এই পইচাকেইটা নাই, খচকি যাব নালাগে, মই তহঁত যাবি হত। অঁ যা হ'ল।
2: ঐ গৰুহাল আমি পূজা কৰি থাকিবি নে খেতি কৰিবি? ৰাইজে হাল জুৰিলে পথাৰত, শুনিছনে নাই?
3: শুনি আছো, শুনি আছো।
2: অকল শুনি থাকিলে হবনে?
3: শুনি নাথাকি আৰু কাৰ লাও খোলাটো কৰিবি?
2: এই কাৰণে পিতাই তোক গৰু দিবলৈ ইচ্ছা কৰা নাছিল, বুজিছ? বোলে যি নিজকে চম্ভালিব নোৱাৰে সি কি গৰু পথাৰ চম্ভালিব? গাঁৱৰ গোটেই ৰাইজে দেখিলে গৰু অনা এতিয়া
3: হাল মূৰেৰে পালে হব কুকুৰে।
2: কি হ'ল, কাক গালি পাৰিছ তই?
3: নাঙলটো আজি দিয়াৰ কথা আছিল, নাই খবৰে নাই। গোলোকৰ এটাকে খুজোগে, যদি দিয়ে কাইলৈ হাল জুৰিম, বি এটা জ্বলাই আনচোন, এই ডিঙিটো সুৰসুৰিটো মাৰি লওঁ।
2: চাহ পানী এবাতিও দিওঁ, খাই নাঙলটো লৈ আহগৈ। মই মাহবুত কেইটা তিয়াওঁ, গধূলিকৈ ভকতিনীজনকো মাতি আহিবি। মই চাহ জলপান লৈ ওলাইছিলোহে, তই দেখোন গলি কি আহিলি? মই জানিছো নহয় তই ফলাবি।
3: তোৰ মূৰটো ঢাল পালেহে হব।
2: তাৰমানে
3: মই গৈ তোৰ দেখো যে আমাৰ মাটিত
2: কি হল,
3: হাল বাই আছে।
2: হাল বাই আছে বোলো কোনে?
3: মহাজনৰ হালোৱাই। মই গৈ গুচিবলৈ কলত সিহঁতে হালোৱাই চাৰি জোকাৰিলে, গুচি আহিলো তোক খবৰটো দিবলৈ।
2: হয় মই গৈ এতিয়া সিহঁতৰ লগত যুঁজ দিবলৈ লাগিব। মুখ দে আৰু মেখেলা পাতি।
3: কথাটো বুজা নাই কিয় বাৰু?
2: কি বুজিবলৈ আছে? আমাৰ মাটিত মহাজনৰ হাল নামিবলৈ পালে কেনেকে? ক কেনেকে পালে? ক নামাতিলে।

0: মানে মই তোর মানে হলাত হাল বাই আছিল বুঝছ, মানে তোক যা দেখিলো আর ঘুরা দেখিল। এই বোলো
1: আমার মাটির হাল জড়িয়েছে মহাজনে, অথচ এইটো
2: হকে বিহকে মোক ঠেলি আছ কিয়? এই মই কি কৰিলো, টকা ধার কৰিছিলি নহয়?
0: ও কথা আসল কিহে, মানে মহাজনৰ পৰা টকা ধার কৰিছিলি যেতিয়া তোৰ মাটি ঘূৰাই পোৱাৰ নামত মানে চেঁচা পানী আছিলো দি বহি থাক। এই মহাজনৰ হাতলৈ মাটি যোৱা আৰু জমৰ হাতলৈ মানে জীৱ যোৱা মানে তোৰ একে কথা বুজিছ?
1: টকা আনিছিলো বুলিয়ে কথা নাই, বতৰা নাই, পৰ মাটিত হাল যোৱাৰ আইন ক'ত আছে?
0: এই আইন নাথাকিলে মহাজনে এই অঞ্চলত ৰাজত্ব কৰিবলৈ পায়নে? মানে এই ধনী মানুহৰ মানে মানে আপনাৰে এই পাছে পাছে আইন ঘূৰি ফুৰে মানে বুজিছা?
1: কিন্তু মহাজনে কি প্ৰমাণ দিব টকা ধাৰ কৰিছিলো বুলি? আমি তোক খত লিখি অনা নাই?
3: বাৰু দেখা যাওক মাকে, ময়ো গঁৰাল দেখা বৰা বুলি শুই হবলা জনা নাই।
0: এই আগতে চাহ পানী এটোপাত দিয়া, মানে বুদ্ধিটো মই অলপমান পানী লওঁ।
1: বুদ্ধি পানীবলৈ কিটো আছে হে, এজাক ওলাব নোৱাৰা মোৰ লগত? এইটোৱে দেখোন প্ৰতি ঘৰে ঘৰে কামত গাধা খটা দীক্ষাতি থাকে।
0: এইবোৰ কৰি মানে হেৰি কেলেংকাৰী মানে চপাই লোৱাহে হ'ব। এই মহাজন মানে তোমাৰ চহকী মানুহ, মানে
1: চহকী হ'লে চবেই তেওঁ অইনা দেখো কোষ্ঠাই থাকিব নে কিবা?
0: হে গোবৰ, তাতকৈ মানে ৰাইজ গোটাই গধূলা নাম ঘৰত মেল বহোৱা
2: তাইহে জানে।

0: যদি সমুদায় গোটালিয়েই এই নামঘৰলৈ ধাৰিকটকেইখন নিবি, সমুদায় মাটিৰ কাজিয়া যেতিয়া কোনে কোনফালে পকাই কি ঠিক, এই পাৰিলে চাহ পানী একোবাতিকৈ খোৱাৰ যোগাৰ পাতি কৰিবি। সমুদায় আৰু এটা কথা, তামোল পাণ কিন্তু সৰহকৈ নিবি, বুজিছ?
1: বাৰু।
0: সমুদায় আৰু এটা কথা, এই শৰাই এখন আৰু টকা কুৰিটা মেলত আগবঢ়াবি কিন্তু। মই সমুদায় আহিলো।
2: ঐ, মেলত বেলবুংটো হৈ বহি নাথাকিবি, ফেচ টু ফেচ কৈ দিবি।
1: তই নাযাবি জানো, মোৰ ফটচনে ভুল টোল লাগি যাব পাৰে।
2: ফাঁকি কথা সাজি কবলৈ গলে মানুহৰ ভুল লাগে, তই কিবা সাজি কবলৈ যাবি নেকি?
1: নহয় মানো, মেলত থিয় হৈ কথা কবলৈ হলে মোৰ ভৰি কঁপে অ, আৰু পেটটো কিবা জানো ভয়তে নেকি টান মাৰি মাৰি ধৰে, তেতিয়া কিবা কবলৈ যাওঁতে কিবা ওলাই যায়, পেচন খুৰীয়ে সৈতে তই কেনিবা গোট মাৰি বহি থাকিবি, বুজিছ?

0: এই গোবৰ ঐ গোবৰ অঁ ঐ তই সদ্যহতে চাহ পানীত লাগ গৈ যা
1: বাৰু
0: ডিঙিটো তিয়াই ল'লেহে যদি আৰু মোৰে কাম কৰে বুজিছ তোৰ জেৰাৰ পাল পৰিলেই মাতিব যা
1: বাৰু অঁ
0: এই গাঁওবুঢ়া মেলা আৰম্ভ কৰিব লাগে
2: পিছে বাদী বিবাদী দুই পক্ষৰ পৰা মাননি আগবঢ়োৱা হৈছে
0: নহয়
2: কোনো কাজি নাই হ'বলা অ বাৰু বাৰু অ' হিতেশ্বৰ অ' তয়ে বিতান্ত কচোন
3: কেশৰ মানে ৰাইজসকল এই গোবৰৰ পদুমণিৰ পাৰত এপুৰা মাটি আছে মানে আজি সি তাত হাল জুৰিবলৈ গৈ দেখে যে তাত মানে আমাৰ সৌ মহাজনৰ হালোৱাই তাৰ মাটিত মানে হাল বাই আছে মানে গোবৰে সিহঁতক কাৰণ সোধাত মানে সিহঁতে তাক হালোৱা আচাৰি আৰু দা জোকাৰি ভয় দেখুৱাই খেদি পঠিয়াই এতিয়া মানে গোবৰে মেল গোটোৱাৰ এই বৃত্তান্ত
2: ৰ'ব ৰ'ব ৰাইজ ৰ'ব সমুদায় হাই নকৰিব এইটো সমুদায় এটা গুৰুতৰ কেছ হেৰা মহাজন মুখ মেলাচোন হে
1: মইনো কি মুখ মেলিম গাঁওবুঢ়া কাই মানুহক বিপদত সহায় কৰাটো যে পাপ এই কথাটোকে আজি মোৰ মনলৈ বাৰে বাৰে আহিছে আৰু এতিয়াৰ পৰা গাঁৱৰ কোনোবা মানুহ যদি মৰিও যায় মোৰ আৰু চাবলৈ নাই
2: বাৰু বাৰু সেইটো সমুদায় পাছৰ কথা এই গোবৰৰ মাটিত হাল বোৱা কথাটো সমুদায়
1: সকলোৱে সেইখিনি গোবৰৰ মাটি গোবৰৰ

0: কি কৰি কিয় আছে মই হলে একো বুজা নাই।
1: সমুদায় হায় নকৰিবচোন, হায় নকৰিব
2: মানে আপোনালোকে মনে মনে থাকচোন, মানে
0: গুণীৰ গুণ বুজা মানুহ পোৱা টান।
3: ৰাইজে আপোনাৰ গুণ কিয় নুবুজিব? এই মহালক্ষী বান্দাৰ খুলি আপুনি জানো গাঁৱৰ তমা খাবলৈ নথকা মানুহখিনি কম তৰাই আছেনে? মূৰ্খ মানুহটো মহাজন নহলে বা ভাদ আহিন মহীয়া মহালক্ষী বান্দাৰ পৰা সেই দুখীয়া ৰাইজক এমোন দি মাঘ মহীয়া দুমোন আদায় কৰা কাৰবাৰ সমালোচনা কৰে বাৰু কওকচোন।
4: তই মোক কাটিং মাৰি কথা ক'বলৈ আহিছ দেখোন, তয়েতো কিবা আকালত পৰি মোৰ ভৰিত পৰিছিলো।
3: কি ক'লে কি ক'লে? মই ভৰিত পৰিছিলো।
4: পৰা নাছিলি তই?
3: কি কৰিছিলিতো এজাৰবাৰ নাই পৰা। আপুনি মহাজন এই সুতলৈ টকা ধাৰে দিয়ে, মই সুত লৈ মাত্ৰ টকা লৈছিলো।
1: কাটিং মৰামৰি হৈছে, সেই মেলকুচি সমুদায় এতিয়া ভাওনা হ'ব।
4: ঐ আমাৰ গুৰিলৈ আহা হওক। ঐ দেউকন, ঐ দেউকন বহ। আমি উঠি যাম, ঐ এনেকৈ হব হলে কেচ কেঁচাই লৈ যাব।
1: মই সমুদায় গা বুঢ়া কাম কিন্তু ৰিজাইনেশ্যন দিম, হো চাইলেণ্ট হয় যদি হওক।
5: এইখিনি গাঁও বুঢ়া খাই হলধৰ গিলাচটো
1: মহাজন তুমি যে সমুদায় ক'লা বোলো গোবৰৰ মাটি বুলি সমুদায় কোৱাটো বেয়া হৈছে, তুমি সমুদায় ৰাইজক কোৱাচোন সমুদায় মাটি পুৰা
4: কাৰ
1: হয়নে পৰমান? মাটিটো আৰু সমুদায় চাপনি তিৰোতাৰ দৰে নিজে গৈ কাৰোবাৰ ওচৰত সমুদায় চাপিবগৈ নোৱাৰে।
4: গোবৰে সেইখিনি মাটি মোক নিজে দিছে।
5: ৰাম আপুনি পতকৈ মিছা মাতিব লাগে ন, মই কেতিয়া দিলো বাৰু?
4: কেতিয়া দিলি? সেইটো তই মুখেৰে দহ ৰাইজ আৰু বুঢ়া ডাঙৰীয়া সন্মুখত ৰাখি নকলেও তই নিজে চহী কৰাই দিয়া সেই কাগজে কব, বুজিছ?
5: মই আপোনাক মাটিখিনি কাগজ কৰি দিছো।
4: গাঁওবুঢ়া কাই
1: কাগজখন খেৰা কৰিব লাগে,
4: এইখন এইখন। মই কিবা আকৌ মিছাই কৈছো নে বোলো?
1: হেৰি নহয় সমুদায় হেৰা বস্তু মতাৰী, এই চাওঁ এই তোমাৰ বিধ চকু জোৰকে দিয়াচোন। দিয়া এৰা এৰা হয়তো হেৰ গোবৰ।
5: মই বুঢ়া ডাঙৰীয়া শপত খাই কৈছো গাঁওবুঢ়া খাই, মই মাটি দিম বুলি কাগজ কাহানিও কৰা নাই।
1: এইটো সমুদায় জল জল পট পটকৈ তোৰ নাম চহী,
4: বুঢ়া ডাঙৰীয়াৰ শপত খাই। মই কেচাৰীত উঠিলে সি লাৱে লাৱে পানী খাব, বেটি পৰ্যন্ত বোলোৱাই বিক্ৰী যাব।
2: মানে মানে মানে এটা কথা মানে নহয়, এই কাগজত কি লিখা আছে ৰাইজে তাক শুনিব লাগে।
1: হোৱাহে বাৰম, তোমাৰ চকুৰ মণি ঠিক আছে, পাঠ কৰাচোন সমুদায়।
4: দিয়া দিয়া। অ ৰাইজ শুনক, শুনক, ওপৰৰ কথাখিনি নপঢ়ো। ইয়াত লিখিছে আজি 30 ভাদ 1977 দিনা মই শ্ৰী গোবৰ্ধন দাসে সুস্থ শৰীৰে সজ্ঞানে শ্ৰী ভদ্ৰেশ্বৰে মোৰ 5000 ধনৰ পৰিৱৰ্তে মোৰ 6 নম্বৰ ডাঙৰ ম্যাদী পট্টাৰ মাটি পুৰা লিখি দিলো। এই মাটিৰ বাবে মই এই মোৰ শ্ৰীমতী মোৰ স্ত্ৰী নাইবা বংশধৰ কোনেও দাবী কৰিব নোৱাৰিব।
5: হৰি হৰি হৰি হৰি জাল
1: গোবৰ সমুদায় তই নিজে চাই ধৰ্মত কৰি এইটো চহী তোৰ হাতৰ হয় নে নহয়? আহ
5: চহী হয়, কিন্তু মহাজন দেউতাইতো কাগজখনত এইবোৰ সাংঘাতিক কথা লেখা আছিল বুলি কোৱা নাছিল। তেতিয়া ইমান কথা চিন্তা কৰিবলৈ মোৰ মূৰৰো ঠিক নাছিল। বেমাৰী পাতিতে মহাজন দেউতা গৈ ভুল

0: ভুৰুকীয়ে মোক ক'লেগে বোলে মানুহৰ মুখ বন্ধ কৰিবলৈ এনেয়ে চৰি এটা মাৰ, তোৰ একো নহয়। আৰু টকা 500 লৈছিলো, 5000 হ'ল কেনেকৈ?
1: এই বেমাৰী পাটিত পৰি থকা মানুহটো সুস্থ হৈ আৰু সজ্ঞান হ'ল কেনেকৈ ৰাই? সেইবোৰ কাগজত লিখা আছে, ঐ সি চহী কৰিছে। এই তেনেথলত নাই নৈ কৰিলে আমি কেনেকৈ মানো? গাঁওবুঢ়া কি কোৱা?
2: আইন মতে গ'লে সমুদায় মহাজনৰ তাত দোষ নাই, কিন্তু গোবৰৰ মুখলৈ চাই
1: মই তাক যি পাৰো সহায় কৰিম গাঁওবুঢ়াকাই। সি মোৰ ভাই লেখীয়া ভাই।
2: হেই ৰামেম্বৰ, সমুদায় মাননি ভাগ পৰিলানে?
1: এভাগ কম হ'ল, মিলাব পৰা নাই।
2: হ'ব হ'ব দিয়া, গোবৰক সমুদায় নিদিলেও হ'ব, তাৰ খাওঁ তাৰ তাকৰ। তেনেহ'লে ৰাইজ মেল ভঙা হওক।
3: ৰ'ব ৰ'ব ৰ'ব, ৰাইজৰ ৰায়টো কি হ'ল?
2: শুনি দিয়ে দেখোন সমুদায় কথা, বৰ্তমান মাটি মহাজনৰ দখলত থাকক।
3: ৰ'ব, গোবৰে কৈছে যে সি বেমাৰী অৱস্থাত কাগজ লৈ কৈছে, তাৰ উপৰিও টকা সি 500 আনিছে।
1: কিন্তু কিন্তু বোলে সেই কাগজ যে কয় বোলে সি
3: গুলিমাৰক আপোনাৰ কাগজ। সোজা সৰল সহজ মানুহৰ পৰা তেনেকুৱা লাখ লাখখন কাগজ ল'ব পাৰি, বুজিছে?
2: তহঁত সমুদায় বৰ উঠিছে হ? লেখা পঢ়া কৰা ল'ৰা, ডাঙৰক সন্মান ৰাখি সমুদায় কথা ক'ব নোৱাৰ?
1: কি সন্মান ৰাখিব লাগে, কি সন্মান ৰাখিব লাগে? এই হাতে কামাজে লগা নাই সেই সন্মান। তই বায়ন খুৰা হিতে আজি দুপৰীয়া মহাজনৰ ঘৰত স্বামীতা খাই কি আলোচনা কৰিছিলি?
3: কোন গোবৰ তহঁতৰ ভুল আৰু সৰলতাৰ বাবে হাতত এখন ফটা গামোচা লৈ অহা এই মানুহটো আজি মহাজন। তহঁতৰ মাটি বাৰী আছে, খেতি আছে, তহঁতে অন্য কথা কওঁ মহাজন, অন্য কথা কওঁ।
1: ঐ তহঁতে আমাক অপদস্ত কৰিছ হন, ঐ তহঁতে আমাক অমান কৰিছ হন, মানে মানে জনা নাই কুৰুক্ষেত্ৰ হৈ যাব। শিক্ষিত দেখুৱাইছে, শিক্ষিত দেখুৱাইছে মানে।
2: ৰাইজ ৰাইজ, মই মেল ভাঙিলো, মেল সমুদায় ভংগ, মাটি মহাজনে খাব।
3: আমিও দেখিম গোবৰৰ মাটি গোবৰৰ। গোবৰ খাই
1: ধাইকা খামুছে দেখোন।
3: ঐ গোবৰ, ঐ শুন, তই কালিলৈ তোৰ মাটিত হাল জুৰিবি।
0: কিন্তু
3: আমি আছো কৈছো নহয়,
1: কৈছো আমি আছো বুলি
0: কিন্তু মহাজনৰ বন্দুক আছে, চৌকি মানুহ আগৰ পুলিচ তুলিচ আনি যদি
3: নাই বুজিছ, তই একো চিন্তা নকৰিবি, তোৰ তোৰ মহাজনৰ হুকুমত আজি কোনেও বন্দুক নলয়, সিহঁতৰ হুকুমত পুলিচ নাহে, পুলিচ যদি আহে আহিব আমাৰ বাবে, তহঁতৰ বাবে। মহাজন ৰাইজৰ শত্ৰু, সমাজৰ শত্ৰু, দেশৰ শত্ৰু। বল আহ, কাইলৈ ৰাতিপুৱাই আমি গাঁৱৰ গোটেই ল'ৰাবোৰে তোৰ লগত থাকিম।
0: এই যে

লক্ষী বৰঠাকুৰ, থানেশ্বৰ শৰ্মা, প্ৰসন্ন বৰা, মীৰা দাস, প্ৰতাপ শৰ্মা আৰু নীলু চক্ৰৱৰ্তীয়ে। নাটৰ প্ৰযোজনা আছিল নীলু চক্ৰৱৰ্তীৰ।

ইমানপৰে শ্ৰোতাসকলে তৰুণ শইকীয়া ৰচিত নাট গোবৰ্ধন চৰিত্ৰৰ পঞ্চম খণ্ড শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে ইন্দ্ৰ বনিয়া, চেতনা দাস, দুলাল শৰ্মা,

বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। এতিয়া বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ভাৰতৰ 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে অভিনন্দন জনোৱাৰ বাবে বিশ্বৰ নেতাসকলক ধন্যবাদ জ্ঞাপন কৰিছে। সমগ্ৰ ৰাষ্ট্ৰই আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নেতাগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছে। ভাৰতীয় জনতা পাৰ্টীয়ে কংগ্ৰেছ দলে স্বাধীনতা দিৱসৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ বিৰোধিতা কৰা বুলি অভিযোগ তুলিছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই UGC নেটৰ চলিত বৰ্ষৰ জুনত অনুষ্ঠিত পৰীক্ষাৰ 84টা বিষয়ৰ বাবে অস্থায়ী উত্তৰসমূহ প্ৰদান কৰিছে। আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত আজি SC দিল্লী মণিপুৰৰ FC ৰেংগাই আৰু ইষ্ট বেংগল FC সেনাবাহিনী ফুটবল দলৰ সন্মুখীন হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ভাৰতৰ 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে অভিনন্দন জনোৱাৰ বাবে বিশ্বৰ নেতাসকলক ধন্যবাদ জ্ঞাপন কৰিছে। মালদ্বীপৰ ৰাষ্ট্ৰপতি ডঃ মহম্মদ মৈজুক ধন্যবাদ জনাই সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত শ্ৰীমতী মুৰ্মুৱে ভাৰত মালদ্বীপৰ অংশীদাৰিত্ব অব্যাহত থাকিব বুলি আশা প্ৰকাশ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে নেপালৰ ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পাওডেলক তেওঁৰ শুভেচ্ছাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ভাৰতে অনাগত বৰ্ষসমূহত নেপালৰ সৈতে নিজৰ বিশেষ অংশীদাৰিত্ব অধিক বৃদ্ধিৰ বাবে আগ্ৰহী বুলি তেওঁ উল্লেখ কৰে। ইয়াৰ উপৰি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে শ্লোভাকিয়াৰ ৰাষ্ট্ৰপতি পিটাৰ পেলিগ্ৰিনিক ধন্যবাদ জনাই কয় যে ভাৰত শ্লোভাকিয়াৰ অংশীদাৰিত্বক দুয়োখন দেশৰ জনসাধাৰণৰ সুবিধাৰ্থে অধিক শক্তিশালী কৰাৰ বাবে ভাৰত আগ্ৰহী। ৰাষ্ট্ৰপতিগৰাকীয়ে ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জগুক ধন্যবাদ জ্ঞাপন কৰি ভাৰত আৰু ইজৰাইলৰ মাজত বন্ধুত্বৰ বান্ধোন অব্যাহত থাকিব বুলি আশা প্ৰকাশ কৰে। ভাৰতৰ স্বাধীনতা দিৱস উপলক্ষে শুভেচ্ছা জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জুক আৰু প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক ধন্যবাদ জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে ভাৰত আৰু ইজৰাইলৰ বন্ধুত্ব অতি গভীৰ। তেওঁ লগতে আশা প্ৰকাশ কৰে যে ভাৰত ইজৰাইলৰ বিশেষ কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী হৈ উঠিব, নতুন সুযোগ মুকলি হ'ব আৰু দুয়োখন ৰাষ্ট্ৰৰ জনসাধাৰণৰ মাজত সম্পৰ্ক আৰু অধিক গভীৰ হৈ উঠিব। সমগ্ৰ ৰাষ্ট্ৰই আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নেতাগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছে। তিনিবাৰ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰা অটল বিহাৰী বাজপেয়ীয়ে 2018 চনৰ আজিৰ দিনটোতে শেষ নিশ্বাস ত্যাগ কৰিছিল। মৃত্যুবাৰ্ষিকী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ সমাধি সদৈৱ অটলত পুষ্পাৰ্ঘ্য নিবেদন কৰে। প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনেও প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো পুণ্যতিথি উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে

ৰাষ্ট্ৰ সেৱাৰ প্ৰতি তেওঁৰ অটল নিষ্ঠা, একাগ্ৰতা, দূৰদৰ্শী নেতৃত্ব আৰু গণতান্ত্ৰিক মূল্যবোধে ভাৰতীয় ৰাজনীতিৰ ইতিহাসত অনন্য অধ্যায়ৰ সৃষ্টি কৰিছিল। ভাৰতীয় জনতা পাৰ্টীয়ে কংগ্ৰেছ দলে স্বাধীনতা দিৱসৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ বিৰোধিতা কৰা বুলি অভিযোগ তুলিছে। নতুন দিল্লীত আজি এখন সংবাদমেলত বিজেপিৰ মুখপাত্ৰ প্ৰদীপ ভাণ্ডাৰীয়ে কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত কালি স্বাধীনতা দিৱস উদযাপনৰ সময়ত জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে বন্দে মাতৰমৰ পৰিৱেশন বন্ধ কৰাৰ চেষ্টা চলাইছিল বুলি অভিযোগ কৰে। এনে কাৰ্যৰ জৰিয়তে কংগ্ৰেছে কেৱল ৰাষ্ট্ৰীয় গীতক অপমান কৰাই নহয় বৰঞ্চ দেশৰ জনসাধাৰণ আৰু সংবিধানক অপমান কৰা বুলি মুখপাত্ৰগৰাকীয়ে দাবী কৰে। শ্ৰীভাণ্ডাৰীয়ে লগতে কংগ্ৰেছ শাসিত কেৰালা চৰকাৰে কালি চৰকাৰী কাৰ্যসূচীত বন্দে মাতৰম পৰিৱেশনৰ বাবে কৰা ঘোষণা কাৰ্যকৰী নকৰা বুলি অভিযোগ তোলে। তেওঁ কয় যে কেৰালা চৰকাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ উদ্দেশ্যক আখৰে আখৰে পালন কৰে। বিজেপিৰ এনে অভিযোগক লৈ কংগ্ৰেছৰ মুখপাত্ৰ জয়ৰাম ৰমেশে দলৰ মুখ্য কাৰ্যালয়ত স্বাধীনতা দিৱস উদযাপনৰ সময়ত কালি ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম সম্পূৰ্ণৰূপে পৰিৱেশন কৰা হয় বুলি স্পষ্ট কৰি দিয়ে। ভাৰতে অহা মঙলবাৰে নতুন দিল্লীত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ পৰিৱেশ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠকৰ আয়োজন কৰিছে। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে এই বৈঠকত অধ্যক্ষতা কৰিব। এই বৈঠকৰ মূল বিষয়বস্তু হৈছে স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহন ক্ষমতাৰ বিকাশ। ইয়াৰ পূৰ্বে কাইলৈ পৰিৱেশ কাৰ্যগোট আৰু জলবায়ু পৰিৱৰ্তন তথা বহনক্ষম উন্নয়ন বিষয়ক সম্পৰ্ক গোটৰ বিষয়ববীয়াসকলৰ বৈঠক অনুষ্ঠিত হ'ব। পৰিৱেশ আৰু বন মন্ত্ৰালয়ে এই বৈঠক ফলপ্ৰসূ আলোচনা, সহমত আৰু পৰিৱেশ সহযোগিতা সুদৃঢ় কৰাৰ মঞ্চ হিচাপে পৰিগণিত হ'ব বুলি আশা কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTA UGC নেটৰ চলিত বৰ্ষৰ জুনত অনুষ্ঠিত পৰীক্ষাৰ 84টা বিষয়ৰ বাবে অস্থায়ী উত্তৰসমূহ প্ৰদান কৰিছে। প্ৰাৰ্থীসকলে UGC নেট পৰ্টেলৰ জৰিয়তে 18 আগষ্টৰ ভিতৰত যিকোনো ভুল উত্তৰৰ ক্ষেত্ৰত আপত্তি দাখিল কৰিব পাৰিব। ইয়াৰ বাবে প্ৰতিটো প্ৰশ্নৰ বিপৰীতে 200 টকা মাচুল দিব লাগিব। NTAই উল্লেখ কৰা মতে প্ৰাৰ্থীসকলে প্ৰতিটো আপত্তিৰ সমৰ্থনৰ বাবে নথিভুক্ত প্ৰমাণ দিব লাগিব। UGC সংশ্লিষ্ট পৰ্টেলৰ পৰিৱৰ্তে আন কোনো মাধ্যমৰ জৰিয়তে কৰা আপত্তি গ্ৰহণযোগ্য নহ'ব। সংস্থাটোৱে জনোৱা মতে ইংৰাজী, বাণিজ্য আৰু সমাজশাস্ত্ৰকে ধৰি বাকী থকা 3টা বিষয়ৰ প্ৰশ্নকাকতত থকা ত্ৰুটি সম্পৰ্কীয় অভিযোগ পৰীক্ষাৰ বাবে এখন সমিতি গঠন কৰা হৈছিল। এই সমিতিৰ পৰামৰ্শৰ ভিত্তিত এই 3টা বিষয়ক লৈ এখন পৃথক ৰাজহুৱা জাননী আজি জাৰি কৰা হ'ব বুলি NTAই প্ৰকাশ কৰিছে। মহান সন্ত শ্ৰীৰামকৃষ্ণ পৰমহংসৰ মৃত্যুবাৰ্ষিকীত গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত শ্ৰীশ্বাহে কয় যে আধুনিক ভাৰতৰ মহান চিন্তাবিদ আৰু মা কালীৰ নিষ্ঠাবান ভক্ত শ্ৰীৰামকৃষ্ণ পৰমহংসৰ ভাৰতীয় সনাতনী পৰম্পৰাৰ গভীৰ শক্তি আৰু আধ্যাত্মিক চেতনা প্ৰতিগৰাকী ব্যক্তিৰ মাজলৈ প্ৰবাহিত কৰিছিল। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ৰামকৃষ্ণই ধৰ্মক কেৱল বিশ্বাসেই নহয় সেৱা আৰু মানৱ কল্যাণৰ মাধ্যমলৈ ৰূপান্তৰিত কৰিছিল। শ্ৰীশ্বাহে লগতে কয় যে তেওঁৰ উচ্চ চিন্তাধাৰা আৰু আদৰ্শই আমাৰ সমাজক চিৰদিন পথ প্ৰদৰ্শন কৰি থাকিব। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান আজিৰে পৰা জনসাধাৰণৰ বাবে মুকলি কৰা হ'ব। ৰাষ্ট্ৰপতি ভৱনৰ বাৰ্ষিক গ্ৰীষ্মকালীন কাৰ্যসূচীৰ অংশ হিচাপে 15 ছেপ্টেম্বৰ পৰ্যন্ত এমাহৰ বাবে পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈ বিনামূলীয়াকৈ এই উদ্যান মুকলি ৰখা হ'ব। অৱশ্যে বিয়লি 5 বজাৰ পাছত উদ্যানখনত প্ৰৱেশ বন্ধ কৰি দিয়া হ'ব। এই সময়ছোৱাত প্ৰতি সোমবাৰে উদ্যান বন্ধ ৰখা হ'ব। ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰকাশিত বিবৃতি অনুসৰি 29 আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আৰু 5 ছেপ্টেম্বৰত শিক্ষক দিৱস উপলক্ষে এই 2টা দিনত ক্ৰীড়াবিদ আৰু শিক্ষকসকললৈ উদ্যানত বিশেষ প্ৰৱেশৰ সুবিধা প্ৰদান কৰা হ'ব। উদ্যানত প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে নৰ্থ এভিনিউ পথৰ সমীপত থকা 35 নম্বৰ দুৱাৰ ব্যৱহাৰ কৰিবলৈ জনসাধাৰণক বিবৃতিযোগে আহ্বান জনোৱা হৈছে। ৰাষ্ট্ৰপতি ভৱনৰ ৱেবছাইটৰ জৰিয়তে উদ্যান পৰিদৰ্শনৰ সময়ত আগতীয়াভাৱে পঞ্জীয়ন কৰিবলৈ জনসাধাৰণক আহ্বান জনোৱা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কাইলৈ পৰ্যন্ত অৰুণাচল প্ৰদেশ, উৰিষ্যা, উত্তৰ প্ৰদেশ, পশ্চিমবংগ আৰু উত্তৰাখণ্ডত প্ৰবল বৰষুণৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। বতৰ বিজ্ঞান বিভাগে লগতে অৰুণাচল প্ৰদেশ, জম্মু কাশ্মীৰ, কোংকাণ, গোৱা, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন অংশত কাইলৈ পৰ্যন্ত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। বিভাগে অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, পুডুচেৰী, কাৰাইকাল, বিহাৰ, ঝাৰখণ্ড, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত অহা 2 দিনলৈ ধুমুহা গাজনিৰে প্ৰবল বৰষুণৰ আগলি বতৰা দিছে। হাংগেৰীত আজি পুৱা ৰাষ্ট্ৰীয় ঘাইপথত এখন যাত্ৰীবাহী বাছ এটা খাৱৈত বাগৰি পৰাৰ ফলত 12 জন লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক আঘাতপ্ৰাপ্ত হয়। দুৰ্ঘটনাটো বুদাপেষ্টৰ পৰা

0: চল্লিছ কিলোমিটাৰ পূবত সংঘটিত হয়। বাছৰ চালকজনে টোপনিয়াই থকাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি আৰক্ষী সূত্ৰে সন্দেহ প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা পষ্টত হাংগেৰীৰ প্ৰধানমন্ত্ৰী পিটাৰ মেগিয়াৰে কয় যে এই দুৰ্ঘটনাটোত কমেও 10 লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। তেওঁ নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে ঘটনাস্থলীত উপস্থিত থকা উদ্ধাৰকৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰে। 135 সংখ্যক ইণ্ডিয়ান অইল দুৰাণকা ফুটবল প্ৰতিযোগিতাত আজি ৰাঁচীৰ বিৰচা মুণ্ডা ফুটবল ষ্টেডিয়ামত হ'বলগীয়া প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত এছ চি দিল্লী মণিপুৰৰ এফ চি ৰেংদাইৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 4 বজাত আৰম্ভ হ'ব। কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনত আজি সন্ধিয়া 7 বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত আই এছ এলৰ চেম্পিয়ন ইষ্ট বেংগল এফ চি সেনাবাহিনীৰ ফুটবল দলৰ সন্মুখীন হ'ব। কাইলৈ হ'বলগীয়া তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত মোহনবাগান জামছেদপুৰ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত কাইলৈৰ পৰা 23 আগষ্টলৈ বি ডব্লিউ এফ বিশ্ব চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব। 2019 চনৰ পাছত ভাৰতে এই প্ৰতিযোগিতাখন দ্বিতীয়বাৰৰ বাবে আয়োজন কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ভাৰতৰ 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে অভিনন্দন জনোৱাৰ বাবে বিশ্বৰ নেতাসকলক ধন্যবাদ জ্ঞাপন কৰিছে। সমগ্ৰ ৰাষ্ট্ৰই আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নেতাগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই UGC নেটৰ চলিত বৰ্ষৰ জুনত অনুষ্ঠিত পৰীক্ষাৰ 84টা বিষয়ৰ বাবে অস্থায়ী উত্তৰসমূহ প্ৰদান কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি শুনিবলৈ পাব বিয়লি 3 বজাত।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত লগতে নিউজন AIR মোবাইল এপত নিবেদন কৰা হৈছে বৃন্দগান। প্ৰথম গানৰ ৰচনা গুণমণি বৰাৰ।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। সমগ্ৰ ৰাষ্ট্ৰই আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নেতাগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। 3 বাৰ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰা অটল বিহাৰী বাজপেয়ীৰ 2018 চনৰ এই দিনটোতে মৃত্যু হৈছিল। মৃত্যুবাৰ্ষিকী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ সমাধি সদৈৱ অটলত পুষ্পাৰ্ঘ্য নিবেদন কৰে। ৰাজ্যৰ বিভিন্ন ঠাইতো আজি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যুবাৰ্ষিকী পালন কৰা হৈছে। কাছাৰ জিলাৰ ৰংপুৰ 0 পইণ্টত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিমূৰ্তিত আজি বিভিন্নজনে শ্ৰদ্ধা নিবেদন কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ লৈ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে কয় যে অতি মেধাৱী, প্ৰখ্যাত চিন্তাবিদ, কবি, দক্ষ প্ৰশাসক আৰু বলিষ্ঠ ৰাষ্ট্ৰনেতা হিচাপে অটল বিহাৰী বাজপেয়ীৰ অসাধাৰণ জীৱন আৰু কৰ্মৰাজিয়ে দেশবাসীক সদায় অনুপ্ৰাণিত কৰি যাব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো পুণ্যতিথি উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰে। ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ৰাষ্ট্ৰসেৱাৰ প্ৰতি তেওঁৰ অটল নিষ্ঠা, একাগ্ৰতা, দূৰদৰ্শী নেতৃত্ব আৰু গণতান্ত্ৰিক মূল্যবোধে ভাৰতীয় ৰাজনীতিৰ ইতিহাসত অনন্য অধ্যায়ৰ সৃষ্টি কৰি গৈছে। মহান নেতাগৰাকীৰ চিন্তা, আদৰ্শ আৰু দেশপ্ৰেমে জনসাধাৰণক সদায় ৰাষ্ট্ৰৰ স্বাৰ্থত নিষ্ঠাৰে কাম কৰি যাবলৈ অনুপ্ৰাণিত কৰি যাব বুলি তেওঁ মন্তব্য কৰে। ৰাজ্যত যোৱা 2 আগষ্টৰ পৰা চলি থকা লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ স্বগণনা প্ৰক্ৰিয়াৰ আজি সামৰণি পৰিব। কাইলৈ লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। লোকপিয়লৰ দ্বিতীয় পৰ্যায়ত চৰকাৰীভাৱে নিয়োগ কৰা গণনাকাৰীসকলে স্বগণনাৰ তথ্যসমূহ পৰীক্ষাৰ বাবে ঘৰে ঘৰে যাব। জনসাধাৰণে sc.census.gov.in পৰ্টেলত নিজৰ মোবাইল নম্বৰেৰে লগ ইন কৰি আজি মাজনিশা পৰ্যন্ত অসমীয়া, ইংৰাজীকে ধৰি 14টা ভাষাত তথ্য পূৰণ কৰিব পাৰিব। জনসাধাৰণে ডিজিটেল মানচিত্ৰত নিজৰ গৃহৰ অৱস্থানো চিহ্নিত কৰিব পাৰিব। তেওঁলোকে তথ্য দাখিলৰ পাছত লাভ কৰা স্বগণনা পৰিচয় দ্বিতীয় পৰ্যায়ত গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব লাগিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে এইবাৰৰ লোকপিয়লৰ বাবে 40টা প্ৰশ্ন নিৰ্ধাৰণ কৰিছে। এই প্ৰশ্নসমূহৰ ভিতৰত অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ মৰ্যাদাকে ধৰি জাতি সম্পৰ্কীয় প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হৈছে। ৰাজ্যৰ বিভিন্ন জিলাত আজি শোক দিৱস পালন কৰা হৈছে। 2004 চনৰ 15 আগষ্টত ধেমাজি মহাবিদ্যালয়ৰ পেৰেড গ্ৰাউণ্ডত বোমা বিস্ফোৰণত নিহত 13গৰাকী নিৰীহৰ স্মৃতিত প্ৰতি বছৰে 16 আগষ্টত ৰাজ্যজুৰি এই দিৱস পালন কৰা হয়। ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি মহাবিদ্যালয়ৰ শিশু শিক্ষা আৰু উৎকৰ্ষৰ সাধন কেন্দ্ৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত বন্তি প্ৰজ্বলন, নিহতসকলৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ, সন্ত্ৰাসবাদৰ বিৰুদ্ধে সংকল্প গ্ৰহণৰ লগতে সৰ্বধৰ্মৰ প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়। অনুষ্ঠানত জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভিৰ, জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাকে ধৰি জিলা প্ৰশাসনৰ অন্যান্য মুৰব্বী, বিষয়া তথা বিস্ফোৰণত নিহতসকলৰ আত্মীয় স্বজন উপস্থিত থাকে। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়তো আজি শোক দিৱস পালন কৰা হয়। আৰক্ষীৰ উচ্চপদস্থ বিষয়া তথা বিভিন্ন বৰ্গৰ কৰ্মচাৰী আৰু আৰক্ষীৰ লোকে এই কাৰ্যসূচীত অংশ লয়। সমাজত শান্তি, সামাজিক শৃংখলা আৰু সকলো শ্ৰেণীৰ মাজত পাৰস্পৰিক বুজাবুজি বৃদ্ধিৰ হকে কাম কৰাৰ লগতে মানুহৰ জীৱন আৰু প্ৰমূল্যৰ প্ৰতি শংকা কঢ়িয়াই অনা অশুভ শক্তিসমূহৰ বিৰুদ্ধে যুঁজ দিবলৈ সকলোৱে শপত গ্ৰহণ কৰে। আৰক্ষী উপমহাপৰিদৰ্শক প্ৰণৱজ্যোতি গোস্বামীয়ে শপত বাক্য পাঠ কৰোৱায়। অসম বিধানসভা সচিবালয়ৰ সভাকক্ষতো আজি শোক দিৱস পালন কৰা হয়। এই উপলক্ষে আয়োজিত কাৰ্যসূচীত বোমা বিস্ফোৰণত নিহতসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে সকলোৱে দেশৰ অহিংস আৰু সহনশীল পৰম্পৰাত আস্থা ৰাখি সমগ্ৰ শক্তিৰে সকলো প্ৰকাৰৰ সন্ত্ৰাসবাদ আৰু হিংসাৰ

0: বিৰোধ কৰিবলৈ শপত গ্ৰহণ কৰে। আটাই বিস্ফোৰণত নিহতসকলৰ স্মৃতিত এক মিনিট সময় মৌনতা অৱলম্বন কৰে। অৰণ্য সংৰক্ষণ আৰু প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত নতুন তথা যুগান্তকাৰী সংযোজনেৰে শোণিতপুৰ জিলাৰ সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ উপ বনাঞ্চলিক বিষয়া কৃষ্ণ দাসে নিদৰ্শন দাঙি ধৰিছে। বনাঞ্চল সংৰক্ষণৰ পৰম্পৰাগত ধাৰণাৰ বিপৰীতে গৈ বিষয়াগৰাকীয়ে হাতৰ তলুৱাত ৰাখিব পৰা অতি সূক্ষ্ম হস্তশিল্প নিৰ্মাণৰ বিশেষ ধাৰণা উদ্ভাৱন কৰিছে। পাম্পড হেণ্ডিক্ৰাফ্ট অথবা থৰ্ণ আৰ্ট হিচাপে পৰিচিত এই বিশেষ কলাৰ বাবে সুগন্ধিযুক্ত ইণ্ডিয়ান প্ৰিকলি এছ নামৰ গছৰ কাঁইট ব্যৱহাৰ কৰা হয়। পৰিৱেশ অনুকূল এই শিল্পৰ বাবে গছ কটাৰ পৰিৱৰ্তে সৰি পৰা গছৰ বাকলিৰ পৰা সংগ্ৰহ কৰা কাঁইট ব্যৱহাৰ কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। বিয়লি 4 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক প্ৰাৰ্থনা চৌধুৰীৰ কণ্ঠৰ আধুনিক গীত।

প্ৰাৰ্থনা চৌধুৰী কণ্ঠৰ আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

0: ये है विविध भारती।
1: उजाले उनकी यादों की। उजाले उनकी यादों की।

0: बास ये क्या होता है?
1: बंदर।
0: बादुर। बनने के

0: क्या होता है?
1: तीतर।
0: तकदीर।

এয়া আকাশবাণী তেজপুৰ। আজি ৰবিবাৰ, 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 30 দিন, 2026 চনৰ আগষ্ট মাহৰ 16 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আজি আমাৰ নিয়মীয় অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্চত। শ্ৰোতাই আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনিব পাৰিব। আজি আমাৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে বিলিফান স্বৰ্গীয়াৰী আৰু প্ৰমোদ চন্দ্ৰ টাইড। ট্ৰান্সমিটাৰৰ দায়িত্বত আছে নিৰঞ্জন বড়ো। আনহাতে পৰিবহণ ব্যৱস্থাত আছে নয়ন দৈমাৰী। ডিউটি ৰুমত থকা প্ৰচাৰণ সহায়ক ইমতিয়াজ হুছেইনৰ সৈতে প্ৰচাৰণ কক্ষৰ পৰা আপোনালোকৰ লগত আছো মই, ৰূপলী বৰা শইকীয়া।

আইনষ্টাইনে কৈছিল, সফল ব্যক্তি হবলৈ চেষ্টা নকৰিবা, কিন্তু এজন মূল্যবোধসম্পন্ন ব্যক্তি হবলৈ চেষ্টা কৰিবা। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো প্ৰতিগৰাকী নাৰীক প্ৰেৰণা যোগোৱাৰ অৰ্থে আগবঢ়োৱা আমাৰ অনুষ্ঠান অৰ্ধ আকাশ। শ্ৰোতাসকল, অনুষ্ঠানত আজি শুনক শিল্পী লতা মংগেশকাৰৰ কণ্ঠৰ কেইটিমান হিন্দী বোলছবিৰ গীত। অনুষ্ঠানৰ প্ৰথমেই আগবঢ়াইছো সমাধি বোলছবিৰ লতা মংগেশকাৰৰ কণ্ঠত বংলে কে পিছে শীৰ্ষক গীতটি।

চোৰাসকল অনুষ্ঠানত এবাৰ আগবঢ়াইছো শিল্পীগৰাকীৰ কণ্ঠত ৰাজা জানী বুলছবিৰ দুনিয়া কা মেলা শীৰ্ষক গীতটি।

শ্ৰোতাই অৰ্ধ আকাশ অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাসকল, এইবাৰ অনুষ্ঠানত আগবঢ়াইছোঁ লোফাৰ বুলছবিৰ লতা মংগেশকাৰৰ কণ্ঠত কৈ চেহেৰী বাবু শীৰ্ষক গীতটি।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ আগবঢ়াইছো লতা মংগেশকাৰৰ কণ্ঠত জ্যোতি বুলছবিৰ থোৰা ৰেশম লগতা হে শীৰ্ষক গীতটি।

শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ আগবঢ়াইছো লতা মংগেশকাৰৰ কণ্ঠত কালীচৰণ বুলছবিৰ জাৰি যাও হৰ যাই শীৰ্ষক গীতটি।

শ্ৰোতাসকল, অৰ্ধ আকাশ অনুষ্ঠানৰ শেষত শুনক ৰাজা অৰ ৰংক বুলছবিৰ মেৰা নাম হে চমেলী শীৰ্ষক গীতটি। শিল্পী হৈছে লতা মংগেশকৰ।

শ্রোতা, ইমান পৰে ভক্তিমূলক গীতৰ অনুষ্ঠান আৰাধনা শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয় ঘোষণা।

আজি অনুষ্ঠান পৰিচিতিৰ ঠিক পিছতেই শুনিবলৈ পাব গীতৰ অনুষ্ঠান গীতালী। আজি এই অনুষ্ঠানত শুনক কেইটিমান অসমীয়া আধুনিক গীত। ছয় বাজি 43 মিনিটত ক্ৰমে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত জনসজাগতামূলক কাৰ্যসূচী, তাৰ পাছত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী, 7:05 ইংৰাজী আৰু 7:10 অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:20 কণ কণ শিশুসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান উমলা ঘৰ। আজি এই অনুষ্ঠানত জামুগুৰিহাটৰ শোণিতকোঁৱৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা এটি বিচিত্ৰা অনুষ্ঠান শুনিবলৈ পাব। বাণীবন্ধন আৰু সম্পাদনা প্ৰিয়ংকা দাস।

শুনাব। 7:20 কণ কণ শিশুসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান উমলা ঘৰ। আজি এই অনুষ্ঠানত জামুগুৰিহাটৰ শোণিতকোঁৱৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা এটি বিচিত্ৰ অনুষ্ঠান শুনিবলৈ পাব। বাণীবন্ধন আৰু সম্পাদনা প্ৰিয়ংকা দাসৰ, প্ৰযোজনা প্ৰচাৰণ কাৰ্যবাহী গৌতম নাথৰ। 7:50 আজিৰ দিনটো, নিশা 8:00 নিউজ হেডলাইনছ। 8:02 শুনিবলৈ পাব কেইটিমান অসমীয়া গীত আৰু কেইটিমান নাম। নিশা 8:45 ক্ৰমে আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধিয়া 9:00 News@9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। নিশা 9:15 শুনিবলৈ পাব হিন্দী এলবামৰ গীত। 9:30 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অনুষ্ঠান আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব আৰু নিশা 10:00 শ্ৰোতাৰ বাবে আগবঢ়োৱা হ'ব কেইটিমান হিন্দী বোলছবিৰ গীত। শ্ৰোতাসকল, এয়া আছিল আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো গীতৰ অনুষ্ঠান গীতালী। শ্ৰোতাসকল, আজি এই অনুষ্ঠানত শুনক শিল্পী মালবিকা বৰা আৰু অৰুণ দাসৰ কণ্ঠৰ কেইটিমান অসমীয়া আধুনিক গীত।

শ্ৰোতা গীতালী অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাসকলে আজি এই অনুষ্ঠানত শুনি আছে শিল্পী মালবিকা বৰা আৰু অৰুণ দাসৰ কণ্ঠৰ অসমীয়া আধুনিক গীত।

এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকল, খন্তেক পিছতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত জনসজাগতামূলক কাৰ্যসূচী, তাৰ পিছত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী, 7:05 ইংৰাজী আৰু 7:10 অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: বাইদেউ চাকরি পাই গলো।
1: আরে বাহ, অভিনন্দন। এতিয়া খুব শপিং।
2: নতুন মোবাইল, জিন্স, জ্যাকেট।
1: রবে খুনটু, স্যালারির আগতেই খরচ।
2: টোটালি কে লোন পয় যায় নো?
1: প্রথমে বাজেট বনাবো লইখি, তার পিছত খরচ কর।
2: কিন্তু বা
1: সা উপার্জনের এক অংশ খদাই বসাবি, কিন্তু পার্টি পড়া বাসিব নোয়ারিবি।
2: ও বাইদেউ, পার্টি মুর বাজেট তোর।
1: আচ্ছা,
3: আরবিআই এ কয়
4: সঠিক বিত্তীয় আচরণে আপনাক বসাই রাখে।
0: বাইদেউ চাকরি পাই গলো।
1: আরে বাহ, অভিনন্দন। এতিয়া খুব শপিং।
2: নতুন মোবাইল, জিন্স, জ্যাকেট।
1: রবে খুনটু, স্যালারির আগতেই খরচ।
2: টোটালি কে লোন পয় যায় নো?
1: প্রথমে বাজেট বনাবো লইখি, তার পিছত খরচ কর।
2: কিন্তু বা
1: সা উপার্জনের এক অংশ খদাই বসাবি, কিন্তু পার্টি পড়া বাসিব নোয়ারিবি।
2: ও বাইদেউ, পার্টি মুর বাজেট তোর।
1: আচ্ছা,
3: আরবিআই এ কয়
4: সঠিক বিত্তীয় আচরণে আপনাক বসাই রাখে।
5: মেশিনত কাপড় রখার আগতে চেক করে চা নাই নাকি?
6: সলাওক সলাওক, অভ্যাস সলাওক। এটিয়ায় উচর ব্যাংকলৈ গৈ ফটা পুরোনা নোট সলাওক। ব্যাংকে যদিহে মানা করে তেন্তে আরবিআই ওম্বুডসম্যানের উচরত।
7: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হৈছে: মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বানপীড়িত লোকৰ বাবে চলি থকা সাহায্য, পুনৰ সংস্থাপন আৰু পুনৰুদ্ধাৰ কাৰ্যসূচীৰ পৰ্যালোচনা। 2004 চনৰ 15 আগষ্টত ধেমাজিত বোমা বিস্ফোৰণত নিহত 13 গৰাকী নিৰীহৰ স্মৃতিত আজি ৰাজ্যজুৰি শোক দিৱস পালন। ৰাজ্যৰ 50খন মহাবিদ্যালয়ত কৃষি বিষয়ক কৰ্মশালা অনুষ্ঠিত কৰিবলৈ অসম কৃষি বিশ্ববিদ্যালয়ক মন্ত্ৰী পীযুষ হাজৰিকাৰ আহ্বান। মন্ত্ৰী অজন্তা নেগৰ শিৱসাগৰৰ বানত ক্ষয় ক্ষতি পৰ্যালোচনা। শিৱসাগৰ নগৰত জিলা সমাজ কল্যাণ বিভাগৰ নৱনিৰ্মিত কাৰ্যালয় উদ্বোধন। আৰু শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ দ্বিতীয় দিনা আজি ভাৰতৰ 460 ৰাণত প্ৰথম ইনিংছ ঘোষণা। নমস্কাৰ, বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে ভাস্বতী দেৱী। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানপীড়িত লোকৰ বাবে চলি থকা সাহায্য, পুনৰ সংস্থাপন আৰু পুনৰুদ্ধাৰ কাৰ্যসূচীৰ পৰ্যালোচনা কৰে। লোকসেৱা ভৱনত আয়োজিত বৈঠকত অধ্যক্ষতা কৰি ডক্টৰ শৰ্মাই বিভিন্ন বিভাগৰ বিষয়াসকলৰ পৰা বানত ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে অন্তৱৰ্তী সাহায্য প্ৰদান, বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰসমূহৰ পুনৰুদ্ধাৰ, ঋণ, স্বাস্থ্য আৰু পশু

0: চিকিৎসা শিবিৰ আদিৰ পৰ্যালোচনা কৰে। বান প্ৰভাৱিত পৰিয়ালসমূহে যাতে সময়মতে যাৱতীয় সাহায্য আৰু সমৰ্থন লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। ডঃ শৰ্মাই ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে প্ৰকল্প সদ্ভাৱনাৰ শীৰ্ষক প্ৰশাসনিক ব্যৱস্থাৰ সংস্কাৰৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ইয়াৰ জৰিয়তে অসম সচিবালয় আৰু ইয়াৰ অধীনৰ প্ৰতিষ্ঠানসমূহত দীৰ্ঘদিন ধৰি নিষ্পত্তি নোহোৱাকৈ থকা নথি আৰু নীতি সম্পৰ্কীয় গোচৰসমূহ ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰা হ'ব। বৈঠকত নিৰ্দিষ্ট ৱেব পৰ্টেলৰ জৰিয়তে নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ ক্ষিপ্ৰ সমাধানৰ সিদ্ধান্ত লোৱা হয়। তদুপৰি নিষ্পত্তি নোহোৱা নথিৰ কাম শীঘ্ৰে সম্পন্ন কৰাৰ বাবে অতিৰিক্ত মুখ্য সচিবৰ অধীনত বিভিন্ন বিভাগৰ 10টা গোট গঠনৰ সিদ্ধান্ত লোৱা হয়। ডঃ শৰ্মাই দেশৰ বিভিন্ন প্ৰান্তত থকা অসম গৃহ আৰু ভৱনসমূহৰ সৈতে জড়িত বিষয়সমূহৰো পৰ্যালোচনা কৰে। তেওঁ লগতে উদ্যোগ, শক্তি আৰু পৰ্যটন খণ্ডত বিনিয়োগৰ বাবে অহা প্ৰস্তাৱসমূহৰ অগ্ৰগতি আৰু বৰ্তমানৰ স্থিতিৰ পৰ্যালোচনা কৰে। ৰাজ্যৰ বিভিন্ন জিলাত আজি শোক দিৱস পালন কৰা হৈছে। 2004 চনৰ 15 আগষ্টত ধেমাজি মহাবিদ্যালয়ৰ পেৰেড গ্ৰাউণ্ডত বোমা বিস্ফোৰণত নিহত 13গৰাকী নিৰীহৰ স্মৃতিত প্ৰতিবছৰে 16 আগষ্টত ৰাজ্যজুৰি এই দিৱস পালন কৰা হয়। ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি মহাবিদ্যালয়ৰ শিশু শিক্ষা আৰু উৎকৰ্ষৰ সাধন কেন্দ্ৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত বন্তি প্ৰজ্বলন, নিহতসকলৰ প্ৰতিমূৰ্তিৰ মাল্যাৰ্পণ, সন্ত্ৰাসবাদৰ বিৰুদ্ধে সংকল্প গ্ৰহণৰ লগতে সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়। অনুষ্ঠানত জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভিৰ, জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাকে ধৰি জিলা প্ৰশাসনৰ অন্যান্য মুৰববী, বিষয়া তথা বিস্ফোৰণত নিহতসকলৰ আত্মীয় স্বজন উপস্থিত থাকে। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়তো আজি শোক দিৱস পালন কৰা হয়। আৰক্ষীৰ উচ্চপদস্থ বিষয়া তথা বিভিন্ন বৰ্গৰ কৰ্মচাৰী আৰু আৰক্ষীৰ লোকে এই কাৰ্যসূচীত অংশ লয়। সমাজত শান্তি, সামাজিক শৃংখলা আৰু সকলো শ্ৰেণীৰ মাজত পাৰস্পৰিক বুজাবুজি বৃদ্ধিৰ হকে কাম কৰাৰ লগতে মানুহৰ জীৱন আৰু প্ৰমূল্যৰ প্ৰতি শংকা কঢ়িয়াই অনা অশুভ শক্তিসমূহৰ বিৰুদ্ধে যুঁজ দিয়াৰ বিৰুদ্ধে সকলোৱে শপত গ্ৰহণ কৰে। আৰক্ষী উপ মহাপৰিদৰ্শক প্ৰণৱজ্যোতি গোস্বামীয়ে শপত বাক্য পাঠ কৰোৱায়। অসম বিধানসভা সচিবালয়ৰ সভাকক্ষতো আজি শোক দিৱস পালন কৰা হয়। এই উপলক্ষে আয়োজিত কাৰ্যসূচীত বোমা বিস্ফোৰণত নিহতসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে সকলোৱে দেশৰ অহিংস আৰু সহনশীল পৰম্পৰাত আস্থা ৰাখি সমগ্ৰ শক্তিৰে সকলো প্ৰকাৰৰ সন্ত্ৰাসবাদ আৰু হিংসাৰ বিৰোধ কৰিবলৈ শপত গ্ৰহণ কৰে। আটায়ে বিস্ফোৰণত নিহতসকলৰ স্মৃতিত 1 মিনিট সময় মৌনতা অৱলম্বন কৰে। মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত তৰুণৰাম ফুকন খেলপথাৰত আয়োজিত শোক দিৱসত জিলা আয়ুক্ত সৃষ্টি সিঙৰ লগতে অন্যান্য বিষয়া, কৰ্মচাৰী তথা বিভিন্ন বিভাগৰ মুৰববীসকল উপস্থিত থাকে। ডিব্ৰুগড়, শিলচৰ, গোৱালপাৰা, নলবাৰীকে ধৰি অন্যান্য জিলাসমূহতো আজি শোক দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তথা শপতগ্ৰহণ কাৰ্যসূচী অনুষ্ঠিত হয়। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱসত কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি অংশগ্ৰহণ কৰে। মুখ্য অতিথি হিচাপে উপস্থিত থকা মন্ত্ৰীগৰাকীয়ে অসমৰ কৃষি ক্ষেত্ৰ তথা কৃষি গৱেষণাৰ ক্ষেত্ৰখনলৈ বিশ্ববিদ্যালয়খনে আগবঢ়োৱা অৱদানৰ শলাগ লয়। অনাগত দিনত ৰাজ্যৰ 50খন মহাবিদ্যালয়ত কৃষি বিষয়ক কৰ্মশালা অনুষ্ঠিত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক আহ্বান জনায়। এই প্ৰসংগত তেওঁ ৰাজ্যৰ কৃষি বিভাগ আৰু শিক্ষা বিভাগৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰাৰ লগতে অতি শীঘ্ৰে 5 কোটি টকা মূল্যৰ অধিক উৎপাদনক্ষম ফল মূলৰ পুলি বিতৰণৰ ব্যৱস্থা কৰা হ'ব বুলি উল্লেখ কৰে। অসমৰ ভৱিষ্যত উন্নয়ন আৰু অৰ্থনৈতিক বিকাশৰ বাবে যুৱ প্ৰজন্মৰ মাজৰ পৰা অধিক সংখ্যক লোক কৃষি আৰু উদ্যান শস্যৰ ক্ষেত্ৰলৈ আগবাঢ়ি আহিব লাগিব বুলি তেওঁ মন্তব্য কৰে। সভাৰ পাছতে মন্ত্ৰী হাজৰিকাই বিশ্ববিদ্যালয়খনৰ নিৰ্দেশনামূলক তথা গৱেষণা ফাৰ্ম পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে গৱেষণাৰ ফলস্বৰূপে ওলাই অহা নতুন পদ্ধতিসমূহ ব্যৱহাৰিক ক্ষেত্ৰত কিদৰে প্ৰয়োগ কৰা হৈছে তাৰ বুজ লয়। উন্নতজনৰ ধান খেতি, জলবায়ু অনুকূল কৃষি পদ্ধতি, সমন্বিত কৃষি পদ্ধতি তথা জৈৱিক উৎপাদনৰ ব্যৱহাৰ প্ৰত্যক্ষ কৰি মন্ত্ৰীগৰাকীয়ে পথাৰত বিজ্ঞানৰ সঠিক প্ৰয়োগৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। উল্লেখযোগ্য যে খেতিয়কসকলক লাভান্বিত কৰিবলৈ বৈজ্ঞানিক গৱেষণা আৰু নতুন প্ৰযুক্তি পথাৰলৈ লৈ যোৱাৰ উদ্দেশ্যেৰে এই নিৰ্দেশনামূলক তথা গৱেষণা ফাৰ্মখন গঢ়ি তোলা হৈছে। পৰিদৰ্শনৰ অন্তত মন্ত্ৰীগৰাকীয়ে বানত ক্ষতিগ্ৰস্ত কৃষকসকলৰ প্ৰসংগত কয় যে তেওঁলোকক সময়মতে সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ লগতে ক্ষতিপূৰণ দিয়া হ'ব। কৃষকসকলে যাতে অতি সোনকালে পুনৰ খেতিপথাৰত নামিব পাৰে তাৰ বাবে চৰকাৰে ক্ষিপ্ৰতাৰে কাম কৰি আছে। লগতে বহুল পৰিসৰত উদ্যান শস্য আৰু ৰবি শস্যৰ বাবে চৰকাৰে পৰিকল্পনা কৰিছে বুলি কৃষিমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে ভাস্বতী দেৱীয়ে।
1: মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্ত নেওগে আজি শিৱসাগৰ জিলাত উপস্থিত হৈ শেহতীয়া বানত ক্ষয়ক্ষতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভাগীয় বিষয়া কৰ্মচাৰীসকলৰ সৈতে এখন বৈঠকত অংশ লৈ অংগনবাড়ী কেন্দ্ৰসমূহৰ ক্ষয়ক্ষতিৰ খতিয়ান লয়। বৈঠকৰ অন্তত সাংবাদিকৰ আগত শ্ৰীমতী নেওগে

0: শেহতীয়া বানত শিৱসাগৰ আৰু চৰাইদেউ জিলাত 345টা অংগনবাড়ী কেন্দ্ৰ ক্ষতিগ্ৰস্ত হোৱা বুলি প্ৰকাশ কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত 4খন জিলাৰ 495টা অংগনবাড়ী কেন্দ্ৰ পুনৰ নিৰ্মাণৰ বাবে পুঁজি মোকলাই দিছে। মন্ত্ৰীগৰাকীয়ে বান প্ৰভাৱিত অঞ্চলত প্ৰসূতি আৰু শিশুৰ বাবে স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে বানত ক্ষতিগ্ৰস্ত প্ৰাচীন কীৰ্তিচিহ্নসমূহ নিৰীক্ষণ কৰি শীঘ্ৰে ইয়াৰ মেৰামতিৰ ব্যৱস্থা লোৱা হ'ব বুলি জানিবলৈ দিয়ে। মন্ত্ৰী নেওগে আজি শিৱসাগৰ নগৰত জিলা সমাজ কল্যাণ বিভাগৰ নৱনিৰ্মিত কাৰ্যালয়ো উদ্বোধন কৰে।
1: মহিলা শিশু উন্নয়ন বিভাগৰ জিলা কাৰ্যালয়টো শুভ উদ্বোধন কৰিলোঁ। গোটেই অসমতে ইতিমধ্যে এনেকুৱা আমি জিলা কাৰ্যালয় 14টা আমি নিৰ্মাণ কৰি উলিয়ালোঁ আৰু 10টা নিৰ্মাণ অৱস্থাত আছে। এই অহা 5টা বছৰত আমি অসমৰ 35খন জিলাতে আমাৰ জিলা কাৰ্যালয়সমূহ আমি নিৰ্মাণ কৰি উলিয়াবলৈ সক্ষম হ'ম। ইতিমধ্যে মডেল অংগনবাড়ী কেন্দ্ৰ আপোনালোকে দেখিছে যে জিলাখনত ইতিমধ্যে আমি প্ৰায় 250ৰো বেছি কেন্দ্ৰ আমি অনুমোদন দিছোঁ বানে গৰকা 2খন জিলাই। ইয়াত যদি আমি মডেল অংগনবাড়ী কেন্দ্ৰবিলাক খৰতকীয়াকৈ নিৰ্মাণ কৰিব পাৰোঁ, শিশুসকলৰ বিকাশৰ কাৰণে আৰু এটা সুন্দৰ আন্তঃগাঁথনি নিৰ্মাণ হ'ব আৰু যিখিনি অংগনবাড়ী কেন্দ্ৰ ক্ষতিগ্ৰস্ত হৈছে সেইখিনিও এটা সুন্দৰভাৱে নিৰ্মাণ কৰে, তাৰ কাৰণেও মই অনুৰোধ জনাইছোঁ।
0: শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে আজি গোলাঘাট জিলাৰ দেৰগাঁও আৰু বোকাখাট সমষ্টিৰ বান ক্ষতিগ্ৰস্ত কেইবাখনো বিদ্যালয় পৰিদৰ্শন কৰে। ডঃ পেগুৱে বিদ্যালয়সমূহৰ আন্তঃগাঁথনি, শৈক্ষিক পৰিৱেশ আৰু শিক্ষাৰ্থীসকলৰ ওপৰত বানৰ প্ৰভাৱ সন্দৰ্ভত শিক্ষক কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ লগতে বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহৰ স্বাভাৱিক শৈক্ষিক পৰিৱেশ পুনৰ ঘূৰাই অনাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। শিক্ষামন্ত্ৰীগৰাকীৰ সৈতে এই সময়ছোৱাত দেৰগাঁৱৰ বিধায়ক মৃদুল দত্ত উপস্থিত থাকে। গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী মেৰাপানীৰ 2 নম্বৰ নেঘেৰী বিলত প্ৰশাসনে দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযানৰ প্ৰস্তুতি চলাইছে। অঞ্চলটোৰ 59টা পৰিয়ালক পৰহিৰ ভিতৰত বাসগৃহ খালী কৰিবলৈ জিলা প্ৰশাসন আৰু বন বিভাগে অন্তিম নিৰ্দেশনা জাৰি কৰিছে। উল্লেখযোগ্য যে 2 নম্বৰ নেঘেৰী বিলত প্ৰথম পৰ্যায়ৰ অভিযানত 205টা পৰিয়াল উচ্ছেদ কৰা হৈছিল। ইয়াৰ 59টা পৰিয়ালে উচ্ছেদৰ বিৰোধিতাৰে প্ৰথমে গুৱাহাটী উচ্চ ন্যায়ালয় আৰু পিছত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। অৱশেষত গোচৰটোত অসম চৰকাৰৰ সপক্ষে উচ্চতম ন্যায়ালয়ে ৰায়দান কৰাত প্ৰশাসন আৰু বন বিভাগে পুনৰ উচ্ছেদৰ প্ৰস্তুতি চলাইছে। কামৰূপ জিলা মীন বিভাগে সৰু মাছৰ গুৰি খাদ্যৰে দেশে বিদেশে সমাদৰ লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। কামৰূপ জিলাৰ বিদ্যালয়সমূহত মধ্যাহ্ন ভোজনত শিশুৰ পৰিপুষ্টিৰ বাবে সৰু মাছৰ গুৰি কৰি খাদ্যৰ লগত প্ৰদান কৰি অহা হৈছে। কামৰূপ জিলা প্ৰশাসনৰ নিৰ্দেশত জিলা মীন বিভাগে জিলা শিক্ষা বিভাগৰ সৈতে যুটীয়াভাৱে কৰা এই গৱেষণাত ৰাজ্য চৰকাৰে স্বীকৃতি প্ৰদান কৰাৰ পাছতে দেশৰ লগতে বিদেশতো ইয়াৰ চাহিদা বৃদ্ধি পাইছে। দেশৰ ভিতৰত তেলেংগানাই প্ৰথমে এই আৰ্হিটো গ্ৰহণ কৰে, শেহতীয়াকৈ আফ্ৰিকাৰ ঘানাই এই আৰ্হিটো গ্ৰহণ কৰিছে। শিলচৰ ৰংভৱনত আজি কৈৱৰ্ত সমাজ কল্যাণ মঞ্চৰ উদ্যোগত প্ৰথমখন কেন্দ্ৰীয় কৈৱৰ্ত সন্মিলন অনুষ্ঠিত হয়। সন্মিলনত কৈৱৰ্ত সমাজৰ ইতিহাস আৰু ইয়াৰ সংৰক্ষণৰ বিষয়ে আলোচনা কৰা হয়। তদুপৰি এই সন্মিলনতে কেইবাগৰাকীও মেধাৱী ছাত্ৰ ছাত্ৰী আৰু বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কৈৱৰ্ত সমাজৰ সামগ্ৰিক উন্নয়ন, ঐক্য আৰু কল্যাণ সন্দৰ্ভত মত বিনিময় কৰে। আজিৰ অনুষ্ঠানত শিলচৰৰ বিধায়ক ডঃ ৰাজদীপ ৰায়, হাইলাকান্দিৰ বিধায়ক মিলন দাস, কৈৱৰ্ত সমাজৰ কেন্দ্ৰীয় সভাপতি ডঃ ৰামকান্ত দাসকে ধৰি আন কেইবাগৰাকীও নেতা তথা 23খন আঞ্চলিক সমিতিৰ সদস্য আৰু বিষয়ববীয়াসকল উপস্থিত থাকে। ৰাজ্যত যোৱা 2 আগষ্টৰ পৰা চলি থকা লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ স্বগণনা প্ৰক্ৰিয়াৰ আজি সামৰণি পৰিব। কাইলৈ লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। লোকপিয়লৰ দ্বিতীয় পৰ্যায়ত চৰকাৰীভাৱে নিয়োগ কৰা গণনাকাৰীসকলে স্বগণনাৰ তথ্যসমূহ পৰীক্ষাৰ বাবে ঘৰে ঘৰে যাব। জনসাধাৰণে SE.census.gov.in পৰ্টেলত নিজৰ মোবাইল নম্বৰেৰে লগ ইন কৰি আজি মাজনিশা পৰ্যন্ত অসমীয়া, ইংৰাজীকে ধৰি 14টা ভাষাত তথ্য পূৰণ কৰিব পাৰিব। জনসাধাৰণে ডিজিটেল মানচিত্ৰত নিজৰ গৃহৰ অৱস্থানো চিহ্নিত কৰিব পাৰিব। তেওঁলোকে তথ্য দাখিলৰ পাছত লাভ কৰা স্বগণনা পৰিচয় দ্বিতীয় পৰ্যায়ত গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব লাগিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে এইবাৰৰ লোকপিয়লৰ বাবে 40টা প্ৰশ্ন নিৰ্ধাৰণ কৰিছে। এই প্ৰশ্নসমূহৰ ভিতৰত অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ মৰ্যাদাকে ধৰি জাতি সম্পৰ্কীয় প্ৰশ্ন অন্তৰ্ভুক্ত কৰা

0: হৈছে। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা আছিল প্ৰায় 3,12,00,000। ইয়াৰ ভিতৰত 1,69,00,000ৰো অধিক পুৰুষ আৰু 1,52,00,000ৰো অধিক মহিলা আছিল। শ্ৰোতাসকলে পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
1: সমগ্ৰ ৰাষ্ট্ৰই আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নেতাগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। তিনিবাৰ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰা অটল বিহাৰী বাজপেয়ীৰ 2018 চনৰ এই দিনটোতে মৃত্যু হৈছিল। ৰাজ্যৰ বিভিন্ন ঠাইতো আজি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যুবাৰ্ষিকী পালন কৰা হয়। অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সভাপতি তথা দৰং ওদালগুৰি সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে। বিজেপিৰ মহিৰুগৰাকী কুঁৱৰী শ্ৰী শইকীয়াই কয়,
2: আজি ভাৰতবৰ্ষৰ এগৰাকী অন্যতম জনপ্ৰিয় ব্যক্তিত্ব, যাৰ ব্যক্তিত্ব ভাষাৰে হয়তো বৰ্ণাব নোৱাৰো আমি, দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰতৰত্ন, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক, প্ৰথমগৰাকী ৰাষ্ট্ৰীয় সভাপতি, পৰম শ্ৰদ্ধেয় অটল বিহাৰী বাজপেয়ীদেৱৰ মৃত্যু তিথি। আমি ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কমিটিৰ তৰফৰ পৰা এইগৰাকী পাতস্মৰণীয় মহান ব্যক্তিলৈ আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছো। আৰু বাজপেয়ীদেৱৰ সমগ্ৰ জীৱন দৰ্শন কৃতি প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে অনুপ্ৰেৰণাৰ অমল উৎস। বাজপেয়ীদেৱ আৰু অসমৰ মাজৰ যি সম্পৰ্ক, সেইটো আমি সকলোৱে জানো। অসম আন্দোলনৰ সময়ত বা তাৰ আগৰে পৰা বাজপেয়ীদেৱে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাসমূহক খুব আন্তৰিকতাৰে কঢ়িয়াই চাইছিল আৰু সমস্যাবিলাকৰ সমাধানৰ কথাও বাজপেয়ীদেৱে চিন্তা কৰিছিল।
1: কাছাৰ জিলাৰ ৰংপুৰ জিৰ' পইণ্টত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিমূৰ্তিত আজি বিভিন্নজনে শ্ৰদ্ধা নিবেদন কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰাজ্যৰ ৰাজহুৱা বিতৰণ গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায় উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো পুণ্যতিথি উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰে। ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ৰাষ্ট্ৰৰ সেৱাৰ প্ৰতি তেওঁৰ অটল নিষ্ঠা, একাগ্ৰতা, দূৰদৰ্শী নেতৃত্ব আৰু গণতান্ত্ৰিক মূল্যবোধে ভাৰতীয় ৰাজনীতিৰ ইতিহাসত অনন্য অধ্যায়ৰ সৃষ্টি কৰি গৈছে। ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত দুখনীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন খেলৰ দ্বিতীয় দিনৰ শেষত আজি ভাৰতে প্ৰথম ইনিংছত 9 উইকেটৰ বিনিময়ত 460 ৰাণ সংগ্ৰহ কৰে। গল আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত দেৱদত্ত পাল্টিকালে 7 ৰাণ অৰ্জন কৰে। কে এল ৰাহুলে 82 আৰু ধ্ৰুৱ জোৰেলে 51 ৰাণৰ বৰঙণি আগবঢ়ায়। শ্ৰীলংকাৰ হৈ প্ৰভাত জয়সূৰ্যাই 4টা উইকেট দখল কৰাৰ লগতে কেশুৰা নুৱানথাই 3টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে আজি প্ৰবল বৰষুণৰ বাবে প্ৰথমাৱস্থাত খেলখন বিঘ্নিত হোৱাত ভাৰতে ভোজন বিৰতিৰ পাছত কালিৰ 2 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 288 ৰাণৰ পৰা আজিৰ খেল আৰম্ভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বানপীড়িত লোকৰ বাবে চলি থকা সাহায্য, পুনৰ সংস্থাপন আৰু পুনৰুদ্ধাৰ কাৰ্যসূচীৰ পৰ্যালোচনা। 2004 চনৰ 15 আগষ্টত ধেমাজিত বোমা বিস্ফোৰণত নিহত 13 গৰাকী নিৰীহৰ স্মৃতিত আজি ৰাজ্যজুৰি শোক দিৱস পালন। ৰাজ্যৰ 50খন মহাবিদ্যালয়ত কৃষি বিষয়ক কৰ্মশালা অনুষ্ঠিত কৰিবলৈ অসম কৃষি বিশ্ববিদ্যালয়ক মন্ত্ৰী পীযুষ হাজৰিকাৰ আহ্বান। আৰু শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ দ্বিতীয় দিনা আজি ভাৰতৰ 460 ৰাণত প্ৰথম ইনিংছ ঘোষণা। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।
3: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই বৈষ্ণৱী। गृहमंत्री अमित शाह ने कहा है कि वर्ष 2047 तक भारत को पूर्ण विकसित राष्ट्र बनाने के लिए युवाओं, गरीबों, महिलाओं और किसानों को सशक्त बनाना आवश्यक है। उन्होंने आज राजस्थान के अलवर में कहा कि केंद्र सरकार इन वर्गों पर विशेष ध्यान दे रही है। उन्होंने राज्य के 17 जिलों में 6,400 करोड़ रुपये से अधिक की विकास परियोजनाओं की आधारशिला रखी और लोकार्पण किया। श्री शाह ने कहा कि केंद्र सरकार ने किसानों के विकास और कल्याण के लिए कई योजनाएं शुरू की हैं।
4: किसानों के लिए, पशुपालकों के लिए हर साल एक योजना घोषित की। 14 से लेकर 26 तक एक भी साल ऐसा नहीं गया है कि इन्होंने किसानों के लिए कोई बड़ी योजना जाहिर न की हो।
3: इस अवसर पर गृह मंत्री ने मुख्यमंत्री किसान सम्मान निधि के अंतर्गत किसानों के बैंक खातों में सीधे धनराशि अंतरित की। जम्मू कश्मीर में जम्मू पुंछ राष्ट्रीय राजमार्ग पर बहुप्रतीक्षित सुंगल सुरंग को आम लोगों के आवागमन के लिए खोल दिया गया है। इससे राजौरी, पुंछ और नौशेरा के साथ संपर्क को बढ़ावा मिलेगा। कालीधर रेंज से होकर बनाई गई ये सुरंग लगभग 3 किलोमीटर लंबी है। इस सुरंग की मदद से

22সংখ্যক সমাৱৰ্তনত সম্বোধন কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ যাত্ৰাত উপনীত হ'বলৈ ভাৰতৰ যুৱ প্ৰজন্মই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব। শ্ৰীৰাধাকৃষ্ণনে কয় যে ভাৰতে 100খনতকৈও অধিক দেশলৈ প্ৰতিষেধক যোগান ধৰিছে, যিয়ে গোলকীয় কল্যাণ আৰু মানৱতাৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰে। 2014 চনৰ পাছত দেশৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত সম্প্ৰসাৰণত আলোকপাত কৰি তেওঁ কয় যে উচ্চ শিক্ষাত মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধি হৈছে। তেওঁ কৃত্ৰিম বুদ্ধিমত্তা, কোৱাণ্টাম প্ৰযুক্তিবিদ্যা, ছেমি কণ্ডাক্টৰ, ৰবটিক্স আৰু জৈৱ প্ৰযুক্তি বিজ্ঞানৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰীৰাধাকৃষ্ণনে শিক্ষাৰ্থীসকলক নিচাযুক্ত দ্ৰব্য গ্ৰহণৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনোৱাৰ লগতে নিয়মানুৱৰ্তিতা, উৎকৰ্ষতা বজাই ৰাখিবলৈ আহ্বান জনায়। শিক্ষাৰ্থীসকলক তেওঁ সাংবিধানিক প্ৰমূল্যবোধ, বৈচিত্ৰ্যৰ প্ৰতি সন্মান আৰু দেশৰ প্ৰগতি সুৰক্ষালৈ বৰঙণি যোগাবলৈ আৰু সমৃদ্ধ কৰিবলৈ আহ্বান জনায়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে 2047 চনৰ ভিতৰত ভাৰতক সম্পূৰ্ণ উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যত উপনীত হ'বলৈ যুৱক যুৱতী, দৰিদ্ৰ লোক, মহিলা আৰু কৃষকসকলক সবলীকৰণ কৰাটো অতি প্ৰয়োজনীয় বুলি মন্তব্য কৰে। তেওঁ কয় যে মোদী চৰকাৰে এই শ্ৰেণীসমূহৰ কল্যাণ আৰু উন্নয়নৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে। শ্ৰীশ্বাহে আজি ৰাজস্থানৰ আলোৱাৰত এটা অনুষ্ঠানত ভাষণ দি এই বিষয়ে প্ৰকাশ কৰে। এই অনুষ্ঠানত তেওঁ ৰাজ্যখনৰ 17খন জিলাৰ 6453টা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। তেওঁ কয় যে চৰকাৰে কৃষকসকলৰ কল্যাণৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয় যে 2014 চনৰ পৰা 2026 চনলৈ মোদী চৰকাৰে কৃষকসকলৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ আঁচনি আৰম্ভ কৰাৰ লগতে ন্যূনতম সমৰ্থন মূল্য ধাৰাবাহিকভাৱে বৃদ্ধি কৰিছে। শ্ৰীশ্বাহে লগতে দুগ্ধখণ্ডৰ যোগেদি গ্ৰাম্য অৰ্থনীতি পৰিৱৰ্তন কৰাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে ৰাজস্থানৰ বিভিন্ন অঞ্চলৰ ঘৰে ঘৰে যাতে অধিক দুগ্ধ উৎপাদন কৰা উন্নত জাতৰ গাই গৰু আৰু মহ উপলব্ধ হয় তাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অধীনৰ ধন পোনপটীয়াকৈ কৃষকসকলৰ বেংক একাউণ্টলৈ স্থানান্তৰ কৰে। সমগ্ৰ ৰাষ্ট্ৰই আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নেতাগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। 3বাৰকৈ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰা অটল বিহাৰী বাজপেয়ীয়ে 2018 চনৰ আজিৰ দিনটোতে শেষ নিশ্বাস ত্যাগ কৰিছিল। তেওঁৰ মৃত্যুবাৰ্ষিকী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ সমাধি সদৈৱ অটলত পুষ্পাৰ্ঘ্য নিবেদন কৰে। প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনেও প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। কিন্তু গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে দীৰ্ঘ সময় বিৰোধীৰ আসন গ্ৰহণ কৰিছিল, কিন্তু তেওঁ কেতিয়াও নিজৰ নীতি আদৰ্শৰ সৈতে আপোচ কৰা নাছিল। সেইকাৰণে বাজপেয়ীক অজাত শত্ৰু অৰ্থাৎ কোনো শত্ৰু নথকা ব্যক্তি হিচাপে জনা গৈছিল। ৰাজস্থানৰ চিত্ৰগড় জিলাৰ নিম্বাহাৰা অঞ্চলত এটা অনুষ্ঠানত ভাষণ দি শ্ৰীশ্বাহে এইদৰে কয়। এই অনুষ্ঠানত শ্ৰীশ্বাহে অটল বিহাৰী বাজপেয়ীৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও পুণ্যতিথি উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ৰাষ্ট্ৰসেৱাৰ প্ৰতি থকা তেওঁৰ অটল নিষ্ঠা, একাগ্ৰতা, দূৰদৰ্শী নেতৃত্ব আৰু গণতান্ত্ৰিক মূল্যবোধে ভাৰতীয় ৰাজনীতিৰ ইতিহাসত অনন্য অধ্যায়ৰ সৃষ্টি কৰিছিল। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতৰ সেনাপ্ৰধান জেনেৰেল নীৰজ শেঠে আজি 3দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে নেপাললৈ ৰাওনা হৈছে। এই ভ্ৰমণৰ উদ্দেশ্য হৈছে ভাৰত আৰু নেপালৰ মাজৰ ঘনিষ্ঠ প্ৰতিৰক্ষা সহযোগিতা আৰু দুয়োখন দেশৰ সেনাৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰা। কাইলৈ শ্ৰীশেঠে টুণ্ডিখেলস্থিত আৰ্মি পেভিলিয়নত মাল্যাৰ্পণ কৰিব আৰু নেপাল সেনাৰ মুখ্য কাৰ্যালয়ত গাৰ্ড অৱ অনাৰ সন্মান গ্ৰহণ কৰিব। ভাৰত আৰু নেপালৰ সেনাৰ মাজত থকা পৰম্পৰা অনুসৰি নেপালৰ ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৰেলে তেওঁক দেশখনৰ ৰাষ্ট্ৰপতি ভৱনত নেপাল সেনাৰ সন্মানীয় জেনেৰেলৰ পদ প্ৰদান কৰিব। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান আজিৰে পৰা জনসাধাৰণৰ বাবে মুকলি কৰা হৈছে। ৰাষ্ট্ৰপতি ভৱনৰ বাৰ্ষিক গ্ৰীষ্মকালীন কাৰ্যসূচীৰ অংশ হিচাপে 15 ছেপ্টেম্বৰ পৰ্যন্ত এমাহৰ বাবে পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈ বিনামূলীয়াকৈ এই উদ্যান মুকলি ৰখা হ'ব। অৱশ্যে বিয়লি 5 বজাৰ পাছত উদ্যানখনত প্ৰৱেশ বন্ধ কৰি দিয়া হ'ব। এই সময়ছোৱাত প্ৰতি সোমবাৰে উদ্যান বন্ধ ৰখা হ'ব। ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰকাশিত বিবৃতি অনুসৰি 29 আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আৰু 5 ছেপ্টেম্বৰত শিক্ষক দিৱস উপলক্ষে এই দুটা দিনত ক্ৰমে ক্ৰীড়াবিদ আৰু শিক্ষকসকললৈ উদ্যানত বিশেষ প্ৰৱেশৰ সুবিধা প্ৰদান কৰা হ'ব। ইণ্ডোনেছিয়াত কালি হোৱা ৰিক্টাৰ স্কেলত 7.7 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত পৰৱৰ্তী

0: 14 দিনৰ বাবে আজি বিশেষ সতৰ্কতা জাৰি কৰা হৈছে। দেশখনৰ ইষ্ট নুচা টেংগাৰা প্ৰদেশত কালি পুৱা এই ভূমিকম্প সংঘটিত হৈছিল। প্ৰদেশখনৰ গৱৰ্ণৰে অঞ্চলটোত 28 আগষ্টলৈকে এই সতৰ্কতা জাৰি কৰিছে। ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সংস্থাই প্ৰকাশ কৰা অনুসৰি এই ভয়াৱহ ভূমিকম্পটোৰ পাছত প্ৰায় 341টা কম্পন অনুভূত হয়। ভূমিকম্পৰ ফলত 51গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে 113গৰাকী লোক আহত হয়। ভূমিকম্পটোৰ ফলত অঞ্চলটোত শতাধিক বাসগৃহ ক্ষতিগ্ৰস্ত হয়। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTA UGC নেটৰ চলিত বৰ্ষৰ জুনত অনুষ্ঠিত পৰীক্ষাৰ 84টা বিষয়ৰ বাবে অস্থায়ী উত্তৰসমূহ ঘোষণা কৰিছে। প্ৰাৰ্থীসকলে UGC নেট পৰ্টেলৰ জৰিয়তে 18 আগষ্টৰ ভিতৰত যিকোনো ভুল উত্তৰৰ ক্ষেত্ৰত আপত্তি দাখিল কৰিব পাৰিব। ইয়াৰ বাবে প্ৰতিটো প্ৰশ্নৰ বিপৰীতে 200 টকা মাচুল দিব লাগিব। NTAই উল্লেখ কৰা মতে প্ৰাৰ্থীসকলে প্ৰতিটো আপত্তিৰ সমৰ্থনৰ বাবে নথিভুক্ত প্ৰমাণ দিব লাগিব। UGCৰ সংশ্লিষ্ট পৰ্টেলৰ পৰিৱৰ্তে আন কোনো মাধ্যমৰ জৰিয়তে কৰা আপত্তি গ্ৰহণযোগ্য নহ'ব। গুৱাহাটী খানাপাৰাত অনুষ্ঠিত 80 সংখ্যক স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় পেৰেড প্ৰদৰ্শন অনুষ্ঠানত 15 নম্বৰ বেটেলিয়ন ত্ৰিপুৰাত ষ্টেট ৰাইফলছ TSRF প্ৰথম স্থান দখল কৰিছে। 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে এক ভাৰত শ্ৰেষ্ঠ ভাৰত পদক্ষেপৰ অংশ হিচাপে আন্তঃৰাজ্যিক পেৰেড প্ৰদৰ্শনী কাৰ্যসূচীৰ অধীনত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। ত্ৰিপুৰা আৰক্ষীৰ মুখ্য জনসংযোগ বিষয়া ৰাজদীপ দেয়ে কয় যে TSR দলটোৱে কুচকাৱাজৰ সময়ত উৎকৃষ্ট দলীয় সমন্বয়ৰ বাবে এই স্থান লাভ কৰিছে। নেডাৰলেণ্ডছত চলি থকা FIH মহিলাৰ বিশ্বকাপ হকী প্ৰতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ এখন খেলত ভাৰতে আজি চীনৰ বিৰুদ্ধে 2-2 গ'লত ড্ৰ খেলে। ভাৰতৰ হৈ 8 মিনিটত নবনীতে প্ৰথমটো গ'ল দিয়াৰ লগতে 25 মিনিটত দীপিকাই দ্বিতীয়টো গ'ল দিয়ে। ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ সৈতে ভাৰত আৰু চীন পুল ডিত আছে। এই গ্ৰুপৰ শীৰ্ষ দুটা দলে পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিব। ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত দুখনীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন খেলৰ দ্বিতীয় দিনৰ শেষত আজি ভাৰতে প্ৰথম ইনিংছত 9 উইকেটৰ বিনিময়ত 460 ৰাণ সংগ্ৰহ কৰে। খেলখনত দেৱদত্ত পাৰ্লিকালে 17 ৰাণ অৰ্জন কৰে। KL ৰাহুলে 82 আৰু ধ্ৰুৱ জোৰাইলে 51 ৰাণৰ বৰঙণি আগবঢ়ায়। শ্ৰীলংকাৰ হৈ প্ৰভাত জয়সূৰিয়াই 4টা উইকেট দখল কৰাৰ লগতে কেচৰাণ ৱানথাই 3টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে আজি প্ৰবল বৰষুণৰ বাবে প্ৰথম অৱস্থাত খেলখন বিঘ্নিত হোৱাত ভাৰতে ভোজন বিৰতিৰ পাছত কালি 2 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 288 ৰাণৰ পৰা আজিৰ খেল আৰম্ভ কৰে। নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত কাইলৈৰ পৰা BWF বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপ আৰম্ভ হ'ব। 17 বছৰ বিৰতিৰ পাছত ভাৰতে এই প্ৰতিযোগিতাৰ আয়োজন কৰিছে। PV সিন্ধু, লক্ষ্য সেন, আয়ুষ সিদ্ধি, ত্ৰিশা জলি আৰু গায়ত্ৰী গোপীচন্দে ভাৰতীয় প্ৰতিনিধি দলটোক নেতৃত্ব দিব। সিন্ধুৱে প্ৰথম ৰাউণ্ডৰ আয়াৰলেণ্ডৰ ছফিয়া নভেলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধানমন্ত্ৰীকেইটা আকৌ এবাৰ পঢ়ি দিছো। উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণনে শিক্ষাৰ্থীসকলক ৰাষ্ট্ৰ প্ৰথম ভাৱনাৰে তেওঁলোকৰ জ্ঞান, দক্ষতা আৰু উদ্ভাৱনী শক্তি ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে 2047 চনৰ ভিতৰত ভাৰতক সম্পূৰ্ণ উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যত উপনীত হ'বলৈ যুৱক যুৱতী, দৰিদ্ৰ লোক, মহিলা আৰু কৃষকসকলক সবলীকৰণ কৰাটো অতি প্ৰয়োজনীয় বুলি মন্তব্য কৰে। সমগ্ৰ ৰাষ্ট্ৰই আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নেতাগৰাকীক শ্ৰদ্ধাৰে কৰিছে। ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত দুখনীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন খেলৰ দ্বিতীয় দিনৰ শেষত খেলত ভাৰতে আজি চীনৰ বিৰুদ্ধে 2-2 গ'লত ড্ৰ খেলে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছো কণ কণ শিশুসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান উমলা ঘৰ। অনুষ্ঠানত আজি শুনক জামুগুৰিহাটৰ শোণিতকোঁৱৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা এটি বিচিত্ৰ অনুষ্ঠান। বাণীবন্ধন আৰু সম্পাদনা প্ৰিয়ংকা দাসৰ, প্ৰযোজনা প্ৰচাৰণ কাৰ্যবাহী গৌতম নাথৰ।
2: আকাশবাণী তেজপুৰ আগবঢ়াইছো কণ কণ মইনাহঁতৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান উমলা ঘৰ।

শ্ৰোতাসকল, আজিৰ উমলা ঘৰ অনুষ্ঠানত লৈ আহিছো জামুগুৰিৰ শোণিতকোঁৱৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা অনুষ্ঠান।

নমস্কাৰ, মোৰ নাম শ্ৰী কৃষ্টিলীনা কাশ্যপ। মই শোণিতকোঁৱৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয়ৰ ছাত্ৰী। মই এটি ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰিবলৈ ওলাইছোঁ।

নমস্কাৰ, মোৰ নাম শ্ৰী শ্যামলী বৰা। মই শোণিতকোঁৱৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয়ৰ ছাত্ৰী। আজি মই গায়ত্ৰী হাজৰিকা বাইদেউৰ এটি গীত গাবলৈ ওলাইছোঁ।

নমস্কাৰ, মোৰ নাম শ্ৰী ইতালী কলিতা। মই শোণিতকোঁৱৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয়ৰ ছাত্ৰী। মই এটি জ্যোতি সংগীত গাবলৈ ওলাইছোঁ।

0: ধন্যবাদ।
1: নমস্কাৰ, মোৰ নাম জিজ্ঞাসা দেউৰী। মই শোণিতকৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয়ৰ ছাত্ৰী। মই এটি জয়ন্ত হাজৰিকাৰ গীত গাম।

নমস্কাৰ, মোৰ নাম শ্ৰী নন্দিলকাই চক। মই শোণিতকোঁৱৰ গজন বৰুৱা সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ। আজি মই এটি আধুনিক গীত পৰিৱেশন কৰিম।

0: নমস্কাৰ।
1: নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰজ্ঞান নাথ। মই শোণিতকোঁৱৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ। মই বিষ্ণু প্ৰসাদ ৰাভাৰ গীত এটি গাম।

0: ধন্যবাদ।
1: নমস্কাৰ, মোৰ নাম শ্ৰী জিজ্ঞাসা গোহাঁই। মই শোণিতকোঁৱৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয়ৰ ছাত্ৰী। মই জ্যোতি সংগীত গাবলৈ ওলাইছোঁ।

0: ধন্যবাদ।
1: শ্ৰোতাসকলে ইমান পৰে আজিৰ উমলা ঘৰ অনুষ্ঠানত জামুগুৰিৰ শোণিতকোঁৱৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিত বাদ্যযন্ত্ৰ সংগত কৰিলে হাৰমনিয়ামত কৰবী শইকীয়া আৰু তবলাত জয়ন্ত নাথে। অনুষ্ঠানটিৰ পৰিচালনা মহাবিদ্যালয়খনিৰ অধ্যক্ষা কৰবী শইকীয়াৰ, বাণীবন্ধন আৰু সম্পাদনা প্ৰিয়ংকা দাসৰ, প্ৰযোজনা গৌতম নাথৰ।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এতিয়া মই ৰূপলী বৰা শইকীয়াই আগবঢ়াবলৈ লৈছোঁ আমাৰ দৈনন্দিন অনুষ্ঠান আজিৰ দিনটো। আজি 2026 চনৰ আগষ্ট মাহৰ 16 তাৰিখ। গীতাঞ্জলি বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ শ্ৰেষ্ঠ আৰু কালজয়ী কাব্যগ্ৰন্থ। 1910 চনৰ আজিৰ দিনটোতে এই কাব্যগ্ৰন্থখনি প্ৰকাশ পাইছিল, যি ভক্তি, প্ৰেম, প্ৰকৃতি, মানৱ জীৱন, মৃত্যু আৰু পৰমাত্মাৰ

সৈতে মানুহৰ আত্মিক সম্পৰ্কৰ গভীৰ অনুভৱ সন্নিৱিষ্ট এক ক্ৰাব্যকণ্ঠ। প্ৰথমে বাংলা ভাষাত প্ৰকাশিত এই গ্ৰন্থখনি, পাছলৈ ৰবীন্দ্ৰনাথ ঠাকুৰে নিজেই কিছু সংখ্যক কবিতা নিৰ্বাচিত কৰি ইংৰাজীলৈ অনুবাদ কৰে আৰু প্ৰকাশ পায় গীতাঞ্জলি সং অফাৰিংছ নামেৰে। এই ইংৰাজী সংস্কৰণে পাশ্চাত্য সাহিত্য জগতত ব্যাপক চৰ্চা লাভ কৰে আৰু এই গ্ৰন্থৰ বাবেই 1913 চনত তেওঁক নোবেল বঁটাৰে সন্মানিত কৰা হয় আৰু তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰা এছিয়াৰ প্ৰথমগৰাকী সাহিত্যিক হিচাপে ইতিহাস সৃষ্টি কৰে। গীতাঞ্জলি হৈছে 157টা গীতি কবিতাৰ এক সংকলন। ১৯৪৬ চনৰ আজিৰ দিনটো ভাৰতৰ ইতিহাসৰ এক কলা দিন ৰূপে চিহ্নিত। ই আছিল ভাৰতৰ স্বাধীনতা আৰু দেশ বিভাজনৰ ইতিহাসৰ এক অতি বেদনাদায়ক দিন। এই দিনটোত ডাইৰেক্ট একশ্যন দিন ৰূপে পৰিচিত। ব্ৰিটিছ শাসনৰ অন্তিম পৰ্যায়ত ভাৰতৰ ভৱিষ্যতৰ ৰাজনৈতিক ব্যৱস্থা আৰু ক্ষমতা হস্তান্তৰক লৈ ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু মুছলিম লীগৰ মাজত গভীৰ মতভেদৰ সৃষ্টি হৈছিল। মুছলিম লীগে ভাৰতীয় মুছলমানসকলৰ বাবে পৃথক ৰাষ্ট্ৰীয় পাকিস্তান গঠনৰ দাবী জনাইছিল। এই দাবীৰ সমৰ্থন জনাবলৈ 1946 চনৰ আজিৰ দিনটোতে সমগ্ৰ ভাৰতত ডাইৰেক্ট একশ্যন ডে পালনৰ আহ্বান জনায়। ফলস্বৰূপে কলিকতাত হোৱা বৃহৎ সমাৱেশ আৰু ৰাজনৈতিক প্ৰতিবাদে হিংসাৰ ৰূপ লৈছিল, য'ত বহু লোকৰ প্ৰাণহানি হৈছিল। পৰৱৰ্তী সময়ত ভাৰত বিভাজন হোৱাত এই পৰিস্থিতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ১৯৬২ চনৰ আজিৰ দিনটো ভাৰতৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ সূচনা হয়। এই দিনটোতে ফ্ৰান্সৰ পৰা ভাৰতলৈ পুডুচেৰীৰ ক্ষমতা হস্তান্তৰ প্ৰক্ৰিয়াই আনুষ্ঠানিক ৰূপ লাভ কৰে আৰু পুডুচেৰী ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে প্ৰতিষ্ঠিত হয়। পুডুচেৰী, কাৰাইকালা, মাহে আৰু ইয়ানাম এই চাৰিটা প্ৰাক্তন ফৰাচী বসতিক লৈ কেন্দ্ৰীয় শাসিত অঞ্চলটো গঠিত হয়। যদিও 1954 চনতে বাস্তৱিক প্ৰশাসনিক ক্ষমতা ভাৰতৰ হাতলৈ আহিছিল, তৎসত্ত্বেও ফ্ৰান্সে 1962 চনৰ আজিৰ দিনটোতে চুক্তিক আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰিছিল। ১৯৬০ চনৰ আজিৰ দিনটোতে ভূমধ্য সাগৰৰ পূব অংশত অৱস্থিত দ্বীপ ৰাষ্ট্ৰ ছাইপ্ৰাছে ব্ৰিটিছ শাসনৰ পৰা আনুষ্ঠানিকভাৱে স্বাধীনতা লাভ কৰিছিল। বহু বছৰৰ পৰা ব্ৰিটিছ শাসনৰ অধীনত থকা দেশখনত ৰাজনৈতিক আন্দোলন আৰু সংঘাত বৃদ্ধি পাইছিল। ফলস্বৰূপে 1960 চনৰ এই স্বাধীনতা লাভ কৰে দেশখনে। পৰৱৰ্তী সময়ত গ্ৰীক আৰু তুৰ্কী ছাইপ্ৰিসকলৰ মাজত সংঘাত বৃদ্ধি পায় আৰু 1974 চনৰ ঘটনাৰ পিছত দ্বীপখন কাৰ্যত বিভক্ত হৈ পৰে।

1978 চনৰ আজিৰ দিনটো মানৱ সাহস, অভিযান্ত্ৰিক দক্ষতা আৰু দুঃসাহসিক অভিযানৰ ইতিহাসত এক স্মৰণীয় দিন। এই দিনটোতে ডাবল ইগল 2 নামৰ এটা হট এয়াৰ বেলুনে প্ৰথমবাৰৰ বাবে সফলভাৱে আটলাণ্টিক মহাসাগৰ পাৰ কৰি এক ঐতিহাসিক অভিলেখ স্থাপন কৰে। এই অভিযানৰ নেতৃত্বত আছিল আমেৰিকাৰ বেলুন চালক বেন আব্ৰুজা। তেওঁৰ সৈতে মেক্সি এণ্ডাৰছন আৰু লিয়াৰী নিউমেন আছিল। 11 আগষ্টত আমেৰিকাৰ মেইনৰ পৰা উৰা মৰা এই বেলুনে 5,000 কিলোমিটাৰ পথ অতিক্ৰম কৰিছিল। এই যাত্ৰাই পৰৱৰ্তী সময়ত দীৰ্ঘ দূৰত্বৰ বেলুন অভিযান আৰু বায়ু পৰিবহণ প্ৰযুক্তিৰ বিকাশত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰে। আজি পেৰাগুৱেৰ

শিশু দিবস, যি পেৰাগুৱেৰ বাবে কেৱল শিশু দিবস নহয়, ই দেশখনৰ ইতিহাসৰ এক গভীৰ বেদনাৰ স্মৃতি। 1869 চনৰ আজিৰ দিনটোতে ট্ৰিপল এলায়েন্স ৱাৰৰ সময়ত পেৰাগুৱেত হৈছিল এক ভয়ংকৰ যুদ্ধ। সেই সময়ত যুদ্ধই দেশখনৰ জনসংখ্যা আৰু সামৰিক শক্তিক ভীষণভাৱে দুৰ্বল কৰি তুলিছিল। ফলত পেৰাগুৱেৰ পক্ষত বহু শিশু আৰু কিশোৰক যুদ্ধক্ষেত্ৰলৈ লৈ যোৱা হৈছিল। এই যুদ্ধত হাজাৰ হাজাৰ শিশু কিশোৰৰ মৃত্যু হৈছিল। এই কৰুণ ঘটনাত নিহত হোৱা শিশুসকলৰ স্মৃতিত 1948 চনৰ আজিৰ দিনটোত পৰাই প্ৰতি বছৰত শিশু দিৱস পালন কৰি আহিছে দেশখনে। ২০১৮ চনৰ ১৬ আগষ্টত ভাৰতীয় ৰাজনীতি আৰু জনজীৱনৰ বাবে এক অতি বেদনাদায়ক দিন। এই দিনটোত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, বিশিষ্ট কবি আৰু সুদক্ষ সংসদীয় নেতা অটল বিহাৰী বাজপেয়ীৰ নতুন দিল্লীৰ এইমছত দেহাৱসান ঘটে। তেখেতৰ জন্ম হৈছিল 1924 চনৰ 25 ডিচেম্বৰত গোৱালিয়ৰত। তেওঁ ভাৰতীয় ৰাজনীতিত কেইবা দশক ধৰি এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ তিনিবাৰকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল। তেওঁৰ নেতৃত্বত ভাৰতে পোখৰাণ পাৰমাণৱিক পৰীক্ষা, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প, টেলিকম আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ। পাকিস্তানৰ সৈতে শান্তি চুক্তি স্থাপনৰ বাবেও তেওঁ বিভিন্ন প্ৰচেষ্টা চলাইছিল, যাৰ ভিতৰত লাহোৰ বাস ডিপ্ল'মেচি বিশেষভাৱে উল্লেখযোগ্য। তেওঁ আছিল সংবেদনশীল কবি, অসাধাৰণ ব্যক্তি আৰু শক্তিশালী সংসদীয় নেতা। তেওঁক 2015 চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হয়। শ্ৰোতাসকল, এয়া আছিল আজিৰ দিনটোৰ ইতিহাস।

0: গুৱাহাটীৰ মহাবাহু এতিয়া মুখ্য বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো অংকুৰজ্যোতি শৰ্মাই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানপীড়িত লোকৰ বাবে চলি থকা সাহায্য, পুনৰ সংস্থাপন আৰু পুনৰুদ্ধাৰ কাৰ্যসূচীৰ পৰ্যালোচনা কৰে। 2004 চনৰ 15 আগষ্টত ধেমাজিত বোমা বিস্ফোৰণত নিহত 13 গৰাকী নিৰীহৰ স্মৃতিত আজি ৰাজ্যজুৰি শোক দিৱস পালন কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱসত কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি অংশগ্ৰহণ কৰে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি গোলাঘাট জিলাৰ দেৰগাঁও আৰু বোকাখাট সমষ্টিৰ বান খেতিগ্ৰস্ত কেইবাখনো বিদ্যালয় পৰিদৰ্শন কৰে। মহিলা আৰু শিশু বিভাগৰ মন্ত্ৰী অজন্তা নেওগে আজি শিৱসাগৰ জিলাত উপস্থিত হৈ শেহতীয়া বানত ক্ষয়ক্ষতিৰ বুজ লয়। সমগ্ৰ ৰাষ্ট্ৰই আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নেতাগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী মেৰাপানীৰ 2 নম্বৰ নেঘেৰী বিলত প্ৰশাসনে দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযানৰ প্ৰস্তুতি চলাইছে। ৰাজ্যত যোৱা 2 আগষ্টৰ পৰা চলি থকা লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ স্বগণনা প্ৰক্ৰিয়াৰ আজি সামৰণি পৰিব আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত 2খনীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন খেলৰ দ্বিতীয় দিনৰ শেষত আজি ভাৰতে প্ৰথম ইনিংছত 9 উইকেটৰ বিনিময়ত 460 ৰাণ সংগ্ৰহ কৰে। এতিয়াৰ মুখ্য বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব। নমস্কাৰ।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এতিয়া আগবঢ়াবলৈ লৈছোঁ অসমীয়া আধুনিক গীত শিল্পী।

প্ৰথম পৰ্যায়ত গৃহ তালিকা আৰু গৃহ পিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ

মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, অসমীয়া আধুনিক গীতৰ এই অনুষ্ঠানত শিল্পী জুবিন গাৰ্গৰ কণ্ঠৰ অন্য এটি গীত আগবঢ়াইছোঁ শ্ৰোতাৰ বাবে।

গ্ৰহণেৰে ইয়াক সফল কৰো। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এবাৰ আগবঢ়াইছো শিল্পী জুবিন গাৰ্গৰ কণ্ঠৰ অন্য কেইটিমান অসমীয়া আধুনিক গীত।

পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।

শ্ৰোতাই জুবিন গাৰ্গৰ কণ্ঠৰ অসমীয়া আধুনিক গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাসকল, খন্তেক পিছতে আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধিয়া আৰু 9 বজাত নিউজ এট 9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: শ্ৰোতাই শিল্পী ফাল্গুনী পাঠকৰ কণ্ঠৰ হিন্দী এলবামৰ গীত শুনিলে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাসকল, খন্তেক পিছতেই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অনুষ্ঠান আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।
1: সঠিক
2: বিত্তীয় আচৰণে আপোনাক বচাই ৰাখে।
3: আকাশবাণী গুৱাহাটী, আজিৰ অখিল ভাৰতীয় নাট্যানুষ্ঠানৰ নিবেদন, ৰাণী দুৰ্গাৱতী।

সময় ষোড়শ শতিকা, কেওপিনে অৰাজকতাৰ পৰিৱেশ আছিল। তাৰ মাজতে একমাত্ৰ গঢ়া কাটংগা এনে এখন ৰাজ্য আছিল য'ত সুখ সমৃদ্ধিয়ে বিৰাজ কৰিছিল। গোণ্ডৱানা সাম্ৰাজ্যৰ ৰজা দলপত শ্বাহে তেওঁৰ পত্নী দুৰ্গাৱতী, পুত্ৰ বীৰ নাৰায়ণ আৰু ৰাজমাতা পদ্মাৱতীৰ সৈতে ৰাজ্যভাৰ চলাই আছিল। কিন্তু ৰজা দলপত শ্বাহ নৰিয়াত পৰি মৃত্যু হোৱাৰ পাছত ৰাণী দুৰ্গাৱতীৰ মূৰত সৰগ ভাগি পৰাৰ

0: মহাৰাণী, ৰাজমাতা পদ্মাৱতী আৰু ৰাজপুৰোহিত মহেশ ঠাকুৰ আহিছে। প্ৰণাম ৰাজমাতা, প্ৰণাম ৰাজপুৰোহিতজী।
1: পুত্ৰী দুৰ্গাৱতী, আমাৰ সুখ শান্তি কালৰ কুপদৃষ্টি পৰিল। কুপদৃষ্টি!
2: ৰাজমাতা, মহাৰাণী, আপোনালোকে নাকান্দিব, সুস্থিৰ হওক।
1: ৰাজপুৰোহিত আজি বাধা নিদিব, মই পুত্ৰ আৰু এওঁ স্বামীক হেৰুৱাইছে। আজি ৰাজমাতা আৰু ৰাণী নহয়, এগৰাকী মাতৃ আৰু পত্নীয়ে কান্দিছে। আমাক হেপাহ পলুৱাই কান্দিবলৈ দিয়ক।
2: ঈশ্বৰৰ ইচ্ছাক আমি সলনি কৰিব নোৱাৰো, কিন্তু এতিয়া কন্দাৰ সময় নহয়। সাহসেৰে

0: ৰাণী দুৰ্গাৱতী সেনাবাহিনীলৈ গোপনে পাহাৰৰ মাজত মোতায়েন হয়। বাজ বাহাদুৰৰ সেনা সেই ঠাই পোৱাৰ লগে লগে তেওঁ আক্ৰমণ কৰে। ৰাণী দুৰ্গাৱতীয়ে সাহস আৰু অতি কৌশলেৰে সেনাবাহিনীৰ বেহু সাজি বাজ বাহাদুৰক পৰাস্ত কৰে। বাজ বাহাদুৰক তেওঁ বন্দী কৰে যদিও সকিয়নি দি এৰি দিয়ে আৰু ৰাজমহললৈ উভতি আহে।
1: পুত্ৰী, বাজ বাহাদুৰক কিয় এৰি দিলা? যদি পুনৰ আক্ৰমণ কৰে?
2: তেওঁক ক্ষমা কৰি আমি আমাৰ নিজৰ ধৰ্ম পালন কৰিছোঁ ৰাজমাতা। তেওঁ আক্ৰমণ কৰিলে আমিও কৰিম।
1: দেৱান আধাৰ সিংহ, ৰাণী সতী হোৱাৰ উৰা বাতৰি কোনে বিয়পাইছিল?
3: ক্ষমা কৰিব ৰাজমাতা, কোঁৱৰ চন্দ্ৰচাহৰ নিৰ্দেশত কোৱা হৈছিল।
1: জ্যেষ্ঠ ভাতৃৰ মৃত্যুৰ পাছত চন্দ্ৰচাহৰ এই কুকৃতিৰ উদ্দেশ্য বুজি পাইছোঁ, কিন্তু তেওঁৰ সেই আশা কেতিয়াও পূৰণ নহয়। দেৱানজী, আমি সাৱধান হৈ থাকিব লাগিব। ৰাজকুমাৰ বীৰ নাৰায়ণক ৰাজপাটৰ ভাৰ দিয়াৰ সময়ত চন্দ্ৰচাহে যদি কোনো চলনা কৰে, তেন্তে তেওঁক বন্দী কৰা হয় যেন।
3: জি আজ্ঞা ৰাজমাতা।

0: জয় রানী দুর্গাবতী,
1: জয়
0: জয় রাজকুমার বীরনারায়ণৰ,
1: জয়
0: জয় রানী দুর্গাবতী,
1: জয়।
2: এয়া লোক মহারানী, রাজকুমারক মুকুট পিন্ধাওক।
3: রব, মহারাজ দলপত শাহৰ পিছত রাজ সিংহাসনৰ উত্তরাধিকারী ময়, তেওঁৰ কনিষ্ঠ ভাতৃ চন্দ্র শাহ। রাজকুমার বীরনারায়ণ এতিয়াও নাবালক।
4: নহয় পুত্ৰ চন্দ্ৰশাহ, রাজ সিংহাসনত বীরনারায়ণেই বহিব।
3: রাজ্যৰ সুরক্ষা আৰু ৰাজকাৰ্য কোনে চলাব? মা
4: নহয়, ৰাজমাতা, ৰাজ্যৰ চুৱাচিতা ৰাণী দুৰ্গাৱতীয়ে কৰিব। যেতিয়া তুমি ৰং তামাচা কৰি সময় কটাইছিলা, তেতিয়া তেওঁ বাজ বাহাদুৰক যুদ্ধত পৰাস্ত কৰিছিল।
3: যিয়েই নহওক, এগৰাকী নাৰী যুদ্ধক্ষেত্ৰত নমাটো আমাৰ পৰম্পৰা নহয় ৰাজমাতা। বিধৱা নবৌৱে নিজৰ মৰ্যাদা ৰাখি উৰণিৰ তলত থাকিব লাগিছিল।
5: উৰণিৰ তলত নাথাকো মই, হাতীৰ ওপৰত উঠি ফুৰিবলৈও নিবিচাৰো। মুখ নঢকাকৈ ৰাজসভাত বহিম, প্ৰয়োজন হ'লে পুৰুষৰ বেশ ধৰিম, যুদ্ধক্ষেত্ৰলৈও যাম। ডাঙৰ দায়িত্ব পালন কৰিবলৈ হ'লে

0: সকলো নিয়ম ভঙ্গ কৰিব লাগিব কুমাৰ চন্দ্ৰ শাহ।
1: মই মহাৰাজ সংগ্ৰাম শাহৰ পুত্ৰ, এইবোৰ মই সহ্য কৰিব নোৱাৰো।
0: আপুনি পাহৰি নাযাব, ময়ো সংগ্ৰাম শাহৰ বোৱাৰী আৰু চান্দেল ৰাজ্যৰ ৰজা কীৰ্তি সিংহৰ জীয়ৰী।
1: ৰাজমাতা, মোক যদি সিংহাসনত বহিবলৈ নিদিয়ে তেন্তে সেনাৰ মাজত বিদ্ৰোহৰ সৃষ্টি হলে মোক কিন্তু নুদুখিব।
2: কোনে বিদ্ৰোহ কৰে চাওঁচোন দেৱানজী।
3: কুমাৰ চন্দ্ৰ শাহ, মহাৰাজ দলপত শাহ স্বৰ্গগামী হোৱাৰ পাছত ৰাজমাতাৰ আদেশ পালন কৰাটো গঢ়াৰাজ্যৰ সকলোৰে ধৰ্ম। ৰাজ্যৰ হিতৰ বাবেই ৰাণী দুৰ্গাৱতীক ৰাজ কাৰ্যৰ দায়িত্ব অৰ্পণ কৰা হৈছে। কোনোৱে যদি ইয়াৰ বিৰোধিতা কৰে তেওঁক ৰাজ্যৰ শত্ৰু বুলি ধৰা হ'ব। চিপাহী চন্দ্ৰ শাহ আৰু তেওঁৰ মানুহক বন্দী কৰা।
0: ৰাজকুমাৰ চন্দ্ৰ শাহ, সতী হোৱাৰ উৰা বাতৰি প্ৰচাৰ কৰি আপুনি গঢ়াৰাজ্যক নেতৃত্বহীন কৰাৰ প্ৰয়াস কৰিছে আৰু বীৰ নাৰায়ণৰ ৰাজ্য অভিষেকৰ বিৰোধিতা কৰি ৰাজমাতাৰ আদেশ উলংঘা কৰিছে। অন্য কোনোবা হলে এই অপৰাধৰ বাবে মৃত্যুদণ্ড দিয়া হলহেঁতেন, কিন্তু আপুনি গঢ়া ৰাজবংশৰ হোৱা বাবে মৃত্যুদণ্ডৰ সলনি আপোনাক নিৰ্বাসন দিয়া হৈছে।
4: জয় ৰাণী দুৰ্গাৱতী!
5: জয়
4: জয় ৰাজকুমাৰ বীৰ নাৰায়ণৰ!
5: জয়
4: জয় ৰাণী দুৰ্গাৱতী!
5: জয়।

0: আৰু আৰু কি পৰামৰ্শদাতা, এই দুজনক আমাৰ দৰবাৰত হাজিৰ কৰিবলৈ আজ্ঞাপত্ৰ পঠোৱা।
1: কি হল বীৰবল,
0: মৌন হৈ ৰলা যে?
2: সন্দেহ হৈছে তেওঁলোকে আপোনাৰ হুকুম মানি নচলিব নেকি?
3: তেনেহ'লেতো আৰু ভাল হ'ব।
0: গঢ়া ৰাজ্যত আমি পোনে পোনে আক্ৰমণ কৰিম। মহান হিন্দুস্থানৰ আন এখন মহান ৰাজ্যৰ মহান ৰাণীৰ মহানতা প্ৰতিপন্ন হোৱাৰ আগতেই শেষ হৈ যাব।

0: মহাৰাণী, মোগল ৰজা আকবৰৰ বতৰালৈ এগৰাকী দূত আহিছে।
1: মোগল ৰজাৰ দূত? ভিতৰলৈ লৈ আহা।
2: মহাৰাণীৰ জয় হওক।
3: মহাৰাণী, বাদশ্বাহ আকবৰে আপোনালৈ এটি উপহাৰ দি পঠিয়াইছে আৰু কৈছে যে আপোনাৰ আপুৰুগীয়া হাতী শৰ্মন আৰু পৰামৰ্শদাতা আধাৰ সিংহক দিল্লী দৰবাৰলৈ পঠিয়াব লাগে।
1: এই থালখনত কি উপহাৰ আছে?
3: সম্পূৰ্ণ সোণেৰে সজোৱা পিঞ্জৰা। আৰু তেওঁ কৈছে যে এগৰাকী নাৰীৰ কাম ৰাজপাট চলোৱা বা যুদ্ধক্ষেত্ৰত নমা নহয়, ৰাজমহলৰ ভিতৰত থকাহে।
1: আপুনি অতিথি গৃহত বিশ্ৰাম লওক, আমাৰ উত্তৰ লৈ যাব।
3: জি আজ্ঞা মহাৰাণী।
1: জালালুদ্দিনৰ ইমান দুঃসাহস যে তেওঁ আমাৰ প্ৰিয় হাতী শৰ্মন আৰু আধাৰ সিংহক বিচাৰিছে।
4: তেওঁ সৰু ৰাজ্যসমূহক ভয় খুৱাবলৈ তেনেকুৱাই কৰে মহাৰাণী।
1: জালালুদ্দিনে এই পিঞ্জৰাটো দি বুজাব খুজিছে আমি তেওঁৰ অধীনত থাকি পিঞ্জৰাত বন্দী হৈ থাকিব লাগিব। সৈনিক, মোগল দূতজনক পুনৰ ইয়ালৈ আহা।
2: মহাৰাণীৰ জয় হওক।
1: আপুনি এতিয়া যাব পাৰে। আপোনাৰ জাহাপানাক ক'ব যে আমি স্বতন্ত্ৰ, তেওঁৰ গোলাম নহয়। তেওঁৰ উপহাৰৰ প্ৰত্যুত্তৰ অতি সোনকালেই দিয়া হ'ব।
4: আমি নীৰৱে থাকিলে আমাক ভীৰু বুলি ভাবিব।
5: কিন্তু উত্তৰত কি দিয়া হ'ব?
1: সম্পূৰ্ণ সোণৰ এটা কপাহ ধূনা যন্ত্ৰ সজাওক, যিটো তেওঁ পঠিওৱা পিঞ্জৰাটোৰ সমান ওজনৰ হয়। তেওঁক জনাম যে গুণ্ডৱানাৰ ওপৰত নজৰ দিলে আজীৱন বহি কপাহ ধূনাৰ বাহিৰে আন কামৰ বাবে যোগ্য হৈ নাথাকিব।
4: যদি মহাৰাণীয়ে উচিত বুলি ভাবে, এই উত্তৰলৈ দিল্লীলৈ মই যাম।
1: উচিত বিচাৰ, সোনকালে কাম আৰম্ভ কৰক।

0: মহাৰাণীৰ জয় হওক,
1: মহাৰাণীৰ জয় হওক।
2: দিল্লীৰ পৰা আহি পালে আধাৰ সিংহ, জালালুদ্দিনে আমাৰ উপহাৰ কেনে পালে?
1: আকবৰ খঙত বলিয়া হৈ গৈছে মহাৰাণী। খবৰ পাইছো তেওঁ গঢ়া আক্ৰমণ কৰাৰ বাবে সেনাপতি আছফ খাক আদেশ দিছে। ইতিমধ্যে যুদ্ধৰ বাবে তেওঁলোক ওলাই আহিছে।
2: আমি গুণ্ডৱানাবাসীয়ে যুদ্ধৰ বাবে প্ৰস্তুতি নচলাওঁ, বৰঞ্চ সদায় প্ৰস্তুত থাকো। আহিবলৈ দিয়ক তেওঁলোকক।

0: যুদ্ধ আৰম্ভ হয়। তয়াময়াৰণ ৰাণী দুৰ্গাৱতীয়ে নিজৰ সেনাৰ সৈতে অতি পৰাক্ৰমেৰে ভালেমান মোগল সেনাক মাৰি খেদায়। নিজৰ সেনাৰ এই দুৰ্দশা দেখি আছফ খাই বৰ ভয় খায় আৰু তাৰ পৰা পলায়ন কৰে, কিন্তু পাছদিনা পুনৰ আহে।
1: মহাৰাণী, ডাঙৰ বিপদ হ'ল। এইবাৰতো আছফ খাই পাহাৰৰ পাদদেশত বহুতো তোপ সাজু কৰিছে।
2: বৰ ডাঙৰ ভুল হৈ গ'ল। কালি ৰাতিয়েই যদি আমি হঠাৎ আক্ৰমণ কৰিলোহেঁতেন, সিহঁতৰ টোপবোৰ মুখ খোলাৰ আগতেই নষ্ট হ'লহেঁতেন। যি হ'ল হ'ল, এতিয়া আৰু পিছলৈ চোৱাৰ সময় নাই। আক্ৰমণ বীৰ সৈনিকসকল!
3: চিপাহী,

0: দুর্গাবতীর হাতি পাহাড়ৰ বহু ওপৰত আছে, তালৈ টুপৰ গোলা না যাব, পারদর্শী ধনুর্ধর সকলক উপরলে পঠিয়াই দিয়া।
1: সাহস নেহেরুৱা আমাৰ বীৰ সৈনিক সকল, ধনুর্ধর কেজনমান উপরলে আহিছে, ইহতলৈ লক্ষ্য স্থিৰ কৰা।
2: মহাৰাণীৰ চকুত কাৰে বিন্ধিলে?
3: মহাৰাণী
1: জালালুদ্দিনে জানিব লাগিব যে তেওঁ কাৰ সৈতে মুখামুখি হৈছে।
3: মহাৰাণী
1: আধাৰী গজি বহুত তেজ ওলাইছে, মোৰ শৰীৰে আৰু মোক সংগ দিয়া নাই। মোগলৰ বিশাল সেনা কাষ চাপি আহিছে, সিহঁতে বন্দী কৰি নি অপমান কৰাৰ আগতেই মোক এই জেগাৰেৰে আপোনাৰ হাতেৰে মৃত্যুদণ্ড দিয়ক, মোক বীৰ গতি প্ৰদান কৰক।
3: মহাৰাণী, এই পাপ কৰাৰ আগতে মই মৰিছোঁ ভাল। বলক বলক, আমি আপোনাক দুৰ্গলৈ লৈ যাম।
2: বলক,
1: আপুনি গঢ়া ৰাজ্যৰ ৰাণীৰ অপমান হোৱাটো বিচাৰে নেকি? ৰণভূমি এৰি মই কলৈ কোনা যাওঁ? আপুনি যদি কৰিব নোৱাৰে, গঢ়া ৰাণীয়ে নিজে কৰিব।
3: ডেকাৰ খনে ৰক, মহাৰাণী, এয়া আপুনি কি কৰিলে? নিজকে হানি ল'লে।
1: মহাৰাণী
3: ধন্য ধন্য আপোনাৰ এই বলিদান।

অখিল ভাৰতীয় নাট্যানুষ্ঠানত ইমান পৰে ৰাণী দুৰ্গাৱতী শুনিলে। মূল হিন্দী ৰচনা আছিল যোগেশ ত্ৰিপাঠীৰ, অসমীয়া অনুবাদ বিশাল মজুমদাৰৰ। নাটৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে সহচৰী নিমিষা ভৰালী দাস, পদ্মাৱতী নমিতা গোস্বামী, মহেশ ঠাকুৰ যুৱৰাজ কুমাৰ দাস, সৈনিক ধনজিৎ বড়ো, দেৱান দীপমণি চুতীয়া, চন্দ্ৰশাহ মানসপ্ৰতিম নেওগ, আকবৰ সুদীপ্ত শৰ্মা ভৰালী, বীৰবল বিশ্বজিৎ দাস, কল্যাণশাহী প্ৰাণজিৎ প্ৰীতম কলিতা আৰু দুৰ্গাৱতীৰ চৰিত্ৰত অভিনয় কৰিলে পংখী কাশ্যপে। নাটৰ বাণীবন্ধন ধনজিৎ বড়োৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
2: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166।

পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6000366944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক এটি পিণ্ড গান, গীতিকাৰ অম্বিকাগিৰি ৰায়চৌধুৰীৰ।

0: অম্বিকাগিৰি ৰাইচৌধুৰীৰ ৰচিত
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এতিয়া আগবঢ়াবলৈ ওলাইছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ প্ৰথমেই শুনক দামিনী বোলছবিৰ কুমাৰ চানুৰ কণ্ঠত জব সে তুমকো দেখা শীৰ্ষক গীতটি।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, হিন্দী বোলছবি গীতৰ অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ 1942 এ লভ ষ্টৰী বোলছবিৰ কুমাৰ চানুৰ কণ্ঠৰ এক লড়কী কো দেখা শীৰ্ষক গীতটি।

শ্ৰোতাসকল, অনুষ্ঠানৰ শেষত শুনক কহোনা প্যাৰ হে বুলছবিৰ লকী আলীৰ কণ্ঠত না তুম জানো না হম শীৰ্ষক গীতটি।

শ্রোতা ইমানপুৰে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। শ্রোতাসকল, এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30। ইয়াৰ লগে লগে আমাৰ আজিৰ নিয়মীয়া অধিৱেশনৰ ইমানতেই অন্ত পৰিল। আমাৰ কাইলৈ পুৱাৰ অধিৱেশন মুকলি কৰা হ'ব 5:55 FM বেণ্ডৰ 102.4 MHz-ত, আৰু আমাৰ নিয়মীয়া অধিৱেশন মুকলি কৰা হ'ব 5:25 এই একে মিটাৰ আৰু একে বেণ্ডত। আজি আমাৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল প্ৰমোদ চন্দ্ৰ টাইট আৰু বিলিফান স্বৰ্গীয়াৰী। ট্ৰান্সমিটাৰৰ দায়িত্বত আছিল নিৰঞ্জন বড়ো। আনহাতে পৰিবহণ ব্যৱস্থাত আছিল নয়ন দৈমাৰী। ডিউটি ৰুমত থকা প্ৰচাৰণ সহায়ক ইমতিয়াজ হুছেইনৰ সৈতে প্ৰচাৰণ কক্ষৰ পৰা আজিলৈ মই ৰূপলী বৰা শইকীয়াই বিদায় মাগিছো। শুভৰাত্ৰি, জয় হিন্দ।